এয়া আকাশবাণী তেজপুৰ। আজি সোমবাৰ 1433 ভাস্কৰাব্দৰ শাওন মাহৰ 31 তাৰিখ 2026 খ্ৰীষ্টাব্দৰ 17 আগষ্ট। সমূহ শ্ৰোতালৈ প্ৰীতি সম্ভাষণ জনাই আমাৰ আজিৰ পুৱাৰ অধিৱেশন মুকলি কৰিছোঁ। অনুষ্ঠান প্ৰচাৰিত হৈছে FM বেণ্ডৰ 102.4 MHz-ত।

মানুহৰ সেৱাৰ মাজেদি মই ঈশ্বৰক লগ পাব বিচাৰোঁ, কিয়নো ঈশ্বৰ স্বৰ্গতো নাই পাতালতো নাই, আছে মাত্ৰ আমাৰ প্ৰত্যেকৰে অন্তৰত। কথাষাৰ কৈছিল জাতিৰ পিতা মহামানৱ মহাত্মা গান্ধীয়ে।

0: Meanwhile, the state government made another attempt to resolve the issue through a dialogue and invited the protesting students for talks at 2 p.m. today. The BWF Badminton World Championships will begin today at Indira Gandhi Indoor Stadium in New Delhi. Indian shuttlers will begin their campaign on the opening day today. In the women's singles, former world champion and ninth seed PV Sindhu will be up against Sophia Noble of Ireland, while the women's doubles duo of Teresa Jolly and Gayatri Gopichand will face Paula Lopez and Lucia Rodriguez of Spain in the first round. In the evening, Indian debutant Ayush Shetty will face world number one and defending champion Shi Yuqi of China in the men's singles category. In the men's doubles discipline, the ace Indian duo and fifth seeds Sattvik Sairaj Ranki Reddy and Chirag Shetty have already proceeded to the second round after receiving a bye. Meanwhile, the Indian duo of M.R. Arjun and Hariharan Amsakarunan will take on the Irish duo of Scott Gildy and Paul Reynolds. In the mixed doubles category, 15th seed pair of Dhruv Kapila and Tanisha Krasto have also proceeded to the round of 32 after a bye. In men's cricket, India will resume their first innings at the overnight score of 460 for 9 on day 3 of the first test match of the series, the Gal International Stadium in Sri Lanka today. And that is the end of this news bulletin.
1: এয়াকাশবাণী গুৱাহাটীৰ মহাবাহু অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰ 729 কিলোহাৰ্জত আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্জত। লগতে আমাৰ অনুষ্ঠানসমূহ নিউজ অন এ আই আৰ মোবাইল এপতো শুনিব পাৰে। মুকুতামালা
2: সাহিত্যিক শৰৎচন্দ্ৰ গোস্বামীয়ে কৰ্তব্য পালন নামৰ এটি প্ৰবন্ধত লিখিছিল, সন্তোষ লাভ কৰিবলৈ কৰ্তব্য পালন এটা প্ৰধান পথ। কৰ্তব্য পালন দেখাত কঠিন কাম, কিন্তু তাক অভ্যাস কৰিবলৈ আমি সাজু হ'লেই সি উজু হৈ পৰে। অভ্যাস কৰ্তব্য পালনৰ ডাঙৰ সহায়। অভ্যাসৰ বলত আমি নভবা নিচিন্তা কৰি বহুতো কাম কৰি যাওঁ। তাৰে পৰা আমাৰ আৰু লগতে আমাৰ পৰিয়ালৰ তথা আত্মীয় স্বজনৰো জীৱন যাত্ৰা বহুতো পৰিমাণে সহজ হৈ পৰে। তাৰ ফলত যিবোৰ কামত আমাৰ চিন্তাৰ আৰু বিবেচনাৰ আৱশ্যক, সেইবোৰ কামত আমি বিশেষ মনোযোগ দিবলৈ পাৰগ হওঁ। সহজ অভ্যাস গঠন কৰ্তব্য পালনৰ এটা উপায়। সহজ অভ্যাস গঠন কৰিবলৈ যথেষ্ট প্ৰয়াস পাব লাগে। সৰুকালৰে পৰা সহজ অভ্যাসৰ চৰ্চা কৰিব লাগে, কাৰণ অভ্যাসৰ প্ৰকৃতি পানীৰ দৰে। বান্ধ বান্ধি থ'লে পানী নাযায়, সামান্য ৰেখা এটা দাগ দি দিলে পানী অলপমান যায়। যিমানে পানী যায় তিমানে সেই দাগটো বহল আৰু দ হৈ গৈ থাকে। পাছলৈ সেই বাটেদি পানী অবাধে গৈ থাকে, টান বা অৰুচিকৰ কামো তদ্ৰূপ। এবাৰ কৰিলে পাছৰ বাৰলৈ সেই কাম কৰা সহজ হয়, শেষত সেই কাম অভ্যস্ত হয়। তাৰ বাবে কোনো চিন্তাৰ বা পৰিশ্ৰমৰ আৱশ্যক নকৰে। সহজ অভ্যাস এইদৰে আৰ্জিব লাগে। বেয়া অভ্যাসতো এই উপমা ৰজে। এতেকে বেয়াৰ ফালে প্ৰথম দাগটো কাটিলেই সাৱধান হ'বা, তেতিয়াই তাক পূৰাই দিবা। হেলা সহজ অভ্যাস গঠনৰ শত্ৰু, এবাৰো হেলা নকৰিবা। ভাল অভ্যাস গঠনলৈ মন কৰি কোনো চলতে তাৰ ব্যতিক্ৰম হ'বলৈ নিদিবা। বেজি সোমাবলৈ বাট পালে সেই বাটেদি ক্ৰমে ক্ৰমে প্ৰকাণ্ড বৃক্ষও সোমাব। এতেকে বেজিৰ বাটতে বিন্ধাত বাধা দিবা। কৰ্তব্য পালনৰ আৰু এটা উপায় নিষ্ঠা। যি কাম কৰিব লাগে তাক নিষ্ঠাৰে কৰিব লাগিব এনে ভাৱ ল'বা। যিমান দুখ নহওক, শাৰীৰিক বা মানসিক, যিমান বিপদ নহওক, কৰিবলগীয়া কাম কৰিহে এৰিবা। ইয়াৰ বাবে মনৰ দৃঢ় বল লাগে, সিও অভ্যাসৰ দ্বাৰা পাব পাৰিবা। অনেক সৰু কথাত আমি কৰ্তব্যৰ পৰা পিছলি পৰোঁ। স্কুললৈ যাব লগা সময়ত বৰষুণ হ'লে

0: স্কুললৈ নাযাওঁ, বজাৰ কৰিবলৈ যাব লাগে, আজি নকৰোঁ কালিলৈ কৰিম, চিঠি এখন লিখিব লাগে মই নিলিখোঁ মোৰ ভাইটোৱে লিখক, এনেবিলাক ক্ষুদ্ৰ ক্ষুদ্ৰ কৰ্তব্যও হেলাৰ উদাহৰণ। এনেবিলাক ক্ষুদ্ৰ হেলাই চৰিত্ৰ গঠনৰ বেৰাত বেজী সুমাবলৈ বাট দিয়ে, তেনে বাট নিদিবা। নিষ্ঠাই মনত বল দিব, কোনো বাধালৈ বাধা বুলি নগণিবলৈ চাবা, অৱশ্য অসংখ্য বাধা পাবা, তেতিয়া তাক বিবেচনা কৰি অসংখ্য বুলি মানি লবা। কি কৰ্তব্য কি অকৰ্তব্য তাকো জানিব লাগে, তাৰ অৰ্থে উপদেশ বা শিকনিৰ তিমান আৱশ্যক নাই। আমাৰ সকলোৰে এটা সহজ বিবেচনা আছে, ইংৰাজীত কমন চেন্স বুলি কয়। আমাৰ সহজ বিবেচনা মতেই প্ৰায় প্ৰত্যেক ক্ষেত্ৰতে কৰ্তব্য আৰু অকৰ্তব্যৰ ভেদ বুজি পাওঁ, কোনো কোনো ক্ষেত্ৰত বিশেষ বিবেচনাৰ আৱশ্যক কৰিব, তেতিয়া বিজ্ঞ বয়োজ্যেষ্ঠ আৰু বিশ্বাসী গুৰুজনক আৰু অন্তৰংগ বন্ধুজনক পৰামৰ্শ কৰিব পাৰি। তেতিয়াও কিন্তু নিজৰ বিবেচনাৰ ওপৰত বেছি কৰি নিৰ্ভৰ কৰিব লাগে, মুঠে সাৱধান হবা যেন নিজে নিজক ফাঁকি নিদিয়া, অৰ্থাৎ কষ্টকৰ অসুবিধাজনক হানিকাৰক ইত্যাদি ভাৱৰ দ্বাৰা অনুভাৱিত হৈ অকৰ্তব্যক কৰ্তব্য বা কৰ্তব্যক অকৰ্তব্য বুলি নাভাবা।
1: আজিৰ মুকুতামালা সাহিত্যিক শৰৎ চন্দ্ৰ গোস্বামীৰ লিখনিৰ পৰা লোৱা হ'ল। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত এতিয়া আগবঢ়াইছো পণ্ডিত ৰবিশংকৰৰ সেতাৰবাদন ৰাগ অহিৰ ভৈৰৱ।

শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত ইমান পৰে পণ্ডিত ৰবিশংকৰৰ চেতাৰ বাদনত অহিৰ ভৈৰৱ ৰাগ শুনিলে। এ আকাশবাণী গুৱাহাটীৰ মহাবাহু অনুষ্ঠান পৰিস্থিতি।

আজি পুৱা 7:30 বজাত মোৰ সংগীত যাত্ৰা অনুষ্ঠানত বিউটি শৰ্মা বৰুৱাৰ সংগীত যাত্ৰা শুনিবলৈ পাব। সাক্ষাৎ গ্ৰহণ অশোক ভট্টাচাৰ্যৰ। নিশা 9:30 বজাত নৰেন পাটগিৰি ৰচিত নাটক স্বাধীনতাৰ দুপৰীয়া, প্ৰযোজনা উৎপল দত্ত আৰু নয়ন প্ৰসাদৰ। বেলি 5:25 গণেশ শ্ৰোতাৰ অনুষ্ঠানত দৰঙৰ দাহি অঞ্চলত থলিতে বাণীবদ্ধ কৰা অনুষ্ঠান প্ৰচাৰ কৰা হ'ব, প্ৰযোজনা উৎপল বৰাৰ। সন্ধিয়া 6:10 কৃষি জগত অনুষ্ঠানত ঘৰৰ বাৰীখনৰ বিজ্ঞানসন্মত উন্নয়ন, এই বিষয়ে আলোচ কৰিব ডক্টৰ শৰৎ শইকীয়া আৰু ডক্টৰ অঞ্জন বৰাই। আঁত ধৰিব কৃতাঞ্জলি বৰ্মনে, প্ৰযোজনা উৎপল বৰাৰ। নিশা 8:02 পৰিয়াল কল্যাণ অনুষ্ঠানত পেলুজনিত ৰোগ প্ৰতিৰোধ আৰু নিৰাময়, এই বিষয়ে ডক্টৰ মৌচুমী কৃষ্ণাত্ৰৰ সৈতে হোৱা সাক্ষাৎকাৰ, সাক্ষাৎ গ্ৰহণ আৰু প্ৰযোজনা সীমান্ত বাৰ্মাৰ। জ্ঞান বিজ্ঞান শুনিবলৈ পাব পুৱা 6:55, প্ৰযোজনা প্ৰবাল কুমাৰ শৰ্মাৰ। পুৱা আৰু সন্ধিয়া 7:00 নিয়োগ বাতৰি, আজি পুৱা প্ৰচাৰ কৰা হ'ব 7:15, প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ। পুৱা 8:30 গীতিমালিকা অনুষ্ঠানত খগেন মহন্ত, ত্ৰিষাৰাণী শইকীয়া, খগেন মহন্ত আৰু অৰ্চনা মহন্ত, পুলক বেনাৰ্জী আৰু শিখা বৰাৰ কণ্ঠৰ গীত। 9:15 তামোলপুৰ জিলাৰ ৰেহৰু। ৯:20 বোলছবিৰ গীতৰ অনুষ্ঠান চিত্ৰগীত। 10:00 এটি অনুষ্ঠান হাতে বাটে সুৰৰ আৱেশ, প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ। পুৱা 10:30 ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ দ্বাৰা প্ৰায়োজিত এটি শৈক্ষিক অনুষ্ঠান উমংগ। 11:05 পৰাগমালা লাইভ। 11:30 আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানৰ ন প্ৰতিভা শিতানত হিয়াস্মিতা দাসৰ সৈতে হোৱা সাক্ষাৎকাৰ, অনুষ্ঠানটিৰ আঁত ধৰিব শ্ৰুতি ডেকাই, প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। 12:15 গীত আৰু গজলৰ অনুষ্ঠান, 12:30 সুৰৰ কৰ্মী। আজি দিনৰ 1:10 আৰু সন্ধিয়া 7:45 গৌতম শৰ্মাৰ কণ্ঠৰ আধুনিক গীত। দিনৰ 1:20 শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত ওস্তাদ আমজাদ আলী খাঁৰ স্বৰোৎপাদন ৰাগ ভীম পলাচি। 1:50 অঞ্জলি মেধি বৰুৱাৰ কণ্ঠৰ লোকগীত। 8:30 পাশ্চাত্য সংগীতৰ অনুষ্ঠান। 3:05 তৰালী শৰ্মাৰ কণ্ঠৰ আধুনিক গীত। 3:15 নেপালী অনুষ্ঠান। 3:45 কাৰ্বি অনুষ্ঠান। 4:30 বড়ো অনুষ্ঠান। 5:45 বিদ্যাৰ্থীৰ অনুষ্ঠানত নৱম মানৰ বাবে সাধাৰণ বিজ্ঞানৰ পাঠ জীৱৰ মৌলিক একক, ইয়াৰ তৃতীয় খণ্ড শুনিব।

বলে পাব। যুগুতাই আগবঢ়াব অপরাজিতা বরকটকে। 6:40 ক্রীড়া বার্তা। ৭:05 মৃন্দগান। 7:20 আকৌ শুনোৱা হওক। 7:35 পূবালীৰ সুৰ অনুষ্ঠানত শিৱবৰ লং ফ্লেং আৰু লগৰীয়াসকলৰ কণ্ঠৰ কাৰ্বি গীত। 8:30 আধুনিক গীতৰ অনুষ্ঠান আৰু নিশা 9:00 বোলছবি গীতৰ অনুষ্ঠান, চিত্ৰগীত। অনুষ্ঠান পৰিস্থিতি ইমানেই।

কাহিনী পঢ়ি আপুনি নিশ্চয় ভাল পায়, উপন্যাস বা গল্পৰ প্ৰতি আপোনাৰ নিশ্চয় আগ্ৰহ আছে। বিবিধ ভাৰতী গুৱাহাটীয়ে আপোনাৰ বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোৰম অনুষ্ঠান। প্ৰতি পুৱা 9 বজাত এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান। ধাৰাবাহিক উপন্যাস পাঠ বিবিধ ভাৰতী গুৱাহাটীত প্ৰতি পুৱা 9 বজাত FM এণ্ডৰ 100.8 MHz।

প্ৰতিখন ঘৰৰে বাণী আকাশবাণী, সকলোৰে হৃদয়ৰ বাণী আকাশবাণী। আমি আগবাঢ়িছোঁ আপোনালোকৰ সৈতে অন্তৰংগ সম্পৰ্ক গঢ়িবলৈ। মাত্ৰ এটা ক্লিকতে আমাৰ কেন্দ্ৰবোৰৰ অনুষ্ঠান লাইভ, মন কী বাত, সংগীত, নাটক, খেল আৰু প্ৰতিটোপলৰ নিৰ্ভৰযোগ্য বাতৰিৰ সৈতে আমাৰ ৱেবছাইট akashvani.gov.in। নতুন ভাৰত, ন ৰূপত আকাশবাণী।

0: অগ্নিযুগৰ গান।
1: অগ্নিযুগৰ পিৰিঙতী মই নতুন অসম গঢ়িম।
2: ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে আমাৰ দৈনিক আয়োজন অগ্নিযুগৰ গান।
1: ও মোৰ প্ৰিয় জনগণ, মই গাওঁ তোমাৰ
0: প্ৰতি পুৱা 8:15 পৰা 8:25 লৈ সুধা কণ্ঠৰ গীত।
2: বিবিধ ভাৰতী গুৱাহাটীত অগ্নিযুগৰ গান।

0: আলাপ অনুরাগ। আকাশবাণী গুৱাহাটীৰ মহাবাহু শাখাত এতিয়াৰে পৰা প্ৰতি শনিবাৰে নিশা 9:30 বজাত প্ৰচাৰ হৈ আছে আলাপ অনুৰাগ। অসমৰ বৰেণ্য শিল্পীসকলৰ কৰ্মজীৱনৰ আধাৰত ৰচিত এই ধাৰাবাহিক প্ৰামাণ্য অলেখ্যালানীৰ ৰচনা আৰু প্ৰযোজনা অজয় কুমাৰ
1: বৰাৰ। বিজ্ঞাপন দিয়ক অগণিত শ্ৰোতাৰ কাষ চাপক।
2: Our voice gets you heard everywhere.
1: বিজ্ঞাপন জনসাধাৰণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
2: 6900453528।
1: আকাশবাণী গুৱাহাটী, সৰ্বক্ষণ সৰ্বত্ৰ আপোনাৰ সৈতে।
3: এক জমানে সে কাহানী হে সুনা ৰহি আকাশবাণী, ফির আয়া এন্টারটেইনমেন্ট কা রেভলিউশন, জব কোনে কোনে পৌঁছা দূরদর্শন, কাহানী নহি বদলি স্টাইল গয়া হে বদল, জো কাহানিয়াঁ হম সুনতে আয়ে দেখতে আয়ে আব বহি বেসি হি কাহানী সুনায়েগা ডিজিটাল।
4: ডাউনলোড ওয়েভস ওটিটি অ্যাপ নাও এন্ড ওয়াচ ফর ফ্রি।
5: বিদ্যার্থীর অনুষ্ঠান প্রাথমিকৰ পৰা মাধ্যমিক বিদ্যালয়ৰ পাঠ্যক্ৰমৰ ভিত্তিত ছাত্ৰ-ছাত্ৰীক সমৃদ্ধ কৰা একমাত্ৰ অনুষ্ঠান। প্ৰচাৰৰ সময় প্ৰতি সোম, বুধ আৰু শুক্ৰবাৰে বিয়লি 5:45 বজাত।

0: এই আকাশবাণী গুৱাহাটীৰ মহাবাহু
1: জ্ঞান বিজ্ঞান যুগুতাই আগবঢ়াইছে প্ৰবাল কুমাৰ শৰ্মাই।
2: ভূমি অৱক্ষয় আৰু প্ৰদূষণ ৰোধ কৰাৰ প্ৰয়োজন। ভূত্বকত পোৱা এবিধ অতি মূল্যৱান উপাদান হৈছে ভূমি। ভূমিৰ সৃষ্টি শিলৰ অৱক্ষয়নৰ ফলতে হয়। মাটি গঠনত জলবায়ুৰ প্ৰভাৱ অপৰিহাৰ্য। শীত, তাপ, বৰষুণ আদিৰ প্ৰভাৱত ভৌতিক আৰু ৰাসায়নিক প্ৰক্ৰিয়াৰ ফলত পূৰ্বে অৱস্থিত শিল আদিৰ পৰা মাটিৰ বা ভূমিৰ সৃষ্টি হয়। সেইবাবে শিলত থকা মণিক ভূমিতো থাকে। তদুপৰি সূক্ষ্ম শিলৰ টুকুৰা, জৈৱিক পদাৰ্থ আদিও থাকে। জৈৱিক পদাৰ্থৰ ওপৰত নিৰ্ভৰ কৰি মাটিত জৈৱিক আৰু অজৈৱিক মাটিৰূপে দুটা ভাগত ভাগ কৰা হৈছে। জৈৱিক মাটিত শতকৰা 20% ওপৰত জৈৱিক পদাৰ্থ থাকে। সেই জৈৱিক পদাৰ্থক হিউমাছ নামে জনা যায়। অজৈৱিক মাটিত শতকৰা 20%তকৈ কম জৈৱিক পদাৰ্থ থাকে। জৈৱিক মাটিৰ উৰ্বৰা শক্তি অজৈৱিক মাটিতকৈ বেছি। মাটিৰ তলত আৰু শিলৰ ওপৰত থকা অংশটো হ'ল অৱভূমি। ইয়াত শিল আৰু মাটিৰ সংমিশ্ৰণৰ তৰপ এটা থাকে। কালক্ৰমত মৃত্তিকা সৃষ্টি প্ৰক্ৰিয়াত ই প্ৰকৃত মাটিলৈ পৰিৱৰ্তিত হয়। মাটি গঠন প্ৰক্ৰিয়াটো গতিশীল প্ৰথা, কিন্তু ইয়াৰ গতি অতি মন্থৰ। 1 ইঞ্চি মাটি গঠন হ'বলৈ ক্ষেত্ৰবিশেষে 300-1000 বছৰ লাগে। উপক্ৰান্তীয় অঞ্চলত আকৌ ই অধিক মন্থৰ। এইবিধ অমূল্য সম্পদ আজি বিভিন্ন ধৰণে অৱক্ষয় তথা প্ৰদূষণৰ গৰাহত পৰিছে। যেতিয়া ভূমিৰ গুণাগুণ নষ্ট হয় বা ইয়াৰ উৎপাদিকা শক্তি কমি যায় বা ইয়াৰ জীৱন ধাৰণ ক্ষমতা হ্ৰাস পায়, তেতিয়াই ইয়াৰ অৱক্ষয় হোৱা বুলি কোৱা হয়। ভূমিমণ্ডলৰ অৱক্ষয়ৰ প্ৰধান কাৰণসমূহ হ'ল গছ কটা, হাবি জংঘল চাফা কৰা, অবৈজ্ঞানিকভাৱে কৰা কৃষিকাৰ্য, কল কাৰখানা আৰু অন্য সহজে পচি নোযোৱা আৰু প্ৰাণীৰ কাৰণে বিষাক্ত পদাৰ্থযুক্ত আৱৰ্জনা পেলোৱা ইত্যাদি। ভূমি অৱক্ষয়ৰ তীব্ৰতা মাটিৰ প্ৰকাৰ, জলবায়ু আৰু কৃষি পদ্ধতিৰ ওপৰত নিৰ্ভৰ কৰে। পানীৰ দ্বাৰা ভূমি অৱক্ষয় ঘাইকৈ বেছি বৰষুণ হোৱা আৰু পাহাৰীয়া অঞ্চলত বেছিকৈ পৰিলক্ষিত হয়। ইফালে বতাহৰ প্ৰভাৱত শুকান বা মৰু অঞ্চলত ভূমিৰ বিস্তৰ অৱক্ষয় হয়। মাটিৰ উপৰিভাগতে জৈৱিক পদাৰ্থ থাকে। এই অংশ সাৰুৱা আৰু ঢিলা হয়। গতিকে পানী বা বতাহৰ দ্বাৰা উপৰিভাগৰ মাটি বিচ্যুত হ'লে ভূমি অনুৰ্বৰ আৰু টান হৈ পৰে। পানী যদি বেগেৰে মাটিৰ ওপৰেৰে বৈ যায় তেন্তে তাত নলাৰ সৃষ্টি হয়। এই প্ৰক্ৰিয়াত মাটিৰ আন্তঃগাঁথনি ধ্বংস হৈ যায়। পৃথিৱীৰ উপৰিভাগত বছৰি 500-3 কোটি টন মাটি বিচ্যুত হয়। মুঠ অৱক্ষয়ৰ 56% কাৰক হ'ল পানী আৰু 28% কাৰক হ'ল বতাহ। আধুনিক যুগৰ বিভিন্ন ঔদ্যোগিক প্ৰতিষ্ঠানসমূহৰ পৰা নিৰ্গত হোৱা অপ্ৰয়োজনীয় বিষাক্ত ৰাসায়নিক পদাৰ্থসমূহে প্ৰতিষ্ঠানবোৰৰ ওচৰে পাজৰে জমা হৈ মাটিক নানাভাৱে কলুষিত কৰি তুলিছে। মাটিত থকা অনুজীৱবোৰে জৈৱ ৰাসায়নিক বৰ্জিত পদাৰ্থক সাধাৰণতে যি উপায়েৰে সাৰলৈ ৰূপান্তৰিত কৰি মাটিক উৰ্বৰ কৰে, ধাতৱ যৌগৰ ক্ষেত্ৰত সেয়া সম্ভৱপৰ নহয়। কাৰণ মাটিতে থকা ক্ষুদ্ৰাতিক্ষুদ্ৰ অনুজীৱবোৰে ধাতৱ পদাৰ্থবোৰ গ্ৰহণ কৰি শৰীৰত ধাৰণ কৰাৰ পিছত তাক পৃথক কৰা অত্যন্ত কঠিন হৈ পৰে। তেনেস্থলত ধাতুবোৰ অনুজীৱৰ লগত মাটিতে থাকি যায় আৰু বিষাক্ত প্ৰভাৱ বিস্তাৰ কৰে। ই হ'ল মাটিৰ অন্তৰ্বৰ্তী অৱক্ষয়ৰ অন্যতম। পৃথিৱীৰ অৱক্ষয় হোৱা ভূমিৰ 12% ৰাসায়নিক আৰু 4% ভৌতিক প্ৰক্ৰিয়াৰে নষ্ট হৈছে। অত্যাধিক লৌ থকাৰ কাৰণে অসমৰ ঠাই বিশেষে ধান গছত লৌহ বিক্ৰিয়া হৈ উৎপাদন কমি গৈছে। কিছুমান মাটি আনকি ধান খেতিৰো অনুপযোগী হৈ পৰিছে। মাত্ৰাধিক লৱণ জমা হোৱাৰ কাৰণে উত্তৰ ভাৰতৰ বহু মাটি খেতিয়কে পৰিত্যাগ কৰিছে। কল কাৰখানাৰ পেলনীয়া সামগ্ৰীয়ে ভূমিৰ ৰাসায়নিক ধৰ্মৰ আমূল পৰিৱৰ্তন কৰে। কাৰখানাৰ চূণজাতীয় আৱৰ্জনাই মাটি ক্ষাৰকীয় কৰি তোলে। অন্য কিছুমান আৱৰ্জনাত ভয়াৱহভাৱে বিষাক্ত ক্ৰমিয়াম, মাৰ্কাৰী, কেডমিয়াম আদি কৰি বিভিন্ন ধাতু বেছি পৰিমাণে থাকে। আৱাসিক অঞ্চলত দৈনন্দিন ব্যৱহাৰ্য ঘৰুৱা বস্তুৰ পেলনীয়া অংশই ঘৰৰ ওচৰৰ পাজৰৰ মাটি প্ৰদূষিত কৰে। অৱক্ষয় আৰু প্ৰদূষণ দুয়োটাই আজি মাটিৰ অস্তিত্বৰ

কাৰণে ভাবুকি হৈ পৰিছে। প্ৰদূষিত ভূমিক প্ৰদূষণমুক্ত কৰি ব্যৱহাৰৰ উপযোগী কৰি লোৱাৰ উদ্দেশ্যে বিজ্ঞানীসকলে বিভিন্ন উদ্ভাৱনৰ প্ৰচেষ্টা চলাই গৈছে। ভূমিষ্ঠ হৈ পৃথিৱীলৈ অহাৰ পৰা মৃত্যুলৈকে মাটিৰ লগত আমাৰ সম্পৰ্ক অতি নিবিড়। এনেক্ষেত্ৰত ভূমি অৱক্ষয় আৰু প্ৰদূষণ ৰোধ কৰি ভূমি সংৰক্ষণৰ বাবে আমাৰ নিজৰ অৰিহণা আগবঢ়োৱাৰ প্ৰয়োজন আছে।

0: জ্ঞান বিজ্ঞান অনুষ্ঠানটিৰ প্ৰযোজনা আছিল প্ৰবাল কুমাৰ শৰ্মাৰ।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু নিয়োগ বাতৰি, আগবঢ়াইছে উৎপল বৰাই।
2: এয়াৰপোৰ্ট অথৰিটি অৱ ইণ্ডিয়া নামৰ সংগঠনত খালি হোৱা 389 পদৰ বাবে আবেদন বিচৰা হৈছে। মেনেজাৰ 260 পদ। দৰমহাৰ নিৰিখ মাহে 60,000 টকাৰ পৰা 180,000 টকালৈ। প্ৰাৰ্থীৰ বয়স 32 বছৰৰ ভিতৰত হ'ব লাগিব। জুনিয়ৰ এক্সিকিউটিভ পদৰ সংখ্যা 129। দৰমহাৰ নিৰিখ মাহে 40,000 টকাৰ পৰা 140,000 টকালৈ। প্ৰাৰ্থীৰ বয়স 27 বছৰৰ ভিতৰত হ'ব লাগিব। পদ অনুসৰি প্ৰয়োজনীয় শিক্ষাগত অৰ্হতা আৰু অন্যান্য তথ্য জানিবৰ বাবে লগতে আবেদনৰ বাবে ৱেবছাইট www.aai.aero। আবেদনৰ শেষ তাৰিখ 7 ছেপ্টেম্বৰ। আছাম পাৱাৰ জেনেৰেশ্যন কৰ্পৰেশ্যন লিমিটেডত খালি হোৱা এছিষ্টেণ্ট মেনেজাৰ আৰু জুনিয়ৰ মেনেজাৰ পদৰ বাবে আবেদন বিচৰা হৈছে। এছিষ্টেণ্ট মেনেজাৰ পদৰ সংখ্যা 35। ইয়াৰে 10টাকৈ পদ ইলেক্ট্ৰিকেল আৰু চিভিল শাখাৰ প্ৰাৰ্থীৰ বাবে, 6টা পদ মেকানিকেল শাখাৰ প্ৰাৰ্থীৰ বাবে, 4টা পদ হিউমেন ৰিচোৰ্চ শাখাৰ প্ৰাৰ্থীৰ বাবে, 3টা পদ ইনফৰ্মেশ্যন টেকন'লজি শাখাৰ প্ৰাৰ্থীৰ বাবে আৰু 2টা পদ ইনষ্ট্ৰুমেণ্টেশ্যন শাখাৰ প্ৰাৰ্থীৰ বাবে। প্ৰাৰ্থী সংশ্লিষ্ট শাখাত বিই, বিটেক বা 3 বছৰীয়া পাঠ্যক্ৰমৰ ডিপ্ল'মা থকা হ'ব লাগিব। হিউমেন ৰিচোৰ্চ শাখাৰ পদৰ ক্ষেত্ৰত প্ৰাৰ্থী MBA বা PGDM থকা হ'ব লাগিব। দৰমহাৰ নিৰিখ মাহে 37,300 টকাৰ পৰা 112,000 টকালৈ, লগত 14,200 টকা গ্ৰেড পে' আৰু অন্যান্য বানচ থাকিব। জুনিয়ৰ মেনেজাৰ পদৰ সংখ্যা 31। ইয়াৰে 12টা পদ ইলেক্ট্ৰিকেল শাখাৰ প্ৰাৰ্থীৰ বাবে, 9টা পদ চিভিল শাখাৰ প্ৰাৰ্থীৰ বাবে, 6টা পদ মেকানিকেল শাখাৰ প্ৰাৰ্থীৰ বাবে আৰু 2টাকৈ পদ ইনফৰ্মেশ্যন টেকন'লজি আৰু ইনষ্ট্ৰুমেণ্টেশ্যন শাখাৰ প্ৰাৰ্থীৰ বাবে। প্ৰাৰ্থী সংশ্লিষ্ট শাখাত ইঞ্জিনিয়াৰিং ডিপ্ল'মা থকা হ'ব লাগিব। দৰমহাৰ নিৰিখ মাহে 25,000 টকাৰ পৰা 92,000 টকালৈ, লগত 12,100 টকা গ্ৰেড পে' আৰু অন্যান্য বানচ থাকিব। আটাইবোৰ পদৰ ক্ষেত্ৰত প্ৰাৰ্থীৰ বয়স 21 বছৰৰ পৰা 38 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট www.apgcl.org। আবেদনৰ শেষ তাৰিখ জুনিয়ৰ মেনেজাৰ পদৰ ক্ষেত্ৰত 21 আগষ্ট আৰু এছিষ্টেণ্ট মেনেজাৰ পদৰ ক্ষেত্ৰত 23 আগষ্ট। নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ ৰেলৱেত খালি হোৱা 6,777 এপ্ৰেণ্টিছ পদৰ বাবে আবেদন বিচৰা হৈছে। প্ৰাৰ্থী উচ্চ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা আৰু সংশ্লিষ্ট ট্ৰেডত কোনো ITIৰ পৰা নেশ্যনেল ট্ৰেড চাৰ্টিফিকেট অৰ্জন কৰা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 15 বছৰৰ পৰা 24 বছৰৰ ভিতৰত হ'ব লাগিব। এবছৰীয়া প্ৰশিক্ষণৰ কালচোৱাত প্ৰাৰ্থীয়ে মাহে 9,600 টকাকৈ জলপানী পাব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট nfr.indianrailways.gov.in। আবেদনৰ শেষ তাৰিখ 19 আগষ্ট। নিয়োগ বাতৰি ইমানেই।
3: আকাশবাণীত বিজ্ঞাপন দিয়ক, অগণিত শ্ৰোতাৰ কাষ চাপক।
4: Our voice gets you heard everywhere.
3: বিজ্ঞাপন জনসাধাৰণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
4: 6900453528।
3: আকাশবাণী গুৱাহাটী সৰ্বক্ষ

0: এই আকাশবাণী গুৱাহাটীৰ মহাবাহু খন্তেক পাছতে বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী বাতৰিৰ সৈতে মই জুলি শৰ্মা বৰুৱা। এতিয়াৰ ঘাই ঘাই বাতৰিসমূহ হ'ল, ভাৰতৰ অধ্যক্ষতাত কাইলৈ নতুন দিল্লীত ব্ৰিকছ ৰাষ্ট্ৰগোষ্ঠীৰ পৰিৱেশ মন্ত্ৰীসকলৰ দ্বাদশ বৈঠকৰ আয়োজন কৰা হৈছে। কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰী ডঃ জিতেন্দ্ৰ সিঙে আজি নতুন দিল্লীত 2026 বৰ্ষৰ ৰাষ্ট্ৰীয় অনুভৱ বঁটাসমূহ প্ৰদান কৰিব। ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই UGC নেট পৰীক্ষাৰ ইংৰাজী, বাণিজ্য আৰু সমাজশাস্ত্ৰ বিষয়ত পুনৰ পৰীক্ষা অনুষ্ঠিত কৰাৰ কথা ঘোষণা কৰিছে। FIH হকী বিশ্বকাপত আজি নেডাৰলেণ্ডছত পুল ডিৰ দ্বিতীয়খন খেলত ভাৰত ইংলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব আৰু ডুৰাণ্ড কাপ ফুটবল প্ৰতিযোগিতাত স্পৰ্টিং ক্লাব দিল্লী আৰু ইষ্ট বেংগল ফুটবল ক্লাব ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। ভাৰতে কাইলৈ নতুন দিল্লীত ব্ৰিকছ ৰাষ্ট্ৰগোষ্ঠীৰ পৰিৱেশ মন্ত্ৰীসকলৰ দ্বাদশ বৈঠকৰ আয়োজন কৰিছে। আজি পৰিৱেশ কাৰ্যগোট আৰু জলবায়ু পৰিৱৰ্তন তথা বহনক্ষম উন্নয়ন বিষয়ক সম্পৰ্ক গোটৰ শীৰ্ষ বিষয়াসকলৰ বৈঠক অনুষ্ঠিত হ'ব। ভাৰতৰ অধ্যক্ষতাত হ'বলগীয়া ব্ৰিকছৰ পৰিৱেশ মন্ত্ৰীসকলৰ দ্বাদশ বৈঠকৰ মূল বিষয়বস্তু হৈছে স্থিতিস্থাপকতা, উদ্ভাৱন, সহযোগিতা আৰু বহন ক্ষমতাৰ বিকাশ। কেন্দ্ৰীয় পৰিৱেশ আৰু বন আৰু জলবায়ু পৰিৱৰ্তন দপ্তৰৰ মন্ত্ৰী ভূপেন্দ্ৰ যাদৱে এই বৈঠকত অধ্যক্ষতা কৰিব। পৰিৱেশ আৰু বন মন্ত্ৰালয়ে এই বৈঠক ফলপ্ৰসূ আলোচনা, সহমত আৰু পৰিৱেশ সহযোগিতা সুদৃঢ় কৰা মঞ্চ হিচাপে পৰিগণিত হ'ব বুলি আশা প্ৰকাশ কৰিছে। মন্ত্ৰালয়ে লগতে কয় যে এই বৈঠকত অধ্যক্ষতাৰ অংশ হিচাপে ব্ৰিকছ ৰাষ্ট্ৰগোষ্ঠীৰ পৰিৱেশ কাৰ্যগোটৰ অধীনত ভাৰতে 4টা অগ্ৰাধিকাৰমূলক ক্ষেত্ৰ চিনাক্ত কৰিছে। এই ক্ষেত্ৰসমূহ হৈছে বহনক্ষম জীৱনশৈলীৰ প্ৰসাৰ, বনানীকৰণ, বনজুই ব্যৱস্থাপনা আৰু দুৰ্যোগ স্থিতিস্থাপকতা তথা সক্ৰিয় অৰ্থব্যৱস্থা আৰু অভিযোজন। কৰ্মচাৰী ৰাজহুৱা ওজৰ আপত্তি আৰু পেঞ্চন দপ্তৰৰ ৰাজ্যমন্ত্ৰী ডঃ জিতেন্দ্ৰ সিঙে আজি নতুন দিল্লীত 2026 বৰ্ষৰ ৰাষ্ট্ৰীয় অনুভৱ বঁটাসমূহ প্ৰদান কৰিব। মন্ত্ৰালয়ে জনোৱা মতে এই অনুষ্ঠানতে পেঞ্চন মিত্ৰ সন্দৰ্ভত হাতপুথি আৰু ৰাষ্ট্ৰজোৰা ডিজিটেল GI থকাৰ প্ৰমাণপত্ৰ অভিযান পাছৰ নিৰ্দেশনাৱলী মুকলি কৰা হ'ব। অনুষ্ঠানৰ অংশ হিচাপে এখন বেংক প্ৰদৰ্শনীৰো আয়োজন কৰা হৈছে। এই প্ৰদৰ্শনীত 17টা পেঞ্চন বিতৰণ বেংকে অৱসৰ গ্ৰহণ কৰিবলগীয়া কৰ্মচাৰীসকলৰ বাবে নিজৰ সেৱাসমূহ প্ৰদৰ্শন কৰিব। উল্লেখযোগ্য যে এই বছৰৰ ৰাষ্ট্ৰীয় অনুভৱ বঁটা আঁচনিৰ বাবে বাছনি লাভ কৰা 15গৰাকী লোকে ৰাষ্ট্ৰ নিৰ্মাণত অৰিহণা যোগোৱাৰ লগতে পাছপোৰ্ট সেৱা কেন্দ্ৰ পুৰণি নিয়মৰ অন্ত পেলাই বৰ্তমানৰ পৰিস্থিতিৰ সৈতে খাপ খোৱাকৈ নতুন নিয়ম গঠন, প্ৰশাসনিক আৰু গাণনিক ব্যৱস্থাত প্ৰযুক্তিৰ ব্যৱহাৰ, শক্তি সংৰক্ষণৰ দৰে চৰকাৰৰ বিভিন্ন অভিলাষী প্ৰকল্পত অংশ লৈছিল। অনুভৱ মঞ্চই কেন্দ্ৰীয় চৰকাৰৰ অৱসৰপ্ৰাপ্ত অথবা অৱসৰ গ্ৰহণ কৰিবলগীয়া কৰ্মচাৰী, 12টা ৰাজহুৱা খণ্ডৰ বেংক আৰু কেন্দ্ৰীয় ৰাজহুৱা খণ্ডৰ উদ্যোগৰ কৰ্মচাৰীসকলক নিজৰ কাম কৰাৰ অভিজ্ঞতাৰ বিষয়ে প্ৰকাশৰ এখন মঞ্চ প্ৰদান কৰে। ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থা NTA UGC নেট পৰীক্ষাৰ ইংৰাজী, বাণিজ্য আৰু সমাজশাস্ত্ৰ বিষয়ত পুনৰ পৰীক্ষা অনুষ্ঠিত কৰাৰ কথা ঘোষণা কৰিছে। এই 3টা বিষয়ৰ প্ৰশ্নকাকতত ভালেমান ক্ৰুটি থকা বুলি অভিযোগ উঠাৰ পাছতে সংস্থাটোৱে পুনৰ পৰীক্ষা অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লয়। NTA প্ৰকাশ কৰা মতে অহা 9 ছেপ্টেম্বৰত পুৱা 9 বজাৰ পৰা 12 বজালৈ ইংৰাজী বিষয়ৰ পৰীক্ষা অনুষ্ঠিত হোৱাৰ লগতে একেদিনাই বিয়লি 3 বজাৰ পৰা সন্ধিয়া 6 বজালৈ বাণিজ্য বিষয়ৰ পৰীক্ষা অনুষ্ঠিত হ'ব। সমাজশাস্ত্ৰ পৰীক্ষা 10 ছেপ্টেম্বৰত পুৱা 9 বজাৰ পৰা 12 বজালৈ অনুষ্ঠিত হ'ব। উল্লেখযোগ্য যে NTA 87টা বিষয়ত যোৱা 22ৰ পৰা 30 জুনলৈ UGC নেট পৰীক্ষা অনুষ্ঠিত কৰিছিল। পৰীক্ষাৰ ত্ৰুটিসমূহৰ তদন্তৰ বাবে সংস্থাটোৱে গঠন কৰা সমিতিখনে পৰীক্ষা ব্যৱস্থাটো নিকা আৰু আঁহোৱাক বিহীন কৰাৰ বাবে এই 3খন কাকতত পুনৰ পৰীক্ষা অনুষ্ঠিত কৰাৰ পৰামৰ্শ দিয়ে। মধ্যপ্ৰদেশৰ ইন্দোৰত দশহাৰা মৈদানৰ এখন উদ্যানত প্ৰাক্তন প্ৰধানমন্ত্ৰী ভাৰত ৰত্ন সন্মানেৰে সন্মানিত অটল বিহাৰী বাজপেয়ী

25 ফুট উচ্চতাৰ এটা প্ৰতিমূৰ্তি স্থাপনৰ পৰিকল্পনা কৰা হৈছে। কালি ইয়াৰ আধাৰশিলা স্থাপন কৰা হয়। ইন্দোৰ পৌৰ নিগমে প্ৰায় 1,97,00,000 টকা ব্যয় সাপেক্ষ এই প্ৰতিমূৰ্তি নিৰ্মাণ কৰিব। 4 মাহৰ ভিতৰত প্ৰতিমূৰ্তিটো সম্পূৰ্ণ হৈ উঠিব বুলি আশা কৰা হৈছে। এই পদক্ষেপে ৰাষ্ট্ৰ সুশাসন আৰু গণতান্ত্ৰিক প্ৰমূল্যলৈ অটল বিহাৰী বাজপেয়ীৰ অৱদানক সোঁৱৰাব। আধাৰশিলা স্থাপন কৰি মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী ডঃ মোহন যাদৱে কয় যে এই প্ৰতিমূৰ্তি কেৱল এটা স্মাৰকেই নহয়, বৰঞ্চ ই প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীৰ আদৰ্শ আৰু মূল্যবোধ ভৱিষ্যত প্ৰজন্মলৈ কঢ়িয়াই নিয়াত সহায় কৰিব। ভাৰতৰ স্বাধীনতা দিৱসৰ দিনা জামাইকাৰ প্ৰধানমন্ত্ৰী এণ্ড্ৰু হলনেছে শুভেচ্ছা জনোৱাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁক ধন্যবাদ জ্ঞাপন কৰিছে। সামাজিক মাধ্যমৰ এটা পোষ্টত শ্ৰীমোদীয়ে কয় যে ভাৰতে জামাইকাৰ সৈতে থকা চিৰস্থায়ী বন্ধুত্বক গভীৰভাৱে মূল্য দিয়াৰ লগতে ভৱিষ্যতে এই সম্পৰ্ক আৰু অধিক শক্তিশালী হ'ব বুলি আশা প্ৰকাশ কৰে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। দেশজুৰি চলি থকা ফিট ইণ্ডিয়া আন্দোলনৰ ছানডেজ অন চাইকেল পদক্ষেপৰ অধীনত নাগালেণ্ডৰ কোহিমা আৰু শিয়েশ ৱেমাত অসম ৰাইফলছৰ উদ্যোগত শাৰীৰিক ফিটনেছ, সুস্থ জীৱন আৰু সমাজৰ অংশগ্ৰহণৰ প্ৰসাৰ ঘটাই এক চাইকেল শোভাযাত্ৰাৰ আয়োজন কৰা হয়। শিয়েশ ৱেমা গেডিশ্যনত স্বাধীনতা দিৱস উদযাপনৰ অংশ হিচাপে আয়োজন কৰা এই সমাৱেশত অসম ৰাইফলছৰ জোৱান আৰু তেওঁলোকৰ পৰিয়ালবৰ্গই অংশগ্ৰহণ কৰে। গেডিশ্যন হেলিপেডৰ পৰা ফ্লেগ অফ কৰি আৰম্ভ হোৱা এই শোভাযাত্ৰাই গেডিশ্যন চৌহদৰ ভিতৰত 5 কিলোমিটাৰ পথ অতিক্ৰম কৰে। কোহিমাতো অসম ৰাইফলছৰ জোৱান আৰু স্থানীয় বাসিন্দাসকলে চাইকেল চলোৱাত অংশগ্ৰহণ কৰি জনসাধাৰণক চাইকেল চলোৱা আৰু নিয়মীয়া শাৰীৰিক কাৰ্যকলাপক সুস্থ আৰু অনুশাসিত জীৱনশৈলীৰ অংশ হিচাপে গ্ৰহণ কৰিবলৈ উৎসাহিত কৰে। খোৱাপানীৰ গুণগত মান সন্দৰ্ভত ভাৰতৰ নিয়ন্ত্ৰক আৰু মহালেখা পৰীক্ষকৰ প্ৰতিবেদনৰ পাছতে ৰেলমন্ত্ৰী অশ্বিনী বৈষ্ণৱে কালি সমগ্ৰ ৰেল ব্যৱস্থাত খোৱাপানীৰ মানৰ পৰ্যালোচনা কৰে। তেওঁ লগতে যাত্ৰীসকলক নিৰাপদ আৰু বিশুদ্ধ খোৱাপানী যোগান নিশ্চিত কৰাৰ বাবে তাৎক্ষণিকভাৱে যাৱতীয় ব্যৱস্থা ল'বলৈ সংশ্লিষ্ট বিষয়াসকলক নিৰ্দেশ দিয়ে। সুৰক্ষামূলক ব্যৱস্থাৰ অংশ হিচাপে ৱাটাৰ কুলাৰকে ধৰি প্ৰায় 20,000 স্থানত নতুন টেংকীৰ পৰা নললৈ পানী পৰিশোধন আৰু নিৰীক্ষণ ব্যৱস্থা স্থাপন কৰা হ'ব। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে পানীৰ উৎস আৰু পানী দিয়া স্থানসমূহত নিয়মীয়াকৈ পানীৰ গুণগত মান পৰীক্ষা কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। FIH হকী বিশ্বকাপত আজি নেডাৰলেণ্ডছৰ ৱেগেনাৰ হকী ষ্টেডিয়ামত পুল ডিৰ দ্বিতীয়খন খেলত ভাৰত ইংলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ভাৰতে ৱেলছত অনুষ্ঠিত খেলত 3-1 ব্যৱধানৰ জয়েৰে অভিযান আৰম্ভ কৰাৰ বিপৰীতে ইংলেণ্ডে পাকিস্তানক 4-1 হৰুৱাই শক্তিশালী আৰম্ভণি কৰিছে। আজিৰ খেলখনত জয়ী হোৱা দলটো পুল ডিৰ শীৰ্ষত থাকিব। 135 সংখ্যক ইণ্ডিয়ান অইল্ড দুৰাণ কাপ ফুটবল প্ৰতিযোগিতা কালি ৰাছিৰ বিৰচা মুণ্ডা ফুটবল ষ্টেডিয়ামত অনুষ্ঠিত প্ৰথমখন কোৱাৰ্টাৰ ফাইনেলত স্পৰ্টিং ক্লাব দিল্লীয়ে FC ৰেংডাইক 5-1 ব্যৱধানত পৰাস্ত কৰে। খেলখনৰ 9 মিনিটত ৰেংডাইয়ে প্ৰথমটো গ'ল দিয়া যদিও দ্বিতীয়াৰ্ধত দিল্লীয়ে শক্তিশালী প্ৰত্যাৱৰ্তন কৰি 5টা গ'লেৰে বিজয় সাব্যস্ত কৰে। ইপিনে কলকাতাৰ বিবেকানন্দ যুৱ ভাৰতীয় ক্ৰীড়াংগনত অনুষ্ঠিত দ্বিতীয়খন কোৱাৰ্টাৰ ফাইনেলত কালি ইষ্ট বেংগল ফুটবল ক্লাবে ইণ্ডিয়ান আৰ্মি ফুটবল টীমক 1-0 পৰাস্ত কৰে। প্ৰতিযোগিতাত আজি বিয়লি 4 বজাত কলকাতাত হ'বলগীয়া তৃতীয়খন কোৱাৰ্টাৰ ফাইনেলত মোহনবাগান আৰু জামছেদপুৰ FC মুখামুখি হ'ব। ইপিনে চতুৰ্থখন কোৱাৰ্টাৰ ফাইনেলত যোৱা দুবাৰৰ চেম্পিয়ন নৰ্থ ইষ্ট ইউনাইটেড FC শ্বিলং লাজং FCৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন শ্বিলঙৰ জৱাহৰলাল নেহৰু ষ্টেডিয়ামত সন্ধিয়া 7 বজাত আৰম্ভ হ'ব। নতুন দিল্লীৰ ইন্দিৰা গান্ধী ষ্টেডিয়ামত আজিৰ পৰা 23 আগষ্টলৈ BWF বিশ্ব চেম্পিয়নশ্বিপ অনুষ্ঠিত হ'ব। 2019 চনৰ পাছত ভাৰতে এই প্ৰতিযোগিতাখন দ্বিতীয়বাৰৰ বাবে আয়োজন কৰিছে। পূৰ্বৰ বিশ্ব চেম্পিয়ন PV সিন্ধুৱে আজি হ'বলগীয়া মহিলা ছিংগলছৰ প্ৰথমখন মেচত অৱতীৰ্ণ হ'ব। পুৰুষৰ ছিংগলছত লক্ষ্য সেনৰ পৰা উন্নত প্ৰদৰ্শন আশা কৰা হৈছে। ইফালে আয়ুষ শেট্টীয়ে প্ৰথমখন মেচত বৰ্তমানৰ চেম্পিয়ন চীনৰ CUKৰ মুখামুখি হ'ব। পুৰুষৰ ডাবলছৰ জ্যোতি স্বাত্বিক সাইৰাজ ৰেংকি ৰেড্ডি আৰু চিৰাগ শেট্টীৰ পৰা ভাৰতে পদক লাভ কৰিব বুলি আশা কৰা হৈছে। মহিলাৰ ডাবলছত ত্ৰিশা জলি আৰু গায়ত্ৰী গোপীচান্দে নেতৃত্ব দিয়াৰ বিপৰীতে মিক্সড ডাবলছত ধ্ৰুৱ কপিলা আৰু তানিশা ক্ৰাছৰুৱে ভাৰতক প্ৰতিনিধিত্ব কৰিব। বাতৰি শেষ কৰাৰ আগেয়ে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। ভাৰতৰ অধ্যক্ষতাত কাইলৈ নতুন দিল্লীত ব্ৰিক্ছ ৰাষ্ট্ৰগোষ্ঠীৰ পৰিৱেশ মন্ত্ৰী

0: সকলৰ দ্বাদশ বৈঠকৰ আয়োজন কৰা হৈছে। কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰী ডক্টৰ জিতেন্দ্ৰ সিঙে আজি নতুন দিল্লীত 2026 বৰ্ষৰ ৰাষ্ট্ৰীয় অনুভৱ বঁটাসমূহ প্ৰদান কৰিব। ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই UGC নেট পৰীক্ষাৰ ইংৰাজী, বাণিজ্য আৰু সমাজশাস্ত্ৰ বিষয়ত পুনৰ পৰীক্ষা অনুষ্ঠিত কৰাৰ কথা ঘোষণা কৰিছে। আৰু ডুৰাণ্ড কাপ ফুটবল প্ৰতিযোগিতাত স্পৰ্টিং ক্লাব দিল্লী আৰু ইষ্ট বেংগল ফুটবল ক্লাব ছেমি ফাইনেলত প্ৰৱেশ কৰিছে।
1: এই আকাশবাণী গুৱাহাটীৰ মহাবাহু আৰু বিবিধ ভাৰতী গুৱাহাটী আজি পুৱা আগবঢ়াইছে লিউচিনিয়া বৰচেতিয়াই, প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ।

মেক্সিম গৰ্কিয়ে কৈছিল, অতীত সমালোচনাৰ উদ্ধত নহয়, কিন্তু তাৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰাটো অৰ্থহীন। অতীতক অধ্যয়নহে কৰিব লাগে। প্ৰিয় শ্ৰোতা, ইংৰাজীত কল্পকাহিনী আৰু অকল্পকাহিনী লিখা এগৰাকী ব্ৰিটিছ লেখক ভি এছ নাইপল, আজি তেখেতৰ জন্মদিন। তেওঁ লিখা গদ্যসমূহ উচ্চ পৰ্যায়ত প্ৰশংসিত হৈছিল যদিও তেওঁৰ মতামতে কেতিয়াবা বিতৰ্কৰো সৃষ্টি কৰিছিল। 50 বছৰত তেওঁ 30খনতকৈও অধিক গ্ৰন্থ প্ৰকাশ কৰে। 1932 চনৰ 17 আগষ্টত ত্ৰিনিদাদত জন্মগ্ৰহণ কৰা ভি এছ নাইপলৰ এখন সফল উপন্যাস হ'ল এ হাউচ ফৰ মিষ্টাৰ বিশ্বাস। কিতাপখন প্ৰকাশ পায় 1961 চনত। 1971 চনত নাইপলে ইন এ ফ্ৰী ষ্টেট উপন্যাসৰ বাবে বুকাৰ বঁটা লাভ কৰে। 1983 চনত তেওঁ জেৰুজালেম বঁটা লাভ কৰে আৰু 1990 চনত ত্ৰিনিদাদ আৰু টবাগোৰ সৰ্বোচ্চ ৰাষ্ট্ৰীয় সন্মান ট্ৰিনিটি ক্ৰছ লাভ কৰে। সেই বৰ্ষতে ব্ৰিটেইনৰ পৰা লাভ কৰে নাইটহুড উপাধি আৰু 2001 চনত সাহিত্যৰ নোবেল বঁটা লাভ কৰে ভি এছ নাইপলে। তেখেতৰ আন কেইখনমান গ্ৰন্থ হ'ল দ্য ছাফ্ৰেজ অৱ এলভিৰা, মিগুৱেল ষ্ট্ৰীট, মিষ্টাৰ ষ্টোন এণ্ড দ্য নাইট কম্পেনিয়ন, এ ফ্লেগ অন দ্য আইলেণ্ড, এ বেণ্ড ইন দ্য ৰিভাৰ, দ্য এনিগমা অৱ এৰাইভেল, এ ৱে ইন দ্য ৱৰ্ল্ড, হাফ এ লাইফ ইত্যাদি। এগৰাকী ব্ৰিটিছ লেখক ভি এছ নাইপলৰ মৃত্যু হয় 2018 চনৰ 11 আগষ্ট তাৰিখে। ডক্টৰ ৰীতা চৌধুৰী অসমীয়া সাহিত্য জগতৰ এটা অতি পৰিচিত নাম। আজি তেখেতৰ উপজা দিন। ঔপন্যাসিক কবি ডক্টৰ ৰীতা চৌধুৰীৰ জন্ম হয় 1960 চনৰ 17 আগষ্ট তাৰিখে। 1989 চনত ডিফু চৰকাৰী মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগত প্ৰবক্তা হিচাপে কৰ্মজীৱন আৰম্ভ কৰা ৰীতা চৌধুৰীয়ে 1991 চনত গুৱাহাটীৰ কটন কলেজত প্ৰবক্তা হিচাপে যোগদান কৰে। 1996 চনত সেই মহাবিদ্যালয়তে জ্যেষ্ঠ প্ৰবক্তা হিচাপে আৰু 2001 চনৰ পৰা ৰাজনীতি বিজ্ঞান বিভাগৰ সহযোগী অধ্যাপক হিচাপে 2016 চনলৈকে দায়িত্ব পালন কৰে। তেখেতৰ জীৱনৰ প্ৰথমখন উপন্যাস হ'ল 1981 চনত লিখা অবিৰত যাত্ৰা। ইয়াৰ বাবে তেওঁ অসম সাহিত্য সভাই আয়োজন কৰা উপন্যাসৰ পাণ্ডুলিপি প্ৰতিযোগিতাত প্ৰথম স্থান অধিকাৰ কৰে। 2005 চনত তেওঁৰ দেউলাংখুই উপন্যাসখন প্ৰকাশ পায় আৰু দেউলাংখুইৰ বাবেই 2008 চনত সাহিত্য একাডেমি বঁটা লাভ কৰে। তাৰ পাছত 2010 চনত প্ৰকাশিত তেখেতৰ উপন্যাস মাকামে বিপুল জনপ্ৰিয়তা লাভ কৰে। 2011 চনত তেওঁ আধাৰশিলা নামেৰে যুৱ সাহিত্যিকসকলক আগবঢ়াই নিবলৈ এটা সংস্থা গঢ়ি তোলে। 2015 চনত নেশ্যনেল বুক ট্ৰাষ্টৰ অধ্যক্ষ হিচাপে তেওঁ নিযুক্তি লাভ কৰে আৰু 2019 চনৰ 1 জানুৱাৰী মাহত তেওঁ স্বেচ্ছাই পদত্যাগ কৰে। ডক্টৰ ৰীতা চৌধুৰীৰ আন কেইখনমান উপন্যাস হ'ল মহাজীৱনৰ আধাৰশিলা, নয়না তৰালী সুজাতা, পপীয়া তৰাৰ সাধু, জলপদ্ম, এই সময় সেই সময়।

ৰাজী বিশ্বৰ মায়াবৃত্ত বিভ্ৰান্ত বাস্তৱ মৰে অসম জীয়ে কোন পথসন্ধি ইত্যাদি। ডক্টৰ ৰীতা চৌধুৰীৰ আজি উপজা দিনত আমি তেখেতলৈ জনাইছো অজস্ৰ শুভকামনা।

প্ৰিয় শ্ৰোতা, হৰ ঘৰ ত্ৰিৰংগা অভিযানৰ আজি অন্তিমটো দিন। জাতীয় পতাকাখন কেৱল আমাৰ আবেগেই নহয়, আমাৰ গৌৰৱ, আমাৰ সন্মান, আমি ভাৰতীয় বুলি আমাৰ এক সবল পৰিচয়। কেৱল স্বাধীনতা দিৱস অথবা গণৰাজ্য দিৱসৰ সময়তে নহয়, জাতীয় পতাকাৰ সন্মান অক্ষুণ্ণ ৰখাটো, এই পৰিচয় শক্তিশালীভাৱে সদায় জীয়াই ৰখাটো আমাৰ সকলোৰে কৰ্তব্য।

নারীবাদী আন্দোলনের পথ প্রদর্শক সমাজসেবী চন্দ্রপ্রভা শইকীয়ানী আছিল এগৰাকী অগ্রণী স্বাধীনতা সংগ্রামী। 1932 চনৰ আইন অমান্য আন্দোলন আৰু 1920-21 চনৰ অসহযোগ আন্দোলনত চন্দ্রপ্রভা শইকীয়ানীয়ে সক্রিয় ভূমিকা গ্রহণ কৰিছিল আৰু বিধানসভাৰ বাবে নির্বাচনত প্রতিদ্বন্দ্বিতা কৰি স্বাধীন ভাৰতৰ ৰাজনীতিত আগভাগ লোৱা প্ৰথমগৰাকী অসমীয়া মহিলা হিচাপে পৰিগণিত হৈছিল। তেওঁৰ ভনীয়েক ৰজনী প্ৰভা আছিল অসমৰ প্ৰথমগৰাকী মহিলা MBBS। 1901 চনৰ 16 মাৰ্চ তাৰিখে বৰপেটাত জন্মগ্ৰহণ কৰা চন্দ্ৰপ্ৰভা শইকীয়ানীয়ে নগাঁৱৰ মিছন স্কুলত শিক্ষা আৰম্ভ কৰিয়েই তেওঁৰ বিপ্লৱী জীৱনৰ আৰম্ভ কৰিছিল বুলিব পাৰি। 1918 চনত পঢ়া শেষ কৰি তেওঁ নগাঁৱৰ এখন প্ৰাথমিক বিদ্যালয়ত প্ৰথমে শিক্ষক হিচাপে যোগদান কৰে। ইয়াৰ পাছত তেজপুৰৰ এখন মজলীয়া স্কুলৰ প্ৰধান শিক্ষয়িত্ৰী হিচাপে নিযুক্ত হয়। এইখিনি সময়তে তেওঁ জ্যোতিপ্ৰসাদ আগৰৱালা, অমিয় কুমাৰ দাস আদি স্বাধীনতা সংগ্ৰামীসকলক লগ পায়। তেতিয়াৰ পৰাই তেওঁ বিভিন্ন সামাজিক কামত মনোযোগ দিবলৈ আৰম্ভ কৰে। ভাৰতৰ স্বাধীনতা সংগ্ৰামত যোগ দিয়াৰ লগতে তেওঁ নাৰী জাগৰণৰ বাবেও কাম কৰে। অসমত মহিলা সমিতি পাতি মহিলাৰ সামাজিক মৰ্যাদা আৰু সন্মানৰ বাবে সংগঠিত ৰূপত কাম কৰিবলৈ আৰম্ভ কৰে। তেওঁলোকে কেৱল স্ত্ৰী শিক্ষাৰ আৰু নাৰীৰ সংস্থাপনৰ বাবেই কাম নকৰি শিশু কল্যাণৰ বাবেও কাম কৰিছিল। কুটিৰ শিল্প স্থাপন, মাদক দ্ৰব্য নিবাৰণ, পুথিভঁৰাল স্থাপন, বোৱা কটা কেন্দ্ৰ, চিলাই আৰু ঊল গোঠাৰ প্ৰশিক্ষণ কেন্দ্ৰ, কাৰ্পেট বোৱা আৰু মৰাপাটৰ সামগ্ৰী তৈয়াৰ কৰা প্ৰশিক্ষণ কেন্দ্ৰ আদি স্থাপন কৰি তেওঁলোকে সমাজৰ উন্নতিৰ হকে যথেষ্ট কাম কৰিছিল। 1920 চনত তেজপুৰত বহা অসম সাহিত্য সভাৰ অধিৱেশনত তেওঁ কানীৰ বিৰুদ্ধে অগ্নিগৰ্ভা ভাষণ দিছিল। 1925 চনত ৰজনীকান্ত বৰদলৈৰ সভাপতিত্বত বহা নগাঁও অধিৱেশনত মহিলাসকলক স্বাধীনতা যুঁজৰ সেনানী হবলৈ আহ্বান জনাইছিল। ইয়াৰ ফলশ্ৰুতিৰূপে অসম মহিলা সমিতি গঠন হয় আৰু চন্দ্ৰপ্ৰভা শইকীয়ানীয়ে এই সমিতিৰ সম্পাদিকাৰ কাৰ্যভাৰ গ্ৰহণ কৰে আৰু একেৰাহে 7 বছৰ তেওঁ এই পদবীত কাৰ্যনিৰ্বাহ কৰে। ভাৰতৰ স্বাধীনতা আন্দোলনত যোগ দি চন্দ্ৰপ্ৰভা শইকীয়ানীয়ে 1923 চনত আৰু 1943 চনত দুবাৰ কাৰাবাস খাটিছিল। কিছুকাল কৃষক সভাৰো সভানেত্ৰী আছিল চন্দ্ৰপ্ৰভা শইকীয়ানী। 1957 চনত তেওঁ বজালী সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থীৰূপে অৱতীৰ্ণ হৈ পৰাজিত হয়। 1969 চনৰ পৰা স্বাস্থ্যৰ কিছু অৱনতি ঘটাত তেওঁ সামাজিক কাৰ্যৰ পৰা অব্যাহতি লয়। 1945 চনত মহাত্মা গান্ধী আৰু 1963 চনত বিনোৱাভাৱে অসমলৈ আহোঁতে তেওঁলোকৰ ভ্ৰমণত সংগ দিয়া চন্দ্ৰপ্ৰভা শইকীয়ানী 1972 চনত কৰ্কট ৰোগত আক্ৰান্ত হৈ মৃত্যুক আঁকোৱালি লয়। মৃত্যুৰ কেইমাহমানৰ আগতে ভাৰত চৰকাৰে তেওঁক 1972 চনত পদ্মশ্ৰী সন্মান প্ৰদান কৰে। দেশে 80 সংখ্যক স্বাধীনতা দিৱস পালন কৰাৰ এই সময়ত আমি তেখেতক শ্ৰদ্ধাৰে সোঁৱৰিছো। এগৰাকী ভাৰতীয় শাস্ত্ৰীয় সংগীত শিল্পী, সংগীত প্ৰশিক্ষক তথা তবলাবাদক পণ্ডিত য়শৰাজৰ আজি স্মৃতি দিৱস। প্ৰায় 8 দশকজোৰা তেওঁৰ সাংগীতিক জীৱনত বহুতো ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় বঁটা লাভ কৰিছে। তেওঁৰ মূলতঃ শাস্ত্ৰীয় আৰু অৰ্ধশাস্ত্ৰীয় গীতসমূহ বহুতো এলবাম আৰু চলচ্চিত্ৰত অন্তৰ্ভুক্ত হৈ আছে। তেওঁ ভাৰত, কানাডা আৰু আমেৰিকা যুক্তৰাষ্ট্ৰত ভাৰতীয় শাস্ত্ৰীয় সংগীতৰ শিক্ষা প্ৰদান কৰিছিল। 2020 চনৰ 17 আগষ্ট তাৰিখে আমেৰিকা যুক্তৰাষ্ট্ৰৰ নিউজাৰ্চিত হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ 90 বছৰ বয়সত তেওঁৰ দেহাৱসান হয়। ইতিহাসৰ

0: পাতত আজিৰ দিনটোৰ গুৰুত্ব বিচাৰিলে আমি আৰু পাওঁ, 1947 চনত লৰ্ড মাউণ্টবেটেনে জৱাহৰলাল নেহৰুক স্বাধীন ভাৰতৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী হিচাপে নিযুক্তি দিয়ে। 1960 চনত আফ্ৰিকাৰ দেশ গেবনে স্বাধীনতা লাভ কৰে। 1909 চনত স্বাধীনতা সংগ্ৰামী মদনলাল ধিংৰাৰ মৃত্যু হয়।
1: অসমৰ এগৰাকী কণ্ঠশিল্পী, সুৰকাৰ, গীতিকাৰ খগেন মহন্তৰ আজি জন্মদিন। অসমীয়া থলুৱা গীত পদৰ স্বকীয়তা নষ্ট নকৰাকৈ তেওঁ লোকসংগীতৰ ভেটিতে বহু কালজয়ী গীত তথা সুৰ সৃষ্টি কৰিছিল। বিহু সম্ৰাট হিচাপে খ্যাত খগেন মহন্তৰ জন্ম হয় 1942 চনৰ 17 আগষ্ট তাৰিখে। আকাশবাণীৰ নিয়মীয়া শিল্পী হিচাপে তেখেতে 1965 চনৰ পৰাই গীত গাবলৈ লয় আৰু 1972 চনত লোকসংগীতৰ শিল্পী হিচাপে আকাশবাণীৰ স্বীকৃতি লাভ কৰে। 1976 চনৰ পিছত তেখেতে আকাশবাণীত কম্পোজাৰৰ চাকৰিত যোগদান কৰে আৰু বিভিন্ন শিল্পীক গীত মাত শিকাবলৈ লয়। পিছত তেওঁ আকাশবাণীত সংগীত প্ৰযোজক হৈ শেষত আকাশবাণীৰ উত্তৰ পূব সঞ্চালকালয়ৰ ডেপুটি ডিৰেক্টৰ হিচাপে 2001 চনৰ 31 ডিচেম্বৰত অৱসৰ গ্ৰহণ কৰে। মৃত্যুৰ আগমুহূৰ্তলৈকে তেওঁ নিজকে সংগীতৰ জগতত নিয়োগ কৰি ৰাখিছিল। আকাশবাণী গুৱাহাটী কেন্দ্ৰত থকাৰ সময়তে তেওঁ অসমীয়া লোকসংগীতৰ শিল্পীসকলক বিচাৰি উলিয়াবৰ বাবে বিভিন্ন কাৰ্যপন্থা হাতত লৈছিল। 1960 চনৰ অসমৰ ভাষা আন্দোলনৰ সময়ত বিষ্ণুপ্ৰসাদ ৰাভা, হেমাংগ বিশ্বাস আৰু যুগল দাসৰ দ্বাৰা নিৰ্মাণ কৰা হাৰমনি দলৰ এজন সক্ৰিয় সদস্য হৈ তেওঁ গোটেই অসমত শান্তিৰ হকে গীত পৰিৱেশন কৰিছিল। অসমীয়া সংগীত জগতৰ চিৰসেউজ গীতসমূহৰ ভিতৰত কলৰে পাততে কাউৰী পৰে, মা আমি শদিয়ালৈ যামে, পাৰৰ পাখিত গাঁঠি দিলোঁ আদি গীতত খগেন মহন্তই কণ্ঠদান কৰিছিল। তেওঁ অসমৰ গাঁৱে ভূঞে গৈ সহজ সৰল মানুহখিনিৰ মাজত গীত পৰিৱেশন কৰাৰ লগতে অত্যন্ত ভিতৰুৱা অঞ্চলৰ পৰা লোকগীতৰ লেচেৰি বুটলি সেইসমূহ সংৰক্ষণৰ দিহা কৰি নতুন প্ৰজন্মৰ মাজলৈ লৈ যোৱাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। সংগীত নাটক একাডেমী বঁটা, সংগীতাচাৰ্য বঁটা লাভ কৰা এগৰাকী সংগীত শিল্পী খগেন মহন্তৰ দেহাৱসান হয় 2014 চনত।
2: সুস্থ হৈ থাকক, সজাগ হৈ থাকক। এপ'লো এক্সেল কেয়াৰ হস্পিটেলৰ বিশেষজ্ঞ চিকিৎসকৰ তত্ত্বাৱধানত এপ'লো প্ৰো হেল্থ প্ৰিভেণ্টিভ হেল্থ চেকআপ পেকেজ, শিশুৰ পৰা জ্যেষ্ঠ নাগৰিক সকলোৰে বাবে। উচ্চ ৰক্তচাপ, হৃদৰোগ, ডায়েবেটিচ, থাইৰয়ড, কেন্সাৰ, আৰ্থৰাইটিছ আদি ৰোগ আগতেই চিনাক্ত কৰাৰ সুবিধা।
3: বুকিঙৰ বাবে আজি ফোন কৰক 9957568450ত।
4: এপ'লো এক্সেল কেয়াৰ হস্পিটেল, পশ্চিম বৰাগাঁও, গুৱাহাটী। সুস্থ জীৱনৰ বিশ্বস্ত লগৰী।
1: প্ৰিয় শ্ৰোতা, এতিয়া আগবঢ়াইছো গুৱাহাটীৰ পৰা আজি প্ৰকাশিত কেইখনমান দৈনিক বাতৰি কাকতৰ ঘাই ঘাই বাতৰিসমূহ। বিকশিত ভাৰতৰ লক্ষ্য পূৰণৰ বাবে অহা 5-7 বছৰ দেশবাসীৰ বাবে হ'ব অতি গুৰুত্বপূৰ্ণ। লালকিল্লাত ভাৰতৰ 80 সংখ্যক স্বাধীনতা দিৱসৰ ভাষণত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতবাসীলৈ এই সংকল্প বাৰ্তা দিয়ে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত অসম চৰকাৰে আয়োজন কৰা দেশৰ 80 সংখ্যক স্বাধীনতা দিৱসৰ কেন্দ্ৰীয় কাৰ্যসূচীত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে। ৰাজ্যবাসীক উদ্দেশ্যি দিয়া ভাষণৰ আৰম্ভণিতে মুখ্যমন্ত্ৰীয়ে সকলোকে স্বাধীনতা দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰে আৰু শেহতীয়া প্ৰলয়ংকাৰী বানত প্ৰাণ হেৰুওৱাসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে এই দুৰ্যোগত সৰ্বস্ব হেৰুওৱাসকলৰ প্ৰতি সহমৰ্মিতা প্ৰকাশ কৰে। আনহাতে 125 বছৰত ভৰি দিয়া কটন কলেজলৈ আগবঢ়োৱা হৈছে 100 কোটি টকাৰ অনুদান। স্বাধীনতা দিৱসৰ এই কেন্দ্ৰীয় কাৰ্যসূচীত মুখ্য অতিথি হিচাপে ভাগ লৈ এই ঘোষণাও কৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই। মৃত্যুতিথিত প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীলৈ দেশজুৰি জনোৱা হৈছে শ্ৰদ্ধাঞ্জলি। দেশৰ আগশাৰীৰ আন্তঃগাঁথনি আৰু শক্তি প্ৰতিষ্ঠান আদানী গ্ৰুপে অসমৰ শক্তিখণ্ডত সৰ্বমুঠ 63,000 কোটি টকা বিনিয়োগ কৰিব। উজনিৰ 4খন জিলাত 19 জুলাইত সংঘটিত বানৰ কাৰণ আৰু ইয়াৰ ফলত বিশেষকৈ উজনি অসমৰ বিভিন্ন অঞ্চলত সৃষ্টি হোৱা পৰৱৰ্তী প্ৰভাৱসমূহ বিজ্ঞানসন্মতভাৱে অধ্যয়ন কৰাৰ বাবে গুৱাহাটী বিশ্ববিদ্যালয়ে এটা গৱেষণা দল গঠন কৰিছে। তাৎক্ষণিকভাৱে তেওঁলোকে তেওঁলোকৰ কাম কাজ আৰম্ভ কৰিব। ইৰাণক পৰাস্ত কৰাৰ পিছত কৌশলগতভাৱে হৰ্মুজ ভূখণ্ড দখল ল'ব আমেৰিকাই, এই ঘোষণা কৰিছে মাৰ্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে। প্ৰবল ভূমিকম্পত কঁপি উঠিল ইণ্ডোনেছিয়া। শনিবাৰে নিচেই পুৱাতে দেশখনৰ ফ্লৰেন্স এলেকাত এই জোকাৰণি অনুভূত হয়। ৰিক্টাৰ স্কেলত 7.7 আছিল ইয়াৰ প্ৰাবল্য।

খেলৰ পৃষ্ঠাত অষ্ট্ৰেলিয়াত ঐতিহাসিক টেষ্ট জয় বাংলাদেশৰ। চলিত 135 সংখ্যক ইণ্ডিয়ান অইল ডুৰাণ্ড কাপ ফুটবল প্ৰতিযোগিতাত শক্তিশালী প্ৰদৰ্শন দাঙি ধৰি এছচি দিল্লীয়ে ছেমি ফাইনেলত স্থান নিশ্চিত কৰিছে। সুদীৰ্ঘ 17 বছৰৰ পাছত পুনৰ ভাৰতৰ মাটিত অনুষ্ঠিত হ'ব বিশ্ব বেডমিণ্টন প্ৰতিযোগিতা। ভাৰতীয় বেডমিণ্টন সন্থাৰ উদ্যোগত আজিৰে পৰা নতুন দিল্লীৰ ইন্দিৰা গান্ধী ইণ্ডোৰ ষ্টেডিয়ামত আনুষ্ঠানিকভাৱে আৰম্ভ হ'ব বি ডব্লিউ এফ বিশ্ব বেডমিণ্টন চেম্পিয়নশ্বিপ। বেলজিয়াম আৰু নেডাৰলেণ্ডছত অনুষ্ঠিত এফ আই এইচ পুৰুষ হকী বিশ্বকাপৰ প্ৰথমখন মেচত জয়েৰে অভিযান আৰম্ভ কৰিছে ভাৰতীয় পুৰুষ হকী দলে। প্ৰিয় শ্ৰোতা, আজি পুৱাৰ বাবে সময়ো শেষ হৈ আহিল। আপোনাৰ আজি দিনটো শুভ আৰু মংগলময় হওক এই কামনাৰে মই লিউচিন্যা বৰচেতিয়াই অনুষ্ঠান ইমানতে সামৰিছো। নমস্কাৰ।

0: එයාකක්වනි ගුවහතේ මහබහෝ.
1: মূল সংগীত যাত্রা এই অনুষ্ঠানত এইবাৰৰ অতিথি শিল্পী বিউটি শর্মা বৰুৱা তেখেতৰ সৈতে কথা পাতিছে অশোক ভট্টাচাৰ্যই আজি শুনক বিউটি শর্মা বৰুৱাৰ সংগীত যাত্রার ষষ্ঠ খণ্ড
2: বাইদেউ নমস্কাৰ
3: নমস্কাৰ
2: এয়া ষষ্ঠ খণ্ড আপোনাৰ সংগীত যাত্ৰাৰ ষষ্ঠ খণ্ড
3: হয়
2: আপোনাৰ গীতৰ অন্য দুটা শাখা যি দুটা শাখাত আপুনি আকাশবাণীত অডিশ্যন দিছিল এদিন
3: হয়
2: কণ্ঠ পৰীক্ষাত উত্তীৰ্ণ হ'ল
3: হয়
2: ভজন আৰু গজল
3: হয়
2: ভজনটো আপুনি সৰুতে শিকিছিলে শিক্ষাগুৰুৰ পৰা শিকিছিলে
3: হয়
2: কেনেকুৱা ধৰণৰ ভজন গাই আপুনি ভাল পাইছিলে আৰু আকাশবাণী বাণীবন্ধন কৰিছিলে এইকাৰণে কৈছো ভজনৰ কেইবাটাও ভাগ আছেতো
3: হয় আছে আছে
2: কওকচোন বাৰু
3: ভজনৰ লগত কেইবাটাও বস্তু সাঙুৰ খায় যেনেকে বন্দনা সংস্কৃত স্তোত্ৰ সেইকাৰণে মোৰ ৰেডিঅ'লৈ অহাৰ পিছত মই যিখিনি শিকিছিলোঁ পৰিপূৰ্ণতা এটা ৰেডিঅ'ই মোক দিছিল কাৰণ মই সেয়া বাণীবদ্ধ কৰাৰ পিছত ৰেডিঅ'ৰ থ্ৰুৱেদিহে ৰাইজে শুনিছিলে তাকো ৰাতিপুৱা বন্দনা অনুষ্ঠানত তাতে সংস্কৃত স্তোত্ৰ মই গাইছিলোঁ এটা আছিলে নমস্তে শৰণ্যে শিৱে

প্ৰণাম জনাইছোঁ মই শ্ৰদ্ধাৰে। সেই দিনলৈ সোঁৱৰণি মেলিছোঁ, মই পাখি মেলিছে মোৰ মন সেই দিনলৈ, সেই ৰেকৰ্ডিং ষ্টুডিঅ', সেই মানুহ, ৰেকৰ্ডিং কৰা মানুহজন জয়হৰি দাস আছিলে, আৰু মই শ্ৰদ্ধা জনাইছোঁ। এই গীত বন্দনা অনুষ্ঠানত ব্ৰডকাষ্ট হৈছিল আৰু মই পিছত ষ্টুডিঅ'ত বাণীবদ্ধ কৰিছোঁ।

0: এটা তাৰ লগত আৰু এটা আছে যে আপুনি অকল ভজন নাই, ভজনৰ কথা পাতিম আমি আৰু গজল। আপুনি আজি অসমৰ বাহিৰত আছে, অসমৰ বাহিৰৰ বহু মঞ্চত আপুনি পৰিৱেশনো কৰিছে, ভজন আৰু গজলৰ সেই চৰ্চাটো থকাৰ কাৰণে আপুনি বাহিৰৰ মঞ্চত আৰু বেছি শুৱনিকৈ গাব পাৰিছে,
1: কমান স্থান পাইছোঁ। আচলতে বাহিৰত গ'লে এনেও বেলেগ ভাষাবোৰো আয়ত্ত কৰিব লাগে, আমি সকলোৱে জানো সেইটো। সেইটোৰ চৰ্চা মই এনেই বেংগালোৰত থাকোঁতে মই চেনেলত গৈছিলোঁ চাউথ ইণ্ডিয়ান সংগীতৰ বাবে, আৰু আমাৰ অসমীয়া ভাষাৰ গীতৰ সেই ভাষালৈ কৰি পেলাই গোৱাৰ কথা। দিল্লীত থাকোঁতেও তেনেকৈ আমাৰ অসমীয়া গীতখিনি মই অকণমান বেলেগ ভাষাত নিবলৈ চেষ্টা কৰিছিলোঁ। আচলতে দিল্লীত থাকোঁতে পাঞ্জাবী লেংগুৱেজত মাহ হালধিটো কৰা হৈছিলে আৰু অকণমান বিহু কৰিছিলোঁ মই। তাৰপিছত তাৰ পৰা পুনেলৈ আহিলোঁ, পুনেটো সেই একেটা কামেই হৈছে মোৰ, মাৰাঠীলৈ কৰিছিলোঁ মই মাহালতীও আৰু বিহুটো কৰিছিলোঁ মই। আৰু ইয়াত মোৰ মনত আছে ক'ৰবাত মই আহোঁতে গাঁৱতে এইবিলাক কথা ওলাইছিলে মাজে মাজে, কিন্তু এনেকৈ চৰ্চাহে এইবিলাক চৰ্চাবোৰ কৰোঁতে যিবিলাক বস্তু আমি শিকিব লগা হয় বা গাব লগা হয়। আৰু অসমতে মই এবাৰ গৈছিলোঁ ইম্ফল ৰেডিঅ' ষ্টেচনত, তাতে মোৰ বেলেগ ভাষাৰ গীত শিকিব লগা হৈছিলে ইম্ফলৰ বাবে। সেইটো আছিলে মণিপুৰীৰ গীত এটি, আৰু মোৰ খুব সৌভাগ্য হৈছিল এজন বিখ্যাত শিল্পী

0: আমাৰ ইয়াৰ যেনেকৈ ভূপেন দা, তাৰে তেনেকৈ এন পাহাৰী সিং, তেখেতক চিনি পাবই নিশ্চয়, শ্ৰদ্ধা জনাইছো।
1: তেখেতে
0: লিখা হয়, তেখেতে লিখা আৰু সুৰ কৰা গীত আছিলে সেইটো। এইটো আছিলে এনেকুৱা ধৰণৰ, মই মিনিংবিলাক শিকি লৈছিলোঁ কাৰণ নহ'লে মই গাব নোৱাৰিলোহেঁতেন। প্ৰেমৰ গীতেই আকৌ লাকলো লাকলো পামো বা নংশি নাপাওঁ তামলো লাও কমচা কায়া হাই ৰকলি মাঞ্জা চিংলো দবা। এইটোৰ অৰ্থটো হৈছে প্ৰিয়তমাক মাতিছে, আহা আহা মোৰ কাষলৈ আহা, বা প্ৰিয়তমক মাতিছে। এই ৰোমেণ্টিক গান এটা, বেলেগ ধৰণৰ লেংগুৱেজ,
1: কিন্তু সেই মণিপুৰী ভাষাৰ
0: উচ্চাৰণটো
1: আপুনি
0: শিকি লৈছিলোঁ, তেওঁৰ পৰা শিকি লৈছিলোঁ। আৰু এটা ডিমাচা গান এটা গাইছিলোঁ মই, বা

0: নাং লগৰাও, এইটো জহৰ বড়ো বুলি এজনে লিখিছিলে আৰু এইটো সুৰ কৰিছিলে কোনে জানা? অসমৰ প্ৰথমজন নিপুণ উপাধি লোৱা ভাটখণ্ডে ইউনিভাৰ্চিটিত থাকি পেলাই তেখেত আছিলে তৰুণ চন্দ্ৰ গোস্বামী।
1: তৰুণ চন্দ্ৰ গোস্বামী
0: তেখেতৰ কথা মোক তেতিয়াই লক্ষী বাইদেউ কৈছিলে প্ৰথম, মানে লক্ষী বাইদেউ ইয়াত ৰেডিঅ'ত কাম কৰিছেতো, পিছত দূৰদৰ্শনতো কৰিছে, গতিকে এইবিলাক গীত গাবলৈ পাইছিলোঁ। মোৰ সৌভাগ্য তেখেতসকলৰ নিচিনা ইমান সম্ভ্ৰান্ত মানে সংগীতৰ সম্ৰাজ্ঞী।
1: হয়, এই যে আপুনি বাৰু ডিমাচা গীতৰ অকণমান আভাস পালোঁ আপোনাৰ কণ্ঠত, মণিপুৰী গীতৰ আভাস পালোঁ, কিন্তু গজল,
0: হয়
1: এই গজল যেতিয়া আপুনি গাইছিলে কাৰ পৰা অনুপ্ৰেৰণাটো পাইছিলে? মানে আপুনি কৈছে সৰুতে আপুনি মেহেদী হাছান, বেগম আখতাৰ তেখেতসকলৰ কণ্ঠৰ গজল শুনিছিল বুলি। বেগম আখতাৰৰ গজল সম্পূৰ্ণ বেলেগ ষ্টাইলৰ, মেহেদী হাছান পিয়ৰ গজল তেনেকুৱা সম্পূৰ্ণ বেলেগ। শুনি সৰুটোৱে প্ৰেৰণা দিছিল নে কোনোবাই আপোনাৰ ঠিক সোমোৱাই দিছিল আপোনাৰ মনত যে গজল এটা খুব উচ্চ ধৰণৰ সংগীতৰ ধাৰা?
0: হয় নহয়, এইবিলাক বস্তুৰ প্ৰতি মই খুব আসক্ত হৈছিলোঁ, শুনি হৈছিলোঁ। মই মানে সকলো ধন্যবাদ জনাইছোঁ ভগৱানক আৰু মোৰ মা দেউতাক, যি নেকি ৰেডিঅ'টো আমাৰ ঘৰত অনবৰত ডাঙৰকৈ বাজি আছিল। কিন্তু সেই যে বাজিয়ে কিয় থাকিছিল, বিনাকা গীতমালা হওক, ঢাকা অনুষ্ঠানৰ পৰা বেংগলীৰ চৰ্চা, এনেকৈ সকলো বাজি থকাৰ কাৰণে শুনি শুনি এটা হৈছিলে। আৰু গজলটো ইমান বেলেগ ধৰণৰ প্ৰনাউন্সিয়েশ্যন হয়, যেনেকে জলকে দিল খাক হুৱা আঁখোঁ সে ৰোয়া ন গয়া জখম কুছ এসে হুই ফুলোঁ পে সোয়া ন গয়া জলকে দিল খাক হুৱা খাক হুৱা। আচলতে খাক লিখে, লিখি পেলাই তলত এটা বিন্দু দিয়ে, সেইটো প্ৰনাউন্সিয়েশ্যন বেলেগ হৈ যায় খাক। মই যে কৈছিলো মই এজন কাশ্মীৰীৰ পৰা শিকিছিলো উচ্চাৰণ, তাৰোপৰি সংস্কৃত মই গাইছিলো আগতে, এই প্ৰনাউন্সিয়েশ্যনটোৰ কাৰণে মোৰ ক্ৰিটিকেল হয় বস্তুটো, আৰু ক্ৰিটিকেল বস্তুৰ প্ৰতি মই পাগল আছিলো, সেইকাৰণে নেকি মোৰ বহুত আহি গ'ল। আৰু বৰ ৰোমেণ্টিক গানবিলাক গাই গাই মই নিজেও ৰোমেণ্টিক হৈ গৈছিলো, মোৰ কলেজ লাইফত হওক হেৰি হওক, কিন্তু উচ্চ মনৰ আছিলে খুব। এতিয়া জিন্দগী লিখেতো জিন্দগী, কিন্তু জিন্দগী জীয়াদ উচ্চাৰণ হয়, যথেষ্ট কনচেনট্ৰেট কৰিব লাগে কোনটো প্ৰেমৰ গীত কোনটো। এতিয়া বেগম আখতাৰৰ গীতবোৰ বেলেগ আছিলে, এনেকুৱা

সম্পূৰ্ণ বেলেগ, ব্লেণ্ডিং, ড্ৰয়িং এইবিলাক চব বেলেগ। সেইটো এটা বেলেগ ল'লোঁ, মই শিকিলোঁ, মই কপি কৰিলোঁ আৰু টেপ কৰি পেলাই মই সোমাই ল'লোঁ। তেনেকৈ মেহেদী হাছানক মই গাব লগা হৈছিলে কেলে, মই আগতে কৈছোঁ এয়াৰফৰ্চত ফাংচনত মই ভজন গজল মই খুব অলপ মই

0: মই হেনো ডিগনিফাইড এনেকৈ কৈছিলে মোক শিল্পী, মোৰ ভাল লাগিছিলে আৰু মোৰ লগত সংগত কৰিছিলে জিতু দা তপনদাহঁতে, তেওঁলোকৰ অৰ্কেষ্ট্ৰা আৰু তেওঁলোকৰ নিজৰ প্ৰগ্ৰেমো থাকিছিল তাত। এবাৰ আমি গ'ল্ড মেডেলো পাইছিলোঁ, মই 21টা গান গাইছিলোঁ এটা প্ৰগ্ৰেমত এয়াৰফৰ্চৰে, সিংলা জৈন বুলি এজনে গ'ল্ড মেডেল দিছিলে, জিতু দাহঁতকো দিছিলে ভাল পাই পেলাই। গতিকে গজলৰ কথা, এতিয়া তোমাৰ ধৰা মেডিয়েশ্যনৰ কথা বেলেগ, তেখেতৰবিলাক সম্পূৰ্ণ বেলেগ। এতিয়া গোলাম আলী যিটো পৰিৱেশন কৰে মেডিয়েশ্যনৰ লগত মিলে, এতিয়া মোক প্ৰথমতে বিয়াৰ পিছতে মামাহঁত আহিছিলে ঘৰলৈ, তেতিয়া মোক গজল গাব কৈছিলে, মোক খুব লাজ লাগিছিলে, নতুন কইনা মই তেতিয়া, মই তেতিয়া মেডিয়েশ্যনৰ এইটো গজল গাইছিলোঁ, বাত কৰনি মুঝে মুশকিল কভি এসি তো নথি, এইটো গাইছিলোঁ, মোক খুব লাজ লাগিছিলে আৰু বহুত সুন্দৰকৈ শিকিছিলোঁ আচলতে অন্তৰৰে। সেইকাৰণে চাগে মই ৰেডিঅ'টো সুবিধা পালোঁ, কিন্তু তেতিয়া ৰেডিঅ'ত অকল মই আৰু পাৰ্বিন চুলতানাই গাইছিলে
1: গজল। এতিয়াও আমাৰ গজলৰ আমাৰ শিল্পী বহুত কম,
0: হয়
1: তাৰ ভিতৰত আপুনি এগৰাকী। আৰু এই গজল অসমীয়া এটা মাতৃভাষা হিচাপে যাৰ আছে, তেওঁৰ কাৰণে গজলৰ এই উচ্চাৰণ, এই উচ্চাৰণ শৈলীটো আয়ত্ত কৰা খুব সহজ,
0: কঠিন হয়, বহুত কঠিন,
1: খুব ভালকৈ তাক চৰ্চা কৰিব লাগে। আৰু যেনেকৈ নহওক আপুনি সফল হৈছে তাত, কিন্তু
0: মই চেষ্টাহে কৰিছোঁ আৰু মই শিকিবলৈ মই খুব আগ্ৰহী, সেইকাৰণে শিকাৰ বয়স কোনো নাই বুলি কওঁ মই, শিকিবলৈ এতিয়াও মই শিকি আছো আৰু শিকাৰ চৰ্চা আৰম্ভ হৈ আছে বা এইটো শেষেই নহয়।
1: ঠিক আছে বাইদেউ, আজি আমি কিন্তু সামৰিছোঁ আৰু সামৰোতে আকৌ আপোনাৰ এটি গীতেৰে সামৰিছোঁ, শ্ৰোতাই নিশ্চয় ভাল পাব গীতটি। নমস্কাৰ।
0: নিশ্চয় নমস্কাৰ, ধন্যবাদ।

শ্ৰোতাসকলে ইমান পৰে মোৰ সংগীত যাত্ৰা অনুষ্ঠানত শিল্পী বিউটি শৰ্মাবোৰৰ সৈতে হোৱা সাক্ষাৎকাৰৰ ষষ্ঠ খণ্ড শুনিলে। সাক্ষাৎ গ্ৰহণ আৰু অনুষ্ঠানটিৰ প্ৰযোজনা আছিল অশোক ভট্টাচাৰ্যৰ। বিউটি শৰ্মাবোৰৰ সংগীত যাত্ৰাৰ পৰৱৰ্তী খণ্ড শুনিবলৈ পাব অহা সপ্তাহৰ এই একেটা বাৰৰ এই একে সময়তে।

0: কিউআৰ কোড স্কেন কৰক, 5000 টকা কেশ্ববেক পাওক। বাহ, আৰু কি লাগে?
1: পুছিলে ইউপিআই পিন কেৱল পইচা পঠিয়াবলৈ দিব লাগে।
2: আৰবিআইয়ে কয়,
3: জানি ৰক, সতৰ্ক হৈ ৰক।
4: মেৰে প্যাৰে দেশবাসীও, জব হামাৰে দৃঢ় সংকল্প কে সাথ সামূহিক ভাগীদাৰী কা সংগম হোতা হে, তো পুৰে সমাজ কে লিয়ে অদ্ভুত নতিজে সামনে আতে হে। ইসকা সবসে তাজা উদাহরণ হে এক পেড় মা কে নাম। ই অভিযান অদ্ভুত অভিযান রহা। জন ভাগীদারী কা এসা উদাহরণ বাকই বহুত প্রেরিত করনে বালা হে। পর্যাবরণ সংরক্ষণ কো লেকর শুরু কিয়ে গয়ে ইস অভিযান মে দেশ কে কোনে কোনে মে লোগোঁ নে কমাল কর দিখায়া হে। মে এসে সবি প্রয়াসো কি হৃদয় সে সরাহনা করতা হুঁ। মেরা আপসে ভি আগ্রহ হে কি এক পেড় মা কে নাম ইস পবিত্র অভিযান সে আপ জরুর জুড়িয়ে।
5: বৰষুণৰ প্ৰতিটো টোপাল সঞ্চয় কৰক, আমাৰ ভৱিষ্যত সুৰক্ষিত কৰক।
6: বিবিধ ভাৰতী গুৱাহাটীৰ বিভিন্ন অনুষ্ঠানত ভাগ ল'বলৈ আপুনি আমালৈ হোৱাটছএপত মেছেজ কৰিব পাৰে। আমাৰ নম্বৰ হৈছে 6003166944। পুৱা প্ৰচাৰিত ফোন ইন অনুৰোধৰ গীতৰ অনুষ্ঠান সুৰধ্বনি আৰু সন্ধিয়া প্ৰচাৰিত সান্ধ্য আলাপ অনুষ্ঠানটিলৈ আলোচিত বিষয় সম্পৰ্কত আপোনাৰ মতামত আদি প্ৰেৰণ কৰিবলৈ আপুনি আমাৰ হোৱাটছএপ নম্বৰটি আজিয়েই টুকি থওক। আমাৰ নম্বৰ হৈছে 6003166944। আপোনাৰ সৈতে আমাৰ যোগাযোগৰ এক নতুন মাধ্যম হৈছে হোৱাটছএপ মেছেজ। আমাৰ নম্বৰ 6003166994।

0: এই আকাশবাণী গুৱাহাটীৰ মহাবাহু কণ্টেক্ট পাছতে আঞ্চলিক বাতৰি, 8 বজাত সমাচাৰ প্ৰভাত আৰু 8:15 মৰ্ণিং নিউজ শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়। পুৱাৰ বাতৰিৰ সৈতে মই জুলি শৰ্মা বৰুৱা। এতিয়া শুনক বিতং বাতৰি।

0: ৰাজ্যৰ সাম্প্ৰতিক বানত ক্ষতিগ্ৰস্ত লোকসকলৰ সহায়ৰ বাবে 150 কোটি টকা ইতিমধ্যে অন্তৰ্বৰ্তীকালীন সাহায্য হিচাপে প্ৰদান কৰা হৈছে। আজিৰ ভিতৰত জনসাধাৰণৰ দাবীসমূহ নিষ্পত্তি কৰাৰ লক্ষ্য লোৱা হৈছে বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। সামাজিক মাধ্যমযোগে মুখ্যমন্ত্ৰীয়ে কয় যে চৰকাৰে 75% ক্ষয় ক্ষতি মূল্যায়ন সম্পূৰ্ণ কৰিছে আৰু এই প্ৰক্ৰিয়াৰ সৈতে জড়িত 1000 গৰাকী সমীক্ষকে বাকী কামসমূহ ক্ষীপ্ৰতাৰে আগবঢ়াই নিছে। ৰাজ্যৰ এটাও বানপীড়িত পৰিয়াল যাতে শীঘ্ৰেই সাহায্য লাভৰ পৰা বাদ পৰি নাযায় তাৰ বাবে ব্যৱস্থা লোৱা হৈছে বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কালি শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাট জিলাৰ বানপীড়িত লোকৰ বাবে চলি থকা সাহায্য, পুনৰ সংস্থাপন আৰু পুনৰুদ্ধাৰ কাৰ্যসূচীৰ পৰ্যালোচনা কৰে। লোকসেৱা ভৱনত আয়োজিত বৈঠকত অধ্যক্ষতা কৰি ড০ শৰ্মাই বিভিন্ন বিভাগৰ বিষয়াসকলৰ পৰা বানত ক্ষয় ক্ষতিৰ বুজ লোৱাৰ লগতে অন্তৰ্বৰ্তী সাহায্য প্ৰদান, বিদ্যালয় আৰু অংগনবাড়ী কেন্দ্ৰসমূহ পুনৰুদ্ধাৰ, ঋণ, স্বাস্থ্য আৰু পশু চিকিৎসা শিবিৰ আদিৰ পৰ্যালোচনা কৰে। বান প্ৰভাৱিত পৰিয়ালসমূহে যাতে সময়মতে যাৱতীয় সাহায্য আৰু সমৰ্থন লাভ কৰে সেয়া নিশ্চিত কৰিবলৈ মুখ্যমন্ত্ৰীয়ে সংশ্লিষ্ট বিভাগৰ বিষয়াসকলক নিৰ্দেশ দিয়ে। ড০ শৰ্মাই ৰাজ্য চৰকাৰৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে প্ৰকল্প সদ্ভাৱনা শীৰ্ষক প্ৰশাসনিক সংস্কাৰ ব্যৱস্থাৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে। ইয়াৰ জৰিয়তে অসম সচিবালয় আৰু ইয়াৰ অধীনৰ প্ৰতিষ্ঠানসমূহত দীৰ্ঘদিন ধৰি নিষ্পত্তি নোহোৱাকৈ থকা নথি আৰু নীতি সম্পৰ্কীয় গোচৰসমূহ ক্ষীপ্ৰতাৰে নিষ্পত্তি কৰা হ'ব। বৈঠকৰ নিৰ্দিষ্ট ৱেব পৰ্টেল জৰিয়তে নিষ্পত্তি নোহোৱাকৈ থকা গোচৰৰ ক্ষীপ্ৰ সমাধানৰ সিদ্ধান্ত লোৱা হয়। তদুপৰি নিষ্পত্তি নোহোৱা নথিৰ কাম শীঘ্ৰে সম্পন্ন কৰাৰ বাবে অতিৰিক্ত মুখ্য সচিবৰ অধীনত বিভিন্ন বিভাগত 10টা গোট গঠনৰ সিদ্ধান্ত লোৱা হয়। ড০ শৰ্মাই দেশৰ বিভিন্ন প্ৰান্তত থকা অসম গৃহ আৰু ভৱনসমূহৰ সৈতে জড়িত বিষয়সমূহৰো পৰ্যালোচনা কৰে। তেওঁ লগতে উদ্যোগ, শক্তি আৰু পৰ্যটন খণ্ডত বিনিয়োগৰ বাবে অহা প্ৰস্তাৱসমূহৰ অগ্ৰগতি আৰু বৰ্তমানৰ স্থিতিৰ পৰ্যালোচনা কৰে। ৰাজ্যৰ বান পৰিস্থিতি সম্প্ৰতি সুস্থিৰ হৈছে যদিও 5খন জিলাৰ 170খন গাঁৱৰ বহু অঞ্চল এতিয়া বানৰ কবলত আছে। গোলাঘাট, শিৱসাগৰ, নগাঁও, ধেমাজি আৰু যোৰহাট জিলাৰ 51,000ৰো অধিক লোক এতিয়াও ক্ষতিৰ সন্মুখীন হৈ আছে। বানে বুৰাই পেলোৱা অঞ্চলসমূহত পানী ক্ৰমাৎ শুকাইছে যদিও বোকা আৰু পলসে পুতি পেলোৱা বহু অঞ্চল এতিয়াও সম্পূৰ্ণৰূপে পৰিষ্কাৰ কৰিব পৰা হোৱা নাই। বানত গৃহহাৰা হোৱা বহু লোক এতিয়াও আশ্ৰয় শিবিৰত আছে। 7খন জিলাত স্থাপন কৰা 22টা আশ্ৰয় শিবিৰত 1731জন লোকে আশ্ৰয় লৈ আছে। ইপিনে বান ক্ষতিগ্ৰস্ত উজনি অসমৰ জিলাকেইখনত শিক্ষানুষ্ঠানসমূহত পাঠদান আজিৰে পৰা সম্পূৰ্ণৰূপে আৰম্ভ কৰা হ'ব বুলি ইতিমধ্যে শিক্ষা বিভাগে প্ৰকাশ কৰিছে। অৱশ্যে এতিয়াও বহু শিক্ষানুষ্ঠানৰ চৌহদত পানী জমা হৈ থকাৰ ফলত শিক্ষাৰ্থীসকলক ক্ষতি নোহোৱাকৈ তেওঁলোকক অন্য স্থানত পাঠদান কৰাবলৈ কি ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব পাৰি সেই বিষয়ে পৰিকল্পনা কৰা হৈছে বুলি শিক্ষামন্ত্ৰী ডঃ অনুজ পেগুৱে কালি বোকাখাটৰ বিদ্যালয় পৰিদৰ্শন কৰি সাংবাদিকৰ আগত প্ৰকাশ কৰে।
1: শেহতীয়া যিটো বানপানী আহিলে তাৰ আমাৰ হাতত তথ্য দিয়া হৈছিলে যে 32খন স্কুল আক্ৰান্ত হৈছে আৰু 32খনৰ ভিতৰত সৰহসংখ্যকতে পিছত শ্ৰেণী পুনৰ আৰম্ভ কৰিব পৰা হ'ল। পানীটো আবদ্ধ হৈ পৰিছে, ওলাই যোৱা নাই। পানীটো ওলাই নোযোৱাৰ কাৰণে কিছুমান বিদ্যালয়ৰ কেম্পাছত এতিয়াও পানী আছে। মই আজি জিলা প্ৰশাসনৰ লগত কথা পাতি যাম কেনেধৰণে আমি পানী ওলাই নোযোৱা পৰ্যন্ত কি বিকল্প ব্যৱস্থা কৰিম। আমি চিন্তা কৰি আছো যে তেওঁলোকৰ যাতে একাডেমিক লছ নহয়, পৰীক্ষাটো মানে তেওঁলোকে পৰীক্ষাৰ আগত যিমানখিনি শ্ৰেণী হ'ব লাগে সেইখিনি হোৱাটো আমি সুনিশ্চিত কৰিম।
0: উজনি অসমৰ 4খন জিলাত যোৱা 19 জুলাইৰ পৰা হোৱা প্ৰলয়ংকাৰী বানৰ কাৰণ আৰু ইয়াৰ ফলত বিভিন্ন অঞ্চলত সৃষ্টি হোৱা ভয়াৱহ পৰিস্থিতি বিজ্ঞানসন্মতভাৱে অধ্যয়ন কৰাৰ বাবে গুৱাহাটী বিশ্ববিদ্যালয়ে এটা বহুমুখী দল গঠন কৰিছে। দলটোৱে বানৰ বিভিন্ন কাৰক, প্ৰকৃতি আৰু ইয়াৰ ফলত কাষৰীয়া অঞ্চলসমূহত পৰা প্ৰভাৱৰ বিষয়ে তথ্য প্ৰমাণ সংগ্ৰহ কৰি বিজ্ঞানসন্মতভাৱে বিশ্লেষণ কৰিব। ৰাজ্যত আজিৰ পৰা লোকপিয়লৰ গণনাকাৰী বিষয়াসকলে ঘৰে ঘৰে গৈ তথ্য সংগ্ৰহ কৰিব। এই প্ৰক্ৰিয়া 15 ছেপ্টেম্বৰ পৰ্যন্ত চলিব। কালি স্বগণনা প্ৰক্ৰিয়াৰ সামৰণি পৰে। জনসাধাৰণে স্বগণনা প্ৰক্ৰিয়া লাভ কৰা পৰিচয় গণনাকাৰী বিষয়াসকলক প্ৰদান কৰিব। এই প্ৰক্ৰিয়াত 85,000 গণনাকাৰী বিষয়া নিয়োগ কৰা হৈছে। এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি পুৱা 9 বজাত শুনিবলৈ পাব।
2: सोलर पैनल लगवा ले।
3: कब से मुझे सारे दोस्त बोलते थे पर मैंने माना जब प्रधानमंत्री जी ने कहा
4: भारत सरकार का लक्ष्य सोलर पावर से बिजली बिल जीरो करने का भी है।
3: मैंने प्रधान

গীতিমালিকা অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছোঁ খগেন মহন্ত আৰু অৰ্চনা মহন্তৰ দ্বৈতকণ্ঠৰ এটি গীত, গীতিকাৰ পাৰ্বতী প্ৰসাদ বৰুৱা।

0: নীতিমালিকা অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা।
1: সুস্থ হৈ থাকক, সজাগ হৈ থাকক। এপ'লো এক্সেল কেয়াৰ হস্পিটেলৰ বিশেষজ্ঞ চিকিৎসকৰ তত্ত্বাৱধানত এপ'লো প্ৰো হেল্থ প্ৰিভেণ্টিভ হেল্থ চেকআপ পেকেজ, শিশুৰ পৰা জ্যেষ্ঠ নাগৰিক সকলোৰে বাবে। উচ্চ ৰক্তচাপ, হৃদৰোগ, ডায়েবেটিছ, থাইৰয়ড, কেন্সাৰ, আৰ্থৰাইটিছ আদি ৰোগ আগতেই চিনাক্ত কৰাৰ সুবিধা।
2: বুকিংৰ বাবে আজি ফোন কৰক 9957568450ত।
3: এপ'লো এক্সেল কেয়াৰ হস্পিটেল, পশ্চিম বৰাগাঁও, গুৱাহাটী। সুস্থ জীৱনৰ বিশ্বস্ত লগৰী।
0: গীতিমালিকা অনুষ্ঠানত এইবাৰৰ শিল্পী তৃষাৰাণী শইকীয়া, গীতৰ কথা গুণমণি বৰাৰ, প্ৰযোজনা অনুপম চৌধুৰীৰ।

ত্ৰিশৰণী শইকীয়াৰ কণ্ঠত গুণমণি বৰাই লিখা গীতটি শুনিলে। গীতৰ প্ৰযোজনা আছিল অনুপম চৌধুৰীৰ। গীতিমালিকা অনুষ্ঠানত এইবাৰৰ শিল্পী পুলক বেনাৰ্জী, গীতৰ ৰচনা দেৱেন্দ্ৰনাথ শৰ্মাৰ, প্ৰযোজনা খগেন মহন্তৰ।

পুলক বেনাৰ্জীৰ কণ্ঠত দেবেন্দ্ৰনাথ শৰ্মা ৰচিত গীতটি শুনিলে। গীতৰ প্ৰযোজনা আছিল খগেন মহন্তৰ। আজিৰ গীতিমালিকা অনুষ্ঠানত শেষত শুনোৱা হওক শিখা বৰাই গোৱা এটি গীত। গীত লিখিছে হেম বুঢ়াগোহাঁয়ে, প্ৰযোজনা ৰমেন চৌধুৰীৰ।

শিখা বৰাৰ কণ্ঠত হেম বুঢ়াগোহাঁই ৰচিত গীতটি শুনিলে। গীতৰ প্ৰযোজনা আছিল ৰমেন চৌধুৰীৰ। এই গীতটিৰ লগে লগে আমাৰ আজিৰ গীতিমালিকা অনুষ্ঠানটি সামৰা হ'ল।

0: আজি নিশা 9:30 বজাত নৰেন পাটগিৰি ৰচিত নাটক স্বাধীনতাৰ দুপৰীয়া, প্ৰযোজনা উৎপল দত্ত আৰু নয়ন প্ৰসাদৰ। আজি বিয়লি 5:25 বজাত গঞা শ্ৰোতাৰ অনুষ্ঠানত দৰঙৰ দাহী অঞ্চলত থলিতে বাণীবদ্ধ কৰা অনুষ্ঠান প্ৰচাৰ কৰা হ'ব। প্ৰযোজনা উৎপল বৰাৰ। নিশা 8:02 বজাত পৰিয়াল কল্যাণ অনুষ্ঠানত পেলুজনিত ৰোগ প্ৰতিৰোধ আৰু নিৰাময় এই বিষয়ে ডাঃ মৌচুমী কৃষ্ণত্ৰয়ৰ সৈতে হোৱা সাক্ষাৎকাৰ, সাক্ষাৎ গ্ৰহণ আৰু প্ৰযোজনা সীমান্ত বাৰ্মাৰ। সন্ধিয়া 6:10 বজাত কৃষি জগত অনুষ্ঠানত ঘৰৰ বাৰীখনৰ বিজ্ঞানসন্মত উন্নয়ন এই বিষয়ে এতিয়া আলোচনাত ভাগ ল'ব ডঃ শৰৎ শইকীয়া আৰু ডঃ অঞ্জন বৰাই। অনুষ্ঠানটিৰ আঁত ধৰিব কৃতাঞ্জলি বৰ্মনে। প্ৰযোজনা উৎপল বৰাৰ।
1: আকাশবাণীত বিজ্ঞাপন দিয়ক, অগণিত শ্রোতার কাক চাপক।
2: Our voice gets you heard everywhere.
1: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
2: 6900453528।
1: আকাশবাণী গুৱাহাটী, সর্বক্ষণ সর্বত্র আপোনাৰ সৈতে।
3: বিদ্যার্থীর অনুষ্ঠান প্রাথমিকৰ পৰা মাধ্যমিক বিদ্যালয়ৰ পাঠ্যক্ৰমৰ ভিত্তিত ছাত্ৰ-ছাত্ৰীক সমৃদ্ধ কৰা একমাত্র অনুষ্ঠান। প্ৰচাৰৰ সময় প্ৰতি সোম, বুধ আৰু শুক্ৰবাৰে বিয়লি 5:45 বজাত।
0: আকাশবাণী গুৱাহাটীৰ মহাবাহু কণ্টেক্ট পাছতে পুৱাৰ আঞ্চলিক বাতৰি আৰু 9:15 বজাত তামোলপুৰ জিলাৰ ৰেহৰূপ শুনিবলৈ পাব।

এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল, ৰাজ্যৰ শেহতীয়া বানত ক্ষতিগ্ৰস্ত লোকসকলৰ সহায়ৰ বাবে 150 কোটি টকাৰ অন্তৱৰ্তীকালীন সাহায্য প্ৰদান, আজিৰ ভিতৰত জনসাধাৰণৰ দাবীসমূহ নিষ্পত্তিৰ লক্ষ্য নিৰ্ধাৰণ, বান পৰিস্থিতি সম্প্ৰতি সুস্থিৰ হৈছে যদিও 5খন জিলাৰ 170খন গাঁৱৰ বহু অঞ্চল এতিয়াও বানৰ কবলত, আজিৰ পৰা লোকপিয়লৰ গণনাকাৰী বিষয়াসকলৰ ঘৰে ঘৰে গৈ তথ্য সংগ্ৰহ, ৰাজ্যত শীঘ্ৰে 5 কোটি টকা মূল্যৰ অধিক উৎপাদনক্ষম ফল মূলৰ পুলি বিতৰণৰ ব্যৱস্থা কৰা হ'ব বুলি কৃষিমন্ত্ৰীৰ প্ৰকাশ, আৰু দুৰান কাপ ফুটবল প্ৰতিযোগিতাত স্পৰ্টিং ক্লাব দিল্লী আৰু ইষ্ট বেংগল ফুটবল টীমৰ ছেমি ফাইনেলত প্ৰৱেশ। ৰাজ্যৰ শেহতীয়া বানত ক্ষতিগ্ৰস্ত লোকসকলৰ সহায়ৰ বাবে 150 কোটি টকা ইতিমধ্যে অন্তৱৰ্তীকালীন সাহায্য হিচাপে প্ৰদান কৰা হৈছে। আজিৰ ভিতৰত জনসাধাৰণৰ দাবীসমূহ নিষ্পত্তি কৰাৰ

0: খলুৱা হৈছে বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। সামাজিক মাধ্যমযোগে মুখ্যমন্ত্ৰীয়ে কয় যে চৰকাৰে 75% ক্ষয় ক্ষতিৰ মূল্যায়ন সম্পূৰ্ণ কৰিছে আৰু এই প্ৰক্ৰিয়াৰ সৈতে জড়িত 1000গৰাকী সমীক্ষকে বাকী কামসমূহ ক্ষিপ্ৰতাৰে আগবঢ়াই নিছে। ৰাজ্যৰ এটাও বানপীড়িত পৰিয়াল যাতে শীঘ্ৰেই সাহায্য লাভৰ পৰা বাদ পৰি নাযায় তাৰ বাবে ব্যৱস্থা লোৱা হৈছে বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰীয়ে কালি শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাট জিলাৰ বানপীড়িত লোকৰ বাবে চলি থকা সাহায্য পুনৰ সংস্থাপন আৰু পুনৰুদ্ধাৰ কাৰ্যসূচী পৰ্যালোচনা কৰে। লোকসেৱা ভৱনত আয়োজিত বৈঠকত অধ্যক্ষতা কৰি ডঃ শৰ্মাই বিভিন্ন বিভাগৰ বিষয়াসকলৰ পৰা বানত ক্ষয় ক্ষতিৰ বুজ লোৱাৰ লগতে অন্তৰ্বৰ্তী সাহায্য প্ৰদান, বিদ্যালয় আৰু অংগনবাড়ী কেন্দ্ৰসমূহ পুনৰুদ্ধাৰ, ঋণ, স্বাস্থ্য আৰু পশু চিকিৎসা শিবিৰ আদিৰ পৰ্যালোচনা কৰে। বান প্ৰভাৱিত পৰিয়ালসমূহে যাতে সময়মতে যাৱতীয় সাহায্য আৰু সমৰ্থন লাভ কৰে সেয়া নিশ্চিত কৰিবলৈ মুখ্যমন্ত্ৰীয়ে সংশ্লিষ্ট বিভাগৰ বিষয়াসকলক নিৰ্দেশ দিয়ে। ডঃ শৰ্মাই ৰাজ্য চৰকাৰৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে প্ৰকল্প সদ্ভাৱনা শীৰ্ষক প্ৰশাসনিক সংস্কাৰ ব্যৱস্থাৰ অগ্ৰগতিও পৰ্যালোচনা কৰে। ইয়াৰ জৰিয়তে অসম সচিবালয় আৰু ইয়াৰ অধীনৰ প্ৰতিষ্ঠানসমূহত দীৰ্ঘদিন ধৰি নিষ্পত্তি নোহোৱাকৈ থকা নথি আৰু নীতি সম্পৰ্কীয় গোচৰসমূহ ক্ষিপ্ৰতাৰে নিষ্পত্তি কৰা হ'ব। বৈঠকত নিৰ্দিষ্ট ৱেব পৰ্টেলৰ জৰিয়তে নিষ্পত্তি নোহোৱাকৈ থকা গোচৰৰ ক্ষিপ্ৰ সমাধানৰ সিদ্ধান্ত লোৱা হয়। তদুপৰি নিষ্পত্তি নোহোৱা নথিৰ কাম শীঘ্ৰে সম্পন্ন কৰাৰ বাবে অতিৰিক্ত মুখ্য সচিবৰ অধীনত বিভিন্ন বিভাগৰ 10টা গোট গঠনৰো সিদ্ধান্ত লোৱা হয়। ডঃ শৰ্মাই দেশৰ বিভিন্ন প্ৰান্তত থকা অসম গৃহ আৰু ভৱনসমূহৰ সৈতে জড়িত বিষয়সমূহৰো পৰ্যালোচনা কৰে। তেওঁ লগতে উদ্যোগ, শক্তি আৰু পৰ্যটন খণ্ডত বিনিয়োগৰ বাবে অহা প্ৰস্তাৱসমূহৰ অগ্ৰগতি আৰু বৰ্তমানৰ স্থিতি পৰ্যালোচনা কৰে। ৰাজ্যৰ বান পৰিস্থিতি সম্প্ৰতি সুস্থিৰ হৈছে যদিও 5খন জিলাৰ 170খন গাঁৱৰ বহু অঞ্চল এতিয়াও বানৰ কবলত আছে। গোলাঘাট, শিৱসাগৰ, নগাঁও, ধেমাজি আৰু যোৰহাট জিলাৰ 51,000ৰো অধিক লোক এতিয়াও ক্ষতিৰ সন্মুখীন হৈ আছে। বানে বুৰাই পেলোৱা অঞ্চলসমূহত পানী ক্ৰমাৎ শুকাইছে যদিও বোকা আৰু পলসে পুতি পেলোৱা বহু অঞ্চল এতিয়াও সম্পূৰ্ণৰূপে পৰিষ্কাৰ কৰিব পৰা হোৱা নাই। বানত গৃহহাৰা হোৱা বহু লোক এতিয়াও আশ্ৰয় শিবিৰত আছে। 7খন জিলাত স্থাপন কৰা 22টা আশ্ৰয় শিবিৰত 1731জন লোকে আশ্ৰয় লৈ আছে। যোৰহাট জিলাত এইবাৰৰ বানত 305খন গাঁও ক্ষতিৰ সন্মুখীন হয় আৰু ইয়াৰে 40খন গাঁৱৰ বহু অঞ্চল এতিয়াও বানত বুৰ গৈ আছে বুলি বৈদেশিক পৰিক্ৰমা দপ্তৰৰ ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই এখন সংবাদমেলত প্ৰকাশ কৰিছে। তেওঁ কয় যে এইবাৰৰ বানত জিলাখনৰ 1,64,000ৰো অধিক লোক আৰু 1,18,000ৰো অধিক পশুধনৰ ক্ষতি হৈছে। তেওঁ কয় যে ক্ষতিগ্ৰস্তসকলৰ সহায়ৰ বাবে চৰকাৰে সকলো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে।
1: যোৰহাটত 305খন গাঁও বানাগ্ৰস্ত হৈছিল, এতিয়া 40খন গাঁও এতিয়াও বানাগ্ৰস্ত হৈ আছে, অৰ্থাৎ সম্পূৰ্ণৰূপে পানী শুকোৱা নাই। 40খন এতিয়াও বানাক্ৰান্ত বুলিয়ে ক'ব পাৰি। 166,000 বাসিন্দা ক্ষতিগ্ৰস্ত হৈছিল, এতিয়াও 8,532গৰাকী লোক সম্পূৰ্ণৰূপে ক্ষতিগ্ৰস্ত হৈ আছে। এতিয়াও বহু লোক নিজৰ ঘৰো উভতি গৈছে, আকৌ কাম কাজত লাগিছে, কিন্তু এতিয়াও 8,000তকৈ অধিক লোক কেনেধৰণে আছে। যোৰহাটত ৰিলিফ কেম্প আছিল 41টা, তাৰে এতিয়া 6টা এতিয়াও চলি আছে, বাকী 35টা ইতিমধ্যে বন্ধ হৈছে, ৰাইজ নিজৰ ঘৰলৈ গৈছেগৈ।
0: ইপিনে বান ক্ষতিগ্ৰস্ত উজনি অসমৰ জিলাকেইখনৰ শিক্ষানুষ্ঠানসমূহত পাঠদান আজিৰে পৰা সম্পূৰ্ণৰূপে আৰম্ভ কৰা হ'ব বুলি ইতিমধ্যে শিক্ষা বিভাগে প্ৰকাশ কৰিছে। অৱশ্যে এতিয়াও বহু শিক্ষানুষ্ঠানৰ চৌহদত পানী জমা হৈ থকাৰ ফলত শিক্ষাৰ্থীসকলৰ ক্ষতি নোহোৱাকৈ তেওঁলোকক অন্য স্থানত পাঠদান কৰাবলৈ কি ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব পৰা যায় সেই বিষয়ে পৰিকল্পনা কৰা হৈছে বুলি শিক্ষামন্ত্ৰী ডঃ অনুজ পেগুৱে কালি বোকাখাটৰ বিদ্যালয় পৰিদৰ্শন কৰি সাংবাদিকৰ আগত প্ৰকাশ কৰে।
2: শেহতীয়া যিটো বানপানী আহিলে প্ৰায় আমাৰ হাতত তথ্য দিয়া হৈছিলে যে 32খন স্কুল আক্ৰান্ত হৈছে আৰু 32খনৰ ভিতৰত সৰহসংখ্যকতে পিছত শ্ৰেণী পুনৰ আৰম্ভ কৰিব পৰা হ'ল। পানীটো আবদ্ধ হৈ পৰিছে, ওলাই যোৱা নাই। পানীটো ওলাই নোযোৱাৰ কাৰণে কিছুমান বিদ্যালয়ৰ কেম্পাছত এতিয়াও পানী আছে। মই জিলা প্ৰশাসনৰ লগত কথা পাতি যাম কেনেধৰণে আমি পানী ওলাই নোযোৱা পৰ্যন্ত কি বিকল্প ব্যৱস্থা কৰিম। আমি চিন্তা কৰি আছো যে তেওঁলোকৰ যাতে একাডেমিক
0: ৰাজ্যত আজিৰে পৰা লোকপিয়লৰ গণনাকাৰী বিষয়াসকলে ঘৰে ঘৰে গৈ তথ্য সংগ্ৰহ কৰিব। এই প্ৰক্ৰিয়া 15 ছেপ্টেম্বৰ পৰ্যন্ত চলিব। কালি স্বগণনা প্ৰক্ৰিয়াৰ সামৰণি পৰে। জনসাধাৰণে স্বগণনা প্ৰক্ৰিয়াত লাভ কৰা পৰিচয় গণনাকাৰী বিষয়াসকলক প্ৰদান কৰিব লাগিব। এই প্ৰক্ৰিয়াত 85,000 গণনাকাৰী বিষয়া নিয়োগ কৰা হৈছে। কেন্দ্ৰীয় চৰকাৰে এইবাৰৰ লোকপিয়লৰ বাবে 40টা প্ৰশ্ন নিৰ্ধাৰণ কৰিছে। ইয়াৰ ভিতৰত ঘৰৰ সৈতে জড়িত তথ্য, পৰিয়ালৰ সাধাৰণ তথ্য, প্ৰাথমিক সুবিধাসমূহ আৰু সম্পত্তিৰ তথ্য সম্পৰ্কীয় প্ৰশ্ন থাকিব। উল্লেখযোগ্য যে 2011 চনৰ লোকপিয়ল অনুসৰি অসমৰ মুঠ জনসংখ্যা আছিল প্ৰায় 3,12,00,000। ইয়াৰ ভিতৰত 1,59,00,000ৰো অধিক পুৰুষ আৰু 1,52,00,000ৰো অধিক মহিলা আছিল। ৰাজ্যত কৃষি বিভাগৰ জৰিয়তে শীঘ্ৰে

0: কোটি টকা মূল্যৰ অধিক উৎপাদনক্ষম ফল মূলৰ পুলি বিতৰণৰ ব্যৱস্থা কৰা হ'ব বুলি কৃষিমন্ত্ৰী পীযুষ হাজৰিকাই প্ৰকাশ কৰিছে। যোৰহাটৰ অসম কৃষি বিশ্ববিদ্যালয়ৰ 79 সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে আয়োজিত অনুষ্ঠানত কালি মুখ্য অতিথি হিচাপে অংশ লৈ মন্ত্ৰীগৰাকীয়ে এই ক্ষেত্ৰত কৃষকসকলক সহায় আৰু দিশ নিৰ্দেশনা প্ৰদানৰ বাবে অসম কৃষি বিশ্ববিদ্যালয়ক আহান জনায়। শ্ৰীহাজৰিকাই ৰাজ্যৰ কৃষি ক্ষেত্ৰ তথা কৃষি গৱেষণাৰ ক্ষেত্ৰখনলৈ বিশ্ববিদ্যালয়খনে আগবঢ়োৱা অৱদানৰ শলাগ লয়। তেওঁ লগতে অনাগত দিনত ৰাজ্যৰ 50খন মহাবিদ্যালয়ত কৃষি বিষয়ক কৰ্মশালা অনুষ্ঠিত কৰিবলৈ বিশ্ববিদ্যালয় কৰ্তৃপক্ষক আহান জনায়। মন্ত্ৰীগৰাকীয়ে কয় যে ৰাজ্যৰ উন্নয়ন আৰু অৰ্থনৈতিক বিকাশৰ বাবে যুৱ প্ৰজন্মৰ মাজৰ পৰা অধিক সংখ্যকে কৃষি আৰু উদ্যান শস্যৰ ক্ষেত্ৰলৈ আগবাঢ়ি অহা প্ৰয়োজন। সভাৰ পাছত মন্ত্ৰী হাজৰিকাই বিশ্ববিদ্যালয়খনৰ নিৰ্দেশনামূলক তথা গৱেষণা ফাৰ্ম পৰিদৰ্শন কৰে। পৰিদৰ্শনকালত মন্ত্ৰীগৰাকীয়ে গৱেষণাৰ ফলস্বৰূপে লাভ কৰা নতুন পদ্ধতিসমূহ ব্যৱহাৰিক ক্ষেত্ৰত প্ৰয়োগৰ বুজ লয়। উন্নত জাতৰ ধান খেতি, জলবায়ু অনুকূল কৃষি পদ্ধতি, সমন্বিত কৃষি পদ্ধতি তথা জৈৱিক উপাদানৰ ব্যৱহাৰ প্ৰত্যক্ষ কৰি মন্ত্ৰীগৰাকীয়ে উন্নত কৃষি পদ্ধতিৰ জৰিয়তে গ্ৰাম্য অৰ্থনীতি সবল কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত শ্ৰীহাজৰিকাই শেহতীয়া বানত ক্ষতিগ্ৰস্ত বিহুবৰ আৰু চন্তকৰ প্ৰায় 13খন পঞ্চায়তৰ এলেকাত পলস পৰাৰ কথা উল্লেখ কৰি পলসত কৰিব পৰা খেতি সন্দৰ্ভত চিন্তা চৰ্চা কৰা হৈছে বুলি জানিবলৈ দিয়ে। তেওঁ লগতে ক্ষতিগ্ৰস্ত কৃষকসকলক সময়মতে সকলো ধৰণৰ সহায় আগবঢ়োৱাৰ লগতে ক্ষতিপূৰণ দিয়া হ'ব বুলিও উল্লেখ কৰে। তেওঁ কয় যে কৃষকসকলে যাতে অতি সোনকালে পুনৰ খেতি আৰম্ভ কৰিব পাৰে তাৰ বাবে চৰকাৰে ক্ষীপ্ৰতাৰে কাম কৰি আছে। তদুপৰি বহল পৰিসৰত উদ্যান শস্য আৰু ৰবি শস্য খেতিৰ বাবে চৰকাৰে পৰিকল্পনা কৰিছে বুলিও কৃষিমন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। বিটিচিৰ মুৰববী হাগ্ৰামা মহিলাৰীৰ অধ্যক্ষতাত কোকৰাঝাৰৰ বডোফা নগৰৰ বিটিচি সচিবালয়ত কালি কাৰ্যবাহী পৰিষদৰ এখন বৈঠক অনুষ্ঠিত হয়। বৈঠকত বদলি হোৱা 39টা বিভাগৰ কাম কাজ নিয়াৰিকৈ সম্পন্ন কৰাৰ ক্ষেত্ৰত থকা প্ৰত্যাহ্বানসমূহৰ পৰ্যালোচনাৰ লগতে তাৎক্ষণিক গুৰুত্ব থকা বহু বিষয় আলোচনা কৰা হয়। বৈঠকৰ পাছত সাংবাদিকৰ আগত শ্ৰীমহিলাৰীয়ে কয় যে কাৰ্যবাহী পৰিষদে বিটিচি প্ৰশাসনৰ কাম কাজ আৰু উন্নয়নৰ সৈতে জড়িত ভালেমান বিষয় আলোচনা কৰে। আজি হ'বলগীয়া অসম চৰকাৰ আৰু বিটিচিৰ মাজৰ প্ৰস্তাৱিত সহযোগিতা বৈঠকখনৰ সন্দৰ্ভতো আলোচনা কৰা হয় বুলি তেওঁ জানিবলৈ দিয়ে। বৈঠকত উন্নয়নমূলক কাৰ্যসূচীৰ সফল ৰূপায়ণ তথা বিটিচিত ৰাজহুৱা সেৱাৰ সুবিধা লাভ সুনিশ্চিত কৰা সন্দৰ্ভত অসম চৰকাৰ আৰু বিটিচি প্ৰশাসনৰ মাজত শক্তিশালী সহযোগিতাৰ প্ৰয়োজনীয়তাত গুৰুত্ব দিয়া হয়।
1: স্মাৰ্ট ট্ৰেন্সফাৰ ডিপাৰ্টমেণ্ট হিচাপে পি ডাব্লিউ ডি হওক বা যিকোনো ডিপাৰ্টমেণ্ট বা এগ্ৰিকালচাৰ হওক বা এডুকেশ্যন হওক, আমি বিটিচি চলোৱা ক্ষেত্ৰত এইবিলাক ডিপাৰ্টমেণ্টৰ কি কি লেপছ আছে বা পাবলগীয়া আছে সেইবিলাক বিষয় লৈ আমি আলোচনা কৰিছোঁ। দিছপুৰত 4টা বজাত আমাৰ বিটিচি গভৰ্ণমেণ্ট অসম চৰকাৰ লগত একেলগে আমাৰ ৰিভিউ মিটিং হ'ব, সেইটো বিষয় লৈ আমি আলোচনা কৰিছোঁ। মুঠতে খুব ভাল, আমি যেনিবা গোটেই ডিপাৰ্টমেণ্ট চলাবৰ কাৰণে যিখিনি কষ্টৰ দৰকাৰ আছে সেইবিলাক আমি আলোচনা কৰিছোঁ। 39 ডিপাৰ্টমেণ্টটো চলোৱা ক্ষেত্ৰত কি কি প্ৰব্লেম আছে সেইটো গোটেই বিষয় লৈ আমি আলোচনা কৰিছোঁ। দিছপুৰত আমাৰ মিটিং হ'ব, এই সময়ত আমি ভালকৈ প্ৰেজেণ্টেশ্যন দিম।
0: যোৱা 9 আগষ্টৰ পৰা দেশজুৰি চলি থকা হৰ ঘৰ তিৰংগা অভিযানৰ আজি সামৰণি পৰিব। এই সময়ছোৱাত জনসাধাৰণৰ মাজত দেশাত্মবোধৰ চেতনা জাগ্ৰত কৰাৰ লগতে দেশৰ প্ৰতি থকা দায়িত্ব সন্দৰ্ভত সজাগতা সৃষ্টিৰ বাবেও প্ৰয়াস কৰা হয়। ইয়াৰ লগতে ৰাষ্ট্ৰীয় গীত বন্দে মাতৰমৰ 150 বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে দেশৰ প্ৰান্তে প্ৰান্তে গীতটি পৰিৱেশনৰ বিশেষ কাৰ্যসূচী লোৱা হয়। কেন্দ্ৰীয় সংস্কৃতি মন্ত্ৰালয়ৰ উদ্যোগত আয়োজিত হৰ ঘৰ তিৰংগা অভিযানৰ অধীনত জনসাধাৰণক অংশ লোৱাৰ বাবে তিৰংগ পতাকাৰ সৈতে ছেলফি আপলোড কৰিবলৈকো আহান জনোৱা হৈছিল। উল্লেখযোগ্য যে 2022 চনত স্বাধীনতাৰ অমৃত মহোৎসৱ উদযাপনৰ অংশ হিচাপে আৰম্ভ কৰা এই অভিযান দেশৰ সৰ্ববৃহৎ ৰাজহুৱা অংশগ্ৰহণমূলক অভিযানলৈ ৰূপান্তৰিত হৈছে। এই অভিযানকালত ত্ৰিৰংগ পতাকা সমদল, দেশপ্ৰেমমূলক গীত পৰিৱেশন কাৰ্যসূচী, চাইকেল সমদল, বক্তৃতানুষ্ঠান, প্ৰদৰ্শনী, ছাত্ৰ ছাত্ৰীৰ মাজত দেশপ্ৰেমমূলক কুইজ প্ৰতিযোগিতা আদি অনুষ্ঠিত হয়। আজি দেশৰ অন্যান্য প্ৰান্তৰ লগতে ৰাজ্যৰ জিলাই জিলাই এই অভিযানৰ সামৰণি অনুষ্ঠানৰ আয়োজন কৰা হৈছে। গোৱালপাৰা জিলা প্ৰশাসনে আজি নতসূৰ্য ফণী শৰ্মা ভৱনত এই উপলক্ষে কাৰ্যসূচীৰ আয়োজন কৰিছে। ছাত্ৰ ছাত্ৰীসকলে এই অনুষ্ঠানত দেশপ্ৰেমমূলক গীত পৰিৱেশন কৰিব। আজি শাওন মাহৰ শেষৰটো সোমবাৰ। হিন্দু ধৰ্মাৱলম্বী লোকসকলে পবিত্ৰ বুলি বিশ্বাস কৰা শাওন মাহৰ আজি অন্তিম সোমবাৰ উপলক্ষে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ শিৱ মন্দিৰ, শিৱথানসমূহত পুৱাৰে পৰা অগণন লোকৰ সমাগম হোৱা দেখা গৈছে। উল্লেখযোগ্য যে এই মাহৰ প্ৰতিটো সোমবাৰে ভক্তসকলে ভগৱান শিৱৰ আৰাধনা কৰাৰ বাবে শিৱ মন্দিৰসমূহত সমবেত হয়। গুৱাহাটী মহানগৰীৰ শুক্ৰেশ্বৰ দেৱালয়, পামহীৰ ভীমাশংকৰ মন্দিৰ, সোমনাথ মন্দিৰ, বশিষ্ঠ মন্দিৰ, উমানন্দ, শিৱসাগৰৰ শিৱদৌল, নগৰ মহামৃত্যুঞ্জয় মন্দিৰকে ধৰি বিভিন্ন মন্দিৰসমূহত আজি পুৱাৰে পৰা পবিত্ৰ পৰিৱেশে বিৰাজ কৰিছে। গোৱালপাৰা জিলাৰ ঐতিহাসিক পাগলাৰটেক শিৱ মন্দিৰতো আজি পুৱাৰে পৰা ভক্তৰ ভিৰ পৰিলক্ষিত হৈছে। 135 সংখ্যক ইণ্ডিয়ান

0: ডুৰাণ কাপ ফুটবল প্ৰতিযোগিতা কালি ৰাঁচীৰ বিৰচা মুণ্ডা ফুটবল ষ্টেডিয়ামত অনুষ্ঠিত প্ৰথম কোৱাৰ্টাৰ ফাইনেলত স্পৰ্টিং ক্লাব দিল্লীয়ে এফ চি ৰেংদাইক 5-1 গলৰ ব্যৱধানত পৰাস্ত কৰে। খেলখনৰ 9 মিনিটত ৰেংদাইয়ে প্ৰথমটো গল দিয়ে যদিও দ্বিতীয়াৰ্ধত দিল্লীয়ে শক্তিশালী প্ৰত্যাৱৰ্তন কৰি 5টা গলেৰে বিজয় সাব্যস্ত কৰে। ইপিনে কলকাতাৰ বিবেকানন্দ যুৱ ভাৰতী ক্ৰীড়াংগণত অনুষ্ঠিত দ্বিতীয়খন কোৱাৰ্টাৰ ফাইনেলত কালি ইষ্ট বেংগল ফুটবল ক্লাবে ইণ্ডিয়ান আৰ্মি ফুটবল টীমক 1-0 গলত পৰাস্ত কৰে। প্ৰতিযোগিতাত আজি বিয়লি 4 বজাত কলকাতাত হ'বলগীয়া তৃতীয়খন কোৱাৰ্টাৰ ফাইনেলত মোহন বাগান আৰু জামছেদপুৰ এফ চি মুখামুখি হ'ব। চতুৰ্থখন কোৱাৰ্টাৰ ফাইনেলত যোৱা 2 বাৰৰ চেম্পিয়ন নৰ্থ ইষ্ট ইউনাইটেড এফ চি শ্বিলং লাজং এফ চিৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন শ্বিলঙৰ জৱাহৰলাল নেহৰু ষ্টেডিয়ামত সন্ধিয়া 7 বজাত আৰম্ভ হ'ব। আপোনালোকে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক জুলি শৰ্মা বৰুৱাৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰি চকু ফুৰাওঁ।
1: লালকিল্লাৰ পৰা মাওবাদীৰ বিৰুদ্ধে দেশবাসীক সকিয়নী প্ৰধানমন্ত্ৰীৰ সপ্তধাৰাই শক্তিশালী কৰিব দেশক, শীঘ্ৰে কেন্দ্ৰীয় মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ, বছৰি 1 কোটি যুৱক যুৱতীক কৃত্ৰিম বুদ্ধিমত্তাৰ প্ৰশিক্ষণ, বিনামূলীয়া অনলাইন কোচিং দিব চৰকাৰে, ডাৱৰ বিস্ফোৰণৰ পাছতে অৰুণাচলত বিভীষিকা, 1 নৱেম্বৰৰ পৰা মাহজুৰি ৰাজ্য চলিব বাল্য বিভাগ বিৰোধী অভিযান আদি বাতৰিয়ে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠা অধিকাৰ কৰিছে। দৈনিক অসম কাকতে লালকিল্লাত ভাষণ দি দিমাগী নক্সাল সাৱধানবাণী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ শীৰ্ষক এটা বাতৰি প্ৰথম পৃষ্ঠাত গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে। বাতৰিটো দৈনিক জনভূমি কাকতে আমি ডাঙৰ সপোন দেখিব লাগিব, লালকিল্লাত ত্ৰয়োদশ বাৰলৈ ত্ৰিৰংগা উৰুৱাই প্ৰধানমন্ত্ৰীয়ে কলে বৃহৎ সংস্কাৰৰ কথা শিৰোনামাৰে প্ৰকাশ কৰিছে। দৈনিক অগ্ৰদূত কাকতে প্ৰশাসনত পৰিণত কেন্দ্ৰীয় চৰকাৰৰ সেউজ ভাৰত অভিযান, 98% ব্যৰ্থ বহুচৰ্চিত আঁচনি শিৰোনামৰ এটা বাতৰি প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। বহিৰাজ্যৰ পৰা অহাসকলে মাতৃভাষা অসমীয়া বুলি লিখক বুলি লোকপিয়ল সন্দৰ্ভত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আহ্বান জনোৱাৰ এটা বাতৰি আমাৰ অসম কাকতে মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে। অৰুণাচল প্ৰদেশত ভয়ংকৰ বান ভূমিস্খলন, পাহাৰৰ পানী ঢলে উটুৱাই নিলে 5 সেনাক, নিহত 4 শ্ৰমিক, এই বাতৰিটো আজি প্ৰকাশিত প্ৰায় আটাইকেইখন কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। ৰাজ্যৰ 11 লাখ পৰিয়ালৰ স্বগণনা সম্পন্ন, আজিৰে পৰা লোকপিয়লৰ ঘৰে ঘৰে গৈ সংগ্ৰহ কৰিব তথ্য শীৰ্ষক এটা বাতৰি নিয়মীয়া বাৰ্তা কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। একেটা বাতৰিক অসমীয়া খবৰ কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। 2029 চনৰ নিৰ্বাচনৰ লক্ষ্যৰে শীঘ্ৰে কেন্দ্ৰীয় মন্ত্ৰীসভা সম্প্ৰসাৰণ কৰিবলগীয়া এটা বাতৰি অসমীয়া প্ৰতিদিন কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। দ্য চেণ্টিনেল কাকতখনে অহা 5 বছৰ ৰাজ্যৰ আন্তঃগাঁথনি উন্নয়ন ব্যৰ্থ কৰা হ'ব, 1.5 লাখ কোটি টকা শীৰ্ষক এটা বাতৰি প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। ৰোড ইঞ্জিনিয়াৰিং ডিফেক্টছ মে হেভ ৱৰ্ছেণ্ড আৰ্বান ফ্লাডিং শিৰোনামৰ এটা বাতৰি দি আছাম ট্ৰিবিউন কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। আহক আমি পুনৰ বাতৰিৰ মাজলৈ ঘূৰি যাওঁ।
0: ধন্যবাদ জুলি শৰ্মা বৰুৱা। বতৰ বতৰা স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ লগতে বিজুলী ঠেৰেকনিৰে 2 এজাক বৰষুণ অহাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 35 ডিগ্ৰী আৰু সৰ্বনিম্ন 27 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি বৰজাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ। ৰাজ্যৰ শেহতীয়া বানত ক্ষতিগ্ৰস্ত লোকসকলৰ সহায়ৰ বাবে 1.5 কোটি টকাৰ অন্তৱৰ্তীকালীন সাহায্য প্ৰদান। বান পৰিস্থিতি সম্প্ৰতি সুস্থিৰ হৈছে যদিও 5খন জিলাৰ 170খন গাঁৱৰ বহু অঞ্চল এতিয়াও বানৰ কবলত। আজিৰে পৰা লোকপিয়লৰ গণনাকাৰী বিষয়াসকলৰ ঘৰে ঘৰে গৈ তথ্য সংগ্ৰহ আৰু ৰাজ্যত শীঘ্ৰে 5 কোটি টকা মূল্যৰ অধিক উৎপাদনক্ষম ফল মূলৰ পুলি বিতৰণৰ ব্যৱস্থা কৰা হ'ব বুলি কৃষিমন্ত্ৰীৰ প্ৰকাশ। এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। খন্তেক পাছতে জিলাৰ ৰেহৰূপ আৰু দিনৰ 11 বজাত পৰৱৰ্তী বাতৰি শুনিবলৈ পাব।

0: জিলার রেহরূপ।
1: নমস্কার, জিলার রেহরূপ অনুষ্ঠানত আজিলৈ আহিছো তামুলপুর জিলার রেহরূপ। আমাৰ সৈতে আছে তামুলপুৰৰ পৰা আমাৰ সংবাদদাতা নয়নজ্যোতি দাস। ভাৰত ভূটানৰ বন্ধুত্ব আৰু দেশপ্ৰেমৰ অনন্য বাৰ্তাৰে তামুলপুৰত স্বাধীনতা দিৱস উদযাপন কৰা হয়। এই বিষয়ে সবিশেষ জনাইছে আমাৰ সংবাদদাতাই।
2: দেশৰ 80 সংখ্যক স্বাধীনতা দিৱসৰ পবিত্ৰখনত তামুলপুৰ জিলা প্ৰশাসনৰ উদ্যোগত তামুলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত বৰ্ণাঢ্য কাৰ্যসূচীৰে কেন্দ্ৰীয়ভাৱে স্বাধীনতা দিৱস উদযাপন কৰা হয়। বিটিচিৰ কাৰ্যবাহী সদস্য মহেশ্বৰ বসুমতাৰীয়ে মুখ্য অতিথি হিচাপে জাতীয় পতাকা উত্তোলন কৰি নিৰাপত্তা বাহিনী তথা ছাত্ৰ ছাত্ৰীৰ আকৰ্ষণীয় মাৰ্চ পাষ্টৰ অভিবাদন গ্ৰহণ কৰে। ভাৰত আৰু চুবুৰীয়া ৰাষ্ট্ৰ ভূটানৰ মাজৰ সুদৃঢ় মৈত্ৰীৰ নিদৰ্শন দাঙি ধৰি সমাৰোহত ভূটানৰ চান্দ্ৰুপ জংখাৰৰ জিলাৰ আয়ুক্ত দৰ্জি য়েলছেন, পৌৰ নিগমৰ কাৰ্যবাহী সচিব পৰমা থিনলে, জ্যেষ্ঠ আৰক্ষী অধীক্ষক সোনাম ৱাংচুক আৰু মানৱ সম্পদ বিষয়া থিনলে নৰৱে সন্মানীয় অতিথি হিচাপে অংশগ্ৰহণ কৰি বিশেষ হস্তৱ বৃদ্ধি কৰে। তামুলপুৰ জিলাৰ আয়ুক্ত চিমিকৰণ আৰু জ্যেষ্ঠ আৰক্ষী অধীক্ষক সুমন চক্ৰৱৰ্তীসহ প্ৰশাসনৰ উচ্চপদস্থ বিষয়াসকলৰ উপস্থিতিত অনুষ্ঠিত সভাত সমাজৰ বিশিষ্ট ব্যক্তিসকলৰ লগতে মাৰ্চ পাষ্ট, চিত্ৰাংকন আৰু ফটোগ্ৰাফী প্ৰতিযোগিতাত কৃতিত্ব অৰ্জন কৰা ছাত্ৰ ছাত্ৰী আৰু বিজয়ীসকলক পুৰস্কৃত কৰা হয় আৰু শেষত স্থানীয় শিল্পীৰ মনোমোহা দেশপ্ৰেমমূলক সাংস্কৃতিক অনুষ্ঠানেৰে এই কাৰ্যসূচীৰ সফল সামৰণি পৰে।
1: যোৱা 12 আগষ্টত তামুলপুৰত 1.5 কোটি টকা ব্যয়েৰে উদ্যোগ আৰু বাণিজ্য বিভাগৰ জিলা কাৰ্যালয় ভৱনৰ আধাৰশিলা স্থাপন কৰা হয়। এই বিষয়ে অধিক জনাইছে আমাৰ সংবাদদাতাই।
2: তামুলপুৰ জিলাৰ ঔদ্যোগিক বিকাশ আৰু বাণিজ্য ক্ষেত্ৰখনক অধিক সুসংগঠিত কৰাৰ লক্ষ্যৰে তামুলপুৰ দুৰ্গা মন্দিৰৰ সমীপত 12 আগষ্টত উদ্যোগ আৰু বাণিজ্য বিভাগৰ জিলা মুখ্য কাৰ্যালয়ৰ আধাৰশিলা আনুষ্ঠানিকভাৱে স্থাপন কৰা হয়। বিটিচিৰ উদ্যোগ আৰু বাণিজ্য বিভাগৰ কাৰ্যবাহী সদস্য মুনমুন ব্ৰহ্মই, কাৰ্যবাহী সদস্য মহেশ্বৰ বসুমতাৰী আৰু প্ৰাক্তন বিধায়ক ইমানুৱেল মুছাহাৰীৰ উপস্থিতিত এই নৱনিৰ্মিত ভৱনৰ আধাৰশিলা স্থাপন কৰে। ভাষণ প্ৰসংগত মুনমুন ব্ৰহ্মই তামুলপুৰক এক অপাৰ সম্ভাৱনাপূৰ্ণ জিলা হিচাপে অভিহিত কৰি স্থানীয় উদ্যোগীসকলৰ সৰ্বাংগীন বিকাশ আৰু কৰ্মসংস্থাপন বাবে বিভাগে দৃঢ় পদক্ষেপ গ্ৰহণ কৰিব বুলি আশা প্ৰকাশ কৰে। প্ৰায় 1.5 কোটি টকা আনুমানিক ব্যয়েৰে নিৰ্মাণ হবলগীয়া এই দুমহলীয়া কাৰ্যালয় ভৱনটোৰ প্ৰাথমিক পৰ্যায়ৰ বাবে ইতিমধ্যে 70 লাখ টকা ধাৰ্য কৰা হৈছে। ইয়াৰ সমান্তৰালকৈ একে চৌহদতে থকা হেণ্ডলুম কো অপাৰেটিভ ছচাইটিৰ প্ৰশিক্ষণ গৃহটোত উদ্যোগ আৰু বাণিজ্য বিভাগৰ তৰফৰ পৰাও প্ৰশিক্ষণ কাৰ্যসূচী ৰূপায়ণৰ পদক্ষেপ লোৱা হৈছে বুলি উল্লেখ কৰি কাৰ্যবাহী সদস্যগৰাকীয়ে কয় যে এই ব্যৱস্থাই জিলাখনৰ নৱপ্ৰজন্ম তথা যুৱ উদ্যোগীসকলক আত্মনিৰ্ভৰশীল হোৱাত বিশেষভাৱে সহায় কৰিব।
1: তামুলপুৰ জিলাৰ সৰ্বাংগীন বিকাশ আৰু উন্নয়নমূলক কাম কাজৰ অগ্ৰগতি পৰ্যালোচনা কৰাৰ উদ্দেশ্যেৰে যোৱা 10 আগষ্টত তামুলপুৰত উন্নয়ন সমিতিৰ বৈঠক অনুষ্ঠিত হয়। এই বিষয়ে বিতংকৈ জনাইছে আমাৰ সংবাদদাতা নয়নজ্যোতি দাসে।
2: বিটিচিৰ সচিব অঞ্চুলা বসুমতাৰীৰ অধ্যক্ষতাত অনুষ্ঠিত এই বৈঠকত স্বাস্থ্য, কৃষি, জলসম্পদ, শিক্ষা, মহিলা আৰু শিশু কল্যাণকে ধৰি প্ৰায়বোৰ মূল বিভাগৰ আঁচনিসমূহ নিৰ্ধাৰিত সময়ৰ ভিতৰত সম্পূৰ্ণ কৰাৰ ওপৰত বিশেষ নিৰ্দেশনা প্ৰদান কৰা হয়। জিলাখনৰ নিৰ্মীয়মান চিকিৎসা মহাবিদ্যালয় আৰু আৱৰ্ত ভৱনৰ নিৰ্মাণ কাৰ্য খৰতকীয়া কৰাৰ লগতে কৃষক আৰু উদ্যমী যুৱক যুৱতীসকলক স্বাৱলম্বী কৰি তুলিবলৈ ড্ৰেগন ফ্ৰুইট আৰু এৰি খেতিৰ দৰে সম্ভাৱনাপূৰ্ণ কৃষি ক্ষেত্ৰক অধিক উৎসাহিত কৰাৰ বিষয়ে ইতিবাচক সিদ্ধান্ত গ্ৰহণ কৰা হয়। ইয়াৰ উপৰি ভূমি সংৰক্ষণ বিভাগৰ উদ্যোগত প্ৰকৃতিভিত্তিক বীৰ্ণা ৰোপণৰ জৰিয়তে সহনীয়া প্ৰতিৰোধ আৰু স্থানীয় সমস্যাসমূহ সমাধান কৰি জনসাধাৰণক চৰকাৰী সেৱাৰ পূৰ্ণ সুফল প্ৰদান কৰাৰ বাবে সংশ্লিষ্ট সকলো বিভাগৰ বিষয়াসকলক সক্ৰিয়ভাৱে নিয়োজিত হবলৈ আহ্বান জনোৱা হয়।
1: যোৱা 10 আগষ্টত তামুলপুৰ চৰকাৰী MV স্কুল প্ৰাংগণত জিলাভিত্তিক ৰাষ্ট্ৰীয় পেলু নিৰ্মূলকৰণ দিৱস 2026ৰ শুভাৰম্ভ কৰা হয়। অনুষ্ঠানত কেবিনেট মন্ত্ৰী বিশ্বজিৎ দৈমাৰী উপস্থিত থাকে। অনুষ্ঠানটিৰ বিষয়ে সবিশেষ জনাইছে আমাৰ সংবাদদাতাই।
2: অনুষ্ঠানত কেবিনেট মন্ত্ৰী বিশ্বজিৎ দৈমাৰীয়ে মুখ্য অতিথি হিচাপে উপস্থিত থাকি এই স্বাস্থ্য কাৰ্যসূচীৰ আনুষ্ঠানিক শুভাৰম্ভ কৰাৰ লগতে ছাত্ৰ ছাত্ৰীসকলক পেলু নিৰোধক টেবলেট খুৱাই স্বাস্থ্য সচেতনতাৰ বাৰ্তা প্ৰেৰণ কৰে। তামুলপুৰ জিলাৰ আয়ুক্ত চিমিকৰণ আৰু স্বাস্থ্য বিভাগৰ উচ্চ পদস্থ বিষয়াসকলৰ উপস্থিতিত অনুষ্ঠিত সভাত মন্ত্ৰীগৰাকীয়ে ছাত্ৰ ছাত্ৰীসকলক মনপুতি পঢ়া শুনা কৰি সমাজৰ সুযোগ্য নাগৰিক হিচাপে প্ৰতিষ্ঠিত হবলৈ উৎসাহ যোগায় আৰু অতি সোনকালে বিদ্যালয়খনত ছাত্ৰ ছাত্ৰীসকলৰ সৈতে একেলগে মধ্যাহ্ন ভোজন কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে। জিলা প্ৰশাসন আৰু স্বাস্থ্য বিভাগৰ এই পদক্ষেপৰ জৰিয়তে তামুলপুৰৰ প্ৰতিটো শিশুক নিৰোগী আৰু সুস্থ সবল কৰি গঢ়ি তোলাৰ ক্ষেত্ৰত এক ইতিবাচক প্ৰভাৱ পৰিব বুলি আশা প্ৰকাশ কৰা হৈছে।
1: জিলা ৰেহৰূপ অনুষ্ঠানত আজি তামুলপুৰ জিলাৰ ৰেহৰূপ শুনিলে। কাইলৈ পুনৰ আন এখন জিলাৰ ৰেহৰূপ লৈ আহিম। নমস্কাৰ।

জিলা ৰেহৰূপ অনুষ্ঠানত আজি তামোলপুৰ জিলাৰ ৰেহৰূপ শুনিলে। আজি আমাৰ সৈতে আছিল তামোলপুৰৰ পৰা আমাৰ সংবাদদাতা নয়নজ্যোতি দাস। এই আকাশবাণী গুৱাহাটীৰ মহাবাহু চিত্ৰগীত। আজিৰ চিত্ৰগীত অনুষ্ঠানত প্ৰথমে শুনোৱা হওক অসমীয়া বোলছবিৰ কেইটিমান গীত। প্ৰথমে এয়া অগ্নিবৃষ্টি ছবিত এটি গীত কৃপাল কলিতা আৰু ধৃতিদীপা বৰ্মনৰ কণ্ঠত।

চিত্ৰগীত অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। অনুষ্ঠানত এইবাৰ শুনোৱা হওক উদিত নাৰায়ণ আৰু কবিতা সুব্ৰমণিয়মৰ দ্বৈতকণ্ঠত নায়ক ছবিৰতি গীত।

চিত্ৰগীত বোলছবি গীতৰ অনুষ্ঠানটিত ইমান পৰে কেইটিমান হিন্দী বোলছবিৰ গীত শুনিলে। অনুষ্ঠানটিত আজি অসমীয়া আৰু হিন্দী বোলছবিৰ গীত শুনোৱা হ'ল। চিত্ৰগীত অনুষ্ঠানটিৰ আজিলৈ ইমানতে অন্ত পৰিল। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰত 729 কিলোহাৰ্জত আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্জত। এতিয়া শুনক এতিয়া অনুষ্ঠান হাতে বাতে সুৰৰ আৱেশ, প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ।

0: নমস্কাৰ প্ৰিয় শ্ৰোতা, হাতে পাতে সুৰৰ আৱেশ অনুষ্ঠানটিৰ আন এটি খণ্ডলৈ মই পম্পী বৈশ্যই আপোনালোক সকলোকে আদৰণি জনাইছো। আশা কৰো আপোনালোক সকলো কুশলে আছে। প্ৰিয় শ্ৰোতা, আমাৰ এই অনুষ্ঠানটিৰ জৰিয়তে আমি বিভিন্নজন ব্যক্তিৰ সৈতে কথা পাতো, তেওঁলোকৰ মনৰ কথা তথা তেওঁলোকক ওচৰৰ পৰা জনাৰ কিছু প্ৰয়াস কৰাৰ লগতে শেষত তেওঁলোকে ভালপোৱা এটি গীত শুনাবলৈ আমি চেষ্টা কৰোঁ। গতিকে আহকচোন, পলম নকৰি আগবাঢ়ো আমাৰ আজিৰ এই অনুষ্ঠানটিৰ মাজলৈ।
1: নমস্কাৰ, হাতে বাতে সুৰৰ আৱেশ অনুষ্ঠানটিলৈ আপোনাক আদৰণি জনাইছোঁ। আপোনাৰ পৰিচয়টো জনাব।
2: হয়, মই হেনৰি ডেভিড টেৰণ, মই ভীমাশংকৰ মন্দিৰ সমিতিৰ এই মুহূৰ্তৰ সম্পাদক হওঁ।
1: এই ভীমাশংকৰ মন্দিৰটোৰ বিষয়ে বৰ্তমান মানুহে গম পাইছে, কিন্তু আগৰ পৰাই এই জনগোষ্ঠীয় লোকসকলে, ইয়াত বসবাস কৰা পাহাৰৰ জনগোষ্ঠীয় লোকসকলে বেলেগ এজন দেৱতা হিচাপে সদায় পূজা অৰ্চনা কৰি আহিছে, সেই বিষয়ে অকণমান আপোনাৰ পৰা জানিব বিচাৰিছোঁ।
2: হয়, আচলতে 2007 চনৰ পিছত এই পঞ্চৰা মন্দিৰ বা পঞ্চৰা বাবাই যে ভীমাশংকৰ হয় এই কথাটো তেতিয়াৰ সময়ত

0: কাশীৰ পৰা অহা কেইজনমান সন্যাসী আহিছিলে আৰু তেখেতসকলে ইয়াত শিৱপুৰাণখন মন্থন কৰিছিলে আৰু সেই সময়ত ইয়াৰ মন্দিৰৰ যিখিনি অৱস্থিতি আৰু শিৱপুৰাণৰ যিখিনি বৰ্ণনা এই বৰ্ণনাখিনি চাই তেওঁলোকে এইটোহে আচলতে ভীমাশংকৰ হ'ব বুলি তেওঁলোকে মানে ঠাৱৰ কৰিছিলে আৰু সেই কথাৰে তেওঁলোকে প্ৰকাশ কৰিছিল। ভীমাশংকৰ হ'বৰ কাৰণে শক্তিপীঠ থাকিব লাগিব আৰু মা কামাখ্যা আমাৰ ইয়াতে আছে আৰু শিৱপুৰাণৰ যিদৰে দিশ আৰু দূৰত্বৰে কথাখিনি নিৰ্ধাৰণ কৰা আছে তাত উল্লেখ কৰা আছে সেই একেধৰণে ইয়াত উল্লেখ আছে। দ্বিতীয় কথাটো হৈছে কি শিৱপুৰাণখন যদি আমি চাওঁ তেনেহ'লে শিৱপুৰাণত দেখা যায় যে ৰামায়ণৰ যুদ্ধৰ পৰৱৰ্তী সময়ত যেতিয়া কুম্ভকৰ্ণ আৰু কৰ্তকীৰ পুত্ৰ ভীমাসুৰে তেওঁৰ দেউতাক মানে তেওঁৰ পিতৃ কুম্ভকৰ্ণক বধ কৰাৰ পুতক ল'বৰ কাৰণে তেওঁ কামৰূপেশ্বৰ ৰজা প্ৰিয়বৰ্ধনক ইয়াতে মানে এই দাক্ষিণী পাহাৰতে বন্দী কৰি থৈছিল আৰু যেতিয়া প্ৰিয়বৰ্ধন আছিলে তেখেত শিৱভক্ত আৰু সেইকাৰণে তেওঁ ইয়াতে শিৱৰ এটা পাৰ্থিৱ লিংগ এটা বনাই পূজা অৰ্চনা কৰিছিলে। এই কথাটো যেতিয়া ভীমাসুৰে গম পাইছিল তেতিয়াই আহি ইয়াত সমস্ত প্ৰিয়বৰ্ধনে ইয়াত স্থাপন কৰা সমস্ত শিৱলিংগ আৰু তেওঁ পূজা অৰ্চনা কৰাখিনি ভাঙি দিব খোজোতেই তেতিয়া শিৱই প্ৰকট হৈ ৰক্ষা কৰিছিল প্ৰিয়বৰ্ধনক। এই কথাখিনি শিৱপুৰাণৰ অংশ আৰু যদি শিৱপুৰাণৰ উল্লেখ আছে এই মন্দিৰটো সিমানেই পুৰণা। এতিয়া কথা হ'ল আমি ইয়াৰে স্থানীয় বাসিন্দা হিচাপে আমাৰ কেইবাটাও প্ৰজন্ম ইয়াত বসবাস কৰি গৈছে। আনহাতে যদিহে ইতিহাস লিখিত ইতিহাস আমি চাবলৈ যাওঁ তেনেহ'লে আমি দেখোঁ যে এই অঞ্চলত তেতিয়াৰ সময়ত কৰ্তব্য লোকখিনি বসবাস কৰিছিলে। গতিকে এই সমস্ত সেই সময়ৰ পৰা মানে যিখিনি সময়ৰ পৰা ইয়াত স্থানীয় মানুহে বসবাস কৰি আহিছে তেতিয়াৰ পৰাই এই মন্দিৰটো পচৰা বাবা হিচাপেহে বা পচৰা মন্দিৰ হিচাপেহে পূজা অৰ্চনা কৰি আহিছিলে। তেতিয়া ইয়াৰ স্থানীয় মানুহে নাইবা এই যে মই ক'লো অলপ আগতে দীপৰ বিলৰ দক্ষিণ পাৰৰ যিখিনি কৈৱৰ্তৰ লোক তেখেতসকলেও নাজানিছিলে যে এইটো ভীমাশংকৰ হয়। কিন্তু এই তেওঁলোকে ইয়াত আছিলে ইয়াৰ পৰা তেওঁলোক বসতি স্থাপন শিফ্ট কৰিলে তাৰপিছত ইয়াত স্থানীয় হেৰি বসবাস কৰা লোক হিচাপে আৰু তেওঁলোকেও ইয়াক পচৰা মন্দিৰ হিচাপেহে পূজা অৰ্চনা কৰি আহিছিলে। কিন্তু অলপ আগতে উল্লেখ কৰাৰ দৰে 2007 চনৰ পিছতহে এই পচৰা মন্দিৰটো যে ভীমাশংকৰ হয় এই বা জ্যোতিৰ্লিংগ হয় এই কথাখিনি কাশীৰ পৰা অহা সন্যাসীবোৰেহে এই কথাটো প্ৰকাশ কৰিছিলে।
1: খুব ভাল লাগিল আপোনাৰ সৈতে কথা পাতি,
2: ধন্যবাদ।

0: নমস্কাৰ, হাতে বাতে সুৰৰ আৱেগ অনুষ্ঠানটিলৈ আপোনাক আদৰণি জনাইছোঁ। আপোনাৰ পৰিচয়টো জনাব।
1: মোৰ পৰিচয় কল্পনা কলিতা।
0: আপোনালোক গুৱাহাটীৰ?
1: নহয়, বিজয়নগৰৰ দখলা।
0: আজি আমি উপস্থিত আছোঁ ভীমা শংকৰত। গতিকে আপোনাৰ এই সময়ৰ অনুভৱটো কেনেকুৱা?
1: অনুভৱটো মানে ভালেই লাগিছে। এতিয়া আহি পেলাই বিৰাট যাব ইচ্ছা জানাই, বিৰাট ভাল লাগিছে। মানে পৰিৱেশবিলাক ভাল, সেইটোৰ কাৰণে ভাল লাগিছে।
0: আপুনি এইভাগ মন্দিৰৰ বিষয়ে কেতিয়া গম পাইছিলে?
1: এইটো গম পাইছিলোঁ, আগতে গম পোৱা নাছিলোঁ। এই হ'ল আজি ছয়মাহ সাতমাহমান হ'ল গম পোৱা। তাৰপিছত ভাবিলোঁ এদিন যাম চাবৰ কাৰণে, সেইকাৰণে আজি মানে আহিলোঁ। আহি কিনে চালোঁ, পৰিৱেশবিলাক বৰ ভাল লাগিছে।
0: হয়, এইটো যিহেতু শাওন মাহ পৰি আছে, শাওন মাহৰ শেষৰটো সোমবাৰ, গতিকে এই শাওন মাহটোৰ অনুভৱটো কওকচোন অকণমান।
1: আমি তাৰমানে শাওন মাহটো গোটেই আমি মন্দিৰে মন্দিৰে আমি হেৰি কৰোঁ। এতিয়াও নেহুৰ পিঁয়াজ একো খোৱা নাই। আমি তাৰমানে শিৱৰ বাবাৰ কাৰণে মাছ মাংস একো নাখাওঁ। এই শাওনৰ মাহটো আমাৰ পূৰা নিৰামিষ। আৰু আমি মহাদেৱৰ মন্দিৰ আছে আমাৰ, তাত আমি নাম গাওঁ।
0: আপোনালোকৰ মন্দিৰটোৰ নাম কি?
1: আমাৰ মন্দিৰৰ নাম দখলা শান্তিপুৰ।
0: আপোনালোক তিনিওগৰাকী আহিছে নে আৰু কি
1: আহিছে? যাত্ৰী আমি আহিলোঁ, সিহঁতে লাইনতে আছে।
0: ৰাতিপুৱা কেতিয়া আহিছে?
1: আমি ৰাতিপুৱা আহি ঘৰৰ পৰা ওলাইছোঁ 9:30।
0: ইয়াতে কিমান হ'ব পাৰে?
1: ইয়াতে 12:30 বজাত আহি পাইছোঁ।
0: খুব ভাল লাগিল?
1: খুব ভাল লাগিছে। কি ক'ম আৰু, সেইখিনিয়ে ক'লোঁ আৰু। আহি ভাল লাগিছে, আৰু যদি নমৰি থাকোঁ আহিয়ে থাকিম প্ৰত্যেক বছৰে ইয়াতে দৰ্শন হ'বৰ কাৰণে। আহিমে এনেকুৱা ডিচিশ্যন লৈছোঁ।
0: আপুনি যিহেতু ক'লে শাওন মাহত আপুনি মন্দিৰে মন্দিৰে যায়, চেষ্টা কৰে যাবলৈ, গতিকে এই শাওন মাহটোত কিমান মন্দিৰ ভ্ৰমণ কৰিলোঁ?
1: এই শাওন মাহৰ 1, 2, 3, 4 কৰিলোঁ।
0: মন্দিৰকেইটাৰ নাম?
1: মন্দিৰকেইটাৰ নাম দখলা পাহাৰৰ ওপৰত, নামনিত এটা, আমাৰ শান্তিপুৰত এটা, ইয়াতে এটা, 4টা হল। আৰু আৰু যাম আৰু, তাৰমানে অহা সোমবাৰে আৰু এটা বেলেগ মন্দিৰত যাম বুলি ভাবি আছোঁ।
0: এই মুহূৰ্তত যদি এটা গান গাবলৈ অনুৰোধ কৰোঁ তেতিয়াহ'লে

0: খুব ধুনীয়া হৈছে, আপোনাৰ মনোকামনা সকলোবোৰ পূৰণ হওক তাকে আশা কৰিলোঁ। আৰু প্ৰতি বছৰে এইদৰে আহি থাকক। আমাৰ এই অনুষ্ঠানত আমি যিসকল ব্যক্তিৰ সৈতে কথা পাতোঁ তেওঁলোকক আমি শেষত এটি গান অনুৰোধ কৰিবলৈ দিওঁ। হয়, আপুনি আজি কি গান শুনিব বিচাৰিব?
1: মহাদেৱৰ গান,
0: মহাদেৱৰ গান এতিয়া আপোনাক শুনাই দিওঁ। ধন্যবাদ।

0: প্ৰিয় শ্ৰোতা, নিৰ্ধাৰিত সময় শেষ হৈ অহাৰ লগে লগে মই পম্পী বৈশ্যই আন এটি খণ্ডত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ইমানতেই বিদায় মাগিলো। আজিৰ এই অনুষ্ঠানটিৰ প্ৰযোজনা আছিল কাৰ্তিক সূত্ৰধাৰৰ।
1: হাতে বাটে সুৰৰ আৱেশ, ইমান পৰে অনুষ্ঠানটি শুনিলে। প্ৰযোজনা আছিল কাৰ্তিক সূত্ৰধাৰৰ।

আপোনাৰ ওচৰৰ পুখুৰী, খাল আদিৰ গেদ আৰু জাবৰ পৰিষ্কাৰ কৰিবলৈ বৰষুণৰ পানী সৰ্বাধিক পৰিমাণে সঞ্চয় কৰাৰ ব্যৱস্থা কৰক। বৰষুণৰ প্ৰতিটো টোপাল সঞ্চয় কৰক, আমাৰ ভৱিষ্যত সুৰক্ষিত কৰক। পৰিষ্কাৰ পৰিচ্ছন্নতাই হৈছে সুস্বাস্থ্যৰ ভেটি, শৰীৰৰ উপৰিও ই মনক নিকা কৰে। প্ৰাণায়াম আৰু যোগাভ্যাসৰ দ্বাৰা আপুনি নিজকে সুস্থ আৰু সক্ষম কৰিবলৈ যত্ন কৰিব পাৰে। আপুনি নিজকে সুস্থ আৰু সক্ষম কৰি ৰাখিবলৈ হ'লে প্ৰতিদিনে নিৰ্দিষ্ট দূৰত্বলৈ খোজ কঢ়াৰো অভ্যাস কৰক।

ৰাজ্যৰ শেহতীয়া বানত সৰ্বাধিক ক্ষতিগ্ৰস্ত শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাট জিলাৰ বান প্ৰভাৱিত লোকসকলৰ বাবে আজি দ্বিতীয় পৰ্যায়ৰ অন্তৱৰ্তীকালীন সাহায্য প্ৰদান কৰা হয়। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই পৰ্যায়ত 31,951টা বান ক্ষতিগ্ৰস্ত পৰিয়ালৰ বাবে 47,93,00,000 টকা মুকলি কৰে। দিছপুৰৰ লোকসেৱা ভৱনত অনুষ্ঠিত এখন সংবাদমেলত মুখ্যমন্ত্ৰীয়ে কয় যে ইয়াৰ পূৰ্বে এই জিলাকেইখনৰ 64,891টা পৰিয়াললৈ 15,000 টকাৰ এককালীন সাহায্য প্ৰদান কৰা হৈছিল। ৰাজ্যৰ মুঠ 96,842টা বানপীড়িত পৰিয়ালৰ বাবে এতিয়ালৈকে মুঠ 146,26,00,000 টকা মোকলাই দিয়া হৈছে বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে। ক্ষতিগ্ৰস্ত প্ৰায়সংখ্যক লোককে 15,000 টকাৰ এককালীন সাহায্য প্ৰদানৰ প্ৰক্ৰিয়া সম্পূৰ্ণ হৈছে যদিও শিৱসাগৰ সমষ্টিৰ 3,000 লোকৰ জৰীপ এতিয়া অব্যাহত আছে আৰু প্ৰয়োজন সাপেক্ষে তৃতীয় পৰ্যায়ত এই লোকসকলৰ বাবে অন্তৱৰ্তীকালীন সাহায্য প্ৰদানৰ প্ৰয়োজন হ'ব বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে। বান ক্ষতিগ্ৰস্ত অঞ্চলসমূহত ছেপ্টেম্বৰৰ পৰা দ্বিতীয় পৰ্যায়ৰ জৰীপ আৰম্ভ হ'ব বুলি তেওঁ জানিবলৈ দিয়ে। ৰাজ্যৰ বান পৰিস্থিতি সম্প্ৰতি সুস্থিৰ হৈছে যদিও 5খন জিলাৰ 170খন গাঁৱৰ বহু অঞ্চল এতিয়াও বানৰ কবলত আছে। গোলাঘাট, শিৱসাগৰ, নগাঁও, ধেমাজি আৰু যোৰহাট জিলাৰ 51,000ৰো অধিক লোক এতিয়াও ক্ষতিৰ সন্মুখীন হৈছে। বানে বুৰাই পেলোৱা অঞ্চলসমূহত পানী ক্ৰমাৎ শুকাইছে যদিও বোকা আৰু পলসে পুতি পেলোৱা বহু অঞ্চল এতিয়াও সম্পূৰ্ণৰূপে পৰিষ্কাৰ কৰিব পৰা হোৱা নাই। বানত গৃহহাৰা হোৱা বহু লোক এতিয়াও আশ্ৰয় শিবিৰত আছে। 7খন জিলাত স্থাপন কৰা 22টা আশ্ৰয় শিবিৰত 1,731জন লোকে আশ্ৰয় লৈ আছে। ৰাজ্যত আজিৰে পৰা লোকপিয়লৰ গণনাকাৰী বিষয়াসকলে ঘৰে ঘৰে গৈ তথ্য সংগ্ৰহ কৰিছে। এই প্ৰক্ৰিয়া 15 ছেপ্টেম্বৰ পৰ্যন্ত চলিব। কালি স্বগণনা প্ৰক্ৰিয়াৰ সামৰণি পৰে। জনসাধাৰণে স্বগণনা প্ৰক্ৰিয়াত লাভ কৰা পৰিচয় গণনাকাৰী বিষয়াসকলক প্ৰদান কৰিব লাগিব। এই প্ৰক্ৰিয়াত 85,000 গণনাকাৰী বিষয়া নিয়োগ কৰা হৈছে। কেন্দ্ৰীয় চৰকাৰে এইবাৰৰ লোকপিয়লৰ বাবে 40টা প্ৰশ্ন নিৰ্ধাৰণ কৰিছে। ইয়াৰ ভিতৰত ঘৰৰ সৈতে জড়িত তথ্য, পৰিয়ালৰ সাধাৰণ তথ্য, প্ৰাথমিক সুবিধাসমূহ আৰু সম্পত্তিৰ তথ্য সম্পৰ্কীয় প্ৰশ্ন থাকিব। উল্লেখযোগ্য যে 2011 চনৰ লোকপিয়ল অনুসৰি অসমৰ মুঠ জনসংখ্যা আছিল প্ৰায় 3,12,00,000। গায়ক, সুৰকাৰ তথা গীতিকাৰ খগেন মহন্তৰ আজি 85 সংখ্যক জন্মবাৰ্ষিকী। অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আজি গুৱাহাটী কাহিলিপাৰা থকা জ্যোতি চিত্ৰবনৰ ৰুদ্ৰ বৰুৱা প্ৰেক্ষাগৃহত শিল্পীগৰাকীৰ জয়ন্তী উপলক্ষে মায়া ভৰা এই ধৰা শীৰ্ষক এটা সুৰীয়া সন্ধিয়াৰ আয়োজন কৰা হৈছে। বিয়লি 5:30 বজাত আৰম্ভ হ'বলগীয়া এই অনুষ্ঠানত শিল্পীগৰাকীৰ কালজয়ী গীতসমূহ পৰিৱেশন কৰি তেওঁৰ স্মৃতি সোঁৱৰণ কৰা হ'ব। উল্লেখযোগ্য যে সংগীত নাটক একাডেমী বঁটাৰে সন্মানিত শিল্পীগৰাকীক আজি ৰাজ্যজুৰি স্মৰণ কৰা হৈছে। 1965 চনৰ পৰা আকাশবাণীৰ নিয়মীয়া শিল্পী হিচাপে গীত গাই 1972 চনত তেওঁ প্ৰথম শ্ৰেণীৰ সুগম সংগীত আৰু লোকসংগীতৰ শিল্পী হিচাপে আকাশবাণীৰ স্বীকৃতি লাভ কৰে। 1974 চনৰ পাছত তেওঁ আকাশবাণীত সুৰকাৰ হিচাপে চাকৰিত যোগদান কৰি পাছলৈ সংগীত প্ৰযোজক আৰু শেষত আকাশবাণীৰ উত্তৰ পূব সঞ্চালকালয়ৰ সহকাৰী সঞ্চালক হিচাপে 2001 চনৰ 31 ডিচেম্বৰত অৱসৰ লয়। 1960 চনৰ ভাষা আন্দোলনৰ সময়ছোৱাত বিষ্ণুপ্ৰসাদ ৰাভা, হেমাংগ বিশ্বাস, যুগল দাসৰ হাৰমনি দলৰ এজন সক্ৰিয় সদস্যৰূপে ৰাজ্যজুৰি শান্তিৰ হকে তেওঁ গীত পৰিৱেশন কৰিছিল। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে খগেন মহন্তৰ জয়ন্তী উপলক্ষে শিল্পীগৰাকীক শ্ৰদ্ধাৰে স্মৰণ কৰিছে। শিক্ষামন্ত্ৰী ডাঃ অনুজ পেগুৱেও জয়ন্তী উপলক্ষে শিল্পীগৰাকীলৈ শ্ৰদ্ধা জ্ঞাপন কৰিছে। চিৰাং জিলাৰ সদৰ কাজলগাঁৱত এগৰাকী কিশোৰীক ধৰ্ষণ আৰু ভাবুকি প্ৰদানৰ অভিযোগত কালি আৰক্ষীয়ে 3জন যুৱকক গ্ৰেপ্তাৰ কৰে। ভুক্তভোগী কিশোৰীগৰাকীৰ পিতৃয়ে কাজলগাঁও থানা দিয়া অভিযোগৰ ভিত্তিত আৰক্ষীয়ে অভিযান চলাই নাছিৰুল শ্বেখ, পীৰ মহম্মদ আৰু হাৰুণুল হাছেন নামৰ লোককেইজনক গ্ৰেপ্তাৰ কৰে। বিশ্বনাথ জিলাৰ বিহালী সমষ্টিৰ অন্তৰ্গত জিঞ্জিয়া আৰক্ষীয়ে কালি অবৈধভাৱে সৰবৰাহৰ চেষ্টা কৰা 23টা গৰুসহ এখন বাহন জব্দ কৰে। আৰক্ষীৰ দলে ৰতুৱা টোলগেটত নাকা তালাচী চলোৱাৰ সময়ত এই বাহনখন জব্দ কৰে। কোনো বৈধ নথি অবিহনে গৰুকেইটা সৰবৰাহৰ চেষ্টা কৰা আব্দুল সাত্তাৰ, ছাইফুল ইছলাম, ছয়দুল ৰহমান আৰু আমিৰ আলী নামৰ 4জন লোকক আৰক্ষীয়ে আটক কৰে। ওদালগুৰি জিলাৰ ভাৰত ভূটান সীমান্তৰ বামুনজুলি চাহ বাগিচাৰ জাৰণিত কালি এটা বনৰীয়া হাতীৰ মৃতদেহ উদ্ধাৰ কৰা হয়। হাতীটোৰ মৃত্যুৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই। উল্লেখযোগ্য যে চলিত বৰ্ষত জিলাখনৰ ভাৰত ভূটান সীমান্তত হাতী মানুহৰ সংঘাতত 15জন লোকে প্ৰাণ হেৰুওৱাৰ বিপৰীতে 8টা বনৰীয়া হাতীৰ অস্বাভাৱিক মৃত্যু হয়।

0: মিডিয়াম ৱেভৰ 411.5 মিটাৰ, 729 কিলোহাৰ্জ, এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্জত, লগতে নিউজ অন AIR মোবাইল এপত। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। আমাৰ এতিয়াৰ বিভিন্ন দায়িত্বত আছে ডিউটি ৰুমত নীলাক্ষী বৰদলৈ, নিয়ন্ত্ৰণ কক্ষত শেখ আব্দুল্লা আহমেদ, মনোজ হাজৰিকা, হৰমোহন বৰ্মন, মায়ামণি শৰ্মা, ট্ৰেন্সমিটাৰত অজয় আনন্দ, আছিফ আহমেদ, এফ এম ট্ৰেন্সমিটাৰত দীপামণি ডেকা, ডিউটি ৰুমৰ সহায়কাৰী ভৱেন শৰ্মা আৰু ষ্টুডিঅ'ত মই ময়ূৰী দত্ত। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক পৰাগমালা লাইভ। আগবঢ়াব জয়শ্ৰী ডেকাই।
1: পৰাগমালা

0: परात्मना।
1: परागमाला लाइफ শুনিলে আগবঢ়ালে জয়শ্রী ডেকাই।
2: আকাশবাণী গুৱাহাটীৰ মহাবাহু আমাৰ যুৱবাণী।

0: নমস্কাৰ, আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানটিলৈ মই ত্ৰিদিশাই আপোনাক আদৰণি জনাইছো। আজিৰ অনুষ্ঠানত আগবঢ়াইছো নৱপ্ৰতিভা শিতানৰ এটি খণ্ড।
1: নমস্কাৰ প্ৰিয় শ্ৰোতা, যুৱবাণীৰ এটি বিশেষ অনুষ্ঠান নৱপ্ৰতিভালৈ আপোনালোকক আদৰণি জনাইছো। এই অনুষ্ঠানটিত আমি প্ৰতিবাৰে আপোনালোকক উদীয়মান প্ৰতিভাসমূহৰ সৈতে চিনাকি কৰাই দিবলৈ চেষ্টা কৰোঁ। ঠিক তেনেকৈ আজিও আমাৰ মাজত উপস্থিত আছে বিশেষ প্ৰতিভাৰ গৰাকী হিয়াস্মিতা দাস। বিশেষ প্ৰতিভাৰ গৰাকী বুলি এইকাৰণেই কৈছোঁ কাৰণ তেওঁ গীত গোৱাৰ উপৰিও ছেক্সোফোন, বাঁহী আদি বিভিন্ন বাদ্যযন্ত্ৰৰ সৈতেও জড়িত। তোমাক স্বাগতম আমাৰ অনুষ্ঠানলৈ।
2: হয়, ধন্যবাদ।
1: অনুষ্ঠানৰ আৰম্ভণি এটি গীতেৰে কৰিব বিচাৰিম।

0: খুব ভাল লাগিলে তোমাৰ গীতটি। আমি বহুতো কথা পাতিম, গীত শুনিম, কিন্তু প্ৰথমেই জানিব বিচাৰিম তোমাৰ জন্ম, শিক্ষা আৰু শৈশৱৰ বিষয়ে অকণমান।
1: মই আচলতে মোৰ জন্ম হৈছে ডিচেম্বৰ মাহত অঞ্চলী গাঁৱত, আৰু মোৰ শিক্ষা প্ৰথম প্ৰাথমিক মই কৰিছোঁ গাঁৱৰে স্কুল হয়, তাত মই প্ৰাথমিক শিক্ষাখিনি কৰিছোঁ। তাৰপিছত মই হাইস্কুল কৰিছোঁ মই অঞ্চলী হাইস্কুলত, আৰু মই হাই ছেকেণ্ডাৰী কৰিছোঁ কক্লাবাৰী হাই ছেকেণ্ডাৰী স্কুলত, আৰু ডিগ্ৰী মই কৰিছোঁ ভট্টদেৱ বিশ্ববিদ্যালয়ত।
0: হয়, খুব ভাল লাগিলে জানিব পাৰি। সংগীত যাত্ৰাৰ বিষয়ে জানিব বিচাৰিম, সংগীতৰ সৈতে কেতিয়াৰ পৰা জড়িত তুমি?
1: হয়, মই সংগীত একেবাৰে সৰুৰ পৰাই ভাল পাওঁ আৰু সৰুৰ পৰাই মই জড়িত সংগীতত। মই প্ৰথম সংগীত মোৰ মায়ে কৈছিলে, মোৰ মনত নাই বিশেষকৈ, কিন্তু মায়ে কৈছিলে যে মই মানে আমাৰ গাঁৱৰ যেতিয়া ফাংচন হয় মানে তেতিয়া 4 বছৰ বয়সৰ পৰা মই গান গাইছোঁ বুলি কৈছে আৰু মায়ে। মোৰ তেতিয়া মনত নাই বাৰু ইমান, কিন্তু মই সৰুৰ পৰা জড়িত
0: সংগীতৰ উপৰিও তুমি যিহেতু বাদ্যযন্ত্ৰৰ লগতো জড়িত, প্ৰথমে কেনেকৈ আৰম্ভণি হৈছিল এই বাদ্যযন্ত্ৰৰ যাত্ৰাটো?
1: হয়, প্ৰথমে মই গান গাইছিলোঁ সৰুৰ পৰাই, যিহেতু গানৰ লগত জড়িত গতিকে মই প্ৰথমতে গান গাইছিলোঁ। তাৰপিছত যেতিয়া মই মানে প্ৰথমতে তবলা শিকিম বুলি ভাবিছিলোঁ, যেতিয়া মোৰ গানৰ বিষয়টো কমপ্লিট হৈছিলে তেতিয়া মই তবলা শিকিম ভাবিছিলোঁ, কিন্তু সময় তেনেকৈ নিমিলিলে। তাৰপিছত মই হাই ছেকেণ্ডাৰীত যেতিয়া মই পঢ়ি আছিলোঁ তেতিয়া মই বাঁহীত অকণমান আকৃষ্ট হ'লোঁ বাঁহীৰ প্ৰতি, কাৰণ মানে মোৰ লগৰে এজন আছিলে ধুনীয়া বাঁহী বজায়, মানে বাঁহীৰ হেৰিবোৰ শুনো, গানবোৰ যেতিয়া ইমান ধুনীয়াকৈ বজায় মানে মোৰো ভাল লাগে। তাৰপিছত ছাৰেও ক'লে, মানে মোৰ বাঁহী প্ৰথম শিকিছিলোঁ শ্ৰদ্ধাৰ মণ্টু দাস ছাৰ, তেখেতৰ পৰা মই বাঁহী শিকিছোঁ, আৰু তেওঁ ক'লে যে তুমি বাঁহী শিকিব পাৰা দেখোন এনেকৈ ক'লে। তাৰপিছত ময়ো তেনেকৈ মনটো আহিলে আৰু বাঁহী শিকাৰ প্ৰতি, তাৰপিছত বাঁহী শিকিলোঁ। তাৰপিছত বাঁহী শিকাৰ পিছৰ ছাৰে ক'লে আৰু যে অকণমান বেলেগো কৰিব পাৰা, তাৰপিছত মই ছেক্সোফোনো শিকিব ট্ৰাই কৰি আছোঁ আৰু এতিয়া।
0: হয়, খুব ভাল লাগিলে। যিহেতু আমি বাদ্যযন্ত্ৰৰ কথা পাতি আছোঁ আৰু দুটা বাদ্যযন্ত্ৰ দেখিবলৈ পাইছোঁ, যদি কিবা এটা শুনিব পাৰোঁ, কি শুনাবা?
1: হয়, মই ছেক্সোফোনটো অকণমান বজাই দিবলৈ।
0: ঠিক আছে।

0: খুবেই ভাল লাগিলে। গীত গোৱা আৰু বাদ্যযন্ত্ৰ বজোৱা দুয়োটাৰ মাজত কোনটো তোমাৰ বেছি প্ৰিয় বুলি যদি সুধো কোনটো কবা?
1: আচলতে দুয়োটাই প্ৰিয়, কাৰণ কষ্ট কৰি শিকিছো, প্ৰিয়, বহুত প্ৰিয়। কিন্তু অধিক প্ৰিয় বুলি ক'বলৈ গ'লে মোৰ গানটো বেছি খুব প্ৰিয়
0: হয়। পুনৰ এটি গীতৰ মাজলৈ যাব বিচাৰিম, কি শুনাবা এবাৰ?
1: মই এইবাৰ দলিখক বাইদেউৰ এটি গীত মই গাবলৈ চেষ্টা কৰিম।
0: ঠিক আছে।

0: ইমান সুন্দৰকৈ তুমি বাঁহী বজালাই খুব ভাল লাগিলে। এআইৰ কথাটো সুধিলোৱে, প্ৰস্তুতি কেনেকুৱা ধৰণৰ আছিলে আৰু লগতে গোটেই অভিজ্ঞতাটো?
1: মোৰ প্ৰস্তুতি মানে আচলতে মই ক'লোৱেই যে মোৰ বেছিদিন শিকা হোৱাই নাছিলে, আৰু ছাৰ যিহেতু গুৱাহাটীত থাকে, মই থাকোঁ পাঠশালাত, তো ছাৰেও মানে আহিব টাইম নাপায়, ময়ো যাবলৈ অকণমান দিগদাৰী হয়, গতিকে মই অনলাইন মানে কেইটামান ক্লাছ কৰিলোঁ। তাৰপিছত যিকেইজন দাদাৰ লগত মই গৈছিলোঁ তাত, তেওঁলোকৰ লগত অকণমান প্ৰেক্টিচ কৰিলোঁ কলেজত গৈ পেলাই, তো তেনেকৈ প্ৰস্তুতিবোৰ চলিছিল আৰু ঘৰতো মই খুব প্ৰেক্টিচ কৰিছিলোঁ তাত যাবৰ কাৰণে, গতিকে তেনেকৈ হৈছিলে আৰু।
0: হয়, তুমি যিহেতু পঢ়ি আছা তাৰ লগতে গান বাদ্যযন্ত্ৰ তিনিওটা একেলগে কেনেকৈ আগবঢ়াই লৈ গৈ আছা, একো অসুবিধা সন্মুখীন হোৱা নাই?
1: অসুবিধা মানে টাইমটো এনেকৈ মিলাই যাই আছোঁ আৰু, মানে ধৰক ৰাতিপুৱা উঠি পেলাই অকণমান প্ৰেক্টিচ, তাৰপিছত পঢ়া, তাৰপিছত আকৌ কলেজ, তেনেকৈ আৰু।
0: পুনৰ কিবা এটি শুনিব বিচাৰিম, কি শুনাবা?
1: মই আকৌ এটি গীত গাব বিচাৰিম ডক্টৰ ভূপেন হাজৰিকাদেৱৰ।
0: ঠিক আছে।

0: ধন্যবাদ।
1: খুব সুন্দরকৈ তুমি ভূপেন হাজৰিকাৰে বৰ গীতটি পৰিৱেশন কৰিলা, খুব ভাল লাগিলে। সংগীতক লৈ ভৱিষ্যত পৰিকল্পনা কি?
0: আসলে সংগীতক লৈ ভৱিষ্যত পৰিকল্পনা মানে মই যেহেতু ইনষ্ট্ৰুমেণ্ট এটা দুটাকে শিকি আছো, মানে যিমানখিনি পাৰোঁ ভৱিষ্যতলৈকে মোৰ মানে ইনষ্ট্ৰুমেণ্টবোৰ শিকি যাব ইচ্ছা আৰু, মানে যিমানখিনি পাৰোঁ যাতে মই বেলেগক ক'ব পাৰোঁ, অ' এইখিনি এনেকুৱা এনেকুৱা, এইখিনি এনেকুৱা আছিলে, এনেকৈ মই যাতে ভৱিষ্যত আৰু ক'ব পাৰোঁ মানে বেলেগক।
1: এই সংগীত যাত্ৰাটোত আগবাঢ়ি যোৱাত কিবা অসুবিধাৰ সন্মুখীন হৈছিলা নেকি কেতিয়াবা?
0: সংগীতৰ যাত্ৰা বুলি ক'লে আচলতে শিকিবতো লাগিবই, গতিকে শিকাত আৰ্থিকভাৱে অকণমান দুৰ্বল, কাৰণ ঘৰত দেউতাই যিহেতু ই ৰিক্সাহে চলায়, গতিকে এডমিশ্যনৰ পৰা আৰম্ভ কৰি ফিজৰ পৰা আৰম্ভ কৰি গোটেইবিলাক মোৰ অকণমান প্ৰব্লেম হয়, কাৰণ আৰু অহা যোৱা তাৰোপৰি বহুতখিনি কিবা কিবি আছে, কিন্তু আৰু সেয়াই আৰু অকণমান প্ৰব্লেম
1: আগবাঢ়ি যাবই লাগিব।
0: হয় হয়
1: হয়। পুনৰ কিবা এটি শুনিব বিচাৰিম, কি শুনাবা?
0: হয় মই এতিয়া এটি বাঁহী শুনাব বিচাৰিছোঁ।

0: খুব ভাল লাগিলে। প্ৰিয় সংগীত শিল্পী বা প্ৰিয় বাদ্যযন্ত্ৰী বুলি যদি সুধোঁ তেতিয়াহ'লে কাৰ নাম মনলৈ আহিব প্ৰথমে?
1: মোৰ ফেভৰেট ছিংগাৰ হৈছে লতা মংগেশকৰজী আৰু ডক্টৰ ভূপেন হাজৰিকা, লগতে আমাৰ সকলোৰে প্ৰিয়, মোৰ বুলি নহয় সকলোৰে আমাৰ প্ৰিয় জুবিন গাৰ্গ দাদা। মোৰ গানবিলাক বহুত বেছি ভাল লাগে। আৰু ছেক্সোফোনৰ আচলতে ক'বলৈ গ'লে বহুত মানে ডাঙৰ ডাঙৰ শিল্পী আছে, কিন্তু মোৰ সকলোতকৈ বেছি ভাল লাগে কেনেজিৰ মানে মিউজিকবোৰ বহুত বেছি ভাল লাগে।
0: ঠিক আছে, তেতিয়াহ'লে তোমাৰ প্ৰিয় সংগীত শিল্পীৰ এটি গীত শুনিব বিচাৰিম।
1: হয়, ঠিক আছে।

0: ধন্যবাদ।
1: বৰ্তমানলৈ তোমাৰ বহুখিনি অভিজ্ঞতা হ'ল, গোটেই অভিজ্ঞতাক সাঙুৰি উঠি অহা আন যুৱ শিল্পীসকলক, যুৱ প্ৰজন্মক এই ক্ষেত্ৰখনত আগবাঢ়ি যাবলৈ তুমি কি ক'ব বিচাৰিবা শেষত?
0: হয়, অভিজ্ঞতা বুলি ক'লে ইমানখিনি অভিজ্ঞতাও নাই যে মই বেলেগক কিবা ক'ম, কিন্তু আমাৰ সংগীত জগতখনত আচলতে শিকিবলগীয়া আমাৰ বহুতখিনি আছে। আমি যদি এটা উদাহৰণত বুজাবলৈ যাওঁ, আমি সাগৰৰ মাত্ৰ এটোপাল মাত্ৰ, তেনেকুৱা ধৰণৰ আৰু। গতিকে শিকি যাওক সকলোৱে, সকলোৱে ভাল কৰক জীৱনত, তাকে আশা কৰিছোঁ।
1: খুব ভাল লাগিলে। শেষত কিবা এটি শুনিব বিচাৰিম, কি শুনাবা?
0: হয়, মই ছেক্সোফোনতে এটি কিবা বজাই দিম।
1: ঠিক আছে।
0: হয়।

0: খুব ভাল লাগিলে তোমাৰ বিষয়ে জানিব পাৰি। তোমাৰ এই যাত্ৰা অব্যাহত থাকক আৰু ভাল ভাল কাম আমাৰ মাজলৈ লৈ আহা। তোমাৰ ইমান ব্যস্ততাপূৰ্ণ সময় অকণমান সময় উলিয়াই আমাক ইমান সুৰীয়া এটি অনুষ্ঠান উপহাৰ দিয়াৰ বাবে তোমাক বহুত বহুত ধন্যবাদ।
1: ইমান পৰে শ্ৰোতাই ন প্ৰতিভাৰ খণ্ডটিত হিয়াস্মিতা দাসৰ

সৈতে হোৱা শ্ৰুতি ডেকাৰ কথোপকথন শুনিবলৈ পালে। আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানটি ইমানতে অন্ত পৰিল। ত্ৰিদিশা বৰাৰ সহযোগত অনুষ্ঠানটিৰ প্ৰযোজনা কৰিলে ইন্দ্ৰজিৎ দাস।

0: का ऐलान पहले ही कर रखा है। महवेश रहमान, आकाशवाणी समाचार, रांची।
1: पश्चिम बंगाल के बीरभूम जिले में तारापीठ पुलिस स्टेशन के पास स्थित एक होटल में आज तड़के आग लगने से 5 लोगों की मौत हो गई। होटल मालिक ने बताया कि आग शॉर्ट सर्किट के कारण लगी। दमकल कर्मी और पुलिस मौके पर पहुंचे तथा बचाव अभियान शुरू किया। बिहार में लखीसराय जिले के अशोक धाम मंदिर में आज भगदड़ में 7 महिला श्रद्धालुओं की मौत हो गई, जबकि 10 से अधिक श्रद्धालु गंभीर रूप से घायल हुए हैं। पवित्र सावन महीने के तीसरे सोमवार पर भगवान के जलाभिषेक के लिए श्रद्धालुओं की भारी भीड़ वहां जमा थी। प्रधानमंत्री नरेंद्र मोदी, रक्षा मंत्री राजनाथ सिंह और मुख्यमंत्री सम्राट चौधरी ने इस घटना पर दुख व्यक्त किया है। मुख्यमंत्री ने मृतकों के निकट परिजनों के लिए 4-4 लाख रुपए की अनुग्रह राशि की घोषणा की है। असम के मुख्यमंत्री हिमंता बिस्व शर्मा ने आज बाढ़ से सबसे अधिक प्रभावित 4 जिलों शिवसागर, गोलाघाट, जोरहाट और चराईदेव के प्रभावित परिवारों के लिए अंतरिम वित्तीय सहायता जारी की। प्रमुख घरेलू शेयर सूचकांक आज दोपहर के कारोबार में 0.5% की गिरावट में चल रहे थे। अंतिम समाचार मिलने तक बॉम्बे स्टॉक एक्सचेंज का सेंसेक्स 515 अंक की गिरावट से 77,494 पर था। इसके साथ ही ये समाचार बुलेटिन समाप्त हुआ।
2: एया आकाशवाणी गुवाहाटी दुपरियार आंचलिक बातरी सहित मैं अरुणिमा गोस्वामी। এতিয়া প্রধান বাতৰি সমূহ হল ৰাজ্যৰ শেহতীয়া বানত সৰ্বাধিক ক্ষতিগ্ৰস্ত 4খন জিলাৰ বান প্ৰভাৱিত লোকসকলৰ বাবে আজি দ্বিতীয় পৰ্যায়ৰ অন্তৰ্বৰ্তীকালীন সাহায্য মুকলি। ডোনাৰ মন্ত্ৰালয়ৰ অসমকে ধৰি উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনৰ বাবে 2026-27 বিত্তীয় বৰ্ষৰ প্ৰথম 4টা মাহত 30টা নতুন প্ৰকল্পত অনুমোদন। ৰাজ্যত আজিৰে পৰা লোকপিয়লৰ গণনাকাৰী বিষয়াসকলৰ ঘৰে ঘৰে গৈ তথ্য সংগ্ৰহ আৰু গায়ক সুৰকাৰ তথা গীতিকাৰ খগেন মহন্তৰ 85 সংখ্যক জন্মবাৰ্ষিকী উপলক্ষে ৰাজ্যবাসীৰ সোঁৱৰণ। ৰাজ্যৰ শেহতীয়া বানত সৰ্বাধিক ক্ষতিগ্ৰস্ত শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাট জিলাৰ বান প্ৰভাৱিত লোকসকলৰ বাবে আজি দ্বিতীয় পৰ্যায়ৰ অন্তৰ্বৰ্তীকালীন সাহায্য মুকলি কৰা হয়। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এই পৰ্যায়ত 31,951টা বান ক্ষতিগ্ৰস্ত পৰিয়ালৰ বাবে 47,93,00,000 টকা মুকলি কৰে। দিশপুৰৰ লোকসেৱা ভৱনত অনুষ্ঠিত এখন সংবাদমেলত মুখ্যমন্ত্ৰীয়ে কয় যে ইয়াৰ পূৰ্বে এই জিলাকেইখনৰ 64,891টা পৰিয়াললৈ 15,000 টকাৰ এককালীন সাহায্য প্ৰদান কৰা হয়।
3: শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাট জিলাৰ 64,891টা পৰিয়াললৈ এই ৰাজসাহাৰ্য বা এই 15,000 টকাৰ এককালীন যিটো সাহায্য তাক আগবঢ়াইছিল। এই পৰ্যন্ত সৰ্বমুঠ 96,842টা পৰিয়ালে 15,000 টকাৰ এই ধনৰাশি লাভ কৰিছে। ৰাজ্য চৰকাৰে এই এককালীন সাহায্যৰ বাবদ এই পৰ্যন্ত 146.26 কোটি টকা ব্যয় কৰিছে।
2: ক্ষতিগ্ৰস্ত প্ৰায় সংখ্যক লোককে 15,000 টকাৰ এককালীন সাহায্য প্ৰদানৰ প্ৰক্ৰিয়া সম্পূৰ্ণ হৈছে যদিও শিৱসাগৰ সমষ্টিৰ 3,000 লোকৰ জৰীপ এতিয়া অব্যাহত আছে আৰু প্ৰয়োজন সাপেক্ষে তৃতীয় পৰ্যায়ত এই লোকসকলৰ বাবে অন্তৰ্বৰ্তীকালীন সাহায্য প্ৰদানৰ প্ৰয়োজন হ'ব বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে। তেওঁ কয় যে এই জিলাকেইখনৰ পৰিস্থিতি সম্প্ৰতি স্বাভাৱিকলৈ আহিছে আৰু ৰাজ্য চৰকাৰে সাহায্য তথা পুনৰ সংস্থাপন প্ৰক্ৰিয়াত ত্বৰান্বিত কৰিছে। বান ক্ষতিগ্ৰস্ত অঞ্চলসমূহত ক্ষয় ক্ষতিৰ জৰীপ পূৰ্ণগতিত চলি আছে আৰু 1,144গৰাকী শিক্ষক শিক্ষয়িত্ৰীয়ে জৰীপ কাৰ্যত সহায় কৰিছে। বৰ্তমানলৈকে 26,681টা ক্ষতিগ্ৰস্ত বাসগৃহৰ তথ্য দিয়া হৈছে বুলিও মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে। আগষ্টৰ শেষলৈ প্ৰথম পৰ্যায়ৰ জৰীপৰ সামৰণি পৰাৰ লগে লগে ক্ষতিগ্ৰস্তৰ তালিকা এখন ৱেব পৰ্টেলৰ জৰিয়তে প্ৰকাশ কৰা হ'ব। ছেপ্টেম্বৰৰ পৰা দ্বিতীয় পৰ্যায়ৰ জৰীপ আৰম্ভ হ'ব বুলিও তেওঁ জানিবলৈ দিয়ে। ডোনাৰ মন্ত্ৰালয়ে অসমকে ধৰি উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনৰ বাবে 2026-27 বিত্তীয় বৰ্ষৰ প্ৰথম 4টা মাহত 30টা নতুন প্ৰকল্পত অনুমোদন দিছে। 883.8 কোটি টকা ব্যয় নিৰ্ধাৰণ কৰা এই প্ৰকল্পসমূহৰ ভিতৰত অসমৰ বাবেও 4টা প্ৰকল্প আছে। ডোনাৰ মন্ত্ৰালয়ৰ প্ৰতিবেদন অনুসৰি এপ্ৰিলৰ পৰা জুনলৈ অৰুণাচল প্ৰদেশত 4টা প্ৰকল্পৰ বাবদ সৰ্বাধিক 434.37 কোটি টকা মোকলাই দিয়া হৈছে। চলিত বিত্তীয় বৰ্ষৰ প্ৰথম 4টা মাহত উত্তৰ পূবৰ ৰাজ্যকেইখনত 838.36 কোটি টকা ব্যয়ৰ 81টা প্ৰকল্প সম্পূৰ্ণ হৈছে। ইয়াৰ ভিতৰত 104.25 কোটি টকা ব্যয় সাপেক্ষ অসমৰ 17

0: প্ৰকল্প আছে বুলি মন্ত্ৰালয়ৰ সূত্ৰই প্ৰকাশ কৰিছে। ৰাজ্যত আজিৰে পৰা লোকপিয়লৰ গণনাকাৰী বিষয়াসকলে ঘৰে ঘৰে গৈ তথ্য সংগ্ৰহ কৰিছে। এই প্ৰক্ৰিয়া 15 ছেপ্টেম্বৰ পৰ্যন্ত চলিব। কালি স্বগণনা প্ৰক্ৰিয়াৰ সামৰণি পৰে। জনসাধাৰণে স্বগণনা প্ৰক্ৰিয়াত লাভ কৰা পৰিচয় গণনাকাৰী বিষয়াসকলক প্ৰদান কৰিব লাগিব। এই প্ৰক্ৰিয়াত 85,000 গণনাকাৰী বিষয়া নিয়োগ কৰা হৈছে। কামৰূপ জিলাতো আজি এই প্ৰক্ৰিয়া আৰম্ভ হৈছে। জিলাখনৰ কমলপুৰ সমষ্টিৰ ৰুদ্ৰেশ্বৰ গাঁও পঞ্চায়তৰ বিহলঙনি গাঁৱত আজি গণনাকাৰী বিষয়াসকলে তথ্য সংগ্ৰহ আৰম্ভ কৰিছে। এই সন্দৰ্ভত ছুপাৰভাইজাৰ হিচাপে দায়িত্বত নিয়োজিত অচ্যুত বৰাই এইদৰে কয়।
1: আজিৰ পৰা আমি আমাৰ লোকপিয়লৰ কামৰ আৰম্ভ কৰিম। আমি ইতিমধ্যে মেপিঙৰ কাম আমি আৰম্ভ কৰিছোঁ। আমি ইতিমধ্যে ডিমাৰ্কেশ্যনবোৰ চাই আছো। আজি আমি এতিয়া জাষ্ট আমি গোটেই মোৰ যি 6 গৰাকী আছে তাৰ 3 গৰাকী আহি পাইছে। আমি এই যে পৰ্যায়ক্ৰমে HLB যিবিলাক চেণ্টাৰ আছে বা যিখিনি আছে আমি মেপিঙৰ কাৰণে আমি ইতিমধ্যে আমি আগতেও গৈছোঁ। আজি আমি পৰ্যায়ক্ৰমে আমি আজিৰ পৰা আৰম্ভ কৰিম। ডিমাৰ্কেশ্যনত আমি অকণমান প্ৰব্লেম পাই আছো, কিন্তু অকণমান আমি ডোৰ টু ডোৰ বা আমি ৰাস্তা টু ৰাস্তা দি আমি যাওঁ তেতিয়াহ'লে এই প্ৰব্লেমখিনি সমাপ্ত হ'ব। আৰু এই লোকপিয়লত নিজকে অংশীদাৰ হৈ মই নিজকে সৌভাগ্যৱান বুলি ভাবিছোঁ। কাৰণ 2011ৰ পিছত 2021ত হ'ব লাগিছিলে, কিন্তু COVID-19ৰ কাৰণে পিছুৱাই গ'ল। 2027ত লোকপিয়ল অনুষ্ঠিত হৈছে। আৰু এই ৰাষ্ট্ৰৰ যি মহান ৰাষ্ট্ৰ গঠন কৰাত লোকপিয়লে যি সহায় কৰে, সেই সহায় কৰাত আমি তৃণমূল কৰ্মী হিচাপে এই কাৰ্যসূচীত অংশগ্ৰহণ কৰি নিজকে গৌৰৱান্বিত অনুভৱ কৰিছোঁ।
0: উল্লেখযোগ্য যে কেন্দ্ৰীয় চৰকাৰে এইবাৰৰ লোকপিয়লৰ বাবে 40টা প্ৰশ্ন নিৰ্ধাৰণ কৰিছে। ইয়াৰ ভিতৰত ঘৰৰ সৈতে জড়িত তথ্য, পৰিয়ালৰ সাধাৰণ তথ্য, প্ৰাথমিক সুবিধাসমূহ আৰু সম্পত্তিৰ তথ্য সম্পৰ্কীয় প্ৰশ্ন থাকিব। এইবাৰ বাসগৃহসমূহৰ জিঅ' টেগিং কৰা হ'ব আৰু প্ৰতিটো ঘৰক পৰিচয়সূচক নম্বৰ দিয়া হ'ব। কোভিড পৰিস্থিতিৰ বাবে 2021 চনত লোকপিয়ল অনুষ্ঠিত হোৱা নাছিল। 2011ৰ চনৰ লোকপিয়ল অনুসৰি অসমৰ মুঠ জনসংখ্যা আছিল প্ৰায় 3,12,00,000। ইয়াৰ ভিতৰত 1,59,00,000ৰো অধিক পুৰুষ আৰু 1,52,00,000ৰো অধিক মহিলা আছিল। এইবাৰ লোকপিয়লৰ সময়ত সংগ্ৰহ কৰা তথ্যসমূহ 1948 চনৰ বিধিৰ অধীনত সুৰক্ষিত হৈ থাকিব। বান ক্ষতিগ্ৰস্ত শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ লোকপিয়লৰ স্বগণনাৰ কাম সাময়িকভাৱে স্থগিত ৰখা হৈছে। লোকপিয়লৰ স্বগণনাত ৰাজ্যৰ 11,00,000 পৰিয়ালে নিজৰ তথ্য প্ৰদান কৰিছে। আপোনালোকে দুপৰীয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। যোৱা 9 আগষ্টৰ পৰা দেশজুৰি চলি থকা হৰ ঘৰ তিৰংগা অভিযানৰ আজি সামৰণি পৰিব। এই সময়ছোৱাত জনসাধাৰণৰ মাজত দেশাত্মবোধৰ চেতনা জাগ্ৰত কৰাৰ লগতে দেশৰ প্ৰতি থকা দায়িত্ব সন্দৰ্ভত সজাগতা সৃষ্টিৰ বাবে প্ৰয়াস কৰা হয়। ইয়াৰ লগতে ৰাষ্ট্ৰীয় গীত বন্দে মাতৰমৰ 150 বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে দেশৰ প্ৰান্তে প্ৰান্তে গীতটি পৰিৱেশনৰ বিশেষ কাৰ্যসূচী লোৱা হয়। কেন্দ্ৰীয় সংস্কৃতি মন্ত্ৰালয়ৰ উদ্যোগত আয়োজিত হৰ ঘৰ তিৰংগা অভিযানৰ অধীনত জনসাধাৰণক অংশ লোৱাৰ বাবে তিৰংগ পতাকাৰ সৈতে ছেলফি আপলোড কৰিবলৈকো আহ্বান জনোৱা হৈছিল। উল্লেখযোগ্য যে 2022 চনত স্বাধীনতাৰ অমৃত মহোৎসৱ উদযাপনৰ অংশ হিচাপে আৰম্ভ কৰা এই অভিযান দেশৰ সৰ্ববৃহৎ ৰাজহুৱা অংশগ্ৰহণমূলক অভিযানলৈ ৰূপান্তৰিত হয়। অভিযানকালত তিৰংগ পতাকা সমদল, দেশপ্ৰেমমূলক গীত পৰিৱেশন কাৰ্যসূচী, চাইকেল সমদল, বক্তৃতানুষ্ঠান, প্ৰদৰ্শনী, ছাত্ৰ ছাত্ৰীৰ মাজত দেশপ্ৰেমমূলক কুইজ প্ৰতিযোগিতাকে ধৰি বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হয়। আজি দেশৰ অন্যান্য প্ৰান্তৰ লগতে ৰাজ্যৰ জিলাই জিলাই এই অভিযানৰ সামৰণি অনুষ্ঠানৰো আয়োজন কৰা হৈছে। গোৱালপাৰা জিলা প্ৰশাসনে আজি নতসূৰ্য ফণি শৰ্মা ভৱনত এই উপলক্ষে কাৰ্যসূচীৰ আয়োজন কৰিছে। ছাত্ৰ ছাত্ৰীসকলে এই অনুষ্ঠানত দেশপ্ৰেমমূলক গীত পৰিৱেশন কৰিব। জিলাখনত এই অভিযানৰ সময়ছোৱাত বন্দে মাতৰম পৰিৱেশন, বক্তৃতা প্ৰতিযোগিতা, মহিলা ফুটবলকে ধৰি বিভিন্ন প্ৰতিযোগিতাৰো আয়োজন কৰা হয়। গায়ক, সুৰকাৰ তথা গীতিকাৰ খগেন মহন্তৰ আজি 85 সংখ্যক জন্মবাৰ্ষিকী। অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আজি গুৱাহাটীৰ কাহিলীপাৰাত থকা জ্যোতিচিত্ৰবনৰ ৰুদ্ৰ বৰুৱা প্ৰেক্ষাগৃহত শিল্পীগৰাকীৰ জয়ন্তী উপলক্ষে মায়া ভৰা এই ধৰা শীৰ্ষক এটা সুৰীয়া সন্ধিয়াৰ আয়োজন কৰা হৈছে। বিয়লি 5:30 বজাত আৰম্ভ হ'বলগীয়া এই অনুষ্ঠানত শিল্পীগৰাকীৰ কালজয়ী গীতসমূহ পৰিৱেশন কৰি তেওঁৰ স্মৃতি সোঁৱৰণ কৰা হ'ব। উল্লেখযোগ্য যে সংগীত নাটক একাডেমী বঁটাৰে সন্মানিত শিল্পীগৰাকীক আজি ৰাজ্যজুৰি স্মৰণ কৰা হৈছে। 1965 চনৰ পৰা আকাশবাণীৰ নিয়মীয়া শিল্পী হিচাপে গীত গাই 1972 চনত তেওঁ প্ৰথম শ্ৰেণীৰ সুগম সংগীত আৰু লোকসংগীতৰ শিল্পী হিচাপে আকাশবাণীৰ স্বীকৃতি লাভ কৰে। 1974 চনৰ পাছত তেওঁ আকাশবাণীত সুৰকাৰ হিচাপে চাকৰিত যোগদান কৰি পাছলৈ সংগীত প্ৰযোজক আৰু শেষত আকাশবাণীৰ উত্তৰ পূব সঞ্চালকালয়ৰ সহকাৰী সঞ্চালক হিচাপে 2001 চনৰ 31 ডিচেম্বৰত অৱসৰ লয়। 1960 চনৰ ভাষা আন্দোলনৰ সময়ছোৱাত বিষ্ণুপ্ৰসাদ ৰাভা, হেমাংগ বিশ্বাস, যুগল দাসৰ হাৰমনি দলৰ এজন সক্ৰিয় সদস্যৰূপে ৰাজ্যজুৰি শান্তিৰ হকে তেওঁ গীত পৰিৱেশন কৰিছিল। কলৰে পাততে কাউৰী পৰে, মা আমি সদিয়ালৈ যামে আদিকে ধৰি কেইবাটাও কালজয়ী গীতৰ পৰিৱেশনেৰে অসমৰ সংগীত ক্ষেত্ৰখনক তেখেতে সমৃদ্ধ কৰি গৈছে। ৰাজ্যৰ ভিতৰুৱা অঞ্চলসমূহৰ পৰা সংগ্ৰহ কৰা লোকগীতসমূহ ৰাইজলৈ আগবঢ়াই দিয়াৰ লগতে বিহুগীতসমূহৰ প্ৰসাৰ আৰু প্ৰচাৰৰ ক্ষেত্ৰত তেওঁ বিশেষ ভূমিকা গ্ৰহণ কৰিছিল। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে খগেন মহন্তৰ জয়ন্তী উপলক্ষে

0: শিল্পীগৰাকীক শ্ৰদ্ধাৰে স্মৰণ কৰিছে। এই উপলক্ষে দিয়া এটা বাৰ্তাত শ্ৰীসোণোৱালে কয় যে অনন্য কণ্ঠ, সুৰৰ মাধুৰ্য আৰু কেঁচামতীৰ গুণ থকা খগেন মহন্তৰ গীতে অসমীয়া সংগীতক নতুন পৰিচয় প্ৰদান কৰিছিল। ভাৰত আৰু শ্ৰীলংকাৰ মাজত গালে আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত অনুষ্ঠিত দুখনীয়া টেষ্ট ক্ৰিকেট শৃংখলাৰ প্ৰথমখন খেলৰ আজি তৃতীয় দিনা শ্ৰীলংকাই প্ৰথম ইনিংছত 5 উইকেটৰ বিনিময়ত 99 ৰাণ কৰি খেলি আছে। ইয়াৰ পূৰ্বে ভাৰতে আজি আটাইকেইটা উইকেট হেৰুৱাই 462 ৰাণ কৰি নিজৰ প্ৰথম ইনিংছ সামৰে। দেৱদত্ত পাডিকলে 167 ৰাণ কৰাৰ বিপৰীতে কে এল ৰাহুলে 82 আৰু ধ্ৰুৱ জুৰেলে 51 ৰাণৰ বৰঙণি আগবঢ়ায়। ভাৰতে কালি 9 উইকেটৰ বিনিময়ত সংগ্ৰহ কৰা 460 ৰাণৰ পৰা আজি তৃতীয় দিনৰ খেল আৰম্ভ কৰে যদিও অন্তিমটো উইকেটৰ বিনিময়ত অতিৰিক্ত 2 ৰাণহে কৰিবলৈ সমৰ্থ হয়। শ্ৰীলংকাৰ হৈ প্ৰভাত জয়সূৰিয়াই 4টা উইকেট দখল কৰাৰ লগতে কেচৰা নুৱানথাই 3টা আৰু আশ্বিতা ফাৰ্নাণ্ডোৱে 2টা উইকেট লাভ কৰে। শৃংখলাৰ দ্বিতীয় তথা অন্তিমখন খেল 23 আগষ্টত কলম্বোত অনুষ্ঠিত হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ। ৰাজ্যৰ শেহতীয়া বানত সৰ্বাধিক ক্ষতিগ্ৰস্ত 4খন জিলাৰ বান প্ৰভাৱিত লোকসকলৰ বাবে আজি দ্বিতীয় পৰ্যায়ৰ অন্তৰ্বৰ্তীকালীন সাহায্য মুকলি। ডোনাৰ মন্ত্ৰালয়ৰ অসমকে ধৰি উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনৰ বাবে 2026-27 বিত্তীয় বৰ্ষৰ প্ৰথম 4টা মাহত 30টা নতুন প্ৰকল্পত অনুমোদন। আৰু ৰাজ্যত আজিৰে পৰা লোকপিয়লৰ গণনাকাৰী বিষয়াসকলৰ ঘৰে ঘৰে গৈ তথ্য সংগ্ৰহ। এতিয়াৰ বাতৰি ইমানে। পৰৱৰ্তী বাতৰি 1:40 শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। নিবেদন কৰা হৈছে গীত আৰু গজল। অনুষ্ঠানত প্ৰথমেই শুনক লতা মংগেশকাৰৰ কণ্ঠৰ এটি গীত।

न कहो कर बुरा करे कोई, रोक लो गर गलत चले कोई, बख्श दो गर खता करे कोई।

গীত আৰু গজল অনুষ্ঠানটিৰ শেষত সেয়া আছিল সোমেশ কুমাৰ। অনুষ্ঠানটিৰ আজিলৈ ইমানতে অন্ত পৰিল।

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া আগবঢ়োৱা হৈছে অসমীয়া আধুনিক গীতৰ অনুষ্ঠান সুৰৰ কৰণী। অনুষ্ঠানত প্ৰথমেই শুনক ভূপেন হাজৰিকাৰ কণ্ঠৰ দুটি গীত, গীতৰ কথা আৰু সুৰ শিল্পীৰ নিজা।

0: আহা পচ্চর উঠে নূর মুক্তি কন্যা হয় অগ্রগামী দেহর মাটিত আমি বক্ষ রক্তেরে স্বাক্ষর করি করি কপিন জীবন রণক্লান্ত নহ রণক্লান্ত নহ রণক্লান্ত নহ রণক্লান্ত নহ এই মুহূর্ত লৈ যি মুহূর্ততে মোৰ সীমান্ততে
1: সুৰৰ কৰণীয় অনুষ্ঠানটিত এইবাৰ আগবঢ়াইছো কুমাৰী নিৰূপমা হাজৰিকা আৰু কমল চৌধুৰীৰ কণ্ঠৰ দুটি গীত গীতৰ কথা আৰু সুৰ বিষ্ণুৰ আভাৰ।

সুৰৰ কৰণী অনুষ্ঠানটি এইবাৰ শুনাবলৈ লোৱা হৈছে কমল চৌধুৰীৰ কণ্ঠৰ দুটি গীত। প্ৰথমটি গীতৰ ৰচনা বিষ্ণু ৰাভাৰ।

কমল চৌধুরীৰ কণ্ঠৰ গীতটিৰ কথা আছিল আনন্দী দাসৰ। অনুষ্ঠানত এইবাৰ আগবঢ়োৱা হৈছে নিৰ্মল মজুমদাৰৰ কণ্ঠৰ দুটি গীত। গীত দুটিৰ কথা অনিল ৰায়চৌধুৰীৰ, সুৰ শিল্পীৰ নিজা।

বীৰেণ দত্তৰ কণ্ঠত নবকান্ত বৰুৱা ৰচিত গীত দুটি শুনিলে। গীত দুটিৰ সুৰ আছিল শিল্পীৰ নিজা। অসমীয়া আধুনিক গীতৰ অনুষ্ঠান সুৰৰ কৰণীৰ আজিলৈ ইমানতে অন্ত পৰিল।

আধুনিক গীতৰ অনুষ্ঠানত শ্ৰোতাসকলে গৌতম শৰ্মাৰ কণ্ঠৰ গীত শুনিছে। শিল্পীৰ কণ্ঠত এইবাৰ শুনক নগেন বৰা ৰচিত এটি গীত।

আধুনিক গীতৰ অনুষ্ঠানত শ্ৰোতাসকলে ইমান পৰে গৌতম শৰ্মাৰ কণ্ঠত ক্ৰমে শিল্পীৰ নিজা ৰচনা আৰু নগেন বৰা ৰচিত গীত শুনিলে। শিল্পীৰ কণ্ঠৰ আধুনিক গীত পুনৰ শুনিবলৈ পাব আজি সন্ধিয়া 7:45।

আপোনাৰ ওচৰৰ পুখুৰী, খাল আদিৰ গেদ আৰু জাবৰ পৰিষ্কাৰ কৰিবলৈ বৰষুণৰ পানী সৰ্বাধিক পৰিমাণে সঞ্চয় কৰাৰ ব্যৱস্থা কৰক।

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত আজি আগবঢ়োৱা হৈছে আলী আকবৰ খানৰ স্বৰোৎপাদন। আজি শুনক ৰাগ ভীম পালাচী।

0: শ্রোতাসকলে ইমান পরে আলী আকবর খানের স্বরোৎবাদনত রাগ ভীম পালাসি শুনিলে। এয়া আকাশবাণী গুৱাহাটীর মহাবাহু, খন্তেক পিছতে বাতৰি শুনিবলে পাব।
1: এয়া আকাশবাণী। বাতৰিৰ সৈতে মই জিন্তি ৰাণী ডেকা। এতিয়াৰ ঘাই ঘাই বাতৰিসমূহ হ'ল, ব্ৰিক্স ৰাষ্ট্ৰগোষ্ঠীৰ বৈঠক পৰিৱেশৰ ক্ষেত্ৰত বিশ্বজুৰি দেখা দিয়া সমস্যা সমাধানৰ মঞ্চ হিচাপে পৰিগণিত হৈছে বুলি বন, পৰিৱেশ আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ে প্ৰকাশ কৰিছে। পি এম গতিশক্তি পদক্ষেপৰ অধীনত এই পৰ্যন্ত 396টা আন্তঃগাঁথনি প্ৰকল্পত অনুমোদনৰ পৰামৰ্শ দিয়া হৈছে। অসমৰ শেহতীয়া বানত সৰ্বাধিক ক্ষতিগ্ৰস্ত 4খন জিলাৰ বান প্ৰভাৱিত লোকসকলৰ বাবে আজি দ্বিতীয় পৰ্যায়ৰ অন্তৱৰ্তীকালীন সাহায্য মুকলি কৰা হয়। বিহাৰৰ লক্ষীচৰাই জিলাত আজি অশোকধাম মন্দিৰলৈ যোৱা ভক্তৰ হেঁচা ঠেলাত 7গৰাকী মহিলাৰ মৃত্যু হয় আৰু ভাৰত আৰু শ্ৰীলংকাৰ মাজত অনুষ্ঠিত দুখনীয়া টেষ্ট ক্ৰিকেট শৃংখলাৰ প্ৰথমখন খেলৰ আজি তৃতীয় দিনা ভাৰতে 462 ৰাণত নিজৰ প্ৰথম ইনিংছ সামৰে। বিগত দুটা দশকত ব্ৰিক্স ৰাষ্ট্ৰগোষ্ঠীৰ বৈঠক কেৱল অৰ্থনৈতিক দিশৰ আলোচনাত সীমাবদ্ধ থকা নাই, বৰং প্ৰদূষণ, জৈৱ বৈচিত্ৰ হ্ৰাস, গোলকীয় উত্তাপ বৃদ্ধিকে ধৰি পৰিৱেশৰ ক্ষেত্ৰত বিশ্বজুৰি দেখা দিয়া সমস্যাসমূহ সন্দৰ্ভতো আলোচনাৰ মঞ্চ হিচাপে পৰিগণিত হৈছে। নতুন দিল্লীত আজি অনুষ্ঠিত ব্ৰিক্সৰ পৰিৱেশ কাৰ্যগোট আৰু জলবায়ু পৰিৱৰ্তন তথা বহনক্ষম উন্নয়নৰ বিষয়ক সম্পৰ্ক গোটৰ শীৰ্ষ বিষয়াসকলৰ বৈঠকত অধ্যক্ষতা কৰি পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ৰ সচিব তন্ময় কুমাৰে এই বিষয়ে প্ৰকাশ কৰে। এই বৈঠকত ভাৰতৰ অধ্যক্ষতাত কাইলৈ নতুন দিল্লীত ব্ৰিক্স ৰাষ্ট্ৰগোষ্ঠীৰ পৰিৱেশ মন্ত্ৰীসকলৰ দ্বাদশ বৈঠক সন্দৰ্ভত সবিশেষ উল্লেখ কৰা হয়। সচিবগৰাকীয়ে কয় যে গোলকীয় সহযোগিতা মানৱীয় দৃষ্টিভংগীৰে অগ্ৰসৰ হোৱা উচিত বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অভিমতৰ ওপৰত ভিত্তি কৰি এইবাৰৰ বৈঠকৰ আয়োজন কৰা হৈছে। ভাৰতৰ অধ্যক্ষতাত হ'বলগীয়া ব্ৰিক্ছ ৰাষ্ট্ৰসমূহৰ পৰিৱেশ মন্ত্ৰীসকলৰ দ্বাদশ বৈঠকৰ মূল বিষয়বস্তু হৈছে স্থিতিস্থাপকতা, উদ্ভাৱন, সহযোগিতা আৰু বহন ক্ষমতাৰ বিকাশ। কেন্দ্ৰীয় পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন দপ্তৰৰ মন্ত্ৰী ভূপেন্দ্ৰ যাদৱে এই বৈঠকত অধ্যক্ষতা কৰিব। পৰিৱেশ আৰু বন মন্ত্ৰালয়ে এই বৈঠক ফলপ্ৰসূ আলোচনা, সহমত আৰু পৰিৱেশ সহযোগিতা সুদৃঢ় কৰাৰ মঞ্চ হিচাপে পৰিগণিত হ'ব বুলি আশা কৰিছে। মন্ত্ৰালয়ে লগতে কয় যে এই বৈঠকত অধ্যক্ষতাৰ অংশ হিচাপে ব্ৰিক্ছ ৰাষ্ট্ৰগোষ্ঠীৰ পৰিৱেশ কাৰ্যগোটৰ অধীনত ভাৰতে 4টা অগ্ৰাধিকাৰমূলক ক্ষেত্ৰ চিনাক্ত কৰিছে। এই ক্ষেত্ৰসমূহ হৈছে বহনক্ষম জীৱনশৈলীৰ প্ৰসাৰ, বনানীকৰণ, বনজুই ব্যৱস্থাপনা আৰু দুৰ্যোগ স্থিতিস্থাপকতা তথা সক্ৰিয় অৰ্থব্যৱস্থা আৰু অভিযোজন। পি এম গতিশক্তি পদক্ষেপৰ অধীনত এই পৰ্যন্ত বিভিন্ন মন্ত্ৰালয়ৰ 18,64,000 কোটিৰো অধিক টকা ব্যয় সাপেক্ষে 396টা আন্তঃগাঁথনি প্ৰকল্পত অনুমোদনৰ পৰামৰ্শ দিয়া হৈছে। বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে প্ৰকল্পসমূহৰ ভিতৰত 250টা প্ৰকল্পই অনুমোদন লাভ কৰিছে আৰু 198টা ৰূপায়ণৰ বিভিন্ন পৰ্যায়ত আছে। নেটৱৰ্ক পৰিকল্পনা গোট ব্যৱস্থাৰে এই প্ৰকল্পসমূহ মূল্যায়ন কৰি থকা হৈছে বুলি মন্ত্ৰালয়ৰ সূত্ৰই প্ৰকাশ কৰে। বাণিজ্য আৰু উদ্যোগ দপ্তৰৰ ৰাজ্যমন্ত্ৰী জিতিন প্ৰসাদাই সংসদৰ বৰ্ষাকালীন অধিৱেশনত লোকসভাত এটা লিখিত উত্তৰত এই বিষয়ে প্ৰকাশ কৰে। উল্লেখযোগ্য যে পি এম গতিশক্তি ৰাষ্ট্ৰীয় কাৰ্যসূচীৰ অধীনত বিভিন্ন মন্ত্ৰালয় আৰু ৰাজ্য চৰকাৰৰ বিভিন্ন তথা কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ দায়িত্বাহী বিভাগক একত্ৰিত কৰি আন্তঃগাঁথনি প্ৰকল্পসমূহৰ সংহত পৰিকল্পনা আৰু সমন্বিত ৰূপায়ণ নিশ্চিত কৰাৰ বাবে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰে। মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে প্ৰধানমন্ত্ৰী গতিশক্তি যোজনাৰ ৰাষ্ট্ৰীয় কাৰ্যসূচীয়ে ভূ স্থানীয় তথ্য, উপগ্ৰহৰ চিত্ৰ আৰু এ পি আই সংহত নিৰীক্ষণ ব্যৱস্থাৰে ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহক তথ্যৰ যোগান ধৰে। এই যোজনাৰ অধীনত ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহক আন্তঃগাঁথনি প্ৰকল্প ৰূপায়ণত সহযোগিতা আগবঢ়োৱাৰ উপৰি জনসাধাৰণক যাতায়াত আৰু বিভিন্ন সেৱা আৰু সামগ্ৰী পৰিবহণৰ ক্ষেত্ৰত সহায় আগবঢ়োৱা হয়। মন্ত্ৰালয়ৰ সূত্ৰই প্ৰকাশ কৰা মতে এই পৰ্যন্ত এই যোজনাৰ অধীনত 58টা মন্ত্ৰালয় আৰু 36

0: ২৯খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ভালেসংখ্যক বিভাগক সামৰি লোৱা হৈছে। এই যোজনাই ৰেল, বন্দৰ, জাহাজ, জলপথ, শক্তি, প্ৰাকৃতিক গেছ, অসামৰিক বিমান পৰিবহণ, দূৰ সংযোগ, ঔদ্যোগিক কৰিডৰকে ধৰি কেইবাটাও বিষয় সামৰি লৈছে। অসমৰ শেহতীয়া বানত সৰ্বাধিক ক্ষতিগ্ৰস্ত শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাট জিলাৰ বান প্ৰভাৱিত লোকসকলৰ বাবে আজি দ্বিতীয় পৰ্যায়ৰ অন্তৱৰ্তীকালীন সাহায্য প্ৰদান কৰা হয়। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই পৰ্যায়ত 31,951টা বান ক্ষতিগ্ৰস্ত পৰিয়ালৰ বাবে 47,93,00,000 টকা মুকলি কৰে। দিছপুৰৰ লোকসেৱা ভৱনত অনুষ্ঠিত এখন সংবাদমেলত মুখ্যমন্ত্ৰীয়ে কয় যে ইয়াৰ পূৰ্বে এই জিলাকেইখনৰ 64,891টা পৰিয়াললৈ 15,000 টকাৰ এককালীন সাহায্য প্ৰদান কৰা হয়।
1: শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাট জিলাৰ 64,891টা পৰিয়াললৈ এই ৰাজসাহাৰ্য বা এই 15,000 টকাৰ এককালীন যিটো সাহায্য তাক আগবঢ়াইছিল। এই পৰ্যন্ত সৰ্বমুঠ 96,842টা পৰিয়ালে 15,000 টকাৰ এই ধনৰাশি লাভ কৰিছে। ৰাজ্য চৰকাৰে এই এককালীন সাহায্যৰ বাবদ এই পৰ্যন্ত 146.26 কোটি টকা ব্যয় কৰিছে।
0: ক্ষতিগ্ৰস্ত প্ৰায়সংখ্যক লোককে 15,000 টকাৰ এককালীন সাহায্য প্ৰদানৰ প্ৰক্ৰিয়া সম্পূৰ্ণ হৈছে যদিও শিৱসাগৰ সমষ্টিৰ 3,000 লোকৰ জৰীপ এতিয়াও অব্যাহত আছে আৰু প্ৰয়োজন সাপেক্ষে তৃতীয় পৰ্যায়ত এই লোকসকলৰ বাবে অন্তৱৰ্তীকালীন সাহায্য প্ৰদানৰ প্ৰয়োজন হ'ব বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। বিহাৰৰ লক্ষীচৰাই জিলাত আজি অশোকধাম মন্দিৰলৈ যোৱা ভক্তৰ হেঁচা ঠেলাত 7গৰাকী মহিলাৰ মৃত্যু হয়। আজি জলাভিষেক পৰম্পৰাৰ বাবে বহু সংখ্যক ভক্তৰ সমাগমৰ সময়ত এই দুৰ্ঘটনা সংঘটিত হয়। পদপিষ্ট হৈ 10গৰাকীৰো অধিক ভক্ত গুৰুতৰভাৱে আহত হয়। গুৰুতৰভাৱে আহতসকলক পাটনা চিকিৎসা মহাবিদ্যালয়লৈ হাস্পতাললৈ ভৰ্তি কৰাৰ বিপৰীতে বাকীসকলক জিলা সদৰ হাস্পতালত চিকিৎসা কৰি থকা হৈছে। আকাশবাণীৰ পাটনাৰ সংবাদদাতাই জনোৱা মতে আজি পুৱা অশোকধাম ষ্টেচনৰ পৰা মন্দিৰলৈ যোৱাৰ পথত এই দুৰ্ঘটনা সংঘটিত হয়। প্ৰাৰম্ভিক তথ্য অনুসৰি বৈদ্যুতিক খুঁটাৰ পৰা এডাল বৈদ্যুতিক তাঁৰ ছিঙি পৰি থকা বুলি অপপ্ৰচাৰ চলোৱাৰ ফলত হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি হয় আৰু ভিৰৰ মাজত পদপিষ্ট হৈ মহিলাকেইগৰাকীৰ মৃত্যু হয়। বিহাৰৰ মুখ্যমন্ত্ৰী সম্ৰাট চৌধুৰীয়ে এই ঘটনাত শোক প্ৰকাশ কৰিছে। তেওঁ আহতসকলৰ যাৱতীয় চিকিৎসা নিশ্চিত কৰাৰ বাবে প্ৰশাসনক নিৰ্দেশ দিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে নিহতসকলৰ নিকটাত্মীয়লৈ 4,00,000 টকাৰ এককালীন সাহায্য ঘোষণা কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই ঘটনাত শোক প্ৰকাশ কৰিছে। শ্ৰীমোদীয়ে আহতসকলৰ আশু আৰোগ্য কামনা কৰাৰ লগতে স্থানীয় প্ৰশাসনে ক্ষতিগ্ৰস্তসকলক প্ৰয়োজনীয় সাহায্য আগবঢ়াইছে বুলি আশ্বাস দিয়ে। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙেও এই ঘটনাত গভীৰ শোক প্ৰকাশ কৰিছে। কৰ্মচাৰী ৰাজহুৱা উজৰাপত্তি আৰু পেঞ্চন দপ্তৰৰ ৰাজ্যমন্ত্ৰী ডঃ জিতেন্দ্ৰ সিঙে আজি নতুন দিল্লীত 2026 বৰ্ষৰ ৰাষ্ট্ৰীয় অনুভৱ বঁটাসমূহ প্ৰদান কৰিব। মন্ত্ৰালয়ে জনোৱা মতে এই অনুষ্ঠানতে পেঞ্চন মিত্ৰ সন্দৰ্ভত হাতপুথি আৰু ৰাষ্ট্ৰজোৰা ডিজিটেল জীয়াই থকাৰ প্ৰমাণপত্ৰ অভিযান 5ৰ নিৰ্দেশাৱলী মুকলি কৰা হ'ব। অনুষ্ঠানৰ অংশ হিচাপে এখন বেংক প্ৰদৰ্শনীৰো আয়োজন কৰা হৈছে। এই প্ৰদৰ্শনীত 17টা পেঞ্চন বিতৰণ বেংকে অৱসৰ গ্ৰহণ কৰিবলগীয়া কৰ্মচাৰীসকলৰ বাবে নিজৰ সেৱাসমূহ প্ৰদৰ্শন কৰিব। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে পশ্চিমবংগৰ গংগা নৈৰ অৱবাহিকা অঞ্চল আৰু উৰিষ্যাত ধাৰাষাৰ বৰষুণৰ সম্ভাৱনাৰে ৰেড এলাৰ্ট জাৰি কৰিছে। ইপিনে জম্মু কাশ্মীৰ, হিমাচল প্ৰদেশ, উত্তৰ প্ৰদেশৰ পূব অংশ, ঝাৰখণ্ড আৰু ছিকিমত কাইলৈৰ বাবে অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে। আনহাতে উত্তৰ পূৰ্বাঞ্চলৰ কোনো কোনো অংশ, হাৰিয়ানা, চণ্ডীগড়, পাঞ্জাব, উত্তৰাখণ্ড, মধ্যপ্ৰদেশ আৰু ছত্তীশগড়তো কাইলৈ ধাৰাষাৰ বৰষুণ হ'ব পাৰে বুলি আশংকা কৰা হৈছে। বতৰ বিজ্ঞান বিভাগে পৰৱৰ্তী দুটা দিনত বিহাৰ, কৰ্ণাটক, ওড়িশা, অন্ধ্ৰপ্ৰদেশ, তামিলনাডু, পুডুচেৰী, কাৰাইকল, আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জত বিজুলী ঢেৰেকনিৰে বৰষুণ হ'ব পাৰে বুলি আগলি বতৰা দিছে। ভাৰত আৰু শ্ৰীলংকাৰ মাজত গালে আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত অনুষ্ঠিত দুখনীয়া টেষ্ট ক্ৰিকেট শৃংখলাৰ প্ৰথমখন খেলৰ আজি তৃতীয় দিনা শ্ৰীলংকাই প্ৰথম ইনিংছত 5টা উইকেটৰ বিনিময়ত 150 ৰাণ কৰি

0: খেলি আছে। ইয়াৰ পূৰ্বে ভাৰতে আজি আটাইকেইটা উইকেট হেৰুৱাই 462 ৰাণ কৰি নিজৰ প্ৰথম ইনিংছ সামৰে। দেৱদত্ত পাড্ডিকলে 167 ৰাণ কৰাৰ বিপৰীতে কে এল ৰাহুলে 82 আৰু ধ্ৰুৱ জুৰেলে 51 ৰাণৰ বৰঙণি আগবঢ়ায়। ভাৰতে কালি 9 উইকেটৰ বিনিময়ত সংগ্ৰহ কৰা 460 ৰাণৰ পৰা আজি তৃতীয় দিনাৰ খেল আৰম্ভ কৰে, যদিও অন্তিমটো উইকেটৰ বিনিময়ত অতিৰিক্ত 2 ৰাণহে কৰিবলৈ সমৰ্থ হয়। শ্ৰীলংকাৰ হৈ প্ৰবাদ জয়সূৰ্যাই 4 উইকেট দখল কৰাৰ লগতে কাশ্যাৰা নুবান্ধাই 3 আৰু অৰ্চিতা ফাৰ্নাণ্ডোৱে 2 উইকেট লাভ কৰে। শৃংখলাৰ দ্বিতীয় তথা অন্তিমখন খেল 23 আগষ্টত কলম্বোত অনুষ্ঠিত হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। ব্ৰিকছ ৰাষ্ট্ৰগোষ্ঠীৰ বৈঠক পৰিৱেশৰ ক্ষেত্ৰত বিশ্বজুৰি দেখা দিয়া সমস্যা সমাধানৰ মঞ্চ হিচাপে পৰিগণিত হৈছে বুলি বন পৰিৱেশ আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ে প্ৰকাশ কৰিছে। পি এম গতিশক্তি পদক্ষেপৰ অধীনত এই পৰ্যন্ত 396 আন্তঃগাঁথনি প্ৰকল্পত অনুমোদনৰ পৰামৰ্শ দিয়া হৈছে। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি আবেলি 3 বজাত শুনিবলৈ পাব।
1: আকাশবাণী গুৱাহাটীৰ মহাবাহু এতিয়া আগবঢ়োৱা হৈছে অঞ্জলি মেধি বৰুৱাৰ কণ্ঠৰ 2টি লোকগীত।

0: পাশ্চাত্য সংগীতৰ অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পিছতে আঞ্চলিক বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী। বাতৰিৰ সৈতে মই জিন্তি ৰাণী ডেকা। ৰাজ্যৰ শেহতীয়া বানত সৰ্বাধিক ক্ষতিগ্ৰস্ত শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাট জিলাৰ বান প্ৰভাৱিত লোকসকলৰ বাবে আজি দ্বিতীয় পৰ্যায়ৰ অন্তৱৰ্তীকালীন সাহায্য প্ৰদান কৰা হয়।

0: মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই পৰ্যায়ত 31,951টা বান ক্ষতিগ্ৰস্ত পৰিয়ালৰ বাবে 47,93,00,000 টকা মুকলি কৰে। দিছপুৰৰ লোকসেৱা ভৱনত অনুষ্ঠিত এখন সংবাদমেলত মুখ্যমন্ত্ৰীয়ে কয় যে ইয়াৰ পূৰ্বে এই জিলাকেইখনৰ 64,891টা পৰিয়াললৈ 15,000 টকাৰ এককালীন সাহায্য প্ৰদান কৰা হয়। ক্ষতিগ্ৰস্ত প্ৰায় সংখ্যক লোককে 15,000 টকাৰ এককালীন সাহায্য প্ৰদানৰ প্ৰক্ৰিয়া সম্পূৰ্ণ হৈছে যদিও শিৱসাগৰ সমষ্টিৰ 3,000 লোকৰ জৰীপ এতিয়াও অব্যাহত আছে আৰু প্ৰয়োজন সাপেক্ষে তৃতীয় পৰ্যায়ত এই লোকসকলৰ বাবে অন্তৰ্বৰ্তীকালীন সাহায্য প্ৰদানৰ প্ৰয়োজন হ'ব বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে। তেওঁ কয় যে এই জিলাকেইখনৰ পৰিস্থিতি সম্প্ৰতি স্বাভাৱিকলৈ আহিছে আৰু ৰাজ্য চৰকাৰে সাহায্য আৰু পুনৰ সংস্থাপন প্ৰক্ৰিয়া ত্বৰান্বিত কৰিছে। বান ক্ষতিগ্ৰস্ত অঞ্চলসমূহত ক্ষয় ক্ষতিৰ জৰীপ পূৰ্ণগতিত চলি আছে আৰু 1,144গৰাকী শিক্ষক শিক্ষয়িত্ৰীয়ে জৰীপ কাৰ্যত সহায় কৰিছে। বৰ্তমানলৈকে 26,681টা ক্ষতিগ্ৰস্ত বাসগৃহৰ তথ্য প্ৰদান কৰা হৈছে বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে। আগষ্টৰ শেষলৈ প্ৰথম পৰ্যায়ৰ জৰীপৰ সামৰণি পৰাৰ লগে লগে ক্ষতিগ্ৰস্তৰ তালিকা এখন ৱেব পৰ্টেলৰ জৰিয়তে প্ৰকাশ কৰা হ'ব। ছেপ্টেম্বৰৰ পৰা দ্বিতীয় পৰ্যায়ৰ জৰীপ আৰম্ভ হ'ব বুলি তেওঁ জানিবলৈ দিয়ে। বিধায়ক পল্লৱলোচন দাসে বিশ্বনাথ পাভৈ সংযোগী 4-লেনযুক্ত বাইপাছত নিৰ্মাণ হ'বলগীয়া ট্ৰেফিক পইণ্টৰ আজি আধাৰশিলা স্থাপন কৰে। এই পথছোৱাত দীৰ্ঘদিন ধৰি কেইবাটাও পথ দুৰ্ঘটনা সংঘটিত হোৱাৰ বাবে পথছোৱা দুৰ্ঘটনা প্ৰৱণ ক্ষেত্ৰলৈ পৰ্যবেক্ষিত হৈছিলে। স্থানীয় ৰাইজৰ দাবীৰ প্ৰতি সঁহাৰি জনাই জিলা প্ৰশাসনে পথ সুৰক্ষা সমিতিৰ সিদ্ধান্ত অনুসৰি ট্ৰেফিক পইণ্ট স্থাপনৰ পদক্ষেপ লয়। এই আধাৰশিলা স্থাপন কাৰ্যসূচীত জিলা আয়ুক্ত কৰবী শইকীয়া কৰণ, জিলা আৰক্ষী অধীক্ষক আছিফ আহমেদ, অতিৰিক্ত আয়ুক্ত অসীম বৰগোহাঁই উপস্থিত থাকে। প্ৰকল্পটো সম্পূৰ্ণ হৈ উঠিলে অঞ্চলটোত দুৰ্ঘটনাৰ মাত্ৰা হ্ৰাস পাব আৰু যাতায়াত সুচল হ'ব বুলি আশা কৰা হৈছে। ইফালে পৰৱৰ্তী সময়ত দীৰ্ঘম্যাদী পদক্ষেপ হিচাপে এই ঠাইখিনিত উৰণ সেতু নিৰ্মাণৰো চিন্তা চৰ্চা চলি আছে বুলি বিধায়ক পল্লৱলোচন দাসে উল্লেখ কৰে। সমগ্ৰ ৰাজ্যৰ লগতে কামৰূপ জিলাতো আজিৰে পৰা লোকপিয়ল 27ৰ ঘৰে ঘৰে গৈ গণনা প্ৰক্ৰিয়া আৰম্ভ হৈছে। কামৰূপ জিলাৰ কমলপুৰ সমষ্টিৰ ৰুদ্ৰেশ্বৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত বিহলঙনি গাঁৱত লোকপিয়লৰ প্ৰশিক্ষণপ্ৰাপ্ত বিষয়াসকল উপস্থিত হৈ গাঁওবাসীৰ ঘৰে ঘৰে গৈ যাৱতীয় তথ্য সংগ্ৰহ কৰে। 15 বছৰীয়া এগৰাকী নাবালিকাক অপহৰণ কৰি গুৱাহাটীলৈ লৈ গৈ ধৰ্ষণ কৰাৰ গোচৰত মানকাছৰৰ দুজন অভিযুক্তৰ বিৰুদ্ধে আদালতে 20 বছৰৰ কাৰাদণ্ড বিহিছে। হাতছিঙিমাৰী জিলা সত্ৰ আৰু ন্যায়িক আদালতৰ জিলা ন্যায়াধীশ ৰাজেশ কুমাৰ টোডীয়ে আজি গোচৰটোৰ ৰায় ঘোষণা কৰি দুয়োজন অভিযুক্তক 20 বছৰৰ কাৰাদণ্ডৰ লগতে 30,000 টকাকৈ জৰিমনা বিহে। জৰিমনাৰ ধন আদায় দিব নোৱাৰিলে অতিৰিক্ত এবছৰ কাৰাদণ্ড ভোগ কৰিব লাগিব বুলিও আদালতে নিৰ্দেশ দিয়ে বুলি লোক অধিবক্তা বিশ্বজিৎ মহন্তই জানিবলৈ দিয়ে। তথ্য অনুসৰি 2022 চনৰ 5 জানুৱাৰীত এই দুয়োজন অভিযুক্তই 15 বছৰীয়া নাবালিকাগৰাকীক অপহৰণ কৰি গুৱাহাটীলৈ লৈ গৈ ধৰ্ষণ কৰা বুলি অভিযোগ উত্থাপিত হৈছিল। ঘটনাৰ 4 দিন পাছতে খাৰুৱা বান্ধা আৰক্ষীয়ে অভিযান চলাই নাবালিকাগৰাকীক উদ্ধাৰ আৰু দুয়োজন অভিযুক্তকে গ্ৰেপ্তাৰ কৰে। পৰৱৰ্তী সময়ত গোচৰটোৰ সাক্ষ্য প্ৰমাণ আৰু নথিপত্ৰ পৰ্যালোচনাৰ অন্তত আদালতে আজি পক্সো আইনৰ অধীনত অভিযুক্তদ্বয়ক 20 বছৰৰ কাৰাদণ্ড ঘোষণা কৰে। 135 সংখ্যক ইণ্ডিয়ান অইল ডুৰাণ্ড কাপ ফুটবল প্ৰতিযোগিতা কালি ৰাঁচীৰ বিৰচা মুণ্ডা ফুটবল ষ্টেডিয়ামত অনুষ্ঠিত প্ৰথমখন কোৱাৰ্টাৰ ফাইনেলত স্পৰ্টিং ক্লাব দিল্লীয়ে এফ চি ৰেংদাইক 5-1 গ'লৰ ব্যৱধানত পৰাস্ত কৰে। খেলখনৰ 9 মিনিটত ৰেংদাইয়ে প্ৰথমটো গ'ল দিয়ে যদিও দ্বিতীয়াৰ্ধ দিল্লীয়ে শক্তিশালী প্ৰত্যাৱৰ্তন কৰি 5টা গ'লেৰে বিজয় সাব্যস্ত কৰে। ইপিনে কলকাতাৰ বিবেকানন্দ যুৱ ভাৰতী ক্ৰীড়াংগনত অনুষ্ঠিত দ্বিতীয়খন কোৱাৰ্টাৰ ফাইনেলত কালি ইষ্ট বেংগল ফুটবল ক্লাবে ইণ্ডিয়ান আৰ্মি ফুটবল টীমক 1-0 গ'লত পৰাস্ত কৰে। প্ৰতিযোগিতাত আজি বিয়লি 4 বজাত কলকাতাত হ'বলগীয়া তৃতীয়খন কোৱাৰ্টাৰ ফাইনেলত মোহনবাগান আৰু জামছেদপুৰ এফ চি মুখামুখি হ'ব। ইপিনে চতুৰ্থখন কোৱাৰ্টাৰ ফাইনেলত যোৱা দুবাৰৰ চেম্পিয়ন নৰ্থ ইষ্ট ইউনাইটেড এফ চি শ্বিলং লাজং এফ চিৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন শ্বিলঙৰ জৱাহৰলাল নেহৰু ষ্টেডিয়ামত সন্ধিয়া 7 বজাত আৰম্ভ হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী মুখ্য বাতৰি 4 বজাত শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু।

শ্ৰব্য সফুৰা মুকলিৰ পৰা তৰালি শৰ্মাৰ কণ্ঠৰ গীত দুটি শুনিলে। গীতৰ কথা আৰু সুৰ আছিল শিল্পীৰ নিজা। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক নেপালী অনুষ্ঠান।

এয়া আকাশবাণী তেজপুৰ। আজি সোমবাৰ, 1430 ভাস্কৰব্দৰ শাওন মাহৰ 31 দিন, 2026 খ্ৰীষ্টাব্দৰ আগষ্ট মাহৰ 17 তাৰিখ। সমূহ শ্ৰোতালৈ সাদৰ সম্ভাষণ জনাই মুকলি কৰিবলৈ লোৱা হৈছে আমাৰ আজিৰ অধিৱেশন। অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 266.66 মিটাৰ, কিলোহাৰ্টজ 1125 আৰু FM বেণ্ডৰ 102.4 মেগাহাৰ্টজত। আমাৰ আজিৰ অধিৱেশনত নিয়ন্ত্ৰণ কক্ষৰ সেৱাত আছে নিৰঞ্জন বড়ো।

বিভাং স্বৰ্গীয়াৰী আৰু প্ৰতীক্ষা খনিকৰ। ট্ৰান্সমিটাৰত আছে ৰাজীৱ গগৈ। পৰিবহণত নয়ন দৈমাৰী আৰু ডিউটি ৰুমৰ প্ৰচাৰণ সহযোগী অৰ্ণৱ নাথৰ সৈতে প্ৰচাৰণ কক্ষৰ পৰা মই ত্ৰৈলোক্য বৰা।

আনা পাব্লোভাই কৈছিল, কোনেও প্ৰতিভাক লৈ জন্ম নহয়, ভগৱানে প্ৰতিভা দান কৰে, কামে সেই প্ৰতিভাক বিৰল মনীষালৈ ৰূপান্তৰিত কৰে।

এই আকাশবাণী তেজপুৰ এতিয়া নিবেদন কৰিবলৈ লোৱা হৈছে অৰ্ধ আকাশ অনুষ্ঠানটি। এই অনুষ্ঠানত আজি আগবঢ়াবলৈ লোৱা হৈছে লতা মংগেশকাৰৰ কণ্ঠৰ কেইটিমান গীত, পুনতে শুনাবলৈ লোৱা হৈছে বৰ্ষাত বোলছবিৰ এই গীতটি।

অনুষ্ঠানত এইবাৰ শুনাবলৈ লোৱা হৈছে জপ জপ ফুল খিলে ফুলছবিত শিল্পীৰ কণ্ঠৰ আদিটি গীত।

শ্ৰোতাসকলে অৰ্ধ আকাশ অনুষ্ঠানত লতা মংগেশকাৰৰ কণ্ঠৰ গীত শুনিছে আকাশবাণীৰ তেজপুৰ কেন্দ্ৰৰ পৰা। অনুষ্ঠানত এইবাৰ শুনাবলৈ লোৱা হৈছে চাহেলী বুলজিবিৰ শিল্পীৰ কণ্ঠৰ এই গীতটি।

অনুষ্ঠানত এইবাৰ শুনাবলৈ লোৱা হৈছে দিল নে ফিৰ ইয়াত কিয়া বোলছবিত লতা মংগেশকৰৰ কণ্ঠৰ এই গীতটি।

শ্ৰোতাসকলে অৰ্ধ আকাশ অনুষ্ঠানত লতা মংগেশকাৰৰ কণ্ঠৰ গীত শুনিছে আকাশবাণী তেজপুৰ কেন্দ্ৰৰ পৰা। শিল্পীৰ কণ্ঠত শেষত শুনাবলৈ লোৱা হৈছে যোগ্য আসমান বোলছবিৰ এই গীতটি।

ইমানপুৰৰ শ্ৰোতাসকলে অৰ্ধ আকাশ অনুষ্ঠানত হিন্দী বোলছবিৰ গীত কেইটিমান শুনিলে লতা মংগেশকৰৰ কণ্ঠৰ। আকাশবাণী তেজপুৰ খন্তেক পিছতেই দিল্লী কেন্দ্ৰৰ পৰা প্ৰচাৰিত হিন্দী আৰু ইংৰাজী বাতৰি আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব।

মিডিয়াম এফ দুশ ছয়ষষ্ঠি দশমিক ছয় ছয় মিটাৰ, কিলো হৰ্চ 1125 আৰু এফএম বেণ্ডৰ 102.4 মেগাহৰ্চত আকাশবাণী তেজপুৰ নিবেদন কৰিবলৈ লোৱা হৈছে ভক্তিমূলক অনুষ্ঠান আৰাধনা। আজিৰ অনুষ্ঠানত আগবঢ়াবলৈ লোৱা হৈছে ভৱেশ বেজবৰুৱাৰ কণ্ঠৰ কেইটিমান লোকগীত।

ইমানপুৰে শ্ৰোতাসকলে, ভক্তিমূলক অনুষ্ঠান আৰাধনাত ভৱেশ বেজবৰুৱা আৰু সংগীসকলৰ কণ্ঠৰ কামৰূপী লোকগীত শুনিলে। এই আকাশবাণী তেজপুৰ এতিয়া আগবঢ়াবলৈ লোৱা হৈছে আমাৰ কেন্দ্ৰৰ পৰা আজি প্ৰচাৰ হ'বলগীয়া অনুষ্ঠানসমূহৰ পৰিচয়। আজিৰ অনুষ্ঠান পৰিচিতিৰ পিছতেই শুনিবলৈ পাব গীতালি। এই অনুষ্ঠানত আগবঢ়োৱা হ'ব খগেন মহন্তৰ কণ্ঠৰ কেইটিমান গীত। 6:45 পৰা 7:20 বাতৰি শুনিবলৈ পাব। 7:20 আগবঢ়োৱা হ'ব পৰিচৰ্যা অনুষ্ঠানটি। ইয়াৰ পিছতেই আগবঢ়োৱা হ'ব ৰেঙনি অনুষ্ঠানটি। 7:50 আগবঢ়োৱা হ'ব নিয়মীয়া অনুষ্ঠান আজিৰ দিনটো। নিশা 8 মুখ্য বাতৰিৰ শিৰোনাম শুনিবলৈ পাব। 8:02 পৰিয়াল কল্যাণ অনুষ্ঠানটি আগবঢ়োৱা হ'ব। 8:45 পৰা 9:15 দিল্লী কেন্দ্ৰৰ পৰা প্ৰচাৰিত হিন্দী আৰু ইংৰাজী বাতৰি আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব। 9:15 দিহানাম শুনিবলৈ পাব হিৰণ্যপ্ৰভা নাথৰ কণ্ঠৰ। শ্ৰোতাৰ হোৱাটছআপ যোগে অনুৰোধ কৰা গীতৰ অনুষ্ঠান মূৰ্চনা শুনিবলৈ পাব 9:30। নিশা 10 আগবঢ়োৱা হ'ব খনিন নাথৰ ৰচিত আলক্ষ্য জুয়ে পুৰা সোণ, আৰু আমাৰ অধিৱেশন সামৰা হ'ব 10:30। প্ৰিয় শ্ৰোতা, এয়া আছিল আমাৰ কেন্দ্ৰৰ পৰা আজি প্ৰচাৰ হ'বলগীয়া অনুষ্ঠানসমূহৰ পৰিচয়।

এয়া আকাশবাণী তেজপুৰ। এতিয়া নিবেদন কৰিবলৈ লোৱা হৈছে খগেন মহন্তৰ কণ্ঠৰ কেইটামান আধুনিক গীত। পুনতে শুনাবলৈ লোৱা হৈছে কেশৱ মহন্তৰ কথাৰে শিল্পীৰ কণ্ঠৰ এই গীতটি।

শ্ৰোতাসকলে খগেন মহন্তৰ কণ্ঠৰ গীত শুনিছে গীতালী অনুষ্ঠানৰ যোগেৰে। শিল্পীৰ কণ্ঠত শুনাবলৈ লোৱা হৈছে আন এটি গীত।

শ্ৰোতাসকলে কেশৱ মহন্তৰ ৰচিত গীত শুনিছে খগেন মহন্তৰ কণ্ঠত গীতালী অনুষ্ঠানৰ যোগেদি। শিল্পীৰ কণ্ঠত শুনাবলৈ লোৱা হৈছে এই গীতটি।

শ্রোতাসকলে গীতালী অনুষ্ঠানটি শুনিছে আকাশবাণী তেজপুৰ কেন্দ্ৰৰপৰা। শিল্পী খগেন মহন্তৰ কণ্ঠত এইবাৰ শুনাবলৈ লোৱা হৈছে কেশৱ মহন্তৰ কথাৰে আদিতি গীত।

0: বিধ্বস্ত পৰিয়ালক সাহায্য প্ৰদান কৰে। বান বিধ্বস্ত পৰিয়ালক ঘৰৰ টিং আৰু তাৰ বিতৰণ কৰাৰ লগতে শিঙিবিল বৰনামঘৰলৈ মন্ত্ৰীগৰাকীয়ে 50,000 টকাৰ অনুদান আগবঢ়ায়। ইয়াৰ লগতে বানত মৃত্যু হোৱা 4গৰাকী ব্যক্তিৰ পৰিয়ালক মন্ত্ৰীগৰাকীয়ে 5,00,000 টকাকৈ সাহায্য প্ৰদান কৰে। সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত তেওঁ বান ক্ষতিগ্ৰস্ত এলেকাত ঘৰ দুৱাৰ, আন্তঃগাঁথনি আৰু জীৱিকাৰ পুনৰ সংস্থাপনৰ বাবে 2-3 বছৰীয়া দীৰ্ঘম্যাদী পৰিকল্পনা গ্ৰহণ কৰা হ'ব বুলি জানিবলৈ দিয়ে।
1: আজি আমাৰ ব্যক্তিগত উদ্যোগত আমাৰ ৰাইডঙীয়া ডাঙৰীয়া তথা আমাৰ বিজেপি অভিজিতত আছে সকলোৰে সহযোগত আমি কেইঘৰমান মানুহৰ ঘৰ পুনৰ নিৰ্মাণ কৰিবলৈ আচলতে আজি আহিছোঁ। মই এটাই কথা কৈছোঁ, মুখ্যমন্ত্ৰী মহোদয়ৰ লগত আলোচনা কৰিছোঁ, এই যে আমাৰ সহযোগিতা, আমাৰ ৰিলিফ ইত্যাদি কেৱলেই 2-3 মাহ দিলেই নহ'ব। আমাৰ প্ৰায় কঁকাল ভাঙি গৈছে, এই ৰজাদিনীয়া ঐতিহ্যমণ্ডিত অঞ্চলবিলাক আজি যেন আমি পিছুৱাই গ'লোঁ বহুদিনৰ বাবে। গতিকে আমি ভাবোঁ যে অহা 2-3 বছৰলৈকে এই মানুহখিনিৰ সৈতে থিয় হ'ব লাগিব। মই কথা দিছোঁ যে আমি সদায় থাকিম, পঢ়া শুনা, চিকিৎসা, স্বাস্থ্য, কৃষি সকলোতে। এতিয়া সাময়িকভাৱে পানী শুকাইছে, এতিয়া চৰকাৰে সহায় কৰিব, ভৱিষ্যতে কৰি থাকিব, বেচৰকাৰী সংস্থাবিলাক আছে, কিন্তু আমি সকলোৱে অহা 2 বছৰ কেনেকৈ মানুহখিনিৰ কাষত থিয় হৈ সহযোগ কৰিব পাৰোঁ, আমি তাৰ পৰিকল্পনা কৰি আছোঁ এতিয়া।
0: আম আদমী পাৰ্টীৰ সাংসদ সঞ্জয় সিঙে আজি শিৱসাগৰত উপস্থিত হৈ কেন্দ্ৰীয় চৰকাৰৰ বিশেষ সাহায্য ঘোষণা কৰাৰ দাবী জনায়। শ্ৰোতাসকলে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া পৰৱৰ্তী বাতৰি শুনক প্ৰজন্মা চহৰীয়াৰ পৰা।
2: ৰাজ্যত ইতিমধ্যে সমাপ্ত হোৱা 2027 চনৰ লোকপিয়লৰ স্বগণনাত প্ৰায় 12,00,000 গৃহৰ গণনা সম্পন্ন হৈছে। লোকপিয়ল সঞ্চালকালয়ৰ সঞ্চালক বিশ্বজিৎ পেগুৱে আজি এই বিষয়ে জানিবলৈ দিয়ে। আজিৰে পৰা লোকপিয়লৰ গণনাকাৰী বিষয়াসকলে ঘৰে ঘৰে গৈ তথ্য সংগ্ৰহ কৰিছে। এই প্ৰক্ৰিয়া 15 ছেপ্টেম্বৰ পৰ্যন্ত চলিব। কালি স্বগণনা প্ৰক্ৰিয়াৰ সামৰণি পৰে। জনসাধাৰণে স্বগণনা প্ৰক্ৰিয়াত লাভ কৰা পৰিচয় গণনাকাৰী বিষয়াসকলক প্ৰদান কৰিব লাগিব। এই প্ৰক্ৰিয়াত 85,000 গণনাকাৰী বিষয়া নিয়োগ কৰা হৈছে। কেন্দ্ৰীয় চৰকাৰে এইবাৰৰ লোকপিয়লৰ বাবে 40টা প্ৰশ্ন নিৰ্ধাৰণ কৰিছে। ইয়াৰ ভিতৰত ঘৰৰ সৈতে জড়িত তথ্য, পৰিয়ালৰ সাধাৰণ তথ্য, প্ৰাথমিক সুবিধাসমূহ আৰু সম্পত্তিৰ তথ্য সম্পৰ্কীয় প্ৰশ্ন থাকিব। উল্লেখযোগ্য যে 2011 চনৰ লোকপিয়ল অনুসৰি অসমৰ মুঠ জনসংখ্যা আছিল প্ৰায় 3,12,00,000। ইয়াৰ ভিতৰত 1,59,00,000ৰো অধিক পুৰুষ আৰু 1,52,00,000ৰো অধিক মহিলা আছিল। ঘৰে ঘৰে গৈ তথ্য সংগ্ৰহ প্ৰক্ৰিয়াৰ অংশ হিচাপে আজি কামৰূপ জিলাৰ কমলপুৰ সমষ্টিত ৰুদ্ৰেশ্বৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত বিহলঙী গাঁৱত লোকপিয়লৰ প্ৰশিক্ষণপ্ৰাপ্ত বিষয়াসকল উপস্থিত হৈ গাঁওবাসীৰ ঘৰে ঘৰে গৈ যাৱতীয় তথ্য সংগ্ৰহ কৰে। গুৱাহাটী প্ৰেছ ইনফৰমেশ্যন ব্যুৰোৰ উদ্যোগত আজি গোৱালপাৰা প্ৰেছ ক্লাবৰ সভাকক্ষত গ্ৰাহক সজাগতা আৰু নিচামুক্ত ভাৰতৰ লগতে লোকপিয়ল 2027 সন্দৰ্ভতো জিলা পৰ্যায়ৰ এখন সংবাদকৰ্মী কৰ্মশালা অনুষ্ঠিত হয়। কৰ্মশালাখনত সংবাদ মাধ্যমৰ প্ৰতিনিধি আৰু চৰকাৰী বিষয়াসহ 55গৰাকী লোকে অংশগ্ৰহণ কৰে। জিলা আয়ুক্ত প্ৰদীপ টিমুঙে এই কৰ্মশালাখন উদ্বোধন কৰি লোকপিয়লৰ প্ৰস্তুতিৰ বিষয়ে জানিবলৈ দিয়ে। তেওঁ সঠিক তথ্য প্ৰদানৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰি কয় যে লোকপিয়লৰ তথ্যই ফলপ্ৰসূ চৰকাৰী নীতি প্ৰণয়ন আৰু নাগৰিক কল্যাণৰ বাবে ৰূপায়ণত সহায় কৰে। লোকপিয়ল 2027ৰ ঘৰে ঘৰে তথ্য সংগ্ৰহৰ প্ৰক্ৰিয়া ৰাজ্যজুৰি চলি থকা অৱস্থাত এই কৰ্মশালা আয়োজন কৰাৰ বাবে তেওঁ প্ৰেছ ইনফৰমেশ্যন ব্যুৰোক ধন্যবাদ জ্ঞাপন কৰে। প্ৰথমবাৰৰ বাবে ডিজিটেল প্ৰক্ৰিয়াৰে অনুষ্ঠিত লোকপিয়ল 2027 চনত ৰাজ্যৰ অংশগ্ৰহণৰ বিষয়েও আজিৰ কৰ্মশালাত বিশেষভাৱে গুৰুত্ব আৰোপ কৰি এই বিষয়ে সজাগতা সৃষ্টি কৰিবলৈ সংবাদ মাধ্যমক আহ্বান জনোৱা হয়। কৰ্মশালাত গ্ৰাহক সজাগতাৰ ক্ষেত্ৰত যাৱতীয় মানক ব্যুৰোৰ গুৱাহাটী শাখা কাৰ্যালয়ৰ পৰামৰ্শদাতা ডঃ শংকৰ শেখৰ বৰকটকীয়ে অংশগ্ৰহণ কৰি গ্ৰাহক সজাগতাৰ ক্ষেত্ৰত মানক ব্যুৰোৰ ভূমিকাৰ বিষয়ত এখন তথ্যচিত্ৰ প্ৰদৰ্শন কৰে। গ্ৰাহক সজাগতাৰ বিষয়ত BISQR এপ্লিকেশ্যনৰ ব্যৱহাৰ সন্দৰ্ভতো তেওঁ জানিবলৈ দিয়ে। বিজেপিৰ ৰাষ্ট্ৰসভাপতি নীতিন নবীনে দলৰ নতুন ৰাষ্ট্ৰীয় বিষয়ববীয়া সমিতিক ঘোষণা কৰিছে। সেই অনুসৰি নতুন ৰাষ্ট্ৰীয় সমিতিখনত ৰাষ্ট্ৰীয় উপসভাপতি হিচাপে বসুন্ধৰা ৰাজে সিন্ধিয়া, তীৰথ সিং ৰাৱত, ৰাম মাধৱ, বৈজয়ন্ত জয় পাণ্ডা, ডি পূৰ্ণেন্দেশ্বৰী, ৰেখা বাৰ্মা, বৰ্ষাবেন নৰেন্দ্ৰ ভাই যোশী আদি কেইবাজনো দায়িত্ব দিয়া হৈছে। ৰাষ্ট্ৰীয় সাংগঠনিক সাধাৰণ সম্পাদক হিচাপে BL সন্তোষ আৰু ৰাষ্ট্ৰীয় সহ সাংগঠনিক সম্পাদক হিচাপে শিৱ প্ৰকাশ আৰু চৌদান সিঙক দায়িত্ব দিয়া হৈছে। ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক হিচাপে বিনোদ টাৱাৰে, স্মৃতি ইৰাণী আদি কেইবাগৰাকীক অধিষ্ঠিত কৰাৰ লগতে ৰাষ্ট্ৰীয় সম্পাদক হিচাপে কবিতা পাটিদাৰ, কে সুৰেন্দ্ৰন আদিক বাছনি কৰা হৈছে। একেদৰে সমিতিখনৰ কেইবাটাও দায়িত্বশীল পদত বিজেপিৰ কেইবাগৰাকীও আগশাৰীৰ নেতা তথা কৰ্মীক দায়িত্ব অৰ্পণ কৰা হৈছে। ইপিনে ৰাজ্যৰ মৃগাংক দেৱবৰ্মনক বিজেপিৰ ৰাষ্ট্ৰীয় সম্পাদকৰ দৰে গুৰুত্বপূৰ্ণ দায়িত্ব দিয়া হৈছে। অসম ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই এই নতুন দায়িত্বত মৃগাংক দেৱবৰ্মনে নিজৰ সাংগঠনিক দক্ষতা প্ৰকাশ কৰাৰ সুযোগ লাভ কৰিছে বুলিও প্ৰকাশ কৰে। ৰাজ্যিক বিজেপিৰ সভাপতি তথা দৰং ওদালগুৰি লোকসভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়াই আজি কোকৰাঝাৰত বি

0: বিটিচিৰ মুখ্য কাৰ্যালয়ত এখন দলীয় বৈঠকত অংশগ্ৰহণ কৰে। এই বৈঠকত বিটিচি অঞ্চলত বিজেপিৰ সাংগঠনিক ভেটি সুদৃঢ় কৰাৰ বিষয়ত আলোকপাত কৰা হয়। বৈঠকৰ পাছতে সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত সভাপতি শ্ৰী শইকীয়াই কয় যে এই বৈঠকত বিটিচি অঞ্চলৰ জনসাধাৰণৰ কল্যাণ আৰু উন্নয়নৰ বাবে বিপিএফৰ সৈতে যুটীয়াভাৱে কাম কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। সভাপতিগৰাকীয়ে লগতে কয় যে বিজেপিয়ে ইয়াৰ সহযোগী দল বিপিএফৰ সৈতে উন্নয়নমূলক কামসমূহ চলাই নিয়াৰ বাবে বদ্ধপৰিকৰ। ইপিনে নগাঁৱৰ লোকসভা সমষ্টিৰ উপ নিৰ্বাচন সন্দৰ্ভত শ্ৰী শইকীয়াই কয় যে বিজেপিয়ে ইতিমধ্যে এই ক্ষেত্ৰত প্ৰস্তুতি আৰম্ভ কৰিছে। তেওঁ কয় যে প্ৰত্যাহ্বান থকা স্বত্তেও এন ডি এ সমষ্টিটোৰ হিন্দু মুছলমান প্ৰত্যেককে লৈ বিজেপিৰ প্ৰাৰ্থী জয়ী কৰোৱাৰ বাবে সংকল্প লৈছে। গুৱাহাটীৰ সমীপৱৰ্তী সোণাপুৰ মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে বিশেষ বাছ সেৱাৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। মহাবিদ্যালয়খনত আয়োজিত এটা অনুষ্ঠানত ডিমৰীয়া বিধানসভা সমষ্টিৰ বিধায়ক ডঃ তপন দাসে এই বাছ সেৱা ব্যৱস্থাৰ শুভাৰম্ভ কৰে। দূৰ দূৰণিৰ ছাত্ৰ ছাত্ৰীসকলৰ সহায়ক হোৱাকৈ আৰম্ভ কৰা এই বাছ সেৱাৰ শুভাৰম্ভ কৰি ডঃ দাসে কয় যে ডিমৰীয়াৰ কাষৰীয়া বৰ্ণী, নৰতাপ, ডিগাৰু, কলংপাৰা আদি অঞ্চলৰ পৰা 4খনকৈ বাছত ছাত্ৰ ছাত্ৰীসকল মহাবিদ্যালয়লৈ আহিব পাৰিব। ইয়াৰ জৰিয়তে শিক্ষাৰ্থীসকলৰ দীৰ্ঘদিনীয়া সমস্যা দূৰ হোৱাৰ লগতে সময়মতে মহাবিদ্যালয়ত উপস্থিত হ'ব পাৰিব বুলি বিধায়ক দাসে মন্তব্য কৰে। 15 বছৰীয়া এগৰাকী নাবালিকাক অপহৰণ কৰি গুৱাহাটীলৈ লৈ গৈ ধৰ্ষণ কৰাৰ অভিযোগত মানকাচৰৰ দুজন অভিযুক্তক আদালতে 20 বছৰৰ কাৰাদণ্ড বিহিছে। হাতিঙিমাৰী জিলা সত্ৰ আৰু ন্যায়িক আদালতৰ জিলা ন্যায়াধীশ ৰাজেশ কুমাৰ টোডীয়ে আজি গোচৰটোৰ ৰায় ঘোষণা কৰি দুয়োজন অভিযুক্তক 20 বছৰৰ কাৰাদণ্ডৰ লগতে 30,000 টকাকৈ জৰিমনা বিহে। জৰিমনাৰ ধন আদায় দিব নোৱাৰিলে অতিৰিক্ত এবছৰ কাৰাদণ্ড ভোগ কৰিব বুলি আদালতে নিৰ্দেশ দিয়ে বুলি লোক অধিবক্তা বিশ্বজিৎ মহন্তই জানিবলৈ দিয়ে। তথ্য অনুসৰি 2022 চনৰ 5 জানুৱাৰীত এই দুয়োজন অভিযুক্তই 15 বছৰীয়া নাবালিকাগৰাকীক অপহৰণ কৰি গুৱাহাটীলৈ লৈ গৈ ধৰ্ষণ কৰা বুলি অভিযোগ উত্থাপিত হৈছিল। ঘটনাৰ 4 দিন পাছতে খাৰুৱা বান্ধা আৰক্ষী অভিযান চলাই নাবালিকাগৰাকীক উদ্ধাৰ আৰু দুয়োজন অভিযুক্তকে গ্ৰেপ্তাৰ কৰে। পৰৱৰ্তী সময়ত গোচৰটোৰ সাক্ষ্য প্ৰমাণ আৰু নথিপত্ৰ পৰ্যালোচনাৰ অন্তত আদালতে আজি পক্সো আইনৰ অধীনত অভিযুক্তদ্বয়ক 20 বছৰৰ কাৰাদণ্ড ঘোষণা কৰে। ইফালে চিৰাঙৰ এগৰাকী জনজাতীয় কিশোৰীক দলবদ্ধ ধৰ্ষণৰ গোচৰত অভিযুক্ত এজন ব্যক্তি আজি আৰক্ষীৰ গুলীত আহত হয়। কাজলগাঁও থানাৰ অন্তৰ্গত বৰতালুৱা গাঁৱৰ নিবাসী অভিযুক্ত ব্যক্তিজন তদন্তৰ বাবে লৈ যোৱা অৱস্থাত পলায়ন কৰিবলৈ লওঁতেই আৰক্ষীৰ গুলী সৌ ভৰিত লাগি আহত হয়।
1: গায়ক, সুৰকাৰ তথা গীতিকাৰ খগেন মহন্তৰ আজি 85 সংখ্যক জন্মবাৰ্ষিকী উপলক্ষে মায়াভৰা এই ধৰা শীৰ্ষক এটা সুৰীয়া সন্ধিয়াৰ আয়োজন কৰা হৈছে। অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত গুৱাহাটীৰ কাহিলীপাৰাত থকা জ্যোতি চিত্ৰবনৰ ৰুদ্ৰ বৰুৱা প্ৰেক্ষাগৃহত আয়োজিত অনুষ্ঠানত শিল্পীগৰাকীৰ অবিস্মৰণীয় প্ৰতিভাৰ বিষয়ে নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থকা বিশিষ্ট সংগীতজ্ঞ ৰমেন চৌধুৰীয়ে এইদৰে কয়।
2: তাৰপিছত এটা গান আৰম্ভ কৰিলে, কাউৰী পৰে কলৰে পাততে কাউৰী পৰে, চব অডিয়েঞ্চে হাহাকাৰ লগাই দিলে, কি হ'ল এই উদাত্ত কণ্ঠৰ এই ল'ৰাজন ক'ৰ, আৰম্ভ হ'ল তাৰ পৰাই, ক'ৰ ল'ৰা এজন। তাৰপিছতে দেট ৱাজ এ টাৰ্ণিং পইণ্ট, মই কওঁ কিয় কৈছোঁ, তাৰ আগতে যিমানখিনি আছিলে কিন্তু গুৱাহাটীত আহি পেলাই চাৰিওফালে এটা প্ৰচাৰ হ'ল, মুখে মুখে প্ৰচাৰ হ'ল, খগেন মহন্ত এই যে কাউৰী পৰে গানটো গাই সেই ল'ৰাজনক মাতিব লাগিব। গতিকে এটা টাৰ্ণিং পইণ্ট বুলি কৈছোঁ কিয়, সেইটো এটা টাৰ্ণিং পইণ্ট হ'ব পাৰে। তাৰপিছত কিন্তু খগেন দাই কোনো অহংকাৰ ভাৱ নাছিলে, শিকি গৈ আছে, শিকি গৈ আছে তেনেকে।
1: উল্লেখযোগ্য যে সংগীত নাটক একাডেমী বঁটাৰে সন্মানিত শিল্পীগৰাকীক আজি ৰাজ্যজুৰি স্মৰণ কৰা হৈছে। 1972 চনত তেওঁ প্ৰথম শ্ৰেণীৰ সুগম সংগীত আৰু লোকসংগীতৰ শিল্পী হিচাপে আকাশবাণীৰ স্বীকৃতি লাভ কৰে। 1974 চনৰ পাছত তেওঁ আকাশবাণীত সুৰকাৰ হিচাপে চাকৰিত যোগদান কৰি পাছলৈ সংগীত প্ৰযোজক আৰু শেষত আকাশবাণীৰ উত্তৰ পূব সঞ্চালকালয়ৰ সহকাৰী সঞ্চালক হিচাপে 2001 চনৰ 31 ডিচেম্বৰত অৱসৰ লয়। প্ৰখ্যাত কবি গীতিকাৰ কেশৱ মহন্তৰ ভালেসংখ্যক গীতত কণ্ঠ নিগৰুৱা খগেন মহন্তই ৰুদ্ৰ বৰুৱাৰ ভালেসংখ্যক গীতো গাইছিল। বিহু নামৰ সম্ৰাটৰূপে পৰিচিত খগেন মহন্তই ৰাজ্যখনৰ চুকে কোণে প্ৰচলিত হৈ অহা বিহু নামসমূহ বুটলি আনি ৰাইজৰ ওচৰ চপাই নিছিল। ভাৰত আৰু শ্ৰীলংকাৰ মাজত গালে আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত অনুষ্ঠিত দুখনীয়া টেষ্ট ক্ৰিকেট শৃংখলাৰ প্ৰথমখন খেলৰ আজি তৃতীয় দিনা শ্ৰীলংকাই প্ৰথম ইনিংছত আটাইকেইটা উইকেটৰ বিনিময়ত 284 ৰাণ সংগ্ৰহ কৰে। প্ৰথম ইনিংছত ভাৰতে শ্ৰীলংকাৰ বিৰুদ্ধে 178 ৰাণৰ অগ্ৰগতি লাভ কৰিছে। ইয়াৰ পূৰ্বে ভাৰতে আজি আটাইকেইটা উইকেট হেৰুৱাই 462 ৰাণ কৰি নিজৰ প্ৰথম ইনিংছ সামৰে। দেৱদত্ত পাড্ডিকলে 167 ৰাণ কৰাৰ বিপৰীতে KL ৰাহুলে 82 আৰু ধ্ৰুৱ জুৰেলে 51 ৰাণৰ বৰঙণি আগবঢ়ায়। ভাৰতে কালি 9 উইকেটৰ বিনিময়ত সংগ্ৰহ কৰা 460 ৰাণৰ পৰা আজি তৃতীয় দিনাৰ খেল আৰম্ভ কৰে, যদিও অন্তিমটো উইকেটৰ বিনিময়ত অতিৰিক্ত 2 ৰাণহে কৰিবলৈ সমৰ্থ হয়।

ডেকাৰ হৈ প্ৰবাত জয়সূৰিয়াই চাৰিটা উইকেট দখল কৰাৰ লগতে কেচাৰাণ ৱানথাই তিনিটা আৰু আশ্বিতা ফাণ্ডৱে দুটা উইকেট লাভ কৰে। শৃংখলাৰ দ্বিতীয় তথা অন্তিমখন খেল 23 আগষ্টত কলম্বোত অনুষ্ঠিত হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। যুৱ সমাজৰ সৈতে জড়িত বিষয়সমূহ ফলপ্ৰসূভাৱে আগবঢ়োৱাৰ লক্ষ্যৰে এটা যুৱ কল্যাণ বিভাগ গঠন কৰিব বুলি মুখ্যমন্ত্ৰীৰ ঘোষণা। উজনিৰ বান ক্ষতিগ্ৰস্ত 4খন জিলাৰ বানপীড়িতলৈ ৰাজ্য চৰকাৰৰ আৰ্থিক সাহায্য। লোকপিয়লৰ স্বগণনাত ৰাজ্যৰ প্ৰায় 12 লাখ গৃহৰ গণনা সম্পন্ন। বিজেপিৰ নতুন ৰাষ্ট্ৰীয় বিষয়ববীয়া সমিতি ঘোষণা আৰু শ্ৰীলংকাৰ বিৰুদ্ধে দুখনীয়া টেষ্ট ক্ৰিকেট শৃংখলাৰ প্ৰথমখন খেলৰ তৃতীয় দিনা ভাৰতৰ 178 ৰাণৰ অগ্ৰগতি। সন্ধিয়াৰ আঞ্চলিক বাতৰি আজিলৈ ইমানেই। পৰৱৰ্তী বাতৰি 7:10 শুনিবলৈ পাব।

0: By UPI is now available. It enables customers in Qatar to send funds directly to UPI-enabled bank accounts in India through Qatar Post outlets. The Communications Ministry said that the service offers an instant, secure, convenient and accessible channel for cross-border remittances, particularly benefiting the large Indian community in Qatar and their families in India. The initiative combines the extensive reach of postal networks with India's digital public infrastructure to provide an efficient and convenient channel for cross-border remittances. India's ace shuttler PV Sindhu has advanced to the second round of the women's singles event at the BWF World Championships in New Delhi. The former world champion dominated Ireland's Sophia Noble, winning 21-7, 21-11. Meanwhile, in the women's double, India's Treza Jolly and Gayatri Gopichand have also progressed to the second round. In men's cricket, Indian bowlers restricted host Sri Lanka at 284 in their first innings, taking a lead of 178 runs at the stumps on day 3 of the first test in Galle. And that is the end of this news bulletin.
1: Eya Akahbani. বাতৰিৰ সৈতে মই অংকুৰজ্যোতি শৰ্মা। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, জ্যেষ্ঠ বিজেপি নেতা আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতীয় জনতা পাৰ্টীৰ নতুন সমিতিত দায়িত্ব লাভ কৰা বিষয়ববীসকলক অভিনন্দন জনাইছে। চৰকাৰে স্বাধীনতা দিৱসৰ পূৰ্বে আই এছ আইৰ সমৰ্থনপ্ৰাপ্ত সন্ত্ৰাসবাদী গোট শ্বাহজাদ ভাতৃ নেটৱৰ্কক ধ্বংস কৰে বুলি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে প্ৰকাশ কৰিছে। কৰ্মচাৰী ৰাজহুৱা ওজৰাপত্তি নিষ্পত্তি আৰু পেঞ্চন ৰাজ্যমন্ত্ৰী ডঃ জিতেন্দ্ৰ সিঙে আজি নতুন দিল্লীত 15গৰাকী ব্যক্তিক ৰাষ্ট্ৰীয় অনুভৱ বঁটা প্ৰদান কৰে। ভাৰত আৰু শ্ৰীলংকাৰ মাজত গালে আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত অনুষ্ঠিত দুখনীয়া টেষ্ট ক্ৰিকেট শৃংখলাৰ প্ৰথমখন খেলৰ আজি তৃতীয় দিনা শ্ৰীলংকাই প্ৰথম ইনিংছত আটাইকেইটা উইকেটৰ বিনিময়ত 284 ৰাণ সংগ্ৰহ কৰে আৰু নতুন দিল্লীত চলি থকা BWF চেম্পিয়নশ্বিপত ভাৰতৰ তাৰকা খেলুৱৈ পি ভি সিন্ধু মহিলাৰ ছিংগলছত দ্বিতীয় ৰাউণ্ডত প্ৰৱেশ কৰিছে। এতিয়া শুনক বিতং বাতৰি। জ্যেষ্ঠ বিজেপি নেতা আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতীয় জনতা পাৰ্টীৰ নতুন সমিতিত দায়িত্ব লাভ কৰা বিষয়ববীয়াসকলক অভিনন্দন জনাইছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাযোগে শ্ৰীমোদীয়ে নতুন বিষয়ববীয়াসকলে দলক শক্তিশালী কৰাত গুৰুত্বপূৰ্ণ ভূমিকা ল'ব বুলি আশা প্ৰকাশ কৰে। বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনে ঘোষণা কৰা দলৰ নতুন ৰাষ্ট্ৰীয় বিষয়ববীয়া সমিতি অনুসৰি নতুন ৰাষ্ট্ৰীয় সমিতিখনত ৰাষ্ট্ৰীয় উপসভাপতি হিচাপে বসুন্ধৰা ৰাজে সিন্ধিয়া, তীৰথ সিং ৰাৱত, ৰাম মাধৱ, বৈজয়ন্ত জয়পাণ্ডা, ডি পূৰ্ণেশ্বৰী, ৰেখা বাৰ্মা, বৰ্ষাবেন, নৰেন্দ্ৰ ভৰাই যোশী আদি কেইবাজনকো দায়িত্ব দিয়া হৈছে। ৰাষ্ট্ৰীয় সাংগঠনিক সাধাৰণ সম্পাদক হিচাপে বি এল সন্তোষ আৰু ৰাষ্ট্ৰীয় সহ সাংগঠনিক সাধাৰণ সম্পাদক হিচাপে শিৱপ্ৰকাশ আৰু চৌদান সিঙক দায়িত্ব দিয়া হৈছে। ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক হিচাপে বিনোদ টাৱৰে, স্মৃতি ইৰাণী আদি কেইবাজনো জ্যেষ্ঠ নেতাক অধিষ্ঠিত কৰাৰ লগতে ৰাষ্ট্ৰীয় সম্পাদক হিচাপে কবিতা পাটিদাৰ, কে সুৰেন্দ্ৰন আদিক বাছনি কৰা হৈছে। একেদৰে সমিতিখনৰ কেইবাটাও দায়িত্বশীল পদত বিজেপিৰ কেইবাগৰাকীও আগশাৰীৰ নেতা তথা কৰ্মীক দায়িত্ব অৰ্পণ কৰা হৈছে। ইপিনে অসমৰ মৃগাংক দেৱবৰ্মনক বিজেপিৰ ৰাষ্ট্ৰীয় সম্পাদকৰ দৰে গুৰুত্বপূৰ্ণ দায়িত্ব দিয়া হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত চৰকাৰে স্বাধীনতা দিৱসৰ পূৰ্বে আই এছ আইৰ সমৰ্থনপ্ৰাপ্ত সন্ত্ৰাসবাদী গোট শ্বাহজাদ ভাতৃ নেটৱৰ্কক ধ্বংস কৰে বুলি আজি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে প্ৰকাশ কৰিছে। তেওঁ কয় যে চৰকাৰে 200ৰো অধিক সন্ত্ৰাসবাদী আৰু এনে কাৰ্যকলাপৰ লগত জড়িত লোকক গ্ৰেপ্তাৰ কৰি ধ্বংসাত্মক আক্ৰমণৰ পৰিকল্পনা বিফল কৰে। সামাজিক মাধ্যমৰ এটা পষ্টত তেওঁ কয় যে সুৰক্ষা বাহিনীসমূহে 14খন ৰাজ্যৰ বিভিন্ন স্থানত সমন্বিত অভিযানেৰে সন্ত্ৰাসবাদী কাৰ্যকলাপৰ নেটৱৰ্ক ধ্বংস কৰাটো সন্ত্ৰাসবাদৰ প্ৰতি দেশৰ শূন্য সহনশীলতাৰ উৎকৃষ্ট উদাহৰণ। তেওঁ কয় যে আই এছ আইৰ পুঁজিৰে চলি থকা গোটটোৰ পৰা আই ই ডি, পাকিস্তানৰ অস্ত্ৰ কাৰখানাৰ চিহ্নযুক্ত গ্ৰেনেড, পিষ্টল, কাৰ্টিজ আৰু চোৰাংচোৱাগিৰিৰ বাবে ব্যৱহাৰ কৰা চি চি টিভি কেমেৰাকে ধৰি বিভিন্ন বস্তু উদ্ধাৰ কৰা হৈছে। এই গোটটো কেইবাটাও সন্ত্ৰাসবাদী কাৰ্যকলাপৰ সৈতে জড়িত আছিল বুলিও শ্ৰীশ্বাহে উল্লেখ কৰে। গৃহ মন্ত্ৰালয়ৰ তথ্য অনুসৰি পাকিস্তানৰ আই এছ আই সমৰ্থিত সন্ত্ৰাসবাদী চিণ্ডিকেট শ্বাহজাদ ভাতৃ নেটৱৰ্ক সমগ্ৰ ভাৰতত গ্ৰেনেড, আই ই ডি আৰু বোমা বিস্ফোৰণৰ সৈতে জড়িত আছিল। কৰ্মচাৰী ৰাজহুৱা ওজৰ আপত্তি নিষ্পত্তি আৰু পেঞ্চন ৰাজ্যমন্ত্ৰী ডঃ জিতেন্দ্ৰ সিঙে আজি নতুন দিল্লীত 15গৰাকী ব্যক্তিক ৰাষ্ট্ৰীয় অনুভৱ বঁটা 2026 প্ৰদান কৰে। এই বঁটাপ্ৰাপকসকলে পাৰপত্ৰ সেৱা কেন্দ্ৰ, পুৰণি নিয়ম বাতিল আৰু নতুন নিয়ম প্ৰণয়ন, প্ৰশাসন আৰু গাণনিক ক্ষেত্ৰত প্ৰযুক্তি

শক্তিৰ প্ৰয়োগৰ লেখীয়া বিভিন্ন চৰকাৰী প্ৰকল্পত অংশগ্ৰহণ কৰি ৰাষ্ট্ৰ নিৰ্মাণত অৰিহণা যোগাইছে। অনুভৱ মঞ্চই কেন্দ্ৰীয় চৰকাৰৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী, 12টা ৰাজহুৱা খণ্ডৰ বেংক আৰু কেন্দ্ৰীয় ৰাজহুৱা খণ্ডৰ উদ্যোগৰ কৰ্মচাৰীসকলক নিজৰ মনৰ ভাৱ প্ৰকাশ কৰাৰ বাবে এখন মঞ্চ প্ৰদান কৰিছে। এই অনুষ্ঠানতে পেঞ্চন মিত্ৰৰ হাতপুথি আৰু ৰাষ্ট্ৰজুৰি ডিজিটেল জীৱন প্ৰমাণ পত্ৰ অভিযানৰ পঞ্চম পৰ্যায় মুকলি কৰা হয়। এই উপলক্ষে দিয়া ভাষণত ডঃ সিঙে কয় যে প্ৰশাসনিক আৰু সামাজিক প্ৰয়োজনৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে পেঞ্চন প্ৰক্ৰিয়াটো সৰলীকৃত কৰিছে। পেঞ্চন প্ৰপত্ৰৰ পৰা অপ্ৰয়োজনীয় ধাৰাসমূহ আঁতৰাই দিয়া হৈছে বুলি তেওঁ উল্লেখ কৰে। শেহতীয়া সংস্কাৰৰ বিষয়ে উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে সমসাময়িক সামাজিক বাস্তৱতাৰ প্ৰতি লক্ষ্য ৰাখি পৰিয়াল পেঞ্চনৰ ধাৰাসমূহ অধিক শক্তিশালী কৰা হৈছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি উত্তৰাখণ্ডৰ কুমা অঞ্চলৰ সীমান্তৰ গাঁৱৰ এটা শিক্ষাৰ্থীৰ দলৰ সৈতে মিলিত হয়। ৰাষ্ট্ৰীয় সংহতি যাত্ৰাৰ অংশস্বৰূপে এই দলটো ৰাষ্ট্ৰপতি ভৱনলৈ গৈছিল। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। শিক্ষামন্ত্ৰী প্ৰহ্লাদ যোশীয়ে আজি নতুন দিল্লীত উচ্চ শিক্ষা বিভাগৰ সচিব, ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাৰ সঞ্চালক প্ৰধান আৰু অন্যান্য জ্যেষ্ঠ বিষয়াসকলৰ সৈতে এখন বৈঠকত মিলিত হয়। এই বৈঠকত মন্ত্ৰীগৰাকীয়ে পৰীক্ষাৰ নীতি নিয়মসমূহ কঠোৰভাৱে বলবৎ কৰাটো নিশ্চিত কৰিবলৈ নিৰ্দেশ দিয়ে। এই ক্ষেত্ৰত মন্ত্ৰীগৰাকীয়ে গোপনীয় সঞ্চালন ব্যৱস্থা, সুৰক্ষিত কক্ষ, ইলেক্ট্ৰনিক যন্ত্ৰসমূহ জমা কৰাকে ধৰি বিভিন্ন ব্যৱস্থাসমূহ ক্ষিপ্ৰতাৰে গঢ়ি তুলিবলৈ আহ্বান জনাইছে। সকলো পৰীক্ষা প্ৰক্ৰিয়া পুংখানুপুংখভাৱে বিশ্লেষণ কৰি গ্ৰহণ কৰা সংশোধনমূলক ব্যৱস্থাৰ এখন প্ৰতিবেদন দাখিল কৰিবলৈও সংস্থাটোক নিৰ্দেশ দিয়া হৈছে। এই বৈঠকৰ সময়ত শেহতীয়া বিষয়সমূহক লৈ সৃষ্টি হোৱা পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত সামগ্ৰিক ব্যৱস্থাটোৰ সংস্কাৰৰ বিষয়ে বিশেষ উল্লেখেৰে এন টি এ গ্ৰহণ কৰা বিভিন্ন ব্যৱস্থাৰ বিষয়ে মন্ত্ৰীগৰাকীক অৱগত কৰোৱা হয়। এন টি এৰ পৰা 50ৰো অধিক কৰ্মচাৰীক অপসাৰণ কৰা হৈছে বুলিও মন্ত্ৰীগৰাকীক অৱগত কৰোৱা হয়। 10টা নতুন পেছাদাৰী নেতৃত্ব পদৰ বাবে বিজ্ঞাপন প্ৰকাশ কৰা হৈছে। ইয়াৰ লগতে চাইবাৰ সুৰক্ষা, প্ৰশ্নকাকতৰ আৰ্হি প্ৰস্তুতকে ধৰি বিভিন্ন ক্ষেত্ৰত কাম কৰাৰ বাবে ব্যক্তিগত খণ্ডৰ বিশেষজ্ঞক নিয়োগ কৰা হৈছে। স্বাধীনতা দিৱসৰ সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰস্তুত কৰা শক্তিৰ সপ্তধাৰাই গ্ৰাম্য ভাৰত আৰু কৃষিৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ নিৰ্দেশনা প্ৰদান কৰিছে বুলি কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহানে প্ৰকাশ কৰিছে। তেওঁ কয় যে এই লক্ষ্যক জনসাধাৰণ কেন্দ্ৰিক কাৰ্যসূচীক স্বচ্ছ নিৰীক্ষণ আৰু ফলপ্ৰসূ ৰূপায়ণৰ জৰিয়তে কাৰ্যত ৰূপায়ণ কৰিবলৈ চৰকাৰে কাম কৰি যাব। শ্ৰীমোদীয়ে প্ৰস্তুত কৰা শক্তিৰ সপ্তধাৰাই কৃষি আৰু খাদ্য উৎপাদন শক্তিশালীকৰণ, খাদ্য প্ৰসংস্কৰণৰ উন্নয়ন আৰু বিশ্ব বজাৰৰ উপলভ্যতাক সম্প্ৰসাৰণ কৰাটোত অগ্ৰাধিকাৰ প্ৰদান কৰিছে। প্ৰধানমন্ত্ৰীয়ে লগতে বিশ্বজুৰি চলি থকা সংঘাত আৰু অনিশ্চয়তাৰ মাজতো কৃষকক ৰাজসাহায্যযুক্ত মূল্যত সাৰ যোগান ধৰাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধতাক দোহাৰে। কৃষি মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে শিৱৰাজ সিং চৌহানে নতুন দিল্লীৰ পুছা চহৰত শক্তিৰ সপ্তধাৰা সম্পৰ্কৰ নেতৃত্ব বহন কৰিব। এই কাৰ্যসূচীয়ে বিভিন্ন বিভাগৰ পৰিকল্পনাত গুৰুত্ব আৰোপ কৰাৰ লগতে লাখপতি বাইদেউৰ কাৰ্যসূচীৰ সম্প্ৰসাৰণ আৰু কৃষক আৰু গ্ৰাম্য সমুদায়ৰ স্বাৰ্থত গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিব। এই বৈঠকত 2047 চনৰ ভিতৰত বিকশিত ভাৰতৰ লক্ষ্য বাস্তৱিত কৰাৰ ক্ষেত্ৰত কৃষি আৰু গ্ৰাম্য উন্নয়নৰ বাবে স্পষ্ট আৰু কাৰ্যকৰী পৰিকল্পনা প্ৰস্তুত কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। প্ৰগতিশীল কৃষক, লাখপতি বাইদেউ, কৃষি ৰপ্তানিকাৰী আৰু খাদ্য প্ৰসংস্কৰণৰ সৈতে জড়িত লোকসকলে এই অনুষ্ঠানত অংশগ্ৰহণ কৰিব। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে আজি নতুন দিল্লীৰ ভাৰতীয় প্ৰতিৰক্ষা সম্পদ ব্যৱস্থাপনা প্ৰতিষ্ঠানত প্ৰশিক্ষণৰত ভাৰতীয় প্ৰতিৰক্ষা সম্পদ সেৱাৰ 2025 বৰ্ষৰ প্ৰশিক্ষাৰ্থীসকলৰ সৈতে এখন বৈঠকত মিলিত হয়। এই বৈঠকত শ্ৰীসিঙে জনসাধাৰণৰ বৰ্ধিত আকাংক্ষাৰ পৰিপ্ৰেক্ষিতত ৰাজহুৱা সেৱাৰ ভূমিকাৰ বিষয়ে উল্লেখ কৰে। তেওঁ কয় যে জনমুখী সেৱা আগবঢ়োৱাৰ ক্ষেত্ৰত বিষয়াসকলে সেৱাভাৱেৰে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। তেওঁ কয় যে বিষয়াসকলে জনসাধাৰণক নিয়মীয়াকৈ লগ ধৰাৰ লগতে তেওঁলোকৰ উদ্দেশ্যসমূহ বুজিবৰ বাবে ওজৰ আপত্তিসমূহ শুনিব লাগে। শ্ৰীসিঙে কয় যে ৰাজহুৱা সেৱাৰ সৈতে জড়িত বিষয়াসকলে নিজৰ শাৰীৰিক আৰু মানসিক কল্যাণৰ বাবেও মনোযোগ দিব লাগে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পশ্চিমবংগৰ বীৰভূমৰ অগ্নিকাণ্ডত প্ৰাণ হেৰুওৱা লোকসকলৰ প্ৰতি গভীৰ শোক প্ৰকাশ কৰিছে। সামাজিক মাধ্যমৰ এটা পষ্টত শ্ৰীমোদীয়ে প্ৰাণ হেৰুওৱা লোকসকলৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছে। প্ৰধানমন্ত্ৰীয়ে লগতে এই ঘটনাত আঘাতপ্ৰাপ্তসকলৰ আশু আৰোগ্য কামনা কৰিছে। এই ঘটনাত ক্ষতিগ্ৰস্ত হোৱা লোকসকলক স্থানীয় প্ৰশাসনে সহায় কৰিব বুলি নিশ্চিতি দিছে। প্ৰধানমন্ত্ৰীয়ে লগতে মৃতসকলৰ নিকটাত্মীয়লৈ প্ৰধানমন্ত্ৰীৰ ৰাষ্ট্ৰীয় সাহায্য পুঁজিৰ পৰা 2 লাখ টকাকৈ এককালীন সাহায্য দিয়াৰ কথাও ঘোষণা কৰিছে। ইয়াৰ লগতে এই ঘটনাত আঘাতপ্ৰাপ্তসকললৈ 50,000 টকাৰ এককালীন সাহায্য দিয়া হ'ব বুলিও তেওঁ ঘোষণা কৰে। ভাৰত আৰু শ্ৰীলংকাৰ মাজত গালে আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত অনুষ্ঠিত দুখনীয়া টেষ্ট ক্ৰিকেট শৃংখলাৰ প্ৰথমখন খেলৰ আজি তৃতীয় দিনা শ্ৰীলংকাই প্ৰথম ইনিংছত 8টা উইকেটৰ বিনিময়ত 284 ৰাণ সংগ্ৰহ কৰে। ইয়াৰ পূৰ্বে ভাৰতে আজি 8টা উইকেট হেৰুৱাই 462 ৰাণহে সংগ্ৰহ কৰি নিজৰ প্ৰথম ইনিংছ সামৰে।
ভাৰতে কালি ৯ উইকেটৰ বিনিময়ত সংগ্ৰহ কৰা ৪৬০ ৰাণৰ পৰা আজি তৃতীয় দিনৰ খেল আৰম্ভ কৰি যদিও

0: অন্তিমটো উইকেটৰ বিনিময়ত অতিৰিক্ত 2 ৰাণে কৰিবলৈ সমৰ্থ হয়। নতুন দিল্লীত চলি থকা বি ডাব্লিউ এফ চেম্পিয়নশ্বিপত ভাৰতৰ তাৰকা খেলুৱৈ পি ভি সিন্ধু মহিলাৰ ছিংগলছত দ্বিতীয় ৰাউণ্ডত প্ৰৱেশ কৰিছে। প্ৰাক্তন বিশ্ব চেম্পিয়নগৰাকীয়ে আইলেণ্ডৰ ছফিয়া নোবেলক 21-7, 21-11 ছেটত পৰাস্ত কৰে। ইপিনে মহিলাৰ ডাবলছত ভাৰতৰ ত্ৰিশা জলি আৰু গায়ত্ৰী গোপীচন্দ্ৰৰ যুটিটোৱে স্পেইনৰ পাউলা লোপেজ আৰু লুচিয়া ৰড্ৰিগেজক 21-9, 21-13 ছেটত পৰাস্ত কৰি দ্বিতীয় ৰাউণ্ডত প্ৰৱেশ কৰিছে। বাতৰি শেষ কৰাৰ আগেয়ে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। জ্যেষ্ঠ বিজেপি নেতা আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতীয় জনতা পাৰ্টীৰ নতুন সমিতিত দায়িত্ব লাভ কৰা বিষয়ববীয়াসকলক অভিনন্দন জনাইছে। চৰকাৰে স্বাধীনতা দিৱসৰ পূৰ্বে আই এছ আইৰ সমৰ্থনপ্ৰাপ্ত সন্ত্ৰাসবাদী গোট শ্বাহজাদ ভাতৃ নেটৱৰ্কক ধ্বংস কৰে বুলি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে প্ৰকাশ কৰিছে। কৰ্মচাৰী ৰাজহুৱা ওজৰ আপত্তি নিষ্পত্তি আৰু পেঞ্চন ৰাজ্যমন্ত্ৰী ডঃ জিতেন্দ্ৰ সিঙে আজি নতুন দিল্লীত 15 ব্যক্তিক ৰাষ্ট্ৰীয় অনুভৱ পত্ৰ প্ৰদান কৰে। ভাৰত আৰু শ্ৰীলংকাৰ মাজত গালে আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত অনুষ্ঠিত দুপনীয়া টেষ্ট ক্ৰিকেট শৃংখলাৰ প্ৰথমখন খেলৰ আজি তৃতীয় দিনা শ্ৰীলংকাই প্ৰথম ইনিংছত 28 উইকেটৰ বিনিময়ত 284 ৰাণ সংগ্ৰহ কৰে। আৰু নতুন দিল্লীত চলি থকা বি ডাব্লিউ এফ চেম্পিয়নশ্বিপত ভাৰতৰ তাৰকা খেলুৱৈ পি ভি সিন্ধু মহিলাৰ ছিংগলছত দ্বিতীয় ৰাউণ্ডত প্ৰৱেশ কৰিছে। আমাৰ এতিয়াৰ বাতৰি ইমানতে আহি গ'ল। পৰৱৰ্তী মুখ্য বাতৰি নিশা 8 শুনিবলৈ পাব। নমস্কাৰ।
1: মিডিয়াম এফ 266.66 মিটাৰ, কিলোহাৰ্চ 1125 আৰু এফ এম বেণ্ডৰ 102.4 মেগাহাৰ্জত আকাশবাণী তেজপুৰ নিবেদন কৰিবলৈ লোৱা হৈছে পৰিচৰ্যা।

0: নমস্কাৰ প্ৰিয় শ্ৰোতা, আকাশবাণী তেজপুৰ কেন্দ্ৰৰ জ্যেষ্ঠ নাগৰিকৰ বাবে প্ৰচাৰিত অনুষ্ঠান পৰিচৰ্যা অনুষ্ঠানলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি এই অনুষ্ঠানৰ বিষয় হৈছে গৰমৰ দিনত হোৱা ছালৰ ৰোগ আৰু ইয়াৰ আয়ুৰ্বেদিক চিকিৎসা। আজি এই অনুষ্ঠানত আমাৰ সৈতে আছে ঘোঁৰামাৰী স্বস্থায়ু ক্লিনিকৰ আয়ুৰ্বেদিক চিকিৎসক ডাক্তৰ প্ৰণীতা বড়ো। নমস্কাৰ ডাক্তৰ প্ৰণীতা বড়ো।
1: নমস্কাৰ,
0: আপোনাক আকাশবাণী তেজপুৰ কেন্দ্ৰলৈ স্বাগতম জনাইছো।
1: ধন্যবাদ।
0: এই অনুষ্ঠানটি যিহেতু আমাৰ জ্যেষ্ঠ নাগৰিকৰ কাৰণে, প্ৰথমতে আপোনাৰ পৰা জানিবলৈ বিচাৰিছো, গৰম দিনত বয়োজ্যেষ্ঠ লোকসকলৰ মাজত সাধাৰণতে কি কি ছালৰ ৰোগ বা সমস্যা দেখা যায় আৰু ইয়াৰ কাৰণসমূহ কি কি?
1: হয়, গৰমৰ দিনত যিহেতু আমাৰ আয়ুৰ্বেদৰ মতে গ্ৰীষ্ম ঋতু যিহেতু আৰু বৰ্ষা ঋতু একেলগে থাকে ন, তো তাত বাত আৰু পিত্তৰ প্ৰকোপ বেছি হয়। আমাৰ আয়ুৰ্বেদৰ ত্ৰিদশা বুলি আছে, বাত পিত্ত কফ, তাৰে বাত আৰু পিত্ত বেছিকৈ হয়, যাৰ কাৰণে কিছুমান স্কিন ডিজিজ বা ছালৰ ৰোগ দেখা যায়। আপোনাৰ কাৰণে হ'ব কি, এতিয়া ধৰি লওক বাৰিষাৰ বতৰ, হা, এতিয়া কাপোৰ নুশুকাব, কাপোৰবিলাক ভিজি থাকিব, তো সেইবোৰ পিন্ধিলে ছালৰ ৰোগ হ'ব, ঠিক আছে। আৰু তাৰপিছত লগতে আকৌ গৰম যেতিয়া আহিব, ঘামিব মানুহে, তেতিয়া ঘামবোৰ ভালকৈ নুশুকাব, তাৰ কাৰণেও ছালৰ ৰোগ হ'ব। বিশেষকৈ দেখা যায় যিবিলাক ফাংগেল ইনফেকশ্যন যিবিলাক, সেইবোৰ এই দুটা কাৰণৰ কাৰণে। আৰু এতিয়া ধৰক বহুতে ধান ৰুই ন, তো তাতে আৰু পানী লাগি, যিবিলাক বৰষুণৰ বেয়া পানী, বোকা পানী লাগি যিবোৰ হয় আঙুলিৰ মাজে মাজে যিবোৰ, সেইবোৰ
0: হয়। এতিয়া অত্যাধিক ঘাম, গৰম আৰু আৰ্দ্ৰতাৰ বাবে যিবোৰ খজুৱতি, ঘামুচি, ছালৰ মানে জ্বলা পোৰা এইবিলাক যে হয়, বয়োজ্যেষ্ঠসকলে এই ক্ষেত্ৰত নিজকে কেনেদৰে তেওঁলোকে সুৰক্ষিত কৰি ৰাখিব, কিবা উপায় আছে নেকি আয়ুৰ্বেদিক?
1: সেয়া, এইখিনি আপুনি ডেইলি নিম পানী দি, গৰম পানী দি গা ধুব পাৰি, নিম বইল কৰি, আৰু যদি ধৰি লওক বেছি খজুৱাই আছে, স্কিনটো যেতিয়া বেছি গৰম হৈ যাব, তেতিয়া আপুনি এল'ভেৰা ইউজ কৰিব পাৰে, আৰু হালধিও ভাল। ক'ৰবাত যদি বেছি খজুৱাই খজুৱাই বেছি জ্বৰৰ পোচজাতীয় যেতিয়া বেছি হৈ যায়, হয় হয়, হালধিটো জেনেৰেলি এণ্টি, ধৰি লওক এণ্টিবায়'টিক বা এণ্টি ইনফ্লামেটৰী হিচাপে আমি আয়ুৰ্বেদাত ইউজ কৰোঁ, তো
0: সেইবোৰ ইউজ,
1: হয়, কেঁচা হালধি ইউজ কৰিব পাৰে। আৰু যিবোৰ ধৰি লওক এইবোৰ মেডিচিনেল পাৰ্পজতো মানে সেইবোৰ পাউডাৰ ফৰ্ম বা আমাৰ চূৰ্ণ, টেবলেট, ৱটি এইবিলাকৰ পায়, তো সেইখিনি খাবলৈতো মানে ধৰক আয়ুৰ্বেদৰ চিকিৎসকৰ পৰামৰ্শ লাগিব। বাকী আপুনি যিখিনি কৰিব পাৰে, আপুনি এক্সটাৰ্নেলি যিখিনি ধৰক হাৰ্বেল ৰেমেডিজ বা আয়ুৰ্বেদিক সেইখিনি কৰিব পাৰে, আপুনি নিম পাত গৰম কৰি গা ধুব পাৰে, এল'ভেৰা ইউজ কৰিব পাৰে, হালধি, সেইবোৰ
0: আৰু। কিছুমান মানুহ খুব বেছি ঘামে,
1: হয়,
0: তাৰ কিবা আছে নেকি উপায়, মানে

0: ঘামটো অকণমান নিয়ন্ত্ৰণ কৰিব পৰা কিবা উপায় আছে নেকি?
1: ঘামটো যিটো আমাৰ চুইডা হয় ন, সেইটোতো সবতছে নেচাৰেল বস্তুৱে হয়। ধৰি লওক যিটো মই এতিয়া ক'লো বাত পিত্ত কফ, পিত্ত যাৰ বেছি তেওঁলোকৰ ঘামটো বেছি হ'বই। হয় হয়, যদি আমি পিত্ত ড'জটো যদি আমি সমানভাৱে কৰি নাৰাখোঁ, সেইটো বঢ়োৱা যদি আমি কামবিলাক কৰোঁ, ধৰি লওক বেছি গৰম খালোঁ বা বেছি স্পাইচি খালোঁ, তেতিয়া মানে পিত্ত আৰু বাঢ়িব, সেই তেতিয়াতো ঘামটো বেছি হ'বই। ঠিক আছে, গতিকে আমি সেইখিনি কাম কৰিব লাগিব আৰু পানী ইউজ কৰি থাকিব লাগিব। আৰু
0: এটা
1: হয় হয় হয়, আৰু এনেকুৱা নহয় কি যে বেছিকৈ খাই আছোঁ, ধৰক যেতিয়া পিয়া লাগে তেতিয়াতো খাবই লাগিব। আৰু মন কৰিব যে যাৰ মানে ঘামটো বেছি হয় তেওঁলোকৰ মূত্ৰটো কম হয়, তো এক ধৰণেতো ডিহাইড্ৰেশ্যন হৈ আছে, গতিকে সেইকাৰণে পানী চানী আমি খাই থাকিব লাগিব। আৰু মানে ধৰক আয়ুৰ্বেদত মানে সেইকাৰণে দেহ প্ৰকৃতি দেহ মানে নিজৰ বডি কনষ্টিটিউশ্যন দেহ প্ৰকৃতি বুলি এটা হেৰি আছে, সেইটো মানে জানি লোৱাটো ভাল হয়। তেতিয়া মানে আমি কি প্ৰকৃতিৰ হয় তেতিয়া গম পাব, যে আমি যদি পিত্ত প্ৰকৃতিৰ হেৰি হয় বা পিত্ত আমাৰ গাত বেছি আছে, তেতিয়া আমি সেই পিত্তটো আমি কেনেকৈ নিয়মীয়াকৈ বা কমাই ৰাখিব পাৰোঁ, সেইখিনি মানে আমি হেবিটছবিলাক কৰিব লাগিব,
0: সেই অভ্যাসবিলাক কৰিব লাগিব।
1: হয় হয়,
0: এতিয়া বেছিকৈ যিসকলে ঘামে তেওঁলোকৰ খজুৱতিও বাঢ়ে।
1: হয় হয়,
0: ঘামচিও
1: হয়,
0: সেইবিলাক মানে নিয়ন্ত্ৰণ কৰিবলৈ এল'ভেৰা বা নিমপাতৰ ব্যৱহাৰ কৰিব পাৰে, নহয় জানো? আৰু এতিয়া বয়স বৃদ্ধিৰ লগে লগে আমাৰ ধৰক বয়সস্থ
1: স্কিনটো ড্ৰাই হৈ যায়,
0: শুকান হৈ যায় আৰু বহুত চেনচিটিভ মানে সংবেদনশীলো হৈ পৰে। গৰম দিনত এনেকুৱা ছালৰ কেনেকৈ যত্ন ল'ব লাগিব?
1: এতিয়া চাওক, বয়সীয়াল লোকসকল, তেওঁ আফটাৰ 60 বাত বাঢ়ি যায়। বাতত কি আছে? ড্ৰাইনেছ আছে, ঠিক আছে, আৰু ঠাণ্ডা পৰিলে বেছি ড্ৰাইনেছ বাঢ়ে, ঠিক আছে, যেতিয়া গৰম হৈ আছে তেতিয়াতো পিত্ত বাঢ়ি আছে, লগতে যেতিয়া বৰষুণ দি দিব আপোনাৰ ঠাণ্ডা হৈ যাব, ড্ৰাইনেছটো আৰু বাঢ়ি যাব, ইচ্ছিংটো বেছি হ'ব। গতিকে সেইবিলাকৰ কাৰণে আমি যিটো আৰু প্লেন্টছ ইউজ কৰিব লাগে সেইখিনি কৰিব লাগে। আৰু ধৰি লওক বয়সস্থ মানুহবিলাকে বিশেষকৈ মানে স্কিনটো নিজৰ ময়শ্চাৰাইজ কৰি থ'ব লাগে আৰু বেছি ৰ'দত কাম কৰিব নালাগে। আৰু স্কিনৰ কাৰণে কিছুমান ইউজ কৰিব পাৰে, হয় আয়ুৰ্বেদিক, সেইবোৰ ধৰি লওক এল'ভেৰাটোৱে ময়শ্চাৰাইজেশ্যনৰ কাৰণে ভাল হয়। আৰু কিছুমান যিবোৰ বাকী তেল চেল সেইবোৰতো মানে আয়ুৰ্বেদিক ডক্টৰৰ পৰামৰ্শ লাগিব।
0: মানে যিকোনো ঔষধ জাতীয় বা এনেকুৱা ধৰণৰ ছালৰ কাৰণে যি ব্যৱহাৰ কৰিব বিচাৰে আয়ুৰ্বেদিক, প্ৰথমতে ডক্টৰৰ পৰামৰ্শ লোৱাটো ভাল।
1: হয়, যদি যিখিনি ধৰক কমকৈ হৈ আছে সেইখিনিতো নিজেই ঠিক কৰি ল'ব পাৰিব, ধৰি লওক কৰি আছে কিন্তু তথাপিও ভাল হোৱা নাই, তেতিয়া আপুনি ডক্টৰৰ পৰামৰ্শ ল'ব লাগিব, য'ত বহুত বেছি হৈ যায়। যদি আপুনি নিয়মখিনি পালন কৰিব পাৰি আছে তেতিয়াতো ভালেই থাকিব, কিন্তু আপুনি যদি কৰিব পৰা নাই, আইডাৰ আপোনাৰ সময় কম বা কামৰ ব্যস্ততাত যদি আপুনি কৰিব পৰা নাই তেতিয়াতো বেছিকৈ হৈ যায়, হৈ গ'লেতো আপুনি ডক্টৰৰ পৰামৰ্শ লোৱাটো ভাল।
0: কেনেকুৱা ধৰণৰ ঔষধ প্ৰয়োগ কৰিব পাৰি নি? সাধাৰণ তেনেকুৱা কিবা আছে নেকি? আমাৰ মানে যিসকল শ্ৰোতা আছে তেওঁলোকে ডক্টৰে মানে আয়ুৰ্বেদিক মেডিচিনৰ দোকানৰ পৰা কিবা কিনি আনি পেলাই লগাব পৰা কিবা উপায় আছে নেকি?
1: তেনেকৈতো হয়, তেনেকৈ এডভাইচ কৰাটো ভাল নহ'ব, কাৰণ কিয় আজিকালিতো চবেই পায় কিনিবলৈ ন, OTC প্ৰডাক্ট আহি গৈছে। বাট মানে ধৰি লওক এতিয়া নিজে ডক্টৰহে মানে একজেক্ট ডায়গনচিছটো ক'ব পাৰিব যে এইটো কি হয়, এইটো ফাংগাল ডিজিজৰ কোনটো ফাংগাল ডিজিজৰ বহুত কেইটা টাইপ আছে, হয়, আৰু আপোনাৰ ফাংগেলে হৈছে নে আপোনাৰ ইষ্ট ইনফেকশ্যন হৈছে নে আপোনাৰ ডাৰ্মেটাইটিছ হৈছে, তো সেইটো ডায়গনচিছ কৰাৰ পিছতহে আপোনাক। হয় হয়,
0: গতিকে কোনো আয়ুৰ্বেদিক দোকানৰ পৰা নিজাববীয়াকৈ কিনি নলগোৱাই ভাল।
1: হয় হয়,
0: আৰু আয়ুৰ্বেদত গৰম দিনৰ ছাল সুস্থ ৰখাৰ বাবে কিছুমান ঘৰুৱা উপায় আছে নেকি, মানে যিবোৰ নিৰাপদ আৰু মানে ঘৰতে আমি ব্যৱহাৰ কৰিব পাৰোঁ? আপুনি অলপ আগতে কৈছে নিমৰ কথা বা এল'ভেৰাৰ কথা, আৰু মানে নিজাববীয়া আৰু কেনেকুৱা ধৰণৰ যত্ন ল'লে ভাল হয় গৰম দিনকেইটাত
1: নিজৰ ছালটো যাতে বেছি ড্ৰাই হৈ নাযায় আৰু লগতে বেছি ঘামিলে যাতে আমি সেইটো হেৰি কৰি নিদিওঁ, ধৰি লওক ঘামটো শুকুৱাই পেলাই গাটো ধুই দিব লাগে আৰু ভিজা কাপোৰ পিন্ধিব নালাগে আৰু কিছুমান আৰু প্লেনছ আছে সেইবিলাক খোৱাৰ ভিতৰতো থাকে ধৰক এতিয়া আপোনাৰ স্কিনৰ ইণ্টাৰনেলি কি কি ভাল হয় এইবিলাক খাদিৰা এইবিলাক মঞ্জিষ্ঠা গুৰুচি এইবিলাক স্কিনৰ কাৰণে ভাল হাৰ্বছ এইবিলাক আৰু ধৰি লওক একেলগে শুব নালাগে ধৰক কাৰোবাৰ যদি হৈ আছে অলৰেডি ফাংগেল ইনফেকশ্যন বা যিকোনো ধৰণৰ স্কিন ইনফেকশ্যন

0: এজনৰ পৰা ইজনলৈ খুচুৰা বেমাৰ এইবোৰ, বা কাপোৰবিলাক ইউজ কৰিব নালাগে, একেখন গামোচা বা টাৱেল ইউজ কৰিব নালাগে, আৰু বিশেষকে চাবোন, যদি মানে বেমাৰ হৈ আছে তেতিয়া মানে চাবোন তাবোন ছেপাৰেট কৰি ইউজ কৰা ভাল, আৰু পানী খাই থাকিব, হাইড্ৰেট কৰি থাকিব নিজকে, সেয়া আৰু। মানে মই আমাৰ শ্ৰোতাসকলক ক'ব বিচাৰিছোঁ শেষত যে আপোনালোকে গৰম দিনত নিজৰ হেৰিটো স্কিনটো হাইড্ৰেট কৰিবলৈ পানী খাই থাকক, নেমু ইউজ কৰিব পাৰে, আৰু ছালখন ভাল ৰাখিবলৈ যাতে ড্ৰাইনেছ নহয় তাতে চন্দনৰ লেপ এইবোৰ ইউজ কৰিব পাৰে, তাতে যদি ঘাঁহ চাহ লাগিছে তেতিয়া আপোনালোকে হালধিৰ লেপ ইউজ কৰিব পাৰে, আৰু স্কিনটো এনেই গ্লো কৰি ৰাখিবলৈ বা ফ্ৰেছ কৰি ৰাখিবলৈ ৰ'জ ৱাটাৰ ইউজ কৰিব পাৰে, গোলাপৰ জল, আৰু এনেই ভিতৰৰ ফালৰ পৰা ভাল কৰি আহিবলৈ আপোনালোকে আমলখি, ত্ৰিফলা মানে খাব পাৰে, সেইবোৰতো আৰু খাব পাৰিব, সেইটো কাৰণে ডক্টৰৰ পৰামৰ্শ নালাগে। যদি তাতকৈ বেছি হয় আৰু যিখিনি মই লাইফষ্টাইল চেঞ্জেছখিনি ক'লোঁ, ধৰক ঘামিলে গাটো ধুই দিব, ঘামখিনি আগতে ঘামি ল'ব দিব, মানে আধা ঘামতে যদি ধুই দিয়ে তেতিয়া আকৌ গা ধোৱাৰ পিছত আকৌ ঘামিব পাৰে, গতিকে গাটোত যেতিয়া ঠাণ্ডা হৈ যাব তেতিয়া গা মানে ধুই দিব লাগে, গাটো ধুব লাগে। তাৰপিছত জ্বলা মছলা বেছি স্পাইচি খালেতো পিত্ত বৃদ্ধি হ'ব, তেতিয়াতো আৰু নিজৰ গাটৰ পৰাই বেমাৰখিনি আহে ভাল বাহিৰলৈ, তো সেইখিনি নিজৰ নিয়ন্ত্ৰণ কৰি ৰাখিলে আপোনাৰ স্কিনটো মানে ৰেডিয়েণ্ট আৰু গ্লোয়িং হৈ থাকিব।
1: ধন্যবাদ ডাক্তৰ প্ৰণীতা বড়ো বাইদেউ, আপুনি আজি জ্যেষ্ঠ নাগৰিকৰ লগতে আমাৰ সাধাৰণ জনগণৰ কাৰণেও কিছু পৰামৰ্শ আগবঢ়ালে, যিখিনি আমাৰ সকলো শ্ৰোতাৰে কামত আহিব বুলি আমি ভাবিছোঁ, আৰু তেওঁলোকে এই অনুষ্ঠানৰ দ্বাৰা উপকৃত হ'ব বুলি আমি আশা কৰিছোঁ। আৰু গৰম দিনত যিহেতু বেছিভাগ মানুহে যথেষ্ট ঘামে আৰু এতিয়া গৰমৰ প্ৰকোপো বাঢ়িছে, গতিকে এইখিনি সময়ত নিজকে শৰীৰত যাতে পানীৰ পৰিমাণ কমি নাযায় সেই ক্ষেত্ৰত সাৱধান হ'ব লাগিব। এইখিনি পৰামৰ্শৰ বাবে আপোনালৈ আন্তৰিক ধন্যবাদ জনাই আজি পৰিচৰ্যা অনুষ্ঠান দি ইমানতে সামৰিছোঁ।
0: ধন্যবাদ
1: শ্ৰোতা। ইমান পৰে জ্যেষ্ঠ নাগৰিকৰ বাবে প্ৰচাৰিত অনুষ্ঠান পৰিচৰ্যা শুনিলে। আজি এই অনুষ্ঠানত আমাৰ সৈতে আছিল ঘোঁৰামাৰী স্বস্থায়ু ক্লিনিকৰ আয়ুৰ্বেদিক চিকিৎসক ডাক্তৰ প্ৰণীতা বড়ো। অনুষ্ঠানটি আঁত ধৰি সম্পাদনা কৰিলে মল্লিকা দত্তই, প্ৰযোজনা গৌতম নাথৰ।

0: এয়া আকাশবাণী তেজপুৰ। এতিয়া আগবঢ়াবলৈ লোৱা হৈছে ৰেঙনি।
1: আকাশবাণী তেজপুৰ নিবেদন কৰিছো সংবাদভিত্তিক অনুষ্ঠান ৰেঙনি। সমগ্র দেশৰ লগতে শোণিতপুৰ জিলাৰ তেজপুৰতো শোণিতপুৰ জিলা প্ৰশাসনৰ উদ্যোগত 15 আগষ্টৰ দিনটোত 80তম স্বাধীনতা দিৱস উদযাপন কৰা হয়। স্বাধীনতা দিৱসৰ কেন্দ্ৰীয় অনুষ্ঠানৰ বাবে ঐতিহাসিক চাৰ্চফিল্ডত উপস্থিত হোৱা অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ আদি বিভাগৰ মন্ত্ৰী তথা শোণিতপুৰ জিলাৰ অভিভাৱক মন্ত্ৰী বিশ্বজিৎ দৈমাৰীয়ে প্ৰথমে গাৰ্ড অৱ অনাৰ গ্ৰহণ কৰে আৰু ইয়াৰ পিছতে পেৰেড পৰিদৰ্শন কৰে। পেৰেড পৰিদৰ্শনৰ পিছত উপস্থিত সকলোকে সমস্বৰে ৰাষ্ট্ৰীয় গীত বন্দে মাতৰম পৰিৱেশন কৰে। মন্ত্ৰীগৰাকীয়ে জাতীয় পতাকা উত্তোলন কৰে আৰু লগে লগে ৰাষ্ট্ৰীয় সংগীতৰ ধ্বনিৰে সমগ্ৰ খেলপথাৰ মুখৰিত হৈ পৰে। সমবেত হোৱা ৰাইজক উদ্দেশ্যি দিয়া ভাষণ প্ৰসংগত মন্ত্ৰী দৈমাৰীয়ে বিদেশী শাসনৰ পৰা দেশৰ স্বাধীনতা লাভৰ বাবে প্ৰাণ আহুতি দিয়া স্বাধীনতা সংগ্ৰামীসকলৰ অৱদানৰ কথা স্মৰণ কৰে। লগতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসম চৰকাৰে ৰাইজৰ হিতাৰ্থে কাৰ্যকৰী কৰা বিভিন্ন জনকল্যাণমূলক ধ্বজাবাহী আঁচনিসমূহৰ বিষয়েও বক্তব্য আগবঢ়ায়। চাৰ্চফিল্ডৰ কাৰ্যসূচীৰ অংশ হিচাপে সশস্ত্ৰ বাহিনী, NCC কেডেট আদিৰে গঠিত দলসমূহে মাৰ্চ পাষ্টত অংশগ্ৰহণ কৰে আৰু পেছাদাৰী শাখাত শ্ৰেষ্ঠ স্থান লাভ কৰে সশস্ত্ৰ সীমাবল দলে আৰু অপেছাদাৰী শাখাত মহাবিদ্যালয় পৰ্যায়ত শ্ৰেষ্ঠ স্থান লাভ কৰে তেজপুৰ মহাবিদ্যালয়ৰ 5ম অসম বেটেলিয়ান NCC দলে আৰু বিদ্যালয় পৰ্যায়ত প্ৰথম স্থান লাভ কৰে ছেইণ্ট জোচেফ কনভেণ্ট উচ্চতৰ মাধ্যমিক বিদ্যালয়, দ্বিতীয় স্থান লাভ কৰে তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু তৃতীয় স্থান ডনবস্ক উচ্চতৰ মাধ্যমিক বিদ্যালয়ে। শোণিতপুৰ জিলা প্ৰশাসনৰ অন্তৰ্গত বিভিন্ন বিভাগে প্ৰদৰ্শনীমূলকভাৱে স্থাপন কৰা 14টা স্থলসমূহৰ ভিতৰত প্ৰথম স্থান সমাজ কল্যাণ বিভাগ, দ্বিতীয় ভূমি সংৰক্ষণ জলসিঞ্চন আৰু তৃতীয় শোণিতপুৰ জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে দখল কৰিবলৈ সক্ষম হয়। অনুষ্ঠানত সাংস্কৃতিক বিভাগৰ তৰফৰ পৰা বিভিন্ন জনগোষ্ঠীয় বাৰে ৰহণীয়া নৃত্য পৰিৱেশনেৰে উপস্থিত ৰাইজক আপ্লুত কৰে। স্বাধীনতা দিৱসৰ কাৰ্যসূচীৰ অন্তত সকলোৱে সমস্বৰে ৰাষ্ট্ৰীয় গীত বন্দে মাতৰম আৰু ৰাষ্ট্ৰীয় সংগীত পৰিৱেশন কৰে। ইয়াৰ পিছত মন্ত্ৰীগৰাকীয়ে জিলা প্ৰশাসনৰ বিভিন্ন বিভাগে স্থাপন কৰা প্ৰদৰ্শনীমূলক স্থলসমূহৰ লগতে ভাৰতীয় সেনাবাহিনীৰ তৰফৰ পৰা বিভিন্ন অস্ত্ৰ শস্ত্ৰৰ প্ৰদৰ্শনীও পৰিদৰ্শন কৰে। ফিল্ডত অনুষ্ঠিত হোৱা স্বাধীনতা দিৱসৰ কাৰ্যসূচীত স্থানীয় বিধায়ক পৃথ্বীৰাজ ৰাভা, জিলা আয়ুক্ত আনন্দ কুমাৰ দাস, জ্যেষ্ঠ আৰক্ষী অধীক্ষক বৰুণ পুৰকায়স্থ, জিলা উন্নয়ন আয়ুক্ত সঞ্জীৱ কুমাৰ শৰ্মা, শোণিতপুৰ জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া জয়ন্ত কুমাৰ বৰা, জিলা প্ৰশাসনৰ প্ৰশাসনিক বিষয়াসকলকে ধৰি আমন্ত্ৰিত অতিথি, বিভিন্ন বিভাগৰ বিষয়া, কৰ্মচাৰী, শিক্ষাৰ্থী, শিক্ষক আৰু বিভিন্ন প্ৰান্তৰ পৰা অহা ৰাইজ উপস্থিত থাকে। চাৰ্চফিল্ডত উপস্থিত হোৱাৰ পূৰ্বে মন্ত্ৰীগৰাকীয়ে আয়ুক্তৰ কাৰ্যালয়ত থকা মহামানৱ

মহাত্মা গান্ধীৰ আৱক্ষ মূৰ্তিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি দেশৰ স্বাধীনতা সংগ্ৰামৰ শ্বহীদসকললৈ শ্ৰদ্ধা নিবেদন কৰে। উল্লেখ্য যে দেশৰ 80তম স্বাধীনতা দিৱস শোণিতপুৰ জিলাৰ 4খন সমজিলা নদুৱাৰ, ঢেকিয়াজুলি, বৰচলা আৰু ৰঙাপাৰাত নিজ নিজ সমজিলা প্ৰশাসনৰ তত্বাৱধানত সমজিলা পৰ্যায়ত উদযাপন কৰা হয়। 1947 চনৰ ভাৰত বিভাজনৰ সৈতে জড়িত কৰুণ ঘটনা আৰু ব্যাপক মানৱীয় দুখ কষ্টক স্মৰণ কৰাৰ উদ্দেশ্যে শোণিতপুৰ জিলা প্ৰশাসনৰ উদ্যোগত আৰু দৰং মহাবিদ্যালয়ৰ সহযোগত তেজপুৰস্থিত দৰং মহাবিদ্যালয়ৰ

প্ৰয়াত পংকজ নাৰায়ণ সিংহৰ পত্নী আছিল দুলুমণি সিংহ। তেওঁ দীঘলীয়া সময় অসুস্থতাত ভুগি আছিল যদিও অধিবক্তা হিচাপে দায়িত্ব পালন কৰি আহিছিল। দেওবাৰে তেজপুৰৰ পৰা গুৱাহাটীলৈ চিকিৎসাৰ বাবে যায় আৰু কিছুদিন ধৰি উচ্চ ৰক্তচাপ, মধুমেহ আদি বিভিন্ন ৰোগত ৰোগাক্ৰান্ত হৈ আছিল অধিবক্তাগৰাকী। হঠাৎ শাৰীৰিক অসুস্থতাৰ হেতু তেওঁক এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় আৰু 14 আগষ্টৰ দুপৰীয়া শেষ নিশ্বাস ত্যাগ কৰে। তেওঁৰ মৃত্যুত তেজপুৰ আদালতৰ অধিবক্তাসকলৰ লগতে আদালতৰ বিভিন্ন শ্ৰেণীয়ে গভীৰ শোক প্ৰকাশ কৰাৰ উপৰিও বিভিন্ন দল, সংগঠন, অনুষ্ঠান, প্ৰতিষ্ঠানে গভীৰ শোক প্ৰকাশ কৰি শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছে। ঢেকিয়াজুলিৰ লাওডাঙি চেণ্টাৰত শোণিতপুৰ আৰক্ষী আৰু CRPFৰ যৌথ অভিযানত 3টা পিষ্টল, 10 জাই সক্ৰিয় গুলী আৰু 7টাকৈ হেণ্ড গ্ৰেনেড উদ্ধাৰ হৈছে। তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ সমীপৰ পৰা আলফাৰ 2 সহযোগকাৰীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পিছত পোহৰলৈ আহিছে সংগঠনটোৱে তেজপুৰ তথা শোণিতপুৰত সদস্য ভৰ্তিৰ অভিযানৰ অভিসন্ধি ৰচনা কৰিছিল। তেজপুৰ আৰক্ষীয়ে গোপন সূত্ৰৰ পমখেদি টুমুকীৰ পৰা আলফাৰ যোগাযোগকাৰী বিহগুৰী নিকটৱৰ্তী পুথিমাৰী বাপুভেটিৰ বিপুল দাসৰ পুত্ৰ নমিন দাস আৰু শিৱসাগৰ বনগাঁৱৰ পংকজ দাসৰ পত্নী স্বীতি দাসক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। 3 শতাধিক গ্ৰন্থ ৰচনা কৰা চিত্ৰভানুলৈ 2026 বৰ্ষৰ অকনিৰ সাহিত্য সভাৰ অসমীয়া শিশু সাহিত্য বঁটা ঘোষণা। অকনিৰ সাহিত্য সভাই 26 বৰ্ষৰ অসমীয়া শিশু সাহিত্য বঁটাৰ বাবে চিত্ৰভানু ছদ্মনামেৰে শিশু সাহিত্যলৈ বিশেষ বৰঙণি আগবঢ়োৱা লেখক, অনুবাদক, প্ৰকাশক আমিনুৰ ৰহমানক নিৰ্বাচন কৰিছে বুলি জানিবলৈ দিছে। ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীত উটি অহা এটি সুগৰী পহু বৃহস্পতিবাৰে পুৱা তেজপুৰ তলকলিবাৰীৰ এজন লোকৰ ঘৰত আহি প্ৰৱেশ কৰে। আঘাতপ্ৰাপ্ত পহুটোক তেজপুৰৰ বিধায়ক প্ৰীতিৰাজ ৰাভাৰ তৎপৰতাত উদ্ধাৰ কৰি বন বিভাগৰ সহযোগত পশু চিকিৎসকৰ জৰিয়তে চিকিৎসা প্ৰদান কৰোৱা হয়। তেজপুৰৰ নিকটৱৰ্তী তেজপুৰ নদুৱাৰ সংযোগী চকীঘাট দলঙৰ সমীপত এক ভয়ংকৰ পথ দুৰ্ঘটনাত 2 মটৰচাইকেল আৰোহী যুৱক থিতাতে নিহত হয়। তীব্ৰ বেগত অহা এখন ডাম্পাৰে বাইকসহ 2 যুৱকক মহতিয়াই নিয়াৰ ফলতে এই শোকাবহ ঘটনাটো সংঘটিত হয়। স্থানীয় লোকে প্ৰকাশ কৰা অনুসৰি জাকিৰ হুছেইন আৰু মুকছিদুল ৰহমান নামৰ 2 যুৱকে AS12AG9396 নম্বৰৰ মটৰচাইকেলেৰে নিজৰ দিশেৰে গৈ থকা সময়তে একে দিশেৰে তীব্ৰবেগী AS12BC1365 নম্বৰৰ ডাম্পাৰখনে মটৰচাইকেলখনক মহতিয়াই নিয়ে আৰু 2গৰাকী যুৱক থিতাতে মৃত্যুমুখত পৰে। নৱবিবাহিত পত্নীৰ ওপৰত অকথ্য নিৰ্যাতন চলোৱাৰ অভিযোগত বাস্তুশাস্ত্ৰবিদ আদিত্যনাথক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। শোণিতপুৰ জিলাৰ 7টা উন্নয়ন খণ্ডৰ 1100 নিবনুৱা যুৱক যুৱতীক কৰ্মসংস্থাপনৰ বাবে বিনামূলীয়াকৈ প্ৰশিক্ষণ কৰ্মশালা প্ৰদান কৰা হৈছে। অসম গ্ৰামীণ বিকাশ বেংক আৰু গ্ৰামীণ জীৱিকা অভিযানৰ সহযোগত ভাৰত চৰকাৰৰ গ্ৰামোন্নয়ন বিভাগৰ বিশেষ উদ্যোগত এই প্ৰশিক্ষণৰ ব্যৱস্থা কৰিছে। তেজপুৰ কন্যা মহাবিদ্যালয়ত ইংৰাজী বিষয়ক গ্ৰন্থ অল্টাৰনেটিভ ইংলিছ আনুষ্ঠানিকভাৱে উন্মোচন কৰা হয়। গ্ৰন্থ ৰচনা আৰু প্ৰকাশকৰ দ্বাৰাহে মহাবিদ্যালয় এখনৰ বিদ্যায়তনিক মান অক্ষুণ্ণ থাকে বুলি মন্তব্য কৰে তেজপুৰ কন্যা মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ তপন কুমাৰ কলিতাই। শোণিতপুৰত বাল্য বিবাহৰ পৃথক 2টাকৈ ঘটনা। আক্ৰমণৰ সন্মুখীন হয় বাল্য বিবাহৰ বিৰোধিতা কৰা লোক আৰু গ্ৰেপ্তাৰ হয় নাবালিকাৰ পিতৃ মাতৃ। গুটলুং ভিতৰসুটিৰ এগৰাকী নাবালিকাক বিয়া দিয়াৰ বিৰোধিতা কৰি একাধিক লোক আক্ৰমণৰ সন্মুখীন হ'ব লগা হৈছে। আন এক পৃথক ঘটনাত বাল্য বিবাহৰ অভিযোগত গ্ৰেপ্তাৰ হৈছে নাবালিকা কন্যাৰ পিতৃ মাতৃ। ইয়াৰ ভিতৰত প্ৰথমটো ঘটনাৰ অভিযোগ অনুসৰি শোণিতপুৰৰ গৰুডোবাত যোৱা নিশা সংঘটিত এক দলবদ্ধ আক্ৰমণৰ ঘটনাত আহত হয় কেইবাজনো লোক। আনহাতে নতুন বস্তিৰ শ্বাহজাহান আলী আৰু শৰীফা খাতুনে তেওঁলোকৰ 14 বছৰীয়া কন্যাক কালি বিয়া দিবলৈ সাজু হৈছিল যদিও স্থানীয় ৰাইজে এই বিষয়ে মহাভৈৰৱ আৰক্ষী চকীত অভিযোগ দাখিল কৰে। লগে লগে আৰক্ষীয়ে অভিযুক্ত শ্বাহজাহান আৰু শৰীফাক গ্ৰেপ্তাৰ কৰে। ৰাইজে এই বাল্য বিবাহৰ বিৰোধিতা কৰাৰ বিষয়েও অৱগত কৰে। শ্ৰোতাসকলে ইমান পৰে সংবাদভিত্তিক অনুষ্ঠান ৰেঙনি শুনিলে। অনুষ্ঠানটি যুগুতাই আগবঢ়ালে পুলক কুমাৰ ডেকাই।

এয়া আকাশবাণী তেজপুৰ। এতিয়া নিবেদন কৰিবলৈ লোৱা হৈছে আমাৰ নিয়মীয়া অনুষ্ঠান আজিৰ দিনটো। আজি হ'ল 1433 ভাস্কৰাব্দৰ শাওণ মাহৰ 31 দিন আৰু 2026 খ্ৰীষ্টাব্দৰ 17 আগষ্ট। বছৰটো শেষ হ'বলৈ আৰু 136 দিন বাকী। আজিৰ দিনটোত সংঘটিত ঘটনাৱলীৰ কিছু পৰিচয়। ১৯৪৭ চনৰ আজিৰ এই দিনটোতে জৱাহৰলাল নেহৰুৱে অন্তৱৰ্তী চৰকাৰ গঠন কৰে আৰু লৰ্ড মাউণ্টবেটেনে তেখেতক স্বাধীন ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী হিচাপে নিযুক্তি দিয়ে। সেই একেটা বছৰতে ভাৰতবৰ্ষ স্বাধীন হোৱাৰ পিছত ব্ৰিটিছ সেনাৰ প্ৰথমটো বেটালিয়নৰ স্বদেশ অভিমুখে যাত্ৰা আৰম্ভ কৰে। 1947 চনৰ এই দিনটোতেই ভাৰত বিভাজনৰ সীমাৰেখা ৰেডক্লিফ লাইন নিৰ্ধাৰণ ঘোষণা কৰে। 1960 চনৰ আজিৰ এই দিনটোতেই আফ্ৰিকাৰ দেশ গেবনে স্বাধীনতা লাভ কৰে। তুৰস্কত হোৱা এক প্ৰচণ্ড ভূমিকম্পৰ ফলত চৰকাৰী তথ্যমতে 12,000 লোক নিহত, 600,000 লোক গৃহহীন হয় 1999 চনৰ আজিৰ এই দিনটোতেই। এই দিনটোতে জন্ম লাভ কৰে ইংৰাজ ধৰ্মযাজক উইলিয়াম কেডিজনৰ। তেখেতে জন্ম লাভ কৰিছিল 1761 চনৰ আজিৰ এই দিনটোতেই। নোবেল বিজয়ী ভাৰতীয় মূলৰ সাহিত্যিক ভি এছ নাইপলৰ জন্ম হয় 1932 চনৰ আজিৰ এই দিনটোতেই। অসমৰ এগৰাকী গায়ক, সুৰকাৰ আৰু গীতিকাৰ খগেন মহন্তৰ জন্ম হয় 1942 চনৰ আজিৰ এই দিনটোতেই। অসমীয়া থলুৱা গীতৰ পদৰ স্বকীয়তা নষ্ট নকৰাকৈ তেওঁ লোকগীতৰ ভেটিতে বহু কালজয়ী গীত বা গীতৰ সুৰ সৃষ্টি কৰিছিল। অসমৰ অন্যতম লোকসংগীত বিহু পৰিৱেশনৰ ক্ষেত্ৰত থকা দক্ষতাৰ বাবে তেওঁক বিহু সম্ৰাট বুলি কোৱা হয়। স্নাতক ডিগ্ৰী গ্ৰহণ কৰাৰ পাছতেই খগেন মহন্তই সংগীত সাধনাত ব্ৰতী হৈছিল। তেওঁ বিহু গীতক জনপ্ৰিয় কৰাত অপ্ৰতিদ্বন্দ্বী ভূমিকা গ্ৰহণ কৰিছিল। তেওঁ বিহু গীতক বিশেষভাৱে, বিশেষকৈ লোকগীতৰ সম্ৰাটজন ফিল্ম ক্ৰাফ্টছ এৱাৰ্ড, সংগীত নাটক একাডেমি বঁটা, সংগীতাচাৰ্য বঁটা আদিৰে সন্মানিত কৰা হয়। 1960 চনৰ অসমৰ ভাষা আন্দোলনৰ সময়ত বিষ্ণুপ্ৰসাদ ৰাভা, হেমাংগ বিশ্বাস আৰু যুগল দাসৰ দ্বাৰা নিৰ্মাণ কৰা হাৰমনি দলৰ এজন সক্ৰিয় সদস্য হৈ তেওঁ গোটেই অসমতে শান্তিৰ হকে গীত পৰিৱেশন কৰিছিল। অসমীয়া সংগীত জগতৰ যুগজয়ী অথবা কালজয়ী চিৰসেউজ গীতসমূহৰ ভিতৰত কাউৰী পৰে, মা আমি শদিয়ালৈ যামেই, পাৰৰ পাখিত গুজি দিলোঁ ফুলাম চিঠিখনি, পাহাৰৰ

জুৰিতি পিৰিতি সাৱতি আদি গীতত তেখেতে কণ্ঠদান কৰিছিল। তেওঁ অসমৰ গাঁৱে ভূঁয়ে গৈ সহজ সৰল মানুহখিনিৰ মাজত গীত পৰিৱেশন কৰাৰ লগতে অত্যন্ত ভিতৰুৱা অঞ্চলৰ পৰা লোকগীতৰ লেচেৰি বুটলি আৰু সেইসমূহৰ সংৰক্ষণৰ দিহা কৰি নতুন প্ৰজন্মৰ মাজত মেলি দিছিল গুৰুত্বপূৰ্ণ ভূমিকা পালনেৰে। বিষ্ণুপ্ৰসাদ ৰাভাই জীৱনৰ অন্তিম সময়ত ৰচনা কৰা এই মোৰ শেষ গান গীতটোক খগেন মহন্তই সুৰ আৰু কণ্ঠেৰে সজাই তুলিছিল। তেখেতে অসমৰ বিভিন্ন অংশত গীত পৰিৱেশন বা অনুষ্ঠান পৰিৱেশনৰ উপৰিও বিভিন্ন দেশৰ অন্যান্য প্ৰান্ততো তেখেতে সংগীতৰ প্ৰচাৰসমূহ কৰিছিল। মহীশূৰত অনুষ্ঠিত সদৌ ভাৰত আন্তঃবিদ্যালয় যুৱ মহোৎসৱত খোলবাদন প্ৰতিযোগিতাত শ্ৰেষ্ঠ প্ৰতিযোগী হিচাপে তেখেত অংশগ্ৰহণ কৰিছিল। গুৱাহাটী আকাশবাণী কেন্দ্ৰৰ জৰিয়তে প্ৰথমে তেখেতে গ্ৰামোফোন ৰেকৰ্ড কৰিছিল। সাংস্কৃতিক বিনিময় কাৰ্যসূচীৰ অধীনত তেখেতে নেপাল যাত্ৰা আৰু সংগীত পৰিৱেশন কৰিছিল 1965 চনত। ব্ৰিটেইনত তেখেতে সংগীত পৰিৱেশন কৰিছিল 1996 চনত। তেখেতে 23খন অসমীয়া চলচ্চিত্ৰত নেপথ্য কণ্ঠশিল্পী হিচাপে কণ্ঠদান কৰিছিল। মেঘমুক্তি, মইনাজান, যুঁজ আৰু নিচি উজাগৰ আদিৰ সংগীত পৰিচালনা কৰিছিল। শকুন্তলা চিনেমাটো তেখেতে অভিনয় কৰিছিল 1961 চনত। ৰেডিঅ' ডকুমেণ্টেৰী লেজেণ্ড অৱ লোহিতৰ বাবে তেখেতে সন্মান লাভ কৰিছিল 1989 চনত। 1990 চনৰ তেখেতৰ দ্বাৰা প্ৰস্তুত কৰা ও মোৰ আপোনাৰ দেশ গীতটো এছিয়া মহাদেশৰ সাংস্কৃতিক বিনিময় কাৰ্যসূচীৰ অধীনত চীনলৈ পঠোৱা হৈছিল। তেখেতে গ্ৰামোফোন ৰেকৰ্ড যোগে লোকসংগীত, পৰম্পৰাগত ধৰ্মীয় সুগম সংগীত আদি HMV-ৰ দ্বাৰা ৰেকৰ্ড কৰা হৈছিল। প্ৰায় 45টা বিভিন্ন কেছেট যোগে 350টাকৈ অধিক গীত প্ৰচাৰো কৰিছিল। ইয়াৰ উপৰিও তেখেতে বিভিন্ন ধৰণৰ বঁটা সন্মানেৰে সন্মানিত হৈছিল। প্ৰথম শ্ৰেণীৰ সুগম সংগীত আৰু লোকসংগীতৰ শিল্পী হিচাপে আকাশবাণীৰ দ্বাৰা তেখেতে 1972 চনত সন্মান লাভ কৰিছিল। ইয়াৰ পিছত 1988 চনত ফিল্ম ক্ৰাফ্টৰ বঁটা লাভ কৰিছিল। 1992 চনত সংগীত নাটক একাডেমী বঁটাও লাভ কৰিছিল। 1994 চনত শ্ৰীখয় বঁটা লাভ কৰিছিল আৰু সংগীতাচাৰ্য বঁটা লাভ কৰিছিল 1999 চনত। তেখেতে 1965 চনত নেপালৰ সেই সময়ৰ ৰজা মহেন্দ্ৰৰ উপস্থিতিত ৰয়েল থিয়েটাৰত মুৰেলী বাজো বনমা লো কৃষ্ণ চমজানা মনমা নামৰ নেপালী সহা জীৱনৰ এটি গীত পৰিৱেশন কৰিছিল আৰু সেই গীতৰ দ্বাৰাই তেখেতে বিভিন্ন ধৰণৰ সন্মান নেপালৰ পৰাই লাভ কৰিছিল।

অসমীয়া সাহিত্যৰ এগৰাকী কবি, ঔপন্যাসিক আৰু সাহিত্য একাডেমী বঁটা বিজয়ী সাহিত্যিক ৰীতা চৌধুৰী। তেখেতে মাকাম, দেউলাংখুই, পপীয়া তলাৰ সাধু, মায়াবৃত্ত ইত্যাদি উল্লেখযোগ্য সাহিত্যৰ অৱদান আগবঢ়াই গৈছে। তেখেতে 2015 চনৰ জুলাই মাহৰ পৰা 2020 চনৰ জানুৱাৰী মাহলৈ নেশ্যনেল বুক ট্ৰাষ্ট ভাৰতৰ সঞ্চালক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। তেখেতৰ জন্ম হৈছিল অৰুণাচল প্ৰদেশৰ তিৰাপত। পিতৃৰ নাম আছিল বিৰজানন্দ চৌধুৰী। তেখেতে গৰুই

0: সেই আলোচনীৰ সম্পাদক হিচাপেও দায়িত্ব পালন কৰে। ১৯০৯ চনৰ আজিৰ এই দিনটোতে মদনলাল ধিংৰা, যিগৰাকী স্বাধীনতা সংগ্ৰামী আৰু এইগৰাকী স্বাধীনতা সংগ্ৰামীক ইংৰাজে ফাঁচি দিছিল। ১৯৬৯ চনৰ আজিৰ এই দিনটোতে নোবেল বঁটা বিজয়ী পদাৰ্থ বিজ্ঞানী অটোষ্টানৰ মৃত্যু হৈছিল। পাকিস্তানৰ ৰাষ্ট্ৰপতি, যিগৰাকীয়ে এক ভয়ংকৰ বিমান দুৰ্ঘটনাত মৃত্যু হৈছিল, তেখেত আছিল জিয়াউল ৰহমান। আৰু তেখেতে ১৯৮৮ চনৰ আজিৰ এই দিনটোতেই এই দুৰ্ঘটনাত পতিত হৈছিল। ২০২০ চনৰ আজিৰ এই দিনটোতে পণ্ডিত যশৰাজ, যিগৰাকী আছিল ভাৰতীয় শাস্ত্ৰীয় সংগীত।
1: নমস্কাৰ, আকাশবাণী গুৱাহাটীৰ নিশা ৮ বজাৰ মুখ্য বাতৰি পঢ়িছো অংকুৰজ্যোতি শৰ্মাই। ৰাজ্যৰ শেহতীয়া বানত সৰ্বাধিক ক্ষতিগ্ৰস্ত শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাট জিলাৰ বান প্ৰভাৱিত লোকসকলৰ বাবে আজি দ্বিতীয় পৰ্যায়ৰ অন্তৱৰ্তীকালীন সাহায্য প্ৰদান কৰা হয়। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই পৰ্যায়ত ৩১,৯৫১টা বান ক্ষতিগ্ৰস্ত পৰিয়ালৰ বাবে ৪৭,৯৩,০০০ মুকলি কৰে। ৰাজ্য চৰকাৰে যুৱ সমাজৰ কল্যাণৰ বাবে এটা যুৱ কল্যাণ বিভাগ গঠন কৰিব বুলি মুখ্যমন্ত্ৰীয়ে আজি সংবাদমেলত প্ৰকাশ কৰে। ৰাজ্যত ইতিমধ্যে সমাপ্ত হোৱা ২০২৭ চনৰ লোকপিয়লৰ স্বগণনাত প্ৰায় ১২,০০,০০০ গৃহৰ গণনা সম্পন্ন হৈছে বুলি বিভাগীয় সঞ্চালক বিশ্বজিৎ পেগুই জানিবলৈ দিয়ে। বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনে দলৰ নতুন ৰাষ্ট্ৰীয় বিষয়ববীয়া সমিতি ঘোষণা কৰিছে। ৰাজ্যিক বিজেপিৰ সভাপতি তথা দৰং ওদালগুৰি লোকসভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়াই আজি কোকৰাঝাৰত বিটিচিৰ মুখ্য কাৰ্যালয়ত এখন দলীয় বৈঠকত অংশগ্ৰহণ কৰে। গায়ক, সুৰকাৰ তথা গীতিকাৰ খগেন মহন্তৰ আজি ৮৫সংখ্যক জন্মবাৰ্ষিকী উপলক্ষে মায়াভৰা এই ধৰা শীৰ্ষক এটা সুৰীয়া সন্ধিয়াৰ আয়োজন কৰা হৈছে। ১৫ বছৰীয়া এগৰাকী নাবালিকাক অপহৰণ কৰি গুৱাহাটীলৈ লৈ গৈ ধৰ্ষণ কৰাৰ গোচৰত মানকাছৰৰ দুজন অভিযুক্তক আদালতে ২০ বছৰৰ কাৰাদণ্ড বিহিছে। ১৩৫সংখ্যক ইণ্ডিয়ান অইল দুৰান কাপ ফুটবল প্ৰতিযোগিতাৰ চতুৰ্থখন কোৱাৰ্টাৰ ফাইনেলত আজি যোৱা দুবাৰৰ চেম্পিয়ন নৰ্থ ইষ্ট ইউনাইটেড এফ চি শ্বিলং লাজং এফ চিৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আৰু ভাৰত আৰু শ্ৰীলংকাৰ মাজত গালে আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত অনুষ্ঠিত দুখনীয়া টেষ্ট ক্ৰিকেট শৃংখলাৰ প্ৰথমখন খেলৰ আজি তৃতীয় দিনা শ্ৰীলংকাই প্ৰথম ইনিংছত ৮৮টা উইকেটৰ বিনিময়ত ২৮৪ ৰাণ সংগ্ৰহ কৰে। এতিয়া মুখ্য বাতৰি ইমানে। আমাৰ পৰৱৰ্তী বাতৰি বুলেটিন নিশা ৯:২৫ শুনিবলৈ পাব। নমস্কাৰ।
0: মিডিয়াম ৱেভৰ ২৬৬.৬৬ মিটাৰ, কিলোহাৰ্টজ ১,২৫ আৰু এফ এম বেণ্ডৰ ১০২.৪ মেগাহাৰ্টজত আকাশবাণী তেজপুৰ আগবঢ়াবলৈ লোৱা হৈছে পৰিয়াল কল্যাণ অনুষ্ঠানটি।
2: বাইদেউ নমস্কাৰ। আপোনাক আমাৰ পৰিয়াল কল্যাণ অনুষ্ঠানলৈ স্বাগতম জনাইছো। বাইদেউ, আজি আমি আপোনাৰ পৰা ছাত্ৰ ছাত্ৰীৰ বৌদ্ধিক আৰু মানসিক বিকাশ এই বিষয়ে জানিবলৈ বিচাৰিম। প্ৰথমে বাইদেউ জানিব বিচাৰিছো, বৌদ্ধিক আৰু মানসিক বিকাশ কি?
3: এটা কথা, এতিয়া বৌদ্ধিক আৰু মানসিক বিকাশৰ কথা বা আমি তাৰ বিশ্লেষণ কৰিবলৈ গলে বা তাৰ যিটো তাৎপৰ্য জানিবলৈ গলে, বৌদ্ধিক বিকাশ যেতিয়া আমি কওঁ, সেইটো হৈছে একেবাৰে মানে যিটো জ্ঞানাত্মক বা যিটো সজ্ঞানাত্মক যিটো আমি জ্ঞান বুলি কওঁ, সেইটোহে জ্ঞান ভিত্তিক যিটো, আৰু সেইটো হৈছে বৌদ্ধিক। আমাৰ এটা কথা গৱেষণাই কয় যে ১৯৫২ চনত জিয়া পিয়াজে বুলি এজন স্কলাৰ আছিলে, তেখেতে শিশুটিসকলৰ বৌদ্ধিক ক্ষমতাৰ ওপৰত কিছু কাম কৰিছিলে। চ' সেই বৌদ্ধিক ক্ষমতাটো যিটো মানে যিটো ইণ্টেলেকচুৱেল, যিটো জ্ঞান ভিত্তিক কথা, মানসিকটো হৈছে মেণ্টেল। যেতিয়া মেণ্টেল হলে মেণ্টেলটো আমাৰ সব ধৰণৰ হ'ব পাৰে, মানসিক যিটো আমাৰ স্বাস্থ্য, হয়নে, মানসিক স্বাস্থ্য আমাৰ হ'ব পাৰে। এতিয়া শিশুসকলৰ আমি যেতিয়া কথা কওঁ, বৌদ্ধিক ক্ষমতাৰ কথা কোৱাৰ অৰ্থটো এটা হৈছে যে প্ৰত্যেকজন শিশু বা প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীৰ বৌদ্ধিক ক্ষমতা কিন্তু একেই নহয়। কিছুমানৰ দেখিছো যে তেওঁলোক পঢ়া শুনাতেই হওক, তেওঁলোক বাকী নৃত্য সংগীত কলা নাটকতেই হওক, ডিবেটতেই হওক, চিত্ৰকলাতেই হওক, তেওঁলোক অলপ বেলেগ, আনতকে তেওঁ আগবঢ়া। কিন্তু এটা পাৰ্চেণ্টেজক আমি দেখিছো তেওঁলোক ইমান প্ৰখৰ নহয়, কৰিব পাৰে কিন্তু তেওঁলোক ইমান প্ৰখৰ নহয়। চ' সেইটো বৌদ্ধিক ক্ষমতা কিমানখিনি তেওঁ কৰিব পাৰে তাৰ ওপৰত নিৰ্ভৰ কৰিছে। চ' চমুকৈ ক'বলৈ হ'লে আমি বৌদ্ধিক ক্ষমতা মানে তেওঁলোকৰ যিটো জ্ঞান ভিত্তিক যিটো তেওঁলোকৰ উৎকৰ্ষ বা জ্ঞান ভিত্তিক যিটো

0: লাৰ্ণড, সেইটোকহে আমি বৌদ্ধিক ক্ষমতা বুলি কওঁ।
1: বাইদেউ, কোৱা হয় এটি শিশুৰ প্ৰথম পঢ়াশালী নিজৰ ঘৰখন, গতিকে সেই ক্ষেত্ৰত ঘৰখনৰ পিতৃ মাতৃ অথবা পৰিয়ালটিৰ কেনেধৰণৰ ভূমিকা হ'ব লাগে এটি শিশুৰ এই বিকাশৰ ক্ষেত্ৰত?
0: ঘৰেই কওঁ আমি, পৰিয়ালেই কওঁ বা সমাজেই কওঁ, এইখন হৈছে আমাৰ ভেটি।
1: হয়
0: আৰু এই ভেটিৰ পৰা বা কাৰণ আমাৰ গোটেই সমাজীকৰণৰ যিটো প্ৰক্ৰিয়া, এজন শিশুৱে জন্ম লোৱাৰ পৰা যিখন ঘৰত তেওঁ ডাঙৰ দীঘল হয়, যিখন সমাজত বা যিটো পৰিয়ালত তেওঁ ডাঙৰ দীঘল হয়, তাৰ পৰা তেওঁ কিছুমান মূল্যবোধ তেওঁ আয়ত্ত কৰে, সেইখন হৈছে ভেটি। তাৰ পিছতহে আহিছে বিদ্যালয়খন, যেতিয়া তেওঁ শিক্ষাৰ কাৰণে বাহিৰলৈ তেওঁ ওলাই গৈছে। এতিয়া কথাটো হৈছে যে প্ৰথম শিক্ষাৰ ক্ষেত্ৰখন হ'ল তেওঁৰ ঘৰখনেই, পৰিয়ালটোৱে, বা আমি ক'ব পাৰো সমাজখনেই, জন্ম লোৱাৰ পিছতেই যিখন প্ৰথম তেওঁ দেখা পায়, সেই শিক্ষা ক্ষেত্ৰখন হৈছে তেওঁৰ ঘৰখন বা পৰিয়ালটো। তাৰ পিছত আহিছে এটা সময়ৰ পিছত যেতিয়া তেওঁ আৰু শিক্ষাৰ কাৰণে তেওঁ বিদ্যালয়লৈ যায়, বাহিৰলৈ যায়। ইয়াৰ মাজত এটা দ্বন্দ্ব এটা কিন্তু হয়, ঘৰত কিছু কথা তেওঁ শিকিছে আৰু তেওঁ বিদ্যালয়খনলৈ গৈ তেওঁ কিছুমান কথা শিকিছে, কিন্তু ঘৰত শিকা কথাখিনি, প্ৰথম শিক্ষা যিটো, ডাঙৰক কেনেকে সন্মান কৰিব লাগে, বিদ্যালয়খনলৈ যোৱাৰ আগতেও তেওঁ কিন্তু তিনিটা বস্তু তেওঁ আগতেই ঠিক হৈ যায়। সেই তিনিটা কথা হৈছে যে তেওঁ নিজৰ টাইম মেনেজমেণ্ট কেনেকে কৰিব, খেলিব লাগিব, খাব লাগিব, শুব লাগিব, উঠিব লাগিব, ফুৰিব যাব লাগিব, তাৰ লগত পঢ়া শুনাও কৰিব লাগিব, চবৰ লগত কথাও পাতিব লাগিব। তাৰমানে তেওঁৰ মস্তিষ্কত এই যিটো আমি বৌদ্ধিক ক্ষমতাৰ কথা কওঁ, তাত এই তিনিটা কথা কিন্তু বহুত গুৰুত্বপূৰ্ণ, যে তেওঁৰ এই মেনেজমেণ্টটো অলৰেডি ব্ৰেইনত আৰম্ভ হৈ যায়, তেওঁ এতিয়া কিন্তু বিদ্যালয়লৈ যোৱা নাই। তাৰ লগতে হৈছে তেওঁ এটা প্লেনিং হৈ যায় যে মই ইমানখিনি সময় থম, তাৰপিছত মই উঠিম, তাৰপিছত মই খেলিবলৈ যাম, এতিয়া মই খাম, এতিয়া মই গা ধুম, এই প্লেনিংটো কিন্তু তেওঁৰ আৰম্ভ হৈ যায়। তিনি নম্বৰ কথা হৈছে এইখিনি কথাৰ লগে লগে তেওঁৰ যিটো স্মৃতি কেন্দ্ৰিক যিটো তেওঁৰ প্লেনিং, সেইটো লাহে লাহে আহি যায়। মই ক'ত দেখিছিলো, মোৰ মা কোন, মোৰ দেউতা কোন, মোৰ দাদা কোন, মোৰ ককা আইতা কোন, মোৰ ঘৰলৈ অহা, কাম কৰিবলৈ অহা মানুহসকল, তেওঁলোকৰ লগত মোৰ সম্পৰ্ক কি, এনেকুৱা ধৰণৰ কিছুমান সম্পৰ্ক আৰু এনেকুৱা ধৰণৰ কিছুমান প্ৰচেছ তেওঁৰ ব্ৰেইনত কিন্তু আৰম্ভ হয়, আৰু ইয়াৰ পৰা তেওঁ বহুতখিনি কথা তেওঁ শিকে। কাৰণ এই যিটো আমাৰ এটা মধুৰ সম্পৰ্ক, যিবোৰ মানুহ আমাৰ ঘৰলৈ আহে, সেই শিশুটিয়েতো জানে এইজন মোৰ ককা হয়, এইজন মোৰ মামা হয়, এইজন মোৰ ঘৰৰ ওচৰত থকা খুৰা হয়, সেইখিনি তোমাৰ জ্ঞান তেওঁ তেতিয়াৰ পৰাই তেওঁ আহৰণ কৰিবলৈ লয়। চ' সেইকাৰণে আমি কওঁ হোম ইজ দি ফাৰ্ষ্ট স্কুল, ঘৰখনেই প্ৰথম মোৰ শিক্ষা কেন্দ্ৰ, শিক্ষা ক্ষেত্ৰ। বেছিক কথাবিলাক আমি ইয়াৰ পৰাই শিকি কিন্তু যাওঁ। বিদ্যালয়খনত গৈ মই শিক্ষকসকলৰ আগত কেনেকে থিয় হ'ম, মোক কি সোধা হ'ব, তাৰ উত্তৰটো মই কি দিম, এইবোৰ কিন্তু আমি কিন্তু চব ঘৰৰ পৰাই শিকি যাওঁ। কাৰণ আমাৰ ঘৰলৈ বহুত মানুহ আহে, সৰু শিশুটি এটা সোধে তোমাৰ নামটো কি, আমি প্ৰথম নামটো ক'বলৈ শিকোঁ, যে কোনোবাই মোক সুধিলে মোৰ নামটো মই এনেকে ক'ব লাগে, মই নমস্কাৰ এটা দিব লাগে ডাঙৰক দেখিলে, এনেকুৱা কিছুমান কথা আমি কিন্তু, সেইকাৰণে ঘৰ, পৰিয়াল, সমাজ, এইখন কিন্তু আমাৰ, আমি কম যে প্ৰথম শিক্ষাৰ ভেটি আমাৰ কিন্তু এয়াই।
1: ইয়াৰ পাছত এটি শিশু যেতিয়া পঢ়াশালীলৈ যায়, তেতিয়া কোৱা হয় পিতৃ মাতৃৰ পাছত বা ঘৰখনৰ পাছত শিক্ষক শিক্ষয়িত্ৰীসকলে এটি শিশুৰ জীৱনটো গঢ়ি তোলাত সহায় কৰে, গতিকে এই ক্ষেত্ৰত শিক্ষক শিক্ষয়িত্ৰীৰ ভূমিকা কেনেধৰণৰ হয়?
0: এটা কথা, আমি যেতিয়া আমাৰ যিটো কয় একেবাৰে প্ৰাৰম্ভিক যিটো সময়, পিছত যেতিয়া ছাত্ৰ ছাত্ৰীসকল যেতিয়া স্কুলত গৈছে, কলেজ গৈছে, ইউনিভাৰ্চিটি গৈছে, তেতিয়া আমাৰ চিন্তা কৰিবলগীয়া একো নাথাকে, কিন্তু যিটো একেবাৰে প্ৰাৰম্ভিক সময়, প্ৰথম যিটো তেওঁ যেতিয়া পঢ়াশালীখনত যেতিয়া প্ৰথম তেওঁ পদাৰ্পণ কৰে, তেওঁৰ কাৰণে গোটেই পৃথিৱীখনেই নতুন, আৰু তাত তেওঁ প্ৰথম দেখা পায় এটা সম্পৰ্ক, এটা মধুৰ সম্পৰ্ক তেওঁ গঢ় লয় তেওঁৰ শিক্ষকজনৰ লগত, কাৰণ সেই শিক্ষকজনে তেওঁক মাৰ্গ দৰ্শন কৰে। বেছিভাগ আমি এইটোও দেখোঁ, আমিও সেইটো কৰিছিলোঁ, যে মাতৃ পিতৃতকৈ আমি শিক্ষকসকলক বেছি ভাল পাওঁ, কাৰণ তেওঁ আমাক এখন বেলেগ পৃথিৱীলৈ লৈ যায়, বিভিন্ন ধৰণৰ কথা তেওঁ আমাক শিকায় আৰু বিভিন্ন ধৰণৰ কথা তেওঁ কয়, তেওঁ আমাক বিশ্বাসত লয় আৰু নতুন নতুন কথা হাত ধৰি ধৰি আমাক প্ৰত্যেকটা কথা আমাক শিকায়। সেইকাৰণে বহুত আমি ৰিচাৰ্চতো এইটো দেখি যে বহুত শিশুক আমি দেখিছো যে ঘৰতকে স্কুলতহে বেছি ভাল পায়। শিক্ষকসকলৰ লগত তেওঁলোকৰ যিটো সম্পৰ্ক, সেই সম্পৰ্কটো এটা মধুৰ সম্পৰ্ক, সেই সম্পৰ্কত কোনো ধৰণৰ বাধা নাথাকে, আৰু তেনেকুৱা, সেইকাৰণে কওঁ যে

0: নাৰ্চাৰী টিচাৰ্চ ট্ৰেইনিং, প্ৰি স্কুল ট্ৰেইনিং, এইবিলাকত আমি জোৰ দিওঁ। আজিকালি এডুকেশ্যনত এইবোৰ বহুত জোৰ দিয়া হৈছে যে প্ৰাৰম্ভিক সময়ত যেতিয়া শিশু এটাই স্কুল এখনলৈ আহে, পঢ়াশালীলৈ আহে, তেওঁক আমি কি ধৰণে আমি শিক্ষা দিব লাগিব, কাৰণ সেইবোৰ হৈছে বেচিক শিক্ষা, প্ৰথম পৰ্যায়ৰ শিক্ষা। স্কুলৰ কিতাপ পঢ়া এয়া পঢ়া সেইটো পিছৰ কথা। স্কুল এখনলৈ আহিব, তেওঁ টাইম মেনেজমেণ্ট শিকিব, কাৰণ তেওঁ এতিয়া সময়মতে স্কুললৈ যাব লাগিব। এটা সময় দিয়া হ'ব যেতিয়া তেওঁ তাত লাঞ্চ কৰিব পাৰিব, এটা সময় দিয়া হ'ব যেতিয়া তেওঁ খেলৰ কাৰণে তেওঁ যাব, আকৌ তেওঁ আহিব, আৰু গোটেই সময়খিনি তেওঁ তাৰ মাজতে কেনেকে বিতৰণ কৰিব লাগিব, এইটো এটা ডাঙৰ কথা। কাৰণ জাষ্ট এখন ঘৰৰ পৰা ওলাই আহি এখন পঢ়াশালীলৈ বেলেগ এটা ষ্ট্ৰাকচাৰত সোমাই যোৱা কথা, সেই মুহূৰ্তত সেই শিক্ষকজনৰ যিটো ৰেছপনচিবিলিটি আৰু যিটো তেওঁৰ দায়িত্ব সেইটো কিন্তু গধুৰ। কাৰণ তেওঁৰ লগত যদি এটা মধুৰ সম্পৰ্ক নাথাকে, ছাত্ৰ বা ছাত্ৰীজনে শিশুটিয়ে কিন্তু পিছদিনাখন আকৌ স্কুললৈ নাযায়। তুমি যদি হাঁহি মাতি শিশুটিক যদি তুমি সেয়া নকৰা, তেওঁ পিছদিনাখন ভয়তে তেওঁ স্কুললৈ নাযাব। তো কেনেকে মৰম আদৰেৰে আমি তাহাঁতক এই জ্ঞানৰ যিটো আমাৰ যিটো মাৰ্গ, সেইটোৱে আমি তেওঁলোকক কেনেকে প্ৰেৰিত কৰিম, এই কথাটো কিন্তু তাৰ মূৰতে আছে শিক্ষকজন, তেওঁহে তেওঁ বুজাব পাৰিব।
1: হয় বাইদেউ, আপুনি কৈছিলে প্ৰথমতে সমাজখনৰো কৰ্তব্য থাকে এটি শিশুৰ বৌদ্ধিক আৰু মানসিক বিকাশৰ ক্ষেত্ৰত, আৰু সচৰাচৰ দেখা যায় সমাজখনত ভাল বেয়া দুয়োটা দিশেই থাকে, সকলোৰে মাজতে এটি শিশু বাঢ়ি আহে। কিন্তু কেনেকুৱা ধৰণৰ হ'ব লাগে সমাজখনৰ আৰ্হি যে এটি শিশুৱে সেই বেয়াখিনি বাদ দি যাতে ভালখিনি আদৰি ল'ব পাৰে, ভালখিনিৰ জৰিয়তে তেওঁলোকৰ বিকাশ হ'ব পাৰে, কেনেকুৱা ধৰণৰ ভূমিকা হ'ব লাগে?
0: এইটো আজি দিনতে নহয়, আগতে এইবোৰ কথা আছিলে, এতিয়া আকৌ বৰ্তমান যিটো পৰিস্থিতি বা যিটো সময় এইটো খুব জটিল হৈ পৰিছে আৰু শিশুৰ কাৰণে যথেষ্ট জটিল। আগৰ দিনত আমাৰ এইটো মনত পৰে, আমি যিধৰণে ডাঙৰ হৈছিলো, আমি সাধুকথা শুনিছিলো, আমি ককা আইতাৰ মুখত গান শুনিছিলো, আগৰ দিনৰ কথা শুনিছিলো, কিছু কথা আমি কিতাপ নপঢ়াকে আমি এনেই জানিছিলো। কিন্তু আজিৰ যদি তুমি যিটো ব্যস্ততা, কৰ্মজীৱনৰ ব্যস্ততা বা কৰ্মৰত যিবোৰ অভিভাৱকসকলক যদি তেওঁলোকলৈ তুমি চোৱা, তেওঁলোকৰ শিশুসকলক সময় দিবলৈ তেওঁলোকৰ সময়ে নাই। ঘৰত কাম কৰা মানুহ আছে, কাম কৰা মানুহৰ হাততে শিশুটিক তেনেকে থৈ তেওঁলোক গুচি গৈছে আৰু তেওঁলোক নিজৰ হেয়াত আছে। চ' সেই সময়খিনি তেওঁলোক দিব পৰা নাই, আৰু সেই সময়ত সেই শিশুজনৰ মনত কেনেকুৱা ধৰণৰ প্ৰভাৱ পৰে বা সেই নিৰ্জনতা বা সেই ধৰণৰ যিটো আইচলেশ্যনত তেওঁ যে থাকে, তেওঁৰ মনত কেনেকুৱা ধৰণৰ কথাবোৰ চলি থাকে, এইবোৰ কথা আচলতে আমি জানিবলৈ, আমি ভাবো এইযোৰ এতিয়া শিশু হৈ আছে, সৰু হৈ আছে, তেওঁ ইমান কথা, তেওঁ ইমান প্ৰভাৱ নপৰে, তেওঁক খেলিবলৈ দিয়া হওক, তেওঁক টিভি দিয়া হওক, তেওঁক মোবাইল দিয়া হওক, কিন্তু এইবোৰ কথা আমি এতিয়া আমি দেখিবলৈ পাইছো আমাৰ গৱেষণাই কয় কি ধৰণে, কিমান গম্ভীৰ ধৰণে তেওঁৰ মস্তিষ্কত, তেওঁৰ মনত প্ৰভাৱ পেলায় এইবিলাক কথাই। এখন সমাজতো যদি আমি সমাজ এখনত ভাল কথা দেখিবলৈ নাপাওঁ, শিশুজনৰ মনত তাৰ প্ৰভাৱ কিন্তু পৰিব। তুমি কেনেকুৱা আচৰণ কৰিছা আগৰ দিনৰ, আগত যদি আমি চাওঁ আমাৰ গোটেই পৰিয়ালেই, এই গোটেই সমাজখনেই, যিটো আমাৰ পাৰা এটা, সেই পাৰাৰ প্ৰত্যেকজন মানুহ, আমি প্ৰত্যেকজন মানুহক চিনি পাইছিলো, আৰু প্ৰত্যেকজন খুৰা, মামা, ককা, জেঠা আৰু চবৰ লগত আমাৰ এটা সম্পৰ্ক। আজিৰ দিনত তুমি দেখিবা যে নহয়, আমি চব ইণ্ডিভিজুৱেলিষ্টিক ন, সৰু সৰু পৰিয়াল, আমাৰ নিজৰ ঘৰখনৰ ভিতৰতেই আমাৰ যিটো জীৱন, তাৰ বাহিৰে আমাৰ একো নাই। চ' ইয়াৰ কিন্তু যে এটা গভীৰ প্ৰভাৱ যে শিশুটিৰ ওপৰত নপৰে, সেইটো আমি ক'ব নোৱাৰোঁ, পৰিছে। সেইকাৰণে আমি দেখিছো এতিয়া যদি আমি চাওঁ, যিটো আমাৰ মানসিক স্বাস্থ্যৰ কথা যিটো আমি কওঁ, সেইটো দিনে দিনে আমি দেখি গৈ আছো যে কি ধৰণে তাৰ প্ৰভাৱ পৰিছে, সৰু ডাঙৰ চবেই। আজিকালি ডিপ্ৰেশ্যন, আগতে আমি এই কথাবিলাক, এইবিলাক শব্দ আমি নাজানিছিলো, কিন্তু আজিকালি সৰু এটা শিশু কথা দেখিছে, তাৰো ডিপ্ৰেশ্যন, শিক্ষা নকয়, তাৰ কুণ্ঠাবোধ হয়, সি আনৰ লগত মিলিব নোৱাৰে বা তাৰ টোপনি নাহে, আন ধৰণৰ কথা চিন্তা কৰি থাকে, এনেকুৱা ধৰণৰ কথাবোৰ আগতে আমি পোৱা নাছিলো। কাৰণ আজি যদিও মোৰ ঘৰত মা দেউতা নাই, মোৰ ওচৰত মামাহঁত আছে, খুৰাহঁত আছে, পৰিয়াল এটা আছে, খেলিবলৈ আমাৰ এখন ফিল্ড আছে, আমি খেলিবলৈ ওলাই গৈছো। আজিকালি লাহে লাহে যিটো আমাৰ আৰ্বান মানে ছচাইটি যিখন দেখিবা, তাত দেখিবা এইবোৰ বস্তু লাহে লাহে নাইকিয়া হৈ গৈছে, তুমি ঘৰখনৰ ভিতৰতে তোমাৰ পৃথিৱীখন। সেইকাৰণে সমাজৰ গুৰু দায়িত্ব আছে, প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীয়ে হওক, শিশুটিয়ে হওক, সৰু ডাঙৰ চবৰ প্ৰতি, যে এই ল'ৰা ছোৱালীখিনি হৈছে আমাৰ ধৰোহৰ, এই ল'ৰা ছোৱালীখিনি আমাৰ সমাজখন, আমাৰ পৃথিৱীখন আগবঢ়াই লৈ যাব। এতিয়া ৰাস্তাত আগতে আমি ওলালেই যাকেই আমি দেখা পাওঁ তাকেই আমি নমস্কাৰ এটা দিয়া, হাঁহিৰে আমি

0: মাত বোল কৰা, কিন্তু আজি তুমি চোৱা আজি সেইবোৰ কথা নাই, চব নাই সেইবোৰ। তুমি ওলালাই গাড়ী এখনত বহিলা, গৈ নিজৰ গন্তব্য স্থানলৈ গলা, কামখিনি কৰিলা, ঘূৰি আহিলা। সেইকাৰণে মই কৈছো ইমান ব্যৱহাৰিক হৈ গৈছে আমাৰ গোটেই জীৱন আৰু ইমান যান্ত্ৰিক হৈ গৈছে। শিশুসকলৰ যদি আমি কথা চিন্তা কৰো, তেওঁলোকে গভীৰভাৱে কি ধৰণে ইয়াৰ প্ৰভাৱ তেওঁলোকৰ মন শৰীৰৰ ওপৰত পৰিছে আমি অনুভৱ কৰিব নোৱাৰে। সেইকাৰণে এটা কথা আমি সদায় কওঁ যে শিশু এজনে নিজৰ যিটো পৰিৱেশ, পৰিৱেশ বুলি কওঁতে যিটো পৰ্যাৱৰণত আমি যিটো আছো, তাক সি ব্যাখ্যা কৰিব পাৰিব লাগিব, তাক সি বিশ্লেষণ কৰিব পাৰিব লাগিব। মই কিয় ফুল ৰুব লাগে, মই ফুলত কিয় পানী দিব লাগে, মোৰ ঘৰলৈ অহা মানুহ এজনক, সি বাতৰি কাকত দিয়া মানুহে হওক, সি জাবৰি পেলোৱা মানুহে হওক, সি মোক ঘৰলৈ কাম কৰিবলৈ অহা মানুহজনে হওক, তাৰ লগত মই কেনেকুৱা ধৰণৰ সম্পৰ্ক মই সেয়া কৰিব লাগিব, শিশুজনে কিন্তু এইটো বিশ্লেষণ কৰিব পৰা শক্তি হ'ব লাগে। হ'ব লাগে মানে সেইটো কেনেকে হ'ব, সেইটো তেতিয়াই হ'ব যদি আমি তেনেকুৱা ধৰণৰ সংস্কৃতি বা তেনেকুৱা ধৰণৰ কিছু মূল্যবোধ পৰিয়ালতো তেনেকুৱা আছে। মোৰ দেউতাও সেইটো কৰিছিলে কাৰণে ময়ো কৰিছো, মোৰ মায়েও তেনেকে কৰিছিলে কাৰণে প্ৰত্যেকজন মানুহ যেতিয়া ঘৰলৈ আহে প্ৰথম কথা কয় পানী এগিলাচ খাই লওকচোন, তামোল পাণকে আগবঢ়াই দিলো। আজিকালি আৰু তামোল পাণ আগবঢ়াই দিয়াৰ কথাও নাই, পানী গিলাচ নুখোজালৈকে আমাৰ দিয়াৰো কথা নাই। শিশুতিয়া সেই কথাটো কেনেকে শিকিব, সেইকাৰণে ঘৰখন সমাজখন হৈছে, বাৰে বাৰে তাকেই কৈছো যে তেওঁ বিশ্লেষণ কৰাৰ যিটো তেওঁৰ শক্তি, তেওঁৰ আৰম্ভ হ'ব এইবোৰ পৰিস্থিতিৰ পৰা, কেনেকুৱা ধৰণৰ পৰিস্থিতি তেওঁ চকুৰ আগত দেখিছে আৰু কেনেকে মাতৃ পিতৃসকলে, তেওঁৰ ভাতৃ ভগ্নীসকলে কি ধৰণে সেই কৰিছে আৰু তেওঁ কি ধৰণে সেয়া কৰিব। যদি কোনো উদাহৰণেই নাথাকে তেওঁৰ, কোনো ধৰণৰ যদি তেনেকুৱা মডেলে তেওঁৰ সন্মুখত নাথাকে, তেওঁ কেনেকে কথা শিকিব। এইখিনি এনেকুৱা ধৰণৰ সৰু সৰু কথা কিছুমান আমি মন কৰিব লাগে।
1: হয়, আচলতে আমি যিমান আগবাঢ়ি গৈছো আমাৰ শিশুসকল একাকীত্বত ভুগিছে আৰু বহু পৰিমাণে তেওঁলোকৰ নৈতিক দায়িত্ববোধ সেয়া কমি আহিছে, সমাজখনৰ প্ৰতিয়ে হওক বা পৰিয়ালৰ সদস্যৰ প্ৰতিয়ে হওক দেখাই নাযায় বহুতৰ মাজত। বাইদেউ, এই যি বৰ্ধিত বয়সৰ কিশোৰ কিশোৰীসকল বয়স সন্ধিকালছোৱাত, সেইখিনি সময়ত তেওঁলোকৰ বয়সৰ হৰমনৰ প্ৰভাৱৰ ফলতে হওক অকমান মানসিক অন্তৰ্দণ্ডত ভোগে তেওঁলোক, গতিকে সেই সময়ছোৱাত পৰিয়ালৰ বা শিক্ষক শিক্ষয়িত্ৰীসকলৰ আৰু সমাজৰ কেনে ধৰণৰ ভূমিকা হব লাগে?
0: এতিয়া আমাৰ যিবিলাক শিক্ষা ব্যৱস্থা, ইয়াত দায়িত্বটো দুইফালে আছে। এটা তোমাৰ ঘৰৰ মাতৃ পিতৃ অভিভাৱকসকলৰ যিটো দায়িত্ব, যে আমি দেখিছো ক্ৰমান্য ল'ৰা ছোৱালী ডাঙৰ হৈ আহিছে, লগে লগে তেওঁলোকৰ কিছু শাৰীৰিক কিছুমান তেওঁলোকৰ চেঞ্জেছবিলাক হৈছে, হোৱাৰ লগে লগে মাতৃ পিতৃ কিন্তু অভিভাৱকসকল কিন্তু এলাৰ্ট হৈ যাব লাগে যে এতিয়া তেওঁ দেখোন অকণ বেলেগ ধৰণৰ ব্যৱহাৰ কৰিছে। নৰ্মেলি আমি কি কৰো, শিশুটি ঘৰত আছে, সি ডাঙৰ হৈছে, চব ঠিকেই আছে, এইবোৰ সৰু কালতে পঢ়াত ভাল আছিলে, তাৰপিছত তেওঁ বেয়া হৈ গ'ল, তাৰপিছত তেওঁ পঢ়িবলৈ মন নকৰিল, আগতে তেওঁ খুব ধুনীয়া চিত্ৰ আঁকিছিলে, এতিয়া তেওঁ সেইবিলাকলৈ মন নকৰা হ'ল। পেৰেণ্টছে মেইনলি সেইটো কয়, বেলেগ ফালে তেওঁ ধান্দা কৰাল, তাৰ মন নোযোৱা হ'ল, কিমান আৰু কৈ থাকিম, তেওঁ এনেকুৱা কিয় কৰিছে, তেওঁৰ এয়া ব্যৱহাৰত সলনি কিয় হৈছে, এইটো কিন্তু আমি কনষ্টেণ্টলি মানে আমি এটা চেক এটা ৰাখিব লাগে। আৰু স্কুলৰ কথা হৈছে কি, স্কুলেই হওক, কলেজেই হওক, ইউনিভাৰ্চিটি হওক, আমাৰ এটা সবতকে ডাঙৰ কথা যিটো আমি শিক্ষা ব্যৱস্থাত দেখিছো, যিবিলাক আমাৰ চিষ্টেমবিলাকত আমি দেখিছো, যে আমাৰ কোনো কাউন্সিলাৰ নাথাকে। শিক্ষক হওক, শিক্ষয়িত্ৰীসকল তেওঁলোকৰ নিজৰেই যিটো সময় বা যিটোৱেই তেওঁলোকৰ কৰ্মৰ যিটো নিয়মাৱলী, গোটেই তেওঁ ব্যস্ত হৈ থাকে, পঢ়োৱা শুনোৱা বহি চোৱা আমুক তামুক, তেওঁলোকৰ ইমান সময় নাথাকে। মেণ্টেল কাউন্সিলিং কৰিবৰ কাৰণে তেওঁলোকৰ তাত সময় নাথাকে আৰু তেওঁলোকৰ কোনো কাউন্সিলৰো নাথাকে। এতিয়া সেই ছাত্ৰ ছাত্ৰীয়ে স্কুলেই হওক, কলেজেই হওক, ইউনিভাৰ্চিটি হওক, কাৰ ওচৰত গৈ, কাৰণ তেওঁ মাতৃ পিতৃক একো নকয়, তেওঁৰ কিন্তু ব্যৱহাৰত গৈ গৈ আছে, কিন্তু তেওঁ কাকো নকয়, কাৰণ তেওঁ কোনো নুসুধে, তেওঁৰ লগত কোনো কথা আলোচনা নকৰে আৰু তেওঁ এই কুণ্ঠা বোধটো তেওঁ যদিও তেওঁ ফিল কৰি আছে, তেওঁ কাকো নকয়, সেইটো লৈ তেওঁ জীয়াই থাকে, জীয়াই থাকে, জীয়াই থাকে। আৰু যিমানেই দীঘলীয়া এই কথাটো হৈ গৈ থাকে তোমাৰ, সেইটো এটা বেমাৰলৈ পৰিণত হয়। যিকোনো বস্তু দীঘলীয়া হৈ গলে সি ক্ৰনিক হয়, ক্ৰনিক হোৱাৰ লগে লগে সি তুমি দেখিবা সি এটা সেই ধৰণৰ এটা ৰোগত পৰিণত হ'বগে। আমাৰ কলেজ ইউনিভাৰ্চিটিবিলাকত দেখিছো ল'ৰা ছোৱালীয়ে ছুচাইড কৰিছে, ল'ৰা ছোৱালী ডিপ্ৰেশ্যন হৈছে। তো চবতকৈ ডাঙৰ কথা যে আমি এই ল'ৰা ছোৱালীখিনি, এতিয়া আমি যদি কওঁ যে তোমালোকে যোৱা আৰু মেণ্টেল হেল্থ ইনষ্টিটিউট আছে তাত গৈ কোৱা, আমাৰ সমাজত মানুহ নেযায়, কাৰণ তেওঁলোকৰ গোটেই মেণ্টেল হেল্থক লৈ ধাৰণাই বেলেগ
1: হয়।
0: সেইকাৰণে যদি সৰু কালৰ পৰাই, প্ৰাৰম্ভিক সময়ৰ পৰাই যদি এই কাউন্সিলিঙৰ চিষ্টেমটো আমাৰ থাকে, আমাৰ

0: বহুত সমস্যা কমি থাকিব। কাৰণ আমি স্কুলতো পাইছো, আমাৰ প্ৰব্লেম হলে আমি স্কুলত গৈছো, প্ৰব্লেম হলে আমি কলেজত গৈছো, প্ৰব্লেম হলে আমি ইউনিভাৰ্চিটি কাউন্সিলৰ আমি গৈছো আৰু আমাৰ সমস্যা সমাধান হৈছে। তাৰপিছত তেওঁলোকে লাগে অভিভাৱকৰ লগত কথা পাতক, ডাক্তৰৰ লগত কথা পাতক, শিক্ষকৰ লগত কথা পাতক আৰু তেওঁলোকক যিটো উচিত মাৰ সেইটো তেওঁলোকক দেখুৱাই দিয়ক।
1: বাইদেউ, হয়তো এই শিশুসকলক বা বয়সন্ধি সময়ৰ যি কিশোৰ কিশোৰীসকলক যদি সৃষ্টিশীল কামত আমি মনোনিৱেশ কৰাব পাৰো, অভিভাৱকসকলে যদি বা শিক্ষক শিক্ষয়িত্ৰীসকলে যদি সেই ক্ষেত্ৰত গুৰুত্ব দিয়ে, তেতিয়া হয়তো কিছু পৰিমাণে তেওঁলোকৰ এই একাকীকত্ব, যিটো তেওঁলোকৰ ডিপ্ৰেশ্যন, এইবোৰ হয়তো নাইকিয়া হ'ব নিশ্চয়।
0: আজিৰ তাৰিখত এতিয়া আমাৰ নতুন নিউ এডুকেশ্যন পলিচি যিটো NEP হল 2020, আমি চবৰ কাৰণে চিন্তা কৰিছো, একেবাৰে প্ৰাৰম্ভিক শিক্ষাৰ পৰা একেবাৰে হায়াৰ এডুকেশ্যনলৈ, মানে প্ৰত্যেকজন ছাত্ৰ ছাত্ৰী প্ৰত্যেকটা সময় প্ৰত্যেকটা যিটো তোমাৰ চিৰি আমি চিন্তা কৰিছো যে কোন সময়ত তেওঁলোকক কি দিবলগীয়া হ'ব। কিন্তু আজি আমি দেখি আহিছো যে আমি ক্লাছ কেইটা কৰাৰ বাহিৰে আৰু ল'ৰা ছোৱালীক আমি ইমানেই তেওঁলোকক পৰীক্ষা কেন্দ্ৰিক কৰি দিছো যে তেওঁলোকে পঢ়া শুনাৰ বাহিৰে বাকী একো নকৰে। হয়, মই এইটো নকওঁ যে স্কুল কলেজবিলাকত খেল দূৰ কৰাৰ তোমাৰ ব্যৱস্থা নাই বা হে নাই, সেয়া আছে কিন্তু খুব সীমিত। এতিয়া কিছু পাৰ্চেণ্টেজ ল'ৰা ছোৱালী আছে তেওঁলোক পঢ়া শুনাত কিন্তু ভাল নহ'ব পাৰে, কিন্তু তেওঁলোক কিছুমান নৃত্যত ভাল হ'ব পাৰে, সংগীতত ভাল হ'ব পাৰে, খেল ধূলত ভাল হ'ব পাৰে, চিত্ৰকলাত ভাল হ'ব পাৰে। কিয় না আমি এইখিনি যিখিনি মাধ্যম, এইবিলাক যিবোৰ ডিচিপ্লিন আছে, সেইবিলাকক যদি আমি ডেভেলপ কৰোঁ যে এইখিনি ল'ৰা ছোৱালী কিন্তু এইটো লাইনত যদি যায় তেওঁলোক কিন্তু যথেষ্ট প্ৰখৰ হ'ব। কিন্তু আমি কি কৰোঁ, আমি তেনেকুৱা ধৰণৰ কোনো অৱকাশ ৰখাই নাই, কিতাপ পঢ়াৰ বাহিৰে কোনো ধৰণৰ তেনেকুৱা অৱকাশেই নাই য'ত ল'ৰা ছোৱালীয়ে ভাবিব যে মই এটলিষ্ট এইটো কৰি মই মনত শান্তি পাইছো।
1: হয়, কিছু আশ্বাসপূৰ্ণ শিক্ষানীতিৰ মাজেৰে আমি আগবাঢ়ি আহিছো আৰু উপায়ো নাই আমাৰ হাতত, কিন্তু তাৰ মাজতে এইদৰে আমি আমাৰ শিশুসকলক, আমাৰ যি ভৱিষ্যত, তেখেতসকলক আমি আগবঢ়াই নিব লাগিব ভুলসমূহ আঁতৰাই শুদ্ধ পথ দেখুৱাই। বাইদেউ, যে আপুনি আমাক বহুত মূল্যৱান সময় দিলে, ইমানখিনি কথা আমাৰ শ্ৰোতাসকলে জানিব পাৰিলে, আপোনাক অশেষ ধন্যবাদ জনাইছো আমাৰ আকাশবাণী তেজপুৰ কেন্দ্ৰৰ তৰফৰ পৰা।
2: শ্ৰোতাসকলে ইমান পৰে আজিৰ পৰিয়াল কল্যাণ অনুষ্ঠানত ছাত্ৰ ছাত্ৰীৰ বৌদ্ধিক আৰু মানসিক বিকাশ এই বিষয়ে তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ সংস্কৃতি অধ্যয়ন বিভাগৰ অধ্যাপিকা আৰু চন্দ্ৰপ্ৰভা শইকীয়ানী মহিলা অধ্যয়ন কেন্দ্ৰৰ মুৰব্বী অধ্যাপিকা, বিশিষ্ট ওডিচী নৃত্যশিল্পী আৰু সমাজকৰ্মী ডক্টৰ মাধুৰিমা গোস্বামীৰ সৈতে হোৱা কথোপকথনটি শুনিলে। আঁত ধৰিলে প্ৰিয়ংকা দাস বৰাই, প্ৰযোজনা আকাশবাণী তেজপুৰ কেন্দ্ৰৰ অনুষ্ঠান কাৰ্যবাহী বিষয়া পঞ্চানন দলেৰ।

0: শুনক শুনক শুনক রাইজ সকল, কেওআইসি আপডেট সংক্রান্তীয় মেসেজক আওকাণ নকৰিব। ততালিকে কেওআইসি আপডেট কৰক। যদিহে পৰিচয় বা ঠিকনার কোনো পরিবর্তন হোৱা নাই, তেন্তে আপোনাৰ বেংক বা এটিএম বা বিজনেস করেসপন্ডেন্ট অর্থাৎ বিসির ওচৰলৈ যাব বা বেংকত পঞ্জীয়ন হৈ থকা ইমেইল বা মোবাইল নম্বর বা মোবাইল বেংকিং এপ বা চিঠিৰ জৰিয়তে ঘোষণা দিব। আৰু যদি কোনো পৰিৱৰ্তন ঘটিছে, তেন্তে পৰিচয় আৰু ঠিকনাৰ শেহতীয়া প্ৰমাণ দেখাব। একাউণ্ট সক্ৰিয় ৰাখি বেংকিং সেৱাৰ সুবিধা ল'ব। আপোনাৰ KYC আপডেট কৰাৰ বাবে আপোনাৰ ওচৰৰ গাঁও পঞ্চায়তৰ শিবিৰ বা বেংকৰ শাখালৈ যাওক।
1: RBIয়ে কয়,
2: জানি লওক, সতৰ্ক হৈ ৰওক।
3: এয়া আকাশবাণী তেজপুৰ। এতিয়া নিবেদন কৰিবলৈ লোৱা হৈছে জুবিন গাৰ্গৰ কণ্ঠৰ আধুনিক গীত। পুনতে শুনাবলৈ লোৱা হৈছে মহালক্ষ্মী আয়াৰ আৰু জুবিন গাৰ্গৰ কণ্ঠৰ এই গীতটি।

খন্তেক পিছতে অৰ্থাৎ 8:45ৰ পৰা দিল্লী কেন্দ্ৰৰ পৰা প্ৰচাৰিত সমাচাৰ সন্ধ্যা আৰু 9 বজাত নিউজ এট 9 আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব।

0: Meeting with senior officials on exam reforms, directs NTA to conduct thorough audit of all exam processes. BJP announces new team of national office bearers. Indians in Qatar can now send money home through UPI from post offices. And in men's cricket, India take 178-run lead after restricting Sri Lanka to 284 in first innings of Gaul Test. That's all in the news at 9. Good night.
1: মিডিয়াম এফ দুশ ছয়ষষ্ঠি দশমিক ছয় ছয় মিটাৰ কিলোহৰ্চ 1125 আৰু এফ এম বেণ্ডৰ 102.4 মেগাহাৰ্চত শ্ৰোতাসকলে অনুষ্ঠান শুনিছে আকাশবাণী তেজপুৰ কেন্দ্ৰৰ পৰা। নিবেদন কৰিবলৈ লোৱা হৈছে হিৰণ্যপ্ৰভা নাথ আৰু সংগীসকলৰ কণ্ঠৰ দিহানাম।

0: ব্যক্তিগত ডেটা হব ৰাজহুৱা।
1: দেখিলা
2: দেউতা, ৰবা মই পে কৰো, সিগনেল নাই।
0: এতিয়া কি কৰিবা?
2: ফ্ৰী ৱাইফাই আছে নহয়।
1: বুৰবক বুজিল,
0: পেমেন্টৰ বাবে নো ওপেন ৱাইফাই,
2: অৰ্থাৎ ফ্ৰডক কৰক, বাই বাই।
0: RBIয়ে কয়
3: সঠিক আৰম্ভণি কৰক, আৰ্থিকভাৱে স্মাৰ্ট হৈ পৰক।
4: শ্ৰোতাসকল, আগবঢ়াবলৈ লোৱা হৈছে শ্ৰোতাসকলৰ হোৱাটছআপ যোগে অনুৰোধ কৰা গীতৰ অনুষ্ঠান মূৰ্চনা। এই মূৰ্চনা অনুষ্ঠানৰ পুনতে আগবঢ়াবলৈ লৈছোঁ বিহু সম্ৰাট লোকশিল্পী খগেন মহন্তদেৱৰ আজি জন্মতিথি, আৰু এই তিথিতে আমি তেখেতলৈ শ্ৰদ্ধাৰে সুঁৱৰি তেখেতৰ কণ্ঠৰ এটি গীতৰ লগতে এই গীতটিৰ বাবে অনুৰোধ কৰা অনুৰোধকাৰী শ্ৰোতাজনৰ বিষয়ে আমি আপোনালোকক জনাবলৈ বিচাৰিছোঁ। তেখেত হ'ল গোলাঘাট বেটিয়নী বাগিচাৰ ৰমেশ পাত্ৰ, ৰুণু পাত্ৰ। তেখেতসকলে লিখিছে মূৰ্চনা নমস্কাৰ গ্ৰহণ কৰিব। যিহেতু আজি বিহু সম্ৰাট শিল্পী খগেন মহন্তদেৱৰ জন্মতিথি, সেয়েহে তেখেতৰ এই পবিত্ৰ তিথিত তেখেতৰে কণ্ঠৰ এটি গীত বজাই শুনাবলৈ অনুৰোধ জনালোঁ। গীতটি আমাৰ সতীৰ্থ ভাইকন মুণ্ডা, অমল আৰু বিমল বসুমতাৰী, দেৱশিষ হাজৰিকা, শৰত আৰু নীলপল দুৱৰাৰ সৈতে শুনিবলৈ ইচ্ছা কৰিছোঁ। ৰমেশ পাত্ৰ, ৰুণু পাত্ৰ, আপোনালোকক আমাৰ তৰফৰ পৰা স্বাগতম জনাইছোঁ আৰু আপোনালোকে কৰা অনুৰোধৰ গীতটি শুনাবলৈ লৈছোঁ।

এইখন চিঠি বাৰ্তাটি আমি হাতত তুলি লৈছোঁ। বাৰ্তাটি প্ৰেৰণ কৰিছে শিৱসাগৰ জাজি খাটোৱাল গাঁৱৰ প্ৰণৱ কুমাৰ দত্তই। দত্তই সৌ সিদিনা হৈ যোৱা বানপানীয়ে জুৰুলা কৰা যি অভাৱনীয় পৰিৱেশ, সেই অভাৱনীয় পৰিৱেশ পৰিস্থিতিৰ বিষয়ে তেখেতে মনৰ দুখৰ কথা ব্যক্ত কৰিছে। আৰু তেখেতে লিখিছে, এইবাৰ জাজি নৈ মানে খাটোৱাল গাঁৱৰ মানুহৰ অৱস্থা অতি বেয়া কৰিলে। জাজি অঞ্চলৰ লগতে তিয়গ অঞ্চলৰ কেইবাখনো গাঁৱৰ বহু মূল্যৱান বস্তুৰ লগতে খেতি মাটি গছ গছনি ধ্বংস কৰি পেলালে। আমাৰ খাটোৱাল গাঁৱৰ 100 ঘৰতকৈ অধিক মানুহৰ জাজি নৈ পানী সোমাই বহু অনিষ্ট কৰিলে। এইবাৰ বানে অধিক জুৰুলা কৰিলে। এই বছৰৰ লেখীয়া পানী এবাৰো দেখা নাই, এনে পানী দেখা নাই বৃদ্ধসকলে কয়। পুনৰ যাতে এনে পানী নাহক ভগৱানৰ ওচৰত কামনা কৰিছোঁ। আৰু কেওফালে গুজৰি গুমৰি জুবিন গাৰ্গৰ কণ্ঠৰ এই গীতটি শুনিবলৈ অনুৰোধ জনাইছোঁ। শ্ৰীযুত দত্ত, এই দুখৰ বৰ্ণনা সীমাহীন, গতিকে ভগৱানৰ ওপৰতে সম্পূৰ্ণ ভৰসা কৰি আমি যাতে এনে পৰিৱেশ পৰিস্থিতি পুনৰ নাহক তাৰেই কামনা কৰিছোঁ আৰু অনুৰোধৰ গীতটি শুনাবলৈ লৈছোঁ।

এই বৰপত্ৰটি আমালৈ প্ৰেৰণ কৰিছে চতিয়া নদুৱাৰ 4 নম্বৰ ভোজমাৰীৰ জামিল হক। তেখেতে লিখিছে, প্ৰতি মাননীয় আকাশবাণী তেজপুৰ কেন্দ্ৰৰ কাৰ্যবাহী সঞ্চালক মহোদয় সমীপেশু, বিষয়ত লিখিছে, মূৰ্চনা অনুষ্ঠানত ৰাজা হিন্দুস্তানী বোলছবিৰ পৰদেশী গীতটি শুনাব বুলি আশা কৰিলোঁ। জামিল হক ডাঙৰীয়া, আপোনালৈ আমি এই গীতটি আগবঢ়াইছোঁ আৰু আমাৰ অনুষ্ঠান শুনিব। এয়া হ'ল আপোনাৰ অনুৰোধৰ গীতটি।

এইবাৰ বাৰ্তাটি আমি হাতত তুলি লৈছোঁ। এই বাৰ্তাটিৰ প্ৰেৰক হ'ল চৰাইদেউৰ সোণাৰী সৰুপথাৰৰ নিতুদীপ। তেখেতে শুনিবলৈ বিচাৰিছে জুবিন গাৰ্গৰ কণ্ঠৰ ৰৈ ৰৈ বিনালে বোলছবিৰ কীৰ্তি। শ্ৰীযুত দেৱ, এই আপোনাৰ অনুৰোধৰ প্ৰিয় গীতটি।

0: ভিডিঅ' লাইক কৰিলে পইচা পাম, ইমান সহজ।
1: অচিনাকি লিংকত ক্লিক নকৰিব। RBI এ কয়,
2: জানি

0: সতর্ক হৈ ৰক।
1: মূৰ্চনা অনুষ্ঠানৰ শেষত শুনাবলৈ লৈছোঁ আমালৈ প্ৰেৰণ কৰা বাৰ্তাটি। এই বাৰ্তাটি প্ৰেৰণ কৰিছে গোলাঘাট জিলা মিছামৰা তেলিয়া সোণাৰী গাঁৱৰ অজিত কুমাৰ শৰ্মা। তেখেতে লিখিছে আকাশবাণী তেজপুৰ কেন্দ্ৰ। নমস্কাৰ কেন্দ্ৰৰ পৰিয়াল তথা শ্ৰোতাসকল, আশা কৰোঁ সকলো কুশলে আছে। আজি এই মূৰ্চনাৰ পৰা মিলন বুলছবিৰ কিশোৰ কুমাৰ শ্ৰাৱণ কা মহিনা পাৱনিকাৰে চোৰ এই গীতটি শুনিবলৈ বাৰ্তাটি প্ৰেৰণ কৰিছোঁ। আৰু তেখেত হ'ল অনাতাঁৰ মৰম পৰিয়ালৰ এজন সদস্য। আমি আপোনাৰ লগতে পৰিয়ালৰ প্ৰতিগৰাকী সদস্যলৈ আমাৰ তৰফৰ পৰা কৃতজ্ঞতা জনাই এই গীতটি শুনাবলৈ লৈছোঁ।

ইমানপুৰে শ্ৰোতাসকলে হোৱাটছএপযোগে অনুৰোধ কৰা গীতৰ অনুষ্ঠান মূৰ্চনা শুনিলে। এই আকাশবাণী তেজপুৰ এতিয়া নিবেদন কৰিবলৈ লোৱা হৈছে খগেন মহন্তৰ জীৱনৰ আধাৰত ৰচিত এখনি আলেখ্য জুয়ে পুৰা সোণ। আলেখ্যখনিৰ ৰচনা খনিন নাথৰ।

0: নগাঁও জাজৰীৰ আমতলা গজলা সত্ৰ, সত্ৰৰ নামঘৰৰ মজিয়াত অহৰ্নিশে পুৱা গধূলি ঘোষা কীৰ্তনৰ সুৰীয়া পৰিৱেশ, খোল তাল বাদ্য আৰু সত্ৰীয়া নৃত্য গীত ভাওনাৰে ৰজন জনাই থকা তেনে এক সত্ৰীয়া সাংস্কৃতিক পৰিৱেশতে 1942 চনৰ শাওন ভাদ মাহৰ সংক্ৰান্তিৰ দিনা ফুট গধূলিতে সাতমহীয়া অপুৰত শিশুটি ভূমিষ্ঠ হৈছিল। পিতৃ নিজেই সত্ৰাধিকাৰ আৰু সত্ৰীয়া সংস্কৃতিৰ ওজা হোৱাৰ সুবাদতে ঘৰখনত অনবৰতে বিৰাজ কৰিছিল এক সংগীতময় পৰিৱেশ। ঘৰৰ 11টা সন্তানৰ 9ম সন্তান সেই অপুৰত শিশুটোৱেই এদিন গজলা সত্ৰৰ পৰা যাত্ৰা কৰি সংগীতৰ বিশ্ব দৰবাৰত বিজয় ধ্বজা উৰুৱাই নিজ গুণে জিলিকি উঠিছিল। ঘৰৰ সকলোৰে মৰমৰ ধন হৈ পৰিছিল সকলোৰে প্ৰাণৰ আপোন খগেন মহন্ত, অসমীয়া সংগীত জগতৰ বিহুগীতৰ মুকুটবিহীন সম্ৰাট গণশিল্পী খগেন মহন্ত।
1: এইফালে কোন গল বুকুৰে ধনে গল।

0: সত্ৰাধিকাৰ দেউতাক হৰেন্দ্ৰনাথ মহন্ত নিজে এজন সংগীতজ্ঞ আছিল। সেয়েহে ঘৰতে খগেন মহন্তই দেউতাকৰ পৰা সংগীতৰ আদিপাঠ শিকাৰ সুযোগ লাভ কৰিছিল আৰু স্কুলীয়া ছাত্ৰাৱস্থাতে বৰগীত, অংকীয়া নাট ভাওনা, প্ৰসংগীয়া নাম প্ৰসংগ, খোল তাল আদি বাদনত পাৰ্গত হৈ উঠিছিল। তৃতীয় শ্ৰেণীত পঢ়ি থাকোঁতেই মিত্ৰদেৱ মহন্ত ৰচিত এটি গীত আজি মজাচে পেটুৱা পেট ভৰাই খা গাই সকলোকেই চমকিত কৰিছিল। সেই তৃতীয় শ্ৰেণীৰ পৰাই যি সংগীতৰ যাত্ৰা খগেন মহন্তই আৰম্ভ কৰিলে সি আৰু থমকি নৰল। অসম আৰু ভাৰতৰ সীমাভেদি আন্তৰ্জাতিক পৰ্যায়তো প্ৰতিভাত হ'ল খগেন মহন্তৰ সাংগীতিক প্ৰতিভা।
1: জনপ্ৰিয় কবি আৰু গীতিকাৰ কেশৱ মহন্তই খগেন মহন্তৰ বায়েক নিকুঞ্জলতা মহন্তক বিয়া কৰোৱাৰ সূত্ৰেই দুয়োজন সংগীত প্ৰতিভাৰ মণিকাঞ্চন সংযোগ ঘটে। এই সম্পৰ্ক আছিল খগেন মহন্তৰ সংগীত জীৱনৰ বাবে এক টাৰ্ণিং পইণ্ট। কেশৱ মহন্তৰ প্ৰথম সন্তান দি জন্মৰ পিছতে তেওঁ লিখা এটি গীতত সুৰিয়ে খগেন মহন্তই। কেশৱ মহন্তই গীত লিখে, খগেন মহন্তই সুৰ কৰি যায়। কেতিয়াবা আকৌ খগেন মহন্তৰ মনলৈ হঠাতে সুৰ এটা আহে, সেই সুৰ শুনি কেশৱ মহন্তই গীতটো লিখে। এইদৰে সৃষ্টি হ'ল এই গীতটি।

0: কেতিয়াবা আকৌ সুৰ কৰিম বুলি কেশৱ মহন্তৰ পৰা অনা গীত একোটা খগেন মহন্তই জেপত লৈ ফুৰে, কিন্তু সুৰ নাহেহে নাহে। তেনে এটা গীত ছমাহমান জেপত লৈ ফুৰিছে খগেন মহন্তই, কিন্তু সুৰ কৰিব পৰা নাই। এদিন ফাংচন এখন শেষ কৰি ঘৰলৈ আহি থাকোঁতে গীতটোৰ প্ৰথম দুটা শাৰীৰ সুৰটো প্ৰথমে মনলৈ আহে। ঘৰ পাই লগে লগে সুৰৰ স্বৰগমখিনি লিখি থলে আৰু শেষত গীতটোৰ সুৰ শেষ কৰিলে। খগেন মহন্তৰ মতে এই গীতটোত হেনো কেশৱ মহন্তৰ লগতে তেওঁৰ নিজৰো জীৱন দৰ্শন সোমাই আছে, সেয়েহে গীতটোত সুৰ কৰোঁতে ইমান দিন লাগিছিল।
1: নতুন গীত একোটা সুৰ ৰচনা কৰা প্ৰক্ৰিয়া সম্পৰ্কে খগেন মহন্তই নিজেই কি কৈছে শুনকচোন। সংগীতৰ ব্যাকৰণ মানিয়েই সুৰবোৰ আহে, মূৰত স্বৰবোৰ সোমাই নাথাকে, গতিকে সুৰটো মূৰত বাজি থাকোঁতে গম পোৱা নাযায় কি কি স্বৰ লৈ ই আহিছে। পিছত হাৰমনিয়ামত তুলিহে সুৰটোৰ স্বৰবিলাক গম পোৱা যায়। সুৰ কেতিয়া কেনেকৈ মনলৈ আহি যায় আগতীয়াকৈ কৈ দিব নোৱাৰে। নতুন গীত এটা সুৰ কৰিব নোৱাৰালৈকে খগেন মহন্ত চট ফটাই থাকে। তেনেকৈয়ে হঠাৎ এদিন মাজৰাতি ঘপহকৈ সাৰ পাই উঠি সুৰ কৰা জনপ্ৰিয় গীত এটি হ'ল

সিপাৰত তুমি কল্পনা মোৰ নামৰ আত্মজীৱনীখনত কেশৱ মহন্তই কৈছে, মোৰ সৰহভাগ গীতেই খগেন মহন্তই সুৰ দি গাইছে। সুৰকাৰ আৰু কণ্ঠশিল্পী যিসকলে গীতক পৰিৱেশ্য কলাৰূপে গ্ৰহণ কৰিছে তেওঁলোকৰ ভিতৰত খগেন মহন্তৰ পৰিৱেশনৰ ধৰণটো সুকীয়া আছিল। তেওঁ গান একোটা গোৱাৰ আগতে কথাবোৰৰ মৰ্মাৰ্থ শ্ৰোতাৰ সন্মুখত এনেকৈ দাঙি ধৰিছিল যে গানটো শুনিবলৈ শ্ৰোতা ইতিমধ্যে উদগ্ৰীৱ হৈ পৰিছিল। ফলত এবাৰ মাত্ৰ শুনিয়েই শ্ৰোতাই নিজৰ উপলব্ধিত এনে গীতৰ সোৱাদ ল'ব পাৰিছিল।

0: গতিকে সুৰ আৰু কণ্ঠৰ আবেদন গীতৰ কথাবোৰৰ ব্যাখ্যাই অতি গভীৰ আৰু হৃদয়গ্ৰাহী কৰি তুলিছিল। মোৰ চিন্তা ভাৱনা উদ্দেশ্য বিষয়বস্তু তিনিদিনীয়া একোটি গীত পৰিৱেশনতে খগেনে মানুহৰ মনত পৰিষ্কাৰ ছবি এখন দিব পৰাৰ ক্ষমতাৰ কাৰণে মই তাৰ ওচৰত ঋণী। আনহাতে খগেন মহন্তইও কেশৱ মহন্তৰ সম্পৰ্কে এনেদৰে কৈছিল, হি বিকম মাই ফ্ৰেণ্ড ফিলছফাৰ এণ্ড গাইড। এবাৰ এজন চৰকাৰী কৰ্মচাৰী বন্ধুৱে কেৰাণীৰ জীৱনক লৈ এটি গীত লিখিবলৈ গীতিকাৰ কেশৱ মহন্তক অনুৰোধ কৰিলে। সেই অনুৰোধৰ প্ৰতি সঁহাৰি জনাই কেশৱ মহন্তই ডাক বিভাগৰ পিয়ন এজনৰ জীৱন যন্ত্ৰণাক বিষয় হিচাপে লৈ এটি গীত লিখিলে।
1: কিন্তু গীতটো সুৰেৰে সজোৱাৰ ক্ষেত্ৰত প্ৰথমতে কিছু বেমেজালিৰ সৃষ্টি হৈছিল। প্ৰথমতে সেই গীতটোত হেনো সুৰ দিছিল নগাঁৱৰ মণি বৰাই। শ্ৰোতাই ভালদৰে আদৰি নোলোৱাত খগেন মহন্তই গীতটো ৰুদ্ৰ বৰুৱাক সুৰ কৰিবলৈ দিলে। কিন্তু ৰুদ্ৰ বৰুৱায়ো গীতটোৰ সুৰ সম্পূৰ্ণ নকৰিলে, কিয়নো গীতটো বৰ দীঘলীয়া আছিল। পিছত গীতটোৰ শেষাংশ খগেন মহন্তই নিজে সুৰ দি গীতটো সম্পূৰ্ণ কৰিছিল। এইদৰে কেশৱ মহন্তৰ কথা, ৰুদ্ৰ বৰুৱাৰ সুৰ আৰু খগেন মহন্তৰ যাদুকৰী কণ্ঠৰ ত্ৰিবেণী সংগমত সৃষ্টি হৈছিল অসমীয়া সংগীত জগতৰ এটি কালজয়ী গীত।

এই যুগজয়ী গীতটোৱে সমগ্ৰ অসমতে নহয় সৰ্বভাৰতীয় পৰ্যায়তো প্ৰচুৰ জনপ্ৰিয়তা অৰ্জন কৰিলে আৰু খগেন মহন্তক সৰ্বভাৰতীয় স্বীকৃতি প্ৰদান কৰিলে। 1961 চনত কলিকতাত অনুষ্ঠিত হোৱা বিশ্ব শান্তিমেলাত খগেন মহন্তই এই গীতটো পৰিৱেশন কৰি দৰ্শকৰ বিপুল সমাদৰ লাভ কৰিছিল। বিষ্ণুপ্ৰসাদ ৰাভাই এই গীতটো শুনি ইমানেই ভাল পাইছিল যে তেতিয়াৰ পৰাই খগেন মহন্তক তেওঁ কাউৰী বুলিহে মাতিছিল।

বিষ্ণু ৰাভাৰ লগত খগেন মহন্তৰ প্ৰথম মুখামুখি হৈছিল 1956 চনত। বিষ্ণু ৰাভাই নিজে অৰ্গেন বজাই সেই সময়ৰ সফল ডেকা খগেনক গান শিকাইছিল। নগাঁও নাট্য মন্দিৰত শোণিত কুঁৱৰী আৰু কাৰেঙৰ লিগিৰি নাটক দুখন মঞ্চস্থ কৰাৰ বাবে সংগীতৰ কাৰ্যকৰী পৰিচালক ৰূপে খগেন মহন্তক দায়িত্ব অৰ্পণ কৰা হৈছিল। সেই নাটক দুখনৰ গীতবোৰ বিষ্ণু ৰাভাই

নিজে অৰ্গেন বজাই খগেন মহন্তক শিকাইছিল। বিষ্ণুৰাভাই তেজপুৰৰ চিকিৎসালয়ত চিকিৎসাধীন হৈ থকাৰ সময়তেই মৃত্যুৰ তিনিদিন আগতে খগেন মহন্তই তেওঁক দেখা কৰি আহিছিল। তাৰ পিছদিনা দধি মহন্তই বিষ্ণুৰাভাক চাবলৈ তেজপুৰলৈ গৈছিল। তেতিয়াই ৰাভাদেৱে গাৰুৰ তলৰ পৰা এটি গীত দধি মহন্তৰ হাতত দি কৈছিল, এইটো কাউৰীক দিব। দধি মহন্তই গীতটো আনি খগেন মহন্তৰ হাতত দিলে। বিষ্ণুৰাভাৰ মৃত্যুৰ দিনা পুৱাৰ পৰা আবেলিলৈকে সম্পূৰ্ণ এটা দিনত গীতটো খগেন মহন্তই সুৰ কৰি ৰেকৰ্ডিং কৰিছিল। গীতটোৰ সুৰাৰোপ কৰা সম্পৰ্কত খগেন মহন্তই কৈছিল, বিষ্ণুৰাভাৰ শিল্পী সত্তাটো মই যি ধৰণেৰে বুজিছিলোঁ, তেওঁৰ সংগীত মই যি ধৰণেৰে বুজিছিলোঁ, ঠিক সেইমতেই গীতটোত সুৰ দিবলৈ চেষ্টা কৰিছিলোঁ। গীতটোৰ আৰম্ভণিতে বাঁহীৰ যিটো সুৰ মই ব্যৱহাৰ কৰিছোঁ বড়ো লোকসংগীতৰ আধাৰত কৰিছোঁ। শ্মশানত বিষ্ণুৰাভাৰ চিতা জ্বলি থকাৰ সময়তে খগেন মহন্তৰ কণ্ঠত ৰেডিঅ'ত বাজি উঠিছিল সেই অপূৰ্ব গায়কীৰ চিৰযুগমীয়া গীত।

0: আকাশবাণী আৰু খগেন মহন্ত যেন এটা মুদ্ৰাৰ ইপিঠি সিপিঠি, ইটো সিটোৰ পৰিপূৰক। 1965 চনত আকাশবাণী গুৱাহাটী কেন্দ্ৰত খগেন মহন্তৰ প্ৰথমটো গীত বাণীবদ্ধ হৈছিল, তোমাৰ খোজৰ ধূলি মোৰেই অতীত বুলি শিৰত ল'লো তুলি। তেতিয়াৰ পৰাই আকাশবাণীৰ লগত তেওঁৰ সম্পৰ্ক গঢ়ি উঠে। 1972 চনত আকাশবাণীৰ সুগম সংগীত আৰু লোকসংগীতৰ এ গ্ৰেট শিল্পী হিচাপে স্বীকৃতি লাভ কৰাৰ পিছত 1976 চনত আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ সংগীত পৰিচালক হিচাপে যোগদান কৰে। শেষত আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ সহকাৰী কেন্দ্ৰ সঞ্চালক, উপসঞ্চালক আদি পদত কাৰ্যনিৰ্বাহ কৰি 2001 চনত চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰে। গীতৰ কথা, সুৰ বা শব্দৰ উচ্চাৰণৰ ক্ষেত্ৰত তেওঁ অনবৰতে সজাগ আছিল, সেয়েহে আকাশবাণীলৈ গীত গাবলৈ অহা নতুন শিল্পীসকলেও সতৰ্ক হৈ গীত পৰিৱেশন কৰিবলৈ বাধ্য হৈছিল। আকাশবাণীৰ ৰাষ্ট্ৰীয় কাৰ্যসূচীৰ অন্তৰ্গত সমূহীয়া গীতৰ পাঠদান অনুষ্ঠানৰ জৰিয়তে খগেন মহন্তই কণ কণ মইনাহঁতক মা আমি শদিয়ালৈ যামেই গীতটো শিকাইছিল আৰু সমগ্ৰ ভাৰততে গীতটিয়ে অভূতপূৰ্ব জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হৈছিল।
1: আমি

ইয়াৰ উপৰিও বৰষুণৰ বতৰত মইনা নুঠে মটৰত, বাঁহৰ মূঢ়া বগৰীৰ গুড়া, অ তুলতুল অ বুলবুল, আইতা তোমাৰ গালে মুখে কোণে আচুৰিলে আদি শিশুগীতবোৰ গাই খগেন মহন্ত শিশুসকলৰ মাজতো অতিকে জনপ্ৰিয় খগেন মামা হৈ পৰিছিল।

0: খগেন মহন্তই প্ৰযোজিত কেইবাখনো সংগীতালক্ষ্য আকাশবাণীৰ জৰিয়তে প্ৰচাৰিত হৈছিল। তাৰ ভিতৰত কেইবাখনো জনপ্ৰিয় শিশু আলক্ষ্যও আছিল।
1: খগেন মহন্ত আছিল বিহু গীতৰ মুকুটবিহীন সম্ৰাট। বিহু গীতৰ কথা আহিলেই অৱধাৰিতভাৱে খগেন মহন্তৰ নামটো মনলৈ আহে। 40-50 দশকমানত বিহু গীত উজনিত জনপ্ৰিয় আছিল যদিও নামনি অসমত বিহু গীতৰ প্ৰচলন প্ৰায় নাছিল বুলিয়ে ক'ব পাৰি। খগেন মহন্তই সম্পূৰ্ণ একক প্ৰচেষ্টাৰে উজনিৰ গাঁৱে ভূঞে ঘূৰি ফুৰি বিহু গীতবোৰ সংগ্ৰহ কৰিছিল আৰু পৰিমাৰ্জিত ৰূপত পৰিৱেশন কৰি বিহু গীতবোৰ জনপ্ৰিয় কৰি তুলিছিল। বিশেষকৈ নামনি অসমত বিহু গীতক জনপ্ৰিয় কৰাত তেওঁৰ অৱদান একক আৰু অনন্য। বিহু গীতৰ স্বকীয় মৰ্যাদা ৰূপ সম্পূৰ্ণ অক্ষুণ্ণ ৰাখি শুদ্ধভাৱে পৰিৱেশন কৰি তেওঁ বিহু গীতক এক স্বকীয় মৰ্যাদা প্ৰদান কৰিলে। সেয়েহে সংগীত সূৰ্য সুধাকণ্ঠ ভূপেন হাজৰিকাই কৈছিল, খগেন ৱাজ মেড বাই গড টু সিং বিহু।

0: লোকগীতৰ প্ৰচাৰ প্ৰসাৰ আৰু পুনৰুদ্ধাৰৰ বাবে 1992 চনতে সংগীত নাটক অকাডেমী বঁটাপ্ৰাপক খগেন মহন্ত প্ৰকৃতাৰ্থত এজন গণশিল্পী আছিল। হেমাংগ বিশ্বাস মঘাই ওজাৰ আশিক ধন্য হৈ গণনাট্য সংঘৰ সাংস্কৃতিক কাৰ্যসূচীবোৰত গীত পৰিৱেশন কৰি সমগ্ৰ ভাৰততে শান্তি সম্প্ৰীতিৰ বাণী প্ৰচাৰ কৰিছিল। মৃত্যুৰ আগলৈকে গণনাট্য সংঘৰ লগত জড়িত হৈ থকা খগেন মহন্তই 45টা শব্যসফুৰাত 350টাতকৈ অধিক গীতত কণ্ঠদান কৰিছিল। প্ৰায় 25খন কথাছবিত গান গাইছিল আৰু 4খন কথাছবিত সংগীত পৰিচালনা কৰিছিল। ভূপেন হাজৰিকাৰ শকুন্তলা ছবিত অভিনয় কৰিছিল।
1: লক্ষ্মীনাথ বেজবৰুৱাই লিখা এটি গীত খগেন মহন্তই তেওঁৰ সুৰ আৰু পৰিশীলিত কণ্ঠস্বৰেৰে দৰদী গায়কীৰে গাই কিদৰে চিৰযুগমীয়া কৰি গৈছে শুনো আহকচোন।

হেমচন্দ্ৰ গোস্বামীদেৱে কৈছিল, যেতিয়াই তুমি পৃথিৱীলৈ আহিছিলা কান্দি কান্দি আহিছিলা আৰু ওচৰ চুবুৰীয়াই হাঁহিছিল, কিন্তু তুমি জীৱনত এনে কাম কৰিবা যাতে পৃথিৱী এৰি যোৱাৰ পৰত ৰাইজে হিয়া ভুকুৱাই কান্দে। সঁচা, অসমবাসীক কন্দুৱাই খগেন মহন্তই পৃথিৱী এৰি গুচি গ'ল। আমাৰ মনে প্ৰাণে বাজি থাকিল তেওঁৰ সুৱদি সুৰীয়া গীতবোৰ আমাৰ প্ৰেৰণাৰ উৎস হৈ। মৰমৰ ধনক হেৰুৱাই শোক বিহ্বল বায়েক নিকুঞ্জলতা মহন্তৰ ভাষাৰে আমি কওঁ, কি শক্তিশালী আত্মবিশ্বাসেৰে তই হেজাৰ ধুমুহাত উঠিৰে থাক, তাক দেখি মই সাহস গোটাওঁ জীয়াই থকাৰ। তোৰ সাগৰ সংকাশ হৃদি মোহনাত লুইত গংগা সিন্ধুৱায়ে তোক অমৰ কৰিছে। কালজয়ী সৃষ্টিৰ মেট মৰা ভাৰ বৈ বৈ আইৰ চৰণ সেৱি তই হলি জুয়ে পোৰা সোণ।

ৰচিত আলক্ষ্য জোৱে পুৰা শুনো শুনৰ পুনৰ প্ৰচাৰটি শুনিলে। এয়া আকাশবাণী তেজপুৰ। এতিয়া মোৰ ষ্টুডিঅ'ৰ ঘড়ীত নিশা 10:30:36। ইয়াৰ লগে লগে অন্ত পৰিল আমাৰ আজিৰ অধিৱেশন। কাইলৈ আমাৰ নিয়মীয়া অধিৱেশন মুকলি কৰা হ'ব 5:23। আমাৰ আজিৰ অধিৱেশনৰ নিয়ন্ত্ৰণ কক্ষৰ সেৱাত আছিল নিৰঞ্জন বড়ো, বৈকুণ্ঠ বিকাশ বুঢ়াগোহাঁই আৰু প্ৰতীক্ষা খনিকৰ। ট্ৰান্সমিটাৰত আছিল ৰাজীৱ গগৈ। পুনৰ আপোনালোকৰ মংগলময় কামনা কৰি প্ৰচাৰণ সহযোগী অৰ্ণৱ কুমাৰ নাথৰ সৈতে মই ত্ৰৈলোক্য বৰাই বিদায় লৈছোঁ। শুভৰাত্ৰি, জয় হিন্দ।